এয়া আকাশবাণী তেজপুৰ। আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 30 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 14 জুন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

এলডৱাৰ্ড হাক্সলিয়ে কৈছিল, মানুহৰ জীৱনত ঘটা ঘটনাবোৰেই অভিজ্ঞতা নহয়, মানুহৰ জীৱনত কোনো ঘটনা ঘটোতে তেওঁ কি কৰিছে সেইটোহে অভিজ্ঞতা।

মিকবিলাকে সিংহৰ দৰে হাঁহ কৰে। যিমানেই পাহৰি থাকিবৰ চেষ্টা নকৰক কিয়, ধৰ্মবিৰোধী অৰ্থাৎ অন্যায় কাম কৰিলেই যিকোনো মানুহৰ অন্তৰতেই পাপবোধে ক্ৰিয়া কৰাটো অতি স্বাভাৱিক। নিৰীহজনক অনাহকতে শাস্তি দি দুৰ্বলৰ ওপৰত তোমাৰ বলৰ অহংকাৰ দেখুৱাই অত্যাচাৰ কৰি কিংবা সৰল অৱজ্জনক প্ৰবঞ্চনা কৰি তুমি ভাবিব পাৰা যে তোমাৰ কাম হৈ গ'ল, তোমাক কোনেও একো কৰিব নোৱাৰে বা তোমাৰ কুকৰ্মৰ কথা কোনেও গম পোৱা নাই, তেনেহ'লে জানিম যে তুমি তোমাৰ নিজৰ মনটোকেই বৰং চিনি পোৱা নাই। মনত ৰাখিবা, এদিন নহয় এদিন, এটা নহয় এটা মুহূৰ্তত তোমাৰ পাপবোৰে তোমাৰ মনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিবই কৰিব। পোনপ্ৰথমতে এই প্ৰতিক্ৰিয়া তোমাৰ মনত তেনেই সামান্য যেন লাগিব পাৰে। তুমি হয়তো ভাবিব পাৰা, এইটোনো কি কথা, এই প্ৰতিক্ৰিয়া মোৰ নিয়ন্ত্ৰণৰ অধীনত। কিন্তু তুমি গমেই নাপাবা কোন তৰকত এই প্ৰতিক্ৰিয়া তোমাৰ নিয়ন্ত্ৰণৰ পৰা বাহিৰ ওলাই যাব, কোন মুহূৰ্তৰ পৰা ই তোমাৰ মনক খুলি খুলি খাই তোমাৰ মানসিক শান্তি নোহোৱা কৰি পেলাব। জাগ্ৰত অৱস্থাত এই পাপবোধে দেখাত তোমাৰ মনৰ ওপৰত কোনো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব নোৱাৰে বুলি তোমাৰ ধাৰণা হ'ব পাৰে, কিন্তু সেই ধাৰণা নিতান্ত ভুল। তোমাৰ শয়নত, তোমাৰ অৱচেতন মনত এই পাপবোধৰ ক্ৰিয়া অব্যাহত থাকিব আৰু সি তোমাক এক প্ৰকাৰ ব্যাখ্যাতীত মানসিক আৰু শাৰীৰিক অশান্তিত ভুগিবলৈ বাধ্য কৰিব। এই জগতত বহু দাম্ভিক আৰু অত্যাচাৰী লোকৰ এই শেষ দশা হয় বুলি অৱশ্য জানিবা। ঈশ্বৰৰ ক্ষমাহীন আৰু অৱৰ্থ সিদ্ধান্তত এনে লোকৰ বাবে এই বিধানেই নিৰ্দিষ্ট কৰা হৈছে, আৰু পাপ বা অন্যায় গোপন কৰিব পাৰিলা বুলি তুমি কেনেকৈ ভাবিলা? মানুহৰ আঁৰ হ'লেই তোমাৰ কুকৰ্ম গোপন হৈ থাকিল বুলি কেতিয়াও নাভাবিবা। তোমাৰ সুকৰ্ম কুকৰ্ম সকলোৰে দ্ৰষ্টা হ'ল সৰ্বশক্তিমান ঈশ্বৰ। সেয়ে জানিবা, দুষ্টৰ ভয় চিৰসংগী। এই ভয়ে দুষ্টক আমৰণ খেদি ফুৰে, আৰু কোনে জানে মৃত্যুৰ পিছতো যে দুষ্টৰ আত্মা শাস্তিৰ বলি নহ'ব। কিন্তু ইয়াৰ বিপৰীতে সৎ আৰু ন্যায়বান লোকসকল হাঁহিয়াল। তেওঁলোকৰ নিজৰ ওপৰত দৃঢ় বিশ্বাস, নিজৰ মনৰ ওপৰত সংযম আৰু নিয়ন্ত্ৰণ চিৰসংগী। তেওঁলোকৰ জিভাই অশ্ৰাব্য বাক্য উচ্চাৰণ নকৰে, তেওঁলোকৰ হাতে অন্যায় বা অধৰ্ম নকৰে, ভৰি কেতিয়াও বিপথে চালিত নহয়। এনে লোকে এনে কোনো কামত লিপ্ত নহয় যাৰ দ্বাৰা তেওঁলোকে আনৰ ওচৰত লজ্জিত হ'ব লগা হয় বা আনলৈ ভয় কৰিবলগীয়া হয়। এনেলোকৰ মনত সদায় সৎ চিন্তা, পবিত্ৰ ভাৱনা আৰু সৎ কাৰ্যৰ ইচ্ছা বিৰাজ কৰে। এনেলোকে কুটিল পথেৰে গৈ ধনৰ সন্ধান নকৰে, নিজৰ স্বাৰ্থ পূৰণৰ বাবে মিছা ভুৱা প্ৰবঞ্চনাৰ আশ্ৰয় নলয়। এনেলোক পাপীৰ ভয়ৰ কাৰণ, দীনহীনজনৰ সাহসৰ মূল আৰু ঈশ্বৰৰ প্ৰিয়। জীৱনত এনেলোকে শান্তি লাভ কৰে, মৃত্যুৰ পিছতো এনেলোকৰ নাম যশ সন্মান শেষ হৈ নাযায়, বৰং বাঢ়িহে যায়। সেয়েহে কোৱা হৈছে যে দুষ্টৰ একাল, সন্তৰ সৰ্বতিকাল।

তাহানিৰ গীত অনুষ্ঠানত সেয়া আছিল খগেন মহন্ত। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ কবিতা ফুকনৰ কণ্ঠৰীতি গীত, গীতৰ কথা হীৰেণ গোহাঁইৰ।

আজি সন্ধিয়া 7:30 বজাত ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:25 মিনিটৰ চাহগছৰ মাজে মাজে অনুষ্ঠানত ৰক্তদান জীৱনদান, এই বিষয়ে ডাক্তৰ হিৰণজ্যোতি বসৰাৰ সৈতে সাক্ষাৎ গ্ৰহণ নিপা গোৱালাৰ, লগতে ঝুমুৰ পৰিৱেশন কৰিব শংকৰ কিষাণ আৰু সংগীবৃন্দই। পুৱা 8:30 বজাৰ গীতিমালিকাত দীনবন্ধু চহৰীয়া, বৰ্ণালী হাজৰিকা, প্ৰশান্ত ৰাজখোৱা, দেৱজানী শৰ্মা আৰু তৌফিক আহমেদৰ কণ্ঠৰ গীত শুনিবলৈ পাব। আজি নিশা 9:30 বজাত ফোন ইন সংবিধান, ইয়াত ভাগ ল'ব প্ৰবাল কুমাৰ শৰ্মা আৰু সীমান্ত বৰ্মাই।

আজি দিনৰ 11:02ৰ নাটশালাৰ নিবেদন ঋতুপৰ্ণ মোহন বৰুৱা ৰচিত নাট কমলা পৰিৱেশন কৰিব বিহপুৰীয়াৰ ৰংগভূমিৰ শিল্পীসকলে নাট্যকাৰ কৃষ্ণ ভূঞা প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। সন্ধিয়া 7 বজাত ডক্টৰ উমেশ ডেকাৰ কথিকা স্বাধীনতা সংগ্ৰামৰ পটভূমিত অসমীয়া উপন্যাস। দিনৰ 1:10 মহেন্দ্ৰ বৰঠাকুৰ ৰচিত ধাৰাবাহিক নাট কামৰূপ কামাখ্যাৰ দ্বিতীয় খণ্ড প্ৰযোজনা হেম ভট্টাচাৰ্যৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান। 7 বজাত নিয়োগ বাতৰি। 7:15 আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 নিদান অনুষ্ঠানত ৰক্তদানৰ গুৰুত্বৰ বিষয়ে ডক্টৰ শব্দম আখতাৰ আহমেদৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ।

পুৱা 9:15ৰ অকণিৰ মেল অনুষ্ঠানত আলহী শিশুৰ অৰিহণা আৰু সাধু শুনিবলৈ পাব। 9:45ত একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। 10:00ত সাধক সুন্দৰৰ অনুষ্ঠানৰ অতিথি বিশিষ্ট অভিনেত্ৰী জুৰি শৰ্মা, সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

চাৰদা পূজাৰ চেমনিয়াৰ চৰা অনুষ্ঠানত সাধনা সংগীত কলা নিকেতনৰ শিক্ষাৰ্থীসকলৰ বিচিত্ৰানুষ্ঠান, দিনৰ 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু, 12:30 আদৈ বোলনি অনুষ্ঠানত ফুল বৰা ৰচিত নাট কথাটো এইটোহে, প্ৰযোজনা নীলোফাৰ বেগমৰ, 1:50 আৰু সন্ধিয়া 5:55 বৃন্দগান, 2:30 পাশ্চাত্য সংগীত অনুষ্ঠান, বিয়লি 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুলৰ খেতি, এই বিষয়ে এটি আলোচনা। আলোচনাত ভাগ ল'ব ডক্টৰ পত্ৰিকা শৰ্মা আৰু বিশ্বপ্ৰতিম হাজৰিকাই, আঁত ধৰিব মানৱজ্যোতি বৰাই, অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 ফুল বায়নশীলৰ কণ্ঠৰ বৰগীত, সন্ধিয়া 7:20 শৰত দাস আৰু সংগীতবৃন্দৰ কণ্ঠৰ নাম, 7:30 সংবাদ চলন্তিকা, নিশা 8:02 এই মাহৰ গীতৰ শিল্পী ৰাণু বৈশ্য, সুৰ সংৰচনা ৰমেন বৰুৱাৰ, নিশা 8:10 গজলে অনুষ্ঠান, 8:30 আধুনিক গীতৰ অনুষ্ঠান, নিশা 9:00 চিত্ৰগীত আৰু নিশা 10:00 ৰামধেনু। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্রতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য।

আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-66-66-944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-66-9

0: মৃত্যু হোৱা এই মহিলাসকলৰ মৃত্যুৰ হাৰ কমোৱাৰ ক্ষেত্ৰত এই দিৱসৰ তাৎপৰ্য অতি গুৰুত্বপূৰ্ণ। ৰক্ত যোগানৰ প্ৰয়োজন পূৰাবৰ বাবে সমগ্ৰ বিশ্বজুৰি ৰক্তদান কৰিবলৈ জনসাধাৰণক সজাগ কৰাৰ অৰ্থে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰি অহা হৈছে। উল্লেখযোগ্য যে বিশ্ব ৰক্তদান প্ৰক্ৰিয়া 17 শতিকাৰ পৰাই আৰম্ভ হৈছিল। সেই সময়ৰ চিকিৎসা বিশেষজ্ঞসকলে জানিছিল যে শৰীৰত তেজেই হৈছে অতি গুৰুত্বপূৰ্ণ উপাদান, আৰু এই তেজ অধিক মাত্ৰাত কিবা কাৰণে ক্ষৰণ হ'লে ৰোগীৰ জীৱনৰ বাবে সংশয়ৰ সৃষ্টি হ'ব পাৰে। সেই শতিকাতে ৰক্তহীন ৰোগীৰ দেহলৈ সুস্থ লোকৰ শৰীৰৰ পৰা ৰক্ত যোগানৰ পৰীক্ষামূলক প্ৰচেষ্টা চলোৱা হৈছিল। অৱশ্যে সেইবিলাকৰ ফলাফল আশা কৰা মতে পোৱা নগৈছিল। বিশ্ব ৰক্তদাতা দিৱসটো সেইসকল চিকিৎসকৰ কঠোৰ শ্ৰম আৰু অত্যুৎসাহী কাৰ্যৰ স্বীকৃতিৰূপে পালন কৰা হয়, আৰু তেওঁলোকে উদ্ভাৱন কৰা প্ৰযুক্তিৰে আজিও অসংখ্য লোকৰ জীৱন দান কৰাৰ ক্ষেত্ৰত দেখুওৱা কৃতকাৰ্যতাই তেওঁলোকৰ শ্ৰমৰ স্বীকৃতি প্ৰদান কৰে। আহক, আজি এই বিশ্ব ৰক্তদাতা দিৱসৰ দিনা আমি যিসকলে পাৰোঁ আটাই ৰক্তদান কৰি আন এজনৰ জীৱনদানৰ প্ৰক্ৰিয়াৰ অংশীদাৰ হওঁ।
1: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানে।
4: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান।

প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্স আৰু শ্লোভাকিয়া ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ফ্ৰান্সৰ নিচত উপস্থিত হৈছে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2026 উদযাপনৰ অংশ হিচাপে আয়ুষ মন্ত্ৰালয়ে আজি পুৱা বিশ্বব্যাপী অনলাইন যোগ কাৰ্যসূচী অনুষ্ঠিত কৰিছে। হিমাচল প্ৰদেশত ড্ৰোনৰ জৰিয়তে ড্ৰাগ সেৱাৰ শুভাৰম্ভণিৰ পাছতে অসমতো শীঘ্ৰে এই সেৱা প্ৰৱৰ্তনৰ পৰিকল্পনা কৰা বুলি কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰালয়ে সদৰি কৰিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে চন্দ্ৰ অভিযানক এটা নতুন মাত্ৰা প্ৰদানৰ প্ৰস্তুতি চলাইছে। আৰু ICC মহিলা T20 ক্ৰিকেট বিশ্বকাপত আজি ভাৰত নিজৰ প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ফ্ৰান্স আৰু শ্লোভাকিয়া ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ফ্ৰান্সৰ নিচত উপস্থিত হৈছে। এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে আলোচনাত মিলিত হ'ব আৰু যৌথভাৱে ভাৰত ইনোভেটছ মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে G7 শীৰ্ষ সন্মিলনতো অংশগ্ৰহণ কৰিব। শ্ৰীমোদী নিচত উপস্থিত হোৱাৰ লগে লগে হোটেল নেগ্ৰেস্কোত প্ৰৱাসী ভাৰতীয়সকলে তেওঁক সম্বৰ্ধনা জনায়। প্ৰধানমন্ত্ৰীৰ সন্মানাৰ্থে ফ্ৰান্স আৰু ইটালীৰ শিল্পীসকলে কথক, ওডিচি আৰু ভাৰতনাট্যম নৃত্য প্ৰদৰ্শন কৰে। ভাৰতীয় সময় অনুসৰি আজি দিনৰ 2:30 বজাত প্ৰধানমন্ত্ৰী শ্ৰীমোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ই যৌথভাৱে ভাৰত ইনোভেটছ মুকলি কৰাৰ লগতে প্ৰযুক্তি, প্ৰতিৰক্ষা, উদ্ভাৱন আৰু কৌশলগত বিষয়কে ধৰি গুৰুত্বপূৰ্ণ খণ্ডসমূহত সহযোগিতাৰ বাবে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। ফ্ৰান্সৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী শ্লোভাকিয়ালৈ যাত্ৰা কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশ্চয় প্ৰৱাসী ভাৰতীয়সকলে তেওঁক জনোৱা অভিনন্দনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে মুহূৰ্তটো স্মৰণীয় বুলি অভিহিত কৰি কয় যে ঘৰৰ পৰা বহু কিলোমিটাৰ দূৰৈত থকাৰ পাছতো ভাৰতৰ সৈতে প্ৰৱাসী ভাৰতীয়সকলৰ বন্ধন পূৰ্বৰ দৰেই সুদৃঢ় হৈ আছে। শ্লোভাকিয়াত থকা ভাৰতৰ ৰাষ্ট্ৰদূত অপূৰ্ব শ্ৰীবাস্তৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্লোভাকিয়া ভ্ৰমণে দুয়োখন দেশৰ মাজত সহযোগিতাৰ নতুন পথ মুকলি কৰিব আৰু অৰ্থনৈতিক সম্পৰ্ক গভীৰ কৰাত সহায় কৰিব। ব্ৰাটিস্লাভাৰ আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা কথা বতৰাত তেওঁ এইদৰে কয়।
2: The visit of Prime Minister to Slovakia is going to be a historical one because this will be the first ever visit by any Indian Prime Minister to Slovakia. So we are all looking forward for this visit and this is likely to enhance not only the political relations but also deepen economic engagements and open new avenues for cooperation in various sectors like defense, clean technologies, cyber security, tourism and people to people contact.
1: আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2026 উদযাপনৰ অংশ হিচাপে আয়ুষ মন্ত্ৰালয়ে মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠান আৰু হেভিল্ডৰ সহযোগত আজি পুৱা বিশ্বব্যাপী অনলাইন যোগ কাৰ্যসূচী অনুষ্ঠিত কৰিছে। পুৱা 6:15 আৰম্ভ হোৱা এই কাৰ্যসূচী পুৱা 7:35 সমাপ্ত হ'ব। এই অনলাইন যোগাসন কাৰ্যসূচীত 130খনতকৈ অধিক দেশে অংশগ্ৰহণ কৰিছে। আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাও যাদৱেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আয়ুষ মন্ত্ৰালয়ে কয় যে এই অনুষ্ঠানৰ লক্ষ্য হৈছে ইউটিউব লাইভ যোগা ষ্ট্ৰীমৰ বাবে সৰ্বাধিক দৰ্শকৰ নতুন বিশ্ব অভিলেখ গঢ়ি তোলা। মন্ত্ৰালয়ে সমগ্ৰ বিশ্ব জনসাধাৰণক যোগাসনকাৰী শিক্ষানুষ্ঠান আৰু প্ৰৱাসী ভাৰতীয়সকলক এই কাৰ্যসূচীত যোগদান কৰি ঐতিহাসিক প্ৰচেষ্টাত অৰিহণা যোগাবলৈ আমন্ত্ৰণ জনায়। এই পদক্ষেপে যোগৰ সাৰ্বজনীন আৰু সামগ্ৰিক প্ৰসাৰৰ বাবে শক্তিশালী আহিলা হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে। বৃহৎ সংখ্যক লোকৰ অংশগ্ৰহণৰ জৰিয়তে কাৰ্যসূচীয়ে ভৌগোলিক, সাংস্কৃতিক আৰু ভাষাৰ সীমা অতিক্ৰম কৰা জীৱনশৈলী হিচাপে যোগবাৰ্তাক শক্তিশালী কৰাটোৱে অনুষ্ঠানৰ মূল লক্ষ্য।

বিগত 12 বছৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ নীতি দ্বাৰা পৰিচালিত ভাৰতে এক উল্লেখযোগ্য পৰিৱৰ্তনৰ সন্মুখীন হৈছে। এই সময়ছোৱাত মোদী চৰকাৰে দৰিদ্ৰ কৃষক মহিলা আৰু যুৱক যুৱতীসকলৰ কল্যাণ তথা সবলীকৰণৰ বাবে ভালেসংখ্যক ধ্বজাবাহী পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই হিমাচল প্ৰদেশত ডাক বিভাগৰ এটি বৈপ্লৱিক সেৱাৰ শুভাৰম্ভ কৰিছে। এতিয়াৰে পৰা ড্ৰোনৰ সহায়ত পাহাৰীয়া আৰু দুৰ্গম অঞ্চললৈ ডাক সামগ্ৰী সৰবৰাহ কৰা হ'ব। এই সেৱা প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ মাণ্ডিৰ মুখ্য ডাকঘৰ আৰু ৰেহৰধৰ শাখা ডাকঘৰৰ মাজত আৰম্ভ কৰা হৈছে। পৰম্পৰাগত পথত 12 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰয়োজন হোৱা প্ৰায় দুঘণ্টাৰ অধিক সময়ৰ পৰিৱৰ্তে ড্ৰোনৰ ব্যৱহাৰৰ ফলত এতিয়া মাত্ৰ 7 মিনিটতে সেই দূৰত্ব অতিক্ৰম কৰিব পৰা যাব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গ্ৰামীণ ডাক সেৱকসকলৰ সৈতে হোৱা আলোচনাৰ সময়ত এই সেৱাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত অৱগত হৈছিল। যোগাযোগ মন্ত্ৰালয়ে জনোৱা অনুসৰি অহা 2-3 মাহৰ ভিতৰত হিমাচল প্ৰদেশৰ লগতে অসমৰ প্ৰায় 150টা নিৰ্বাচিত পথতো এই অত্যাধুনিক সেৱা সম্প্ৰসাৰিত কৰা হ'ব। অসমৰ দৰে নদীমাতৃক আৰু চৰ চাপৰি থকা অঞ্চলৰ বাবে এই প্ৰযুক্তি এটি মাইলৰ খুঁটি হিচাপে বিবেচিত হ'ব বুলি আশা কৰা হৈছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে চন্দ্ৰ অভিযানক এটা নতুন মাত্ৰা প্ৰদানৰ প্ৰস্তুতি চলাইছে। সংস্থাটোৱে পাৰমাণৱিক শক্তি বিভাগৰ সৈতে যৌথভাৱে অত্যাধুনিক কৃত্ৰিম তাপ প্ৰণালী বিকশিত কৰিছে, যাৰ জৰিয়তে ভৱিষ্যতে চন্দ্ৰযানৰ লেণ্ডাৰসমূহ চন্দ্ৰৰ অত্যন্ত প্ৰতিকূল বতৰতো সুৰক্ষিত থাকিব পাৰিব। বেংগালুৰুত অনুষ্ঠিত এখন সন্মিলনত ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণে এই কথা সদৰি কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে চন্দ্ৰযান 3ৰ বিক্ৰম লেণ্ডাৰ সৌৰশক্তিৰ ওপৰত নিৰ্ভৰশীল আছিল বাবে চন্দ্ৰত মাত্ৰ 14 দিনহে কাৰ্যক্ষম আছিল। কিন্তু নতুন প্ৰযুক্তিৰ সফল প্ৰয়োগৰ মাধ্যমেৰে লেণ্ডাৰসমূহে চন্দ্ৰৰ প্ৰতিকূল বতৰৰ পৰা ৰক্ষা পৰি 200 দিনলৈ অনায়াসে কাম কৰি থাকিব পাৰিব। উল্লেখযোগ্য যে চন্দ্ৰপৃষ্ঠত দিন আৰু ৰাতিৰ সময়ছোৱা প্ৰায় 14 দিনকৈ হয় আৰু এই সময়ছোৱাত চন্দ্ৰৰ তাপমাত্ৰা 121 ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পোৱাৰ বিপৰীতে নিশাৰ ভাগত -129 ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত হ্ৰাস পায়। এই উন্নত প্ৰযুক্তিৰ সমান্তৰালভাৱে ইছৰোৱে দেশৰ বিভিন্ন গৱেষণা প্ৰতিষ্ঠানৰ সৈতে সহযোগিতাৰ হাত আগবঢ়াইছে। বিশেষকৈ CSIRৰ সৈতে 4টা প্ৰযুক্তিগত ক্ষেত্ৰত কাম কৰিবলৈ সংস্থাটোৱে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও অতি আকাংক্ষিত গগনযান অভিযানৰ বাবে মহাকাশৰ স্বাস্থ্যসেৱাৰ প্ৰযুক্তিৰ উন্নয়নৰ অৰ্থে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ লগতে ব্যক্তিগত খণ্ডৰ সৈতেও সংস্থাটোৱে সমন্বয় ৰক্ষা কৰি চলিছে। ICC মহিলা T20 ক্ৰিকেট বিশ্বকাপত আজি ভাৰত নিজৰ প্ৰথমখন খেলত চিৰবৈৰী পাকিস্তানৰ সন্মুখীন হ'ব। খেলখন বাৰ্মিংহামৰ এলবেষ্টনত ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে মহিলা T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে সদায় অদমনীয় প্ৰদৰ্শন কৰি অহা ভাৰতে শেহতীয়া 16খন খেলৰ ভিতৰত 13খনতে জয়লাভ কৰিছে। ইপিনে বিশ্বকাপৰ গ্ৰুপ বিৰ কালিৰ এখন খেলত স্কটলেণ্ডে আয়াৰলেণ্ডক 40 ৰানত পৰাস্ত কৰে। মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত খেলখনত প্ৰথমে বেটিং কৰি স্কটলেণ্ডে নিৰ্ধাৰিত 20 অভাৰত 5 উইকেট হেৰুৱাই 181 ৰান সংগ্ৰহ কৰাৰ বিপৰীতে আয়াৰলেণ্ডে 19 অভাৰ আৰু এটা বলত 121 ৰানতে ইনিংছ সামৰে। ইয়াৰ পূৰ্বে এলবেষ্টনত অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত আয়োজক ইংলেণ্ডে শ্ৰীলংকাক 87 ৰানৰ বৃহৎ ব্যৱধান পৰাস্ত কৰিছিল। ফিফা বিশ্বকাপ 2026ৰ তৃতীয় দিনা কাটাৰ আৰু ছুইজাৰলেণ্ডৰ মাজত ছান ফ্ৰেন্সিস্কো বে এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেল ড্ৰ হয়। ছুইজাৰলেণ্ডে এটা গ'লত আগবাঢ়ি আছিল যদিও খেল সমাপ্ত হোৱাৰ আগ মুহূৰ্তত কাটাৰে এটা গ'ল দি সমতা স্থাপন কৰে। ভাৰতীয় সময় অনুসৰি আজি পুৱতি নিশা 3:30 বজাত ব্ৰাজিল আৰু মৰক্কোৰ মাজত অনুষ্ঠিত গ্ৰুপ চিৰ এখন খেল 1-1 গ'লত ড্ৰ হয়। ভাৰতীয় সময় অনুসৰি পুৱা 6:30 বজাত অনুষ্ঠিত গ্ৰুপ চিৰ আন এখন খেলত স্কটলেণ্ড হেইটিৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। তদুপৰি পুৱা 9:30 বজাত অনুষ্ঠিত হ'বলগীয়া গ্ৰুপ ডিৰ এখন খেলত অষ্ট্ৰেলিয়া টাৰ্কিৰ মুখামুখি হোৱাৰ বিপৰীতে নিশা 10:30 বজাত জাৰ্মানী আৰু কোৰাকৰ মাজত গ্ৰুপ ইৰ আন এখন খেল অনুষ্ঠিত হ'ব। ভাৰত আৰু আফগানিস্তানৰ মাজত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ ধৰমশালাত অনুষ্ঠিত কালিৰ প্ৰথমখন খেলত ভাৰতে 7 উইকেটত জয়লাভ কৰে। বৰষুণৰ বাবে 25 অভাৰলৈ হ্ৰাস কৰা খেলখনত টছত জয়ী হৈ ভাৰতে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত আলহী দলটোৱে 24 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 194 ৰান কৰে। আফগানিস্তানৰ হৈ ৰহমানুল্লাহ গুৰবাজে 51টা বলত 102 ৰান কৰাৰ বিপৰীতে ভাৰতৰ হৈ অভিষেকঘটা হৰ্ষ দুবে আৰু গুৰনুৰ ব্ৰাৰে 3টাকৈ উইকেট লাভ কৰে। 195 ৰানৰ লক্ষ্য সন্মুখত ৰাখি বেটিং কৰিবলৈ নমা ভাৰতে 22 অভাৰ 5টা বলত 3টা উইকেট হেৰুৱাই বিজয়

সুনিশ্চিত করে। সামৰা পূৰ্বে এতিয়া প্ৰথম বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ফ্ৰান্স আৰু শ্লোভাকিয়া ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ফ্ৰান্সৰ নিচত উপস্থিত হৈছে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2026 উদযাপনৰ অংশ হিচাপে আয়ুষ মন্ত্ৰালয়ে আজি পুৱা বিশ্বব্যাপী অনলাইন যোগ কাৰ্যসূচী অনুষ্ঠিত কৰিছে। হিমাচল প্ৰদেশত ড্ৰোনৰ জৰিয়তে ডাক সেৱাৰ শুভাৰম্ভণিৰ পাছতে অসমতো শীঘ্ৰে এই সেৱা প্ৰৱৰ্তনৰ পৰিকল্পনা কৰা বুলি কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰালয়ে সদৰি কৰিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে চন্দ্ৰ অভিযানক এটা নতুন মাত্ৰা প্ৰদানৰ প্ৰস্তুতি চলাইছে। আৰু ICC মহিলা T20 ক্ৰিকেট বিশ্বকাপত আজি ভাৰত নিজৰ প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়া বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: বেঞ্জামিন ফ্ৰেংকলিনে কৈছিল, সময়ক কেতিয়াও অপব্যয় নকৰিবা, কাৰণ জীৱন সময় ধাতুৰে নিৰ্মিত। প্ৰিয় শ্ৰোতা, আজি বিশ্ব ৰক্তদাতা দিৱস। এই দিৱস সম্পৰ্কে লগতে এই বৰ্ষৰ বিষয়বস্তু সম্পৰ্কে আজি আমাক কৈছে শিশুৰোগ বিশেষজ্ঞ ডাক্তৰ মৌচুমী বৰকটকীয়ে।
1: 14 জুন বিশ্ব ৰক্তদাতা দিৱস হিচাপে পালন কৰা হয়। এই বছৰ এই দিৱসৰ মূল কথাটোৱেই হৈছে একটোপাল মানৱীয়তা, ৰক্তদান জীৱন ৰক্ষা। এই সুন্দৰ তাৎপৰ্যপূৰ্ণ কথাষাৰিয়ে এটোপাল ৰক্ততেই যে জীৱন লুকাই আছে তাকেই প্ৰকাশ কৰিছে। আমাৰ যিকোনো এটা অতি গুৰুতৰ সমস্যা, ধৰা হওক কোনো দুৰ্ঘটনা, ধৰা হওক অস্ত্রোপচার কক্ষত এগারী রোগীর মৃত্যুকাতর আর্তনাত, ধরা হোক কোনো শিশুর কোন রোগর বাবে হয়ে থাকা তেজর ক্ষরণ, সেই আটাইবোরকে জীবন দান দিয়ে রক্ত। রক্তদাতা সকল ভগবানের অবদান বলে কলেও ভাই কোয়া নহব। তেখেত সকলে রক্তদান করেছে বাবেই আজির পৃথিবীত জীবন এক যে অমূল্য সম্পদ তাক প্রতিফলিত হয়ে আছে। এই রক্তদাতা সকলক আমি সকলোৱে উৎসাহ যোগোৱা উচিত। চৰকাৰীভাৱে হওক বা বেচৰকাৰীভাৱে হওক, ৰক্তদাতাসকলক এইটোৱে কোৱা উচিত যে 18-65 বছৰ বয়সলৈকে যিকোনো এজন সুস্থ সবল ব্যক্তিয়ে ৰক্তদান কৰিব পাৰে। এই ৰক্তদানৰ বাবে ব্যক্তিজনৰ কোনো ক্ষতি নহয়। আজিৰ এই বিজ্ঞানসন্মত পদ্ধতিগত যিবোৰ সংৰক্ষণ কৰিব পৰা ব্যৱস্থা আছে তাত ৰক্ত সংৰক্ষণো কৰি ৰখা হয়। ৰক্ত মানে অকল ৰঙা তেজখিনিকে বুজোৱা হোৱা নাই, ইয়াত মিহলি হৈ থকা প্লাজমাকো সংৰক্ষণ কৰিব পৰা যায়। ৰক্তদান মহান দান আৰু ৰক্তদাতাসকল মানৱীয়তাৰ এক অপূৰ্ব নিদৰ্শন।
0: আমাৰ সৈতে সেয়া আছিল শিশুৰোগ বিশেষজ্ঞ ডাক্তৰ মৌচুমী বৰকটকী। 50-60ৰ দশকত কেইবাখনো অসমীয়া ছবিত অভিনয় কৰা এগৰাকী অসমীয়া অভিনেত্ৰী আছিল ইভা আসাও। 1940 চনৰ 10 এপ্ৰিলত শিৱসাগৰ জিলাত এটি সংস্কৃতিবান পৰিয়ালত ইভা আসাওৰ জন্ম হৈছিল। 1955 চনৰ 2 ডিচেম্বৰত মুক্তি পোৱা পিয়লি ফুকন বোলছবিৰ জৰিয়তে ইভা আসাওৱে অভিনয় জগতত প্ৰৱেশ কৰিছিল। পাছলৈ ভূপেন হাজৰিকাই তেখেতক এৰাবাটৰ সুৰ ছবিখনৰ বাবে চুক্তিবদ্ধ কৰিছিল। তাৰ পাছত ক্ৰমে ভক্ত প্ৰহ্লাদ, কেঁচা সোণ, পুৱতি নিশাৰ সপোন আদি বহুকেইখন ছবিত ইভা আসাওৱে অভিনয় কৰিছিল। 1960 চনত ইভা আসাওৱে উৰ্দু চিনেমা দূৰ হে সুখ কি গাঁও নামৰ ছবি

0: ছবিখনত অভিনয় কৰাৰ সুযোগ পাইছিল। ইয়াৰ উপৰিও লাচিত বৰফুকন, শকুন্তলা, নৰকাসুৰ, মাটিৰ স্বৰ্গ, মণিৰাম দেৱান, প্ৰতিধ্বনি, ভাইটি, মমতা ইত্যাদি ছবিত অভিনয় কৰা ইভা আছাৱে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰতো যোগদান কৰিছিল। 1988 চনত জীৱন নাটৰ সামৰণি পৰা এইগৰাকী অভিনেত্ৰীৰ আজি স্মৃতি দিৱস। এগৰাকী চলচ্চিত্ৰ প্ৰযোজিকা আৰু অসমৰ প্ৰথমগৰাকী মহিলা চলচ্চিত্ৰ পৰিচালিকা সুপ্ৰভা দেৱীৰ আজি স্মৃতি দিৱস। 1984 চনত তেখেতে নয়নমণি আৰু 1986 চনত সৰবজান এই ছবি দুখন পৰিচালনা কৰিছিল। 1985 চনত তেখেতে শিল্পী দিৱস বঁটা লাভ কৰিছিল। 1938 চনৰ 24 ডিচেম্বৰত ডিগবৈত জন্ম লাভ কৰিছিল সুপ্ৰভা দেৱীয়ে। তেখেতে যোগ বিয়োগ, তৰামাই, মৰমী, ৰাংঢালী আদি ছবিকেইখন প্ৰযোজক স্বামী দ্বিজেন্দ্ৰ নাৰায়ণ দেৱৰ সৈতে প্ৰযোজনা কৰাৰ উপৰিও 1984 চনত স্বামীৰ মৃত্যুৰ পিছত নয়নমণি ছবিখন পৰিচালনা কৰিছিল। সুপ্ৰভা দেৱীয়ে ভালেসংখ্যক তথ্যচিত্ৰ আৰু ধাৰাবাহিক প্ৰযোজনা আৰু পৰিচালনা কৰিছে আৰু এই ছবিসমূহ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰযোগে সম্প্ৰচাৰিত হৈছে। 2003 চনত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাবে জিলিকাব লুইতৰে পাৰ নামৰ এখনি ধাৰাবাহিকো সুপ্ৰভা দেৱীয়ে নিৰ্মাণ কৰিছিল। প্ৰিয় শ্ৰোতা, অসমৰ মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ মোজাম্মিল হকৰ আজি উপজা দিন। 1972 চনৰ 5 অক্টোবৰৰ দিনা মাধ্যম আন্দোলনত অংশগ্ৰহণ কৰিবলৈ গৈ কিছু দুৰ্বৃত্তৰ হাতত আহত হৈ 6 অক্টোবৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যুবৰণ কৰিছিল মোজাম্মিল হকে। প্ৰিয়শ্ৰোতা, আজি লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অৱস্থিত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস। এই সম্পৰ্কে আজি আমাক কিছু কথা কৈছে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ অৰূপজ্যোতি চৌধুৰীয়ে।
1: আজি মাধৱদেৱ বিশ্ববিদ্যালয়ৰ বাবে এক অতি পবিত্ৰ দিন। আজি বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস। তাৰ লগতে 1964 চনত শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ নামেৰে প্ৰতিষ্ঠা হোৱা মাধৱদেৱ মহাবিদ্যালয়ৰ 60টা বছৰ আমি অতিক্ৰম কৰিলো। মাধৱদেৱ মহাবিদ্যালয় যিখন এতিয়া 2019 চনত বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হৈছে, আমি বিশ্বাস কৰো প্ৰতিটো প্ৰতিষ্ঠাই একো একোটা দৰ্শন। 1964 চনত যেতিয়া মাধৱদেৱ মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল, তাৰ মূল দৰ্শনেই আছিল লুইতৰ উত্তৰ পাৰৰ এই অনগ্ৰহৰ অঞ্চলটোত শিক্ষাৰ প্ৰসাৰ কৰা। 2019 চনত যেতিয়া অসম চৰকাৰে এই অনুষ্ঠানখনক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত কৰিলে, শিক্ষাৰ লগতে গৱেষণাও দৰ্শনৰ মূল মন্ত্ৰ হিচাপে সন্নিৱিষ্ট হ'ল। বিশ্ববিদ্যালয় এখন সমাজতে সৃষ্টি হয়, গতিকে সমাজৰ আশা আকাংক্ষা বাদ দি বিশ্ববিদ্যালয় এখন বৰ্তি থাকিব নোৱাৰে। আজিৰ এই পবিত্ৰ মুহূৰ্তত আমি আটায়ে নিজকে সামাজিক দায়বদ্ধতাৰ দিশত উৎসৰ্গীকৃত কৰিছো। আমি আশা ৰাখিছো সমাজৰ সকলো স্তৰৰ লোকৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰিব পৰাকৈ দায়বদ্ধতাৰ দিশেৰে আমি আপোনালোক আটাইৰে সহযোগত আগবাঢ়ি যাবলৈ সমৰ্থ হ'ম।
0: আমাৰ সৈতে সেয়া আছিল মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ অৰূপজ্যোতি চৌধুৰী। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1928 চনত লেটিন আমেৰিকাৰ গেৰিলা নেতা, কিউবা আন্দোলনৰ অন্যতম হোতা চে গুয়েভেৰাৰ আৰ্জেণ্টিনাত জন্ম হয়। টেলিভিশ্যনৰ আৱিষ্কাৰক জন লোগি বেয়াৰ্ডৰ মৃত্যু হয় 1946 চনত। ইটালীৰ প্ৰখ্যাত কবি সমালোচক ছালভাতোৰ কোৱাচিমোডোৰ মৃত্যু হয় 1968 চনত। ইটালীৰ কাব্য সাহিত্যৰ মুকুটবিহীন সম্ৰাট হিচাপে অভিহিত কোৱাচিমোডোৱে 1959 চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল। 1972 চনত ৰুছ দেশৰ মহাকাশযান ভেনেৰা 10 উৎক্ষেপণ কৰা হৈছিল। ভাৰতীয় কণ্ঠশিল্পী তথা গীতিকাৰ সুৰিন্দৰ কৌৰৰ মৃত্যু হয় 2006 চনত।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিচ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

আজি আমি আলোচনা কৰিবলৈ লৈছো গৰ্ভাৱস্থাত যোগাভ্যাসে কেনেদৰে সহায় কৰে তথা ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে। এগৰাকী মাতৃ হোৱা যেন এক সম্পূৰ্ণ জীৱনলৈ পদাৰ্পণ কৰা, গৰ্ভাৱস্থাৰ পৰা আৰম্ভ কৰি সন্তানক জন্ম দিয়া, লালন পালন কৰা, এই সকলোবোৰ এগৰাকী মাতৃৰ হৃদয়ৰ সৈতে জড়িত হৈ থাকে। গৰ্ভাৱস্থাৰ সময়ছোৱা অতিকৈ আনন্দৰ সময় যদিও এই সময়ছোৱাত এগৰাকী মাতৃয়ে বিভিন্ন ধৰণৰ শাৰীৰিক আৰু মানসিক সমস্যাৰ সন্মুখীন হ'ব লগা হয়। এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পোৱাৰ ক্ষেত্ৰত

0: যদিও এই সময়ছোৱাত এগৰাকী মাতৃয়ে বিভিন্ন ধৰণৰ শাৰীৰিক আৰু মানসিক সমস্যাৰ সন্মুখীন হ'ব লগা হয়। এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পোৱাৰ ক্ষেত্ৰত যোগাভ্যাসে অনন্য অৱদান আগবঢ়ায়। এতিয়া আমি জানো আহক, এই গৰ্ভাৱস্থাত যোগাভ্যাসে কেনেদৰে সহায় কৰে। যোগাসনে শৰীৰৰ পেশী, বিশেষকৈ পেট, পিঠি আৰু পেলভিছ অঞ্চল শক্তিশালী আৰু নমনীয় কৰি তোলে। ইয়াৰ ফলত সন্তান প্ৰসৱৰ সময়ত যথেষ্ট সহায় হয়। গৰ্ভৰ ওজন বৃদ্ধিৰ ফলত হোৱা পিঠিৰ বিষ, ভৰিৰ বিষ আদি নিয়ন্ত্ৰণত যোগাসনে যথেষ্ট পৰিমাণে সহায় কৰে। যোগাসনে ৰক্ত সঞ্চালন উন্নত কৰে, মগজু শান্ত কৰে, যাৰ ফলত ভাল আৰু গভীৰ টোপনি হয়। প্ৰাণায়ামৰ দ্বাৰা শ্বাস প্ৰশ্বাসজনিত সমস্যা দূৰ হয়। ধ্যানে মনৰ শান্তি আনে। যোগাসনে দেহত আনন্দদায়ক হৰ্মন অৰ্থাৎ এণ্ডৰফিন হৰ্মনৰ বৃদ্ধি কৰে, যি গৰ্ভাৱস্থাত মানসিকভাৱে বহু সহায় কৰে। যোগাসনে সহ্য শক্তি আৰু ধৈৰ্য শক্তি বৃদ্ধি কৰে, যাৰ ফলস্বৰূপে প্ৰসৱৰ সময়ত মন স্থিৰ ৰখাত সহায় হয়। প্ৰসৱৰ বাবে শৰীৰটো প্ৰস্তুত কৰি তোলে, পেলভিছ অঞ্চল মজবুত আৰু খুলি ৰাখে। গৰ্ভাৱস্থাৰ সময়ছোৱাক তিনিটা পৰ্যায়ত ভাগ কৰা হয়, প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায় আৰু তৃতীয় পৰ্যায়। এই সময়ছোৱাত গৰ্ভৱতী মহিলাসকলে সূক্ষ্ম ব্যায়াম, পলম্বিয়াসন, সেতু বন্ধনাসন, গৌমুখাসন, ভদ্ৰাসন, মলাসন, যোনি মুদ্ৰা ইত্যাদি কৰিব পাৰে। প্ৰাণায়ামৰ ভিতৰত সহজ প্ৰাণায়ামসমূহ অনুলম বিলম, ভ্ৰামৰী আদিয়ে মহিলাগৰাকীক অফুৰন্ত শক্তিৰ যোগান ধৰে। কঁকালৰ বিষৰ পৰা উপশম পাই তাৎক্ষণিকভাৱে মনৰ পৰিৱৰ্তনৰ অৱস্থা, আৱেগ নিয়ন্ত্ৰণ আদিবোৰত যথেষ্ট পৰিমাণে সহায় কৰে।
1: আমাৰ সৈতে সেয়া আছিল যোগ প্ৰশিক্ষক স্মৃতিৰেখা শইকীয়া।
2: গুৱাহাটীৰ আহোম গাঁৱত থকা এছ কে হাজৰিকা কলেজত বি এ প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907। গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা এছ কে হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে। এছ কে হাজৰিকা কলেজ, আহোম গাঁও, গুৱাহাটী।
1: অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ মাজুলীত অৱস্থিত চামগুৰি সত্ৰ হৈছে নৱবৈষ্ণৱ ধৰ্মৰ এক অন্যতম ঐতিহাসিক স্থান। 1663 চনত আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ পৃষ্ঠপোষকতাত শ্ৰীমন্ত শংকৰদেৱৰ নাতি শ্ৰী চন্দ্ৰপাণী আতৈয়ে এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল। পুৰুষ সংহতিৰ অন্তৰ্গত চামগুৰি সত্ৰই প্ৰতিষ্ঠা কালৰে পৰাই গুৰুজনাৰ অমৰ সৃষ্টি মুখা শিল্পক সমাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি আহিছে। মাজুলীৰ গৌৰৱ মুখা শিল্প। এই চামগুৰি সত্ৰত নিৰ্মাণ হোৱা মুখা শিল্পই আকৰ্ষণ কৰে হাজাৰ হাজাৰ দেশী বিদেশী পৰ্যটকক। চামগুৰি সত্ৰৰ প্ৰাক্তন সত্ৰাধিকাৰ, সংগীত নাটক একাডেমী বঁটাপ্ৰাপক স্বৰ্গীয় কুশকান্ত দেৱগোস্বামীয়ে তেখেতৰ একক প্ৰচেষ্টাৰে বিভিন্ন প্ৰদৰ্শনী আৰু সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰি মাজুলীৰ মুখা শিল্পক বিশ্ব দৰবাৰলৈ উলিয়াই আনে। এই ধাৰা অব্যাহত ৰাখি গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা সংস্কৃতিৰ অংশ মুখা শিল্পক বিশ্বমুখী কৰাত নিজকে উৎসৰ্গা কৰিছে চামগুৰি সত্ৰৰ মুখা শিল্পী হেমচন্দ্ৰ গোস্বামীয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মুখা শিল্পত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰা হেমচন্দ্ৰ গোস্বামীয়ে এই শিল্পৰ বাবে লাভ কৰিছে সংগীত নাটক একাডেমী পদ্মশ্ৰী সন্মান।
3: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
4: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
3: তাৰ মানে?
4: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত কি হয়?
4: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
3: মানে
4: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
3: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহাবিন্দু উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হবলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
1: প্ৰস্তুতি এতিয়া আগবঢ়াইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। ভাৰতীয় বায়ুসেনাৰ সামগ্ৰী পৰিবহণৰ অন্যতম নিৰ্ভৰযোগ্য মাধ্যম ৰুছ প্ৰযুক্তিত নিৰ্মিত টুইন ইঞ্জিনযুক্ত

বিমান এণ্টনভ 32ৰ ইতিহাসত আন এক ভয়ংকৰ দুৰ্ঘটনা। যোৰহাটৰ ৰৰুয়াস্থিত বায়ুসেনাৰ ঘাটিত অৱতৰণ কৰাৰ সময়ত পতিত হোৱা বিমান দুৰ্ঘটনাত 5গৰাকী জোৱান নিহত। 1 জুলাইৰ পৰা অসমত বলবৎ হ'ব ভি বি জি ৰামজী আইন। 18 বছৰৰ ঊৰ্ধৰ বাবে ৰাজ্যত সম্পূৰ্ণৰূপে বন্ধ নতুন আধাৰ কাৰ্ড প্ৰদান। কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বৰ্ষত অসমক দিবলগীয়া ৰাজহ কৰ হৈছে 49,725 কোটি টকা। 5 বছৰত অসমৰ উন্নয়ন হৈছে 48%, 80 লাখ লোক দৰিদ্ৰমুক্ত বুলি মন্তব্য প্ৰকাশ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। চলিত বৰ্ষৰ 1 আগষ্টৰ পৰা ৰাজ্য চৰকাৰৰ সকলো আঁচনিৰ কাম নিয়মীয়া ৰূপত আৰম্ভ হ'ব বুলি কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। দীৰ্ঘদিনীয়া সামৰিক সংঘাতে জৰ্জৰিত কৰা পশ্চিম এছিয়ালৈ শান্তি ঘূৰি অহাৰ ইংগিতে ভাৰতীয় অৰ্থনীতিত ইতিবাচক প্ৰভাৱ পেলাইছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস। দেশজুৰি চলা দীৰ্ঘদিনীয়া বিতৰ্কৰ আইনী মেৰপাছৰ অন্ত পেলাই 21 জুনত অনুষ্ঠিত হ'বলগীয়া নীট ইউ জি 2026ৰ পুনৰ পৰীক্ষাত 15 মিনিট সময় বৃদ্ধি কৰিছে নেশ্যনেল টেষ্টিং এজেন্সীয়ে। উত্তৰ পূব ভাৰতৰ সৰ্বাংগীন বিকাশ আৰু স্থায়ী শান্তি প্ৰতিষ্ঠাৰ দিশত এক যুগান্তকাৰী ঘোষণাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে অহা বছৰৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিতৰ্কিত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হ'ব। 24 ঘণ্টাৰ ভিতৰত আমেৰিকা আৰু ইৰাণৰ মাজত অব্যাহত থকা মধ্যপ্ৰাচ্যৰ যুদ্ধৰ অৱসানৰ ইংগিত দিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহৱাজ শ্বৰীফে। ইফালে 9 জুলাইত সমাধিস্থ কৰা হ'ব ইৰাণৰ পূৰ্বৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আলী খামনেক। খেলৰ পিছত আছে ছিৰিজৰ প্ৰথমখন এদিনীয়া মেচত কালি আফগানিস্তানক 7 উইকেটত পৰাস্ত কৰে ভাৰতে। মহিলাৰ T20 বিশ্বকাপত জয়েৰে অভিযান আৰম্ভ কৰিছে ইংলেণ্ডে। প্ৰিয়শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটি ইমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: আজিৰ অনুষ্ঠানত আগবঢ়াইছো ডাক্তৰ শবনম আখতাৰ আহমেদৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ, বিষয় ৰক্তদান। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই।
1: নমস্কাৰ শ্ৰোতাসকল।
2: নমস্কাৰ।
1: প্ৰথমতে আমি জানি ল'ব খুজিছোঁ তেজ বা ৰক্ত এইটোনো কি ধৰণৰ এটা ফ্লুইড, ইয়াত বিভিন্ন তাৰ অংশ বিশেষ থাকে, আমি প্ৰথমতে অকণমান সেই বিষয়ে জানি লওঁচোন।
2: হয়, তেজ এবিধ লিকুইড কানেক্টিভ টিচু বুলি কওঁ। ই গোটেই আমাৰ শৰীৰত একদম মূৰৰ পৰা ভৰিলৈকে গোটেই অংশখিনি, আমাৰ যি যি অৰ্গেন আছে সেই সকলোবোৰকে নিউট্ৰিশ্যন আৰু অক্সিজেন দিয়ে। সেই হিচাপে তেজৰ কিছু উপাদান আছে, যেনেকৈ এটা জুলীয়া অংশ আছে যিটোক আমি প্লাজমা বুলি কওঁ, আৰু কিছুমান কোষ আছে তাত, যোনটো ৰঙা ৰক্তকণিকা আৰু বগা ৰক্তকণিকা আৰু প্লেটলেট, এইখিনি উপাদানেৰে তেজ গঠিত হয়। আৰু এই বেলেগ বেলেগ উপাদানসমূহ আমি বেলেগ বেলেগ কাৰণত, মানে তেওঁলোকৰ কামো বেলেগ বেলেগ। যেনেকৈ ৰঙা ৰক্তকণিকাত হেমগ্ল'বিন থাকে, হেমগ্ল'বিনে আচলতে অক্সিজেন কেৰি কৰে। আকৌ বগা ৰক্তকণিকাৰো এটা কাম আছে, আমাক যিকোনো ৰোগৰ পৰা বচায় আমাক তাৰ কাৰণে। আৰু প্লেটলেট এই অংশটোৰ এটা বেলেগ কাম আছে, যেতিয়া আমাৰ কাটা চিঙা হয় বা তেজ বৈ যায় সেইখিনি জেগাত গৈ প্লেটলেটে সেই
1: তেজ গোট মৰাত সহায় কৰে। হয় হয়। এতিয়া ব্লাডৰ বিভিন্ন গ্ৰুপ আছে, ৰেয়াৰ গ্ৰুপো হয়তো আছে, আপুনি কওকচোন কোন ৰোগীয়ে কোন ৰোগীক মানে ৰক্তদান কৰিব পাৰে, কি ধৰণৰ ব্লাড গ্ৰুপত? আমি আগতে যিবিলাক শুনিছিলো যে ইউনিভাৰ্চেল ডোনাৰ বা ইউনিভাৰ্চেল ৰিচিভাৰ এনেকুৱা, সেইবিলাক ধাৰণা এতিয়াও আছে নে নাই?
2: হয়, আচলতে এনেই গ্ৰুপ স্পেচিফিক, যেনেকৈ এ ব্লাড আৰু এ গ্ৰুপ, এ পজিটিভ, এ নেগেটিভ, বি পজিটিভ, বি নেগেটিভ, অ' পজিটিভ, অ' নেগেটিভ, এ বি পজিটিভ, এ বি নেগেটিভ,

0: হয়, তাৰে আপুনি একদম যদি তোমাৰ আপোনাৰ ব্লাড বেংকত ব্লাড আছে তেতিয়াহ'লে আপুনি গ্ৰুপ স্পেচিফিক ব্লাডটো দিয়াই ভাল, হোল ব্লাড যদি দিছে আপুনি। কিন্তু যদি আপোনাৰ ধৰি লওক প্লেটলেট দিয়া হয় তেতিয়া গ্ৰুপ স্পেচিফিক নহ'লেও হয়, অকল যদি প্লেটলেট অংশটো দিছে, কাৰণ তাতে ৰঙা ৰক্তকণিকাৰ পৰিমাণটো একদমেই নাথাকে। আৰু ফ্ৰেছ ফ্ৰ'জেন প্লাজমা যেনেকৈ আপুনি প্লাজমাখিনি দিছে অকল, তেতিয়াহ'লে আপোনাৰ গ্ৰুপ স্পেচিফিক নহ'লেও হয়। কিন্তু যদি আপুনি পেক্ট আৰ বি চি দিছে বা হোল ব্লাড দিছে তেতিয়া গ্ৰুপ স্পেচিফিক হোৱাটো প্ৰয়োজন, নহ'লে আপোনাৰ সেই ব্লাডটোৱে ৰিয়েকশ্যন হ'ব
1: অৰ্থাৎ যিজন ৰিচিভাৰ যিজনে গ্ৰহণ কৰিব তেওঁৰ শৰীৰে সেইটো গ্ৰহণ নকৰিব পাৰে।
0: কিয়নো আপুনি আমাৰ ব্লাডত আপোনাৰ এ গ্ৰুপৰ যিজন ব্যক্তি তেওঁৰ ব্লাডত এণ্টি বি বুলি এটা থাকে, যোনে আপোনাৰ যদি কেনেবাকৈ এ বি দি দিয়ে তেতিয়াহ'লে এণ্টি বিখিনি এণ্টি বিখিনিয়ে সেই এ বিৰ বিখিনিক মানে হেৰি কৰিব, ডিষ্ট্ৰয় কৰি দিব। সেই তেনেকুৱাকৈ আপুনি অ' গ্ৰুপো যদি দিয়ে আপুনি, অ' গ্ৰুপত আপোনাৰ যদিও এ আৰু বি এণ্টিজেনটো নাথাকে, এ এণ্টি এ এণ্টি বি এণ্টিবডিটো থাকে। তো যদি এ গ্ৰুপৰ মানুহ এজনক দি দিয়ে বা বি গ্ৰুপৰ মানুহ এজনক দি দিয়ে অ' গ্ৰুপটো, তেতিয়া সেই এণ্টি এটোৱে মানুহজনৰ এ গ্ৰুপৰ সেইখিনিৰ লগত ৰিয়েকশ্যন হ'ব। তো সেইকাৰণে আজিকালি সেইটো হোল ব্লাড আৰু পেক্ট আৰ বি চিৰ ক্ষেত্ৰত গ্ৰুপ স্পেচিফিকে দিয়া হয়। আৰু খুব আমি কেয়াৰফুল হ'ব লাগিব গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত, আৰু আৰু মহিলাৰ ক্ষেত্ৰতো, যদি ৰিপ্ৰডাক্টিভ এজ গ্ৰুপৰ মহিলাৰ ক্ষেত্ৰত আমি গ্ৰুপ স্পেচিফিক আৰু আৰ এইচ গ্ৰুপটো যাতে মিলে তেনেকেই
1: দিয়া হয়,
0: তেতিয়াহ'লে নহয় তেতিয়া নহ'লে পিছত তেওঁ প্ৰব্লেম হ'ব পাৰে
1: হ'ব পাৰে। এতিয়া এই যে আপুনি কৈছে যে মানুহক তেজৰ প্ৰয়োজন, সময়মতে তেওঁ তেজ পোৱা নাই, তেতিয়া কিবা ইমাৰ্জেঞ্চি পদ্ধতি কিবা আছে নেকি যে মানুহজনক ধৰকচোন জীৱন মৰণৰ সমস্যা এটা হৈ যায় তেতিয়া তেওঁ কি ধৰণে, কিন্তু তেজ ইতিমধ্যে হয়তো এভেইলেবল নহয়, তেনেকুৱা বেলেগ কিবা কৃত্ৰিম প্ৰক্ৰিয়া আছে নেকি?
0: আচলতে এতিয়ালৈকে তেজৰ কোনো বিকল্প ওলোৱা নাই, কৃত্ৰিম তেজ এতিয়ালৈকে কোনো বনাব পৰা নাই। তো সেইকাৰণে আমি সকলোকে আহ্বান কৰোঁ যে আপোনালোকে তেজ দিয়ক, তেজ ব্লাড ডনেট কৰক। ৰক্তদাতাসকল আমাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট, তাৰমানে যোনে ভলণ্টৰি বা ইচ্ছাকৃতভাৱে আহি পেলাই ব্লাড ডনেট কৰে, ৰক্তদান কৰে, তেওঁলোক মানে একো একোটা মানে
1: ভগৱানৰ
0: দৰে হয়, কিয়নো তাৰ ব্লাডৰ বা তেজৰ কোনো
1: বিকল্প নাই।
0: আৰু এনেই আপোনাৰ প্লাজমা এক্সপাণ্ডাৰ্ছ বুলি কিছুমান এলবুমিন বা সেনেকুৱা ধৰণৰ বস্তু দিয়ে ডক্টৰসকলে, কিন্তু সেইটো হেৰি ৰিপ্লেচ কৰিব
1: মানে সম্পূৰ্ণ বিকল্প নহয়, হয়তো একোটা চিটুৱেশ্যন পৰিস্থিতি চম্ভালি লোৱাৰ কাৰণে তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা হয়। আৰু এই যে আমি যে ক'লো যে তেজ, আমি এটা ব্লাড বেংকত আমি তেজ দি আহিলোঁ, যিকোনো এজন ব্যক্তিয়ে তেজ দিব পাৰে, যিকোনো নহয় আমি সেই কথাটোলৈ আহিম, কোনে কোনে দিব পাৰে। কিন্তু এই ব্লাড দিয়াৰ পিছত আপুনি তাক বিভিন্ন উপাংশত ভাগ কৰিও যদি পেলায়, সেইবিলাকৰ লংগিভিটি কিমান, মানে কিমান দিনলৈ সেইবোৰ তেনেকৈ সংৰক্ষণ কৰি ৰাখিব পাৰি?
0: হয়, যেনেকৈ পেক্ট আৰ বি চিখিনি আপোনাৰ যদি চেগাম চলিউশ্যন বুলি এটা চলিউশ্যন আছে তাত যদি লোৱা হয় তেতিয়া 42 ডেইজলৈকে থাকে, আৰু যদি চি পি ডি এত লোৱা হয় তেতিয়াহ'লে 35 ডেইজলৈকে থাকে। আৰু ফ্ৰেছ ফ্ৰ'জেন প্লাজমাটো -40 ডিগ্ৰীৰ তলত যদি থোৱা হয় তেতিয়াহ'লে 1 বছৰলৈকে ভালে থাকে। এনেকৈ ক্ৰায়'প্ৰেচিপিটেটখিনিও ভালে থাকে যদি -40 তলত থোৱা হয়। আৰু প্লেটলেটখিনি কিন্তু বহুত বেছিদিন নাথাকে, প্লেটলেট অকল 3 দিনৰ ভিতৰত, তাকো এখন 22 ডিগ্ৰী চেণ্টিগ্ৰেড টেম্পাৰেচাৰত, এটা প্লেটলেট এজিটেটৰ বুলি স্পেচিয়েল ইনষ্ট্ৰুমেণ্ট আছে, মানে লৰাই থাকে প্লেটলেটখিনি, সেই তেনেকৈ থলে আপুনি 3 দিনৰ ভিতৰত
1: গতিকে আমি দেখিছোঁ যে
0: হোল ব্লাড তেনেকৈ একেই, হোল ব্লাডৰো আপোনাৰ 35 ডেইজ
1: গতিকে, কিন্তু এই হোল ব্লাড বুলি কওঁতে যেতিয়া আপুনি প্লেটলেটখিনি তাৰ পৰা মানে আপুনি বেলেগকৈ ফালৰি কাটি লৈ যোৱা নাই, তেতিয়াহ'লে তাৰ ভিতৰত থকা প্লেটলেটখিনি অক্ষুণ্ণ থাকিবনে 35 দিনত? প্লেটলেটখিনি নিশ্চয় কমি যায়, নহয় জানো? হয় হয়, গতিকে আমি দেখিছোঁ যে তেজৰ এই যিটো মানে সংৰক্ষণ কৰিব পৰা ক্ষমতাটো খুব বেছি নহয়, আপুনি আনকি 42 দিনলৈকে থাকিলেও সি মাত্ৰ হেৰি 6 সপ্তাহ, গতিকে আমাক তেজৰ অনবৰ প্ৰয়োজন হৈয়েই থাকে। আৰু কিন্তু আপুনি যেতিয়া চিকিৎসক হিচাপে দেখে মানুহক কোনটো কম্পনেণ্টৰ বা কোনটো উপাংশৰ সভাটোকৈ বেছি প্ৰয়োজন হয়?
0: আমাৰ হেৰি

0: লিভাৰৰ কিবা সমস্যা
1: হয়
0: থাকিলে,
1: লিভাৰৰ অলপ আছে।
0: যদি মানুহজন যদি কোনোবা হেপাটাইটিছত, যদি আমি জানো যে হেপাটাইটিছ
1: হয়
0: বি,
1: হেপাটাইটিছ বি,
0: হয়
1: হেপাটাইটিছ চি, তাৰপিছত এইচ আই ভি, এইকেইটা যদি তেওঁ হেৰি
0: অৰ্থাৎ
1: কৰে,
0: কেঞ্চাৰ পেচেণ্ট নাথাকিব, এইচ আই ভি পেচেণ্ট নাথাকিব, হেপাটাইটিছ বি চি নাথাকিব, হাৰ্টৰ যদি হৃদৰোগত তেখেত যদি আক্ৰান্ত হৈ থাকে, আক্ৰান্ত মানে তেওঁ হৃদৰোগৰ ঔষধ খাই আছে তেনেকুৱা, সেইখিনি বা পেচমেকাৰ লৈ আছে তেনেকুৱাত পাৰে, তেতিয়াও নিশ্চয় আপোনালোকে সেইটো। তাৰোপৰি আপোনাৰ আৰু এটা সমস্যা মানুহৰ মাজত আছে আৰু সেইটো খুবেই সাধাৰণভাৱে দেখা যায়, ইউৰিক এচিড, সেই ক্ষেত্ৰত পাৰে নাই?
1: ইউৰিক এচিডটো কণ্ট্ৰল থাকিলে পাৰিব,
0: কণ্ট্ৰলত থাকিলে তেওঁ পাৰে, অৰ্থাৎ আমি সেইকাৰণে সুধি লৈছোঁ যে কোনে কোনে পাৰে। বহুত সময়ত আৱেগিক সমস্যাৰ সৃষ্টি হয়তো ঘৰত কোনোবাই সম্পৰ্কীয় মানুহক দিব খোজে, গতিকে দিব খোজোতে তেতিয়া যে মানুহজনক যদি ৰিফিউজ কৰা হয় তেতিয়াহ'লে তেওঁ অকণমান আৱেগিক হয়, গতিকে মানুহে আগধৰি জানি থোৱা উচিত যে এইবিলাক মই আৰু ব্লাড ডনৰ কোন কোন হ'ব পাৰে, সকলো মানুহেই অন্ততঃ জনা উচিত যে তেখেত তেজ ৰক্তদান কৰাৰ বাবে তেখেত যোগ্য হয়নে নহয়, সেই কথাটো পৰীক্ষা কৰি পেলাই মানুহে
1: তেওঁ আগবাঢ়ি আহিব লাগে, তেওঁ ব্লাড বেংক ব্লাড চেণ্টাৰলৈ আহিব লাগে। ব্লাড চেণ্টাৰত আহি যদি তেওঁক পৰীক্ষাৰ পিছত তেওঁক হেৰি কৰা হয় তেতিয়া বেলেগ কথা, কিন্তু তেওঁ নিজেই আগবাঢ়ি আহিব লাগে,
0: আগবাঢ়ি আহি তেওঁ অন্ততঃ পৰীক্ষা কৰাই থ'ব লাগে,
1: পৰীক্ষা কৰাই থ'ব লাগে, কাৰণ তাত এটা মেডিকেল এক্সামিনেশ্যন কৰা হয়, তেওঁ বহুতখিনি হেৰি চোৱা হয়, তেওঁ এটা মেডিকেল চেকআপো হৈ যায় আচলতে ব্লাড দিবলৈ আহিলে।
0: আৰু তথাপিও যেতিয়া আপোনালোকে ব্লাড বেংকত ৰক্ত সংগ্ৰহ কৰে তাৰপিছত নিশ্চয় তাৰ পৰীক্ষা কৰা হয়, মানে আমি যিটো আগতে এলিচা কৰিছিল আজিকালি হয়তো আৰু বেলেগ পদ্ধতিত তাক কৰা হয়, এইচ আই ভি ছেক্সুৱেলি ট্ৰেন্সমিটেড কিবা ডিজিজ আছে নেকি সেইবিলাকৰ কথা চোৱা হয়, গতিকে মানুহজনে ব্যক্ত কৰকেই বা নকৰকেই তেজ লোৱাৰ পিছতো মানুহজনক যদি সাধাৰণভাৱে সুস্থ দেখা যায় আৰু তেওঁ যদি এই প্ৰেছাৰ চুগাৰ এই ধৰণৰ সমস্যাবিলাক নাথাকে, তেজ লোৱাৰ পিছতো তেজৰ সেইখিনি ব্লাড বেংকত নিয়াৰ আগতে পৰীক্ষাৰ মাজেৰে তাক আপোনালোকে হেৰি কৰি চায় যে তেজৰ শুদ্ধতা কিমান সেইখিনি চায়। আৰু তেজৰ বিভিন্ন ৰোগৰ পৰা বা আমি যদি তেজখিনি আমি শুদ্ধকৈ ৰাখিব খোজোঁ শৰীৰত তেতিয়াহ'লে সাধাৰণ কেইটামান টিপছ কি ক'ব পাৰে আপুনি?
1: হয়, আমি আচলতে যি খাদ্য খাওঁ, আমি যেনেকৈ আমাৰ অসমীয়া খাদ্য, অসমীয়া যিটো আমাৰ থলুৱা খাদ্য সেইখিনি খুবেই ভাল আছে,
0: সুষম আহাৰৰ কথা কৈছে, সুষম আহাৰ হয় জানো,
1: আমি যেনেকৈ কাচকল কলডিল, তাৰপিছত সেইটোৱে আমাক আইৰণখিনি দিয়ে বডিত, তাৰপিছত সেউজীয়া শাক পাচলিয়ে আমাক ভিটামিনখিনি দিয়ে, ভিটামিন বি টুৱেলভ, তাৰপিছত আমাৰ যিখিনি হেৰি প্ৰটিন দৰকাৰ হেমগ্ল'বিনৰ কাৰণে, হেমগ্ল'বিনত আইৰণো থাকে প্ৰটিনো থাকে, যোনখিনি আমি মাছ মাংস বা যি খাই এইখিনি পনীৰ এইখিনি জাতীয় বস্তু খাই থাকিব লাগে, যি এটা বেলেঞ্চড ডায়েট যোনটো আৰু আমাৰ, সেই নৰ্মেল বেলেঞ্চ ডায়েটটো খাই থাকিলে আমাৰ এক্সট্ৰাকৈ আকৌ ফ্ৰুটছ যিটো আমাৰ হেৰিত ওলায় মানে
0: সাধাৰণভাৱে
1: যিটো উপলব্ধ, এনেকুৱা নহয় যে আপেল আঙুৰে খাব লাগিব, সাধাৰণভাৱে যিবোৰ আমাৰ
0: মধুৰিয়াম হেৰি
1: সেইখিনি খাই থাকিলেও আমাৰ তেজৰ পৰিমাণটো বা আমাৰ স্বাস্থ্যও ঠিক থাকে আৰু তেজৰ পৰিমাণো ঠিক থাকে।
0: মানুহে বহুত ক্ষেত্ৰত দেখা যায়, বিশেষকৈ ছোৱালী মানুহক দেখা যায় যে তেওঁলোকে আইৰণ টেবলেট ৰেগুলাৰলি হয়তো ডক্টৰে এডভাইচ নকৰিলেও লয়, সেইটো কিমান প্ৰয়োজন?
1: নাই, সেইটো কৰিব নালাগে আচলতে, পৰীক্ষা কৰি ল'ব লাগে, কাৰণ আইৰণটো যদি এনেই খাই থাকে তেতিয়া সি আমাৰ বেলেগ বেলেগ অংগত যেনেকৈ লিভাৰত বা বেলেগ জেগাত এক্সট্ৰাকৈ জমা হৈ যাব পাৰে, সেইটো ভাল নহয় আচলতে। তো সেইকাৰণে যদি হেমগ্ল'বিন কম আছে আৰু আমাৰ যিটো ৰক্তহীনতা সেইটো আচলতে বেলেগ বেলেগ কাৰণে হ'ব পাৰে, যেনেকৈ আপোনাৰ আইৰণ ডেফিচিয়েঞ্চি এটা কাৰণ হ'ব পাৰে, ভিটামিন বি টুৱেলভ ডেফিচিয়েঞ্চি এটা কাৰণ হ'ব পাৰে, তেতিয়া ভিটামিন বি টুৱেলভ খাব লাগিব, আইৰণ ডেফিচিয়েঞ্চি হ'লে আইৰণ খাব লাগিব, প্ৰটিন ডেফিচিয়েঞ্চি হ'লে প্ৰটিন খাব লাগিব, তাৰপিছত আপোনাৰ যিবোৰ আমাৰ ইয়াতে নৰ্থ ইষ্টত হেমগ্ল'বিনোপেথি আছে, যেনেকৈ হেমগ্ল'বিন ই ডিজিজ, সেইটো খুবেই কমন, তো সেইটো এটা মানে আপোনাৰ হেৰিটেৰি ডিজিজ টাইপৰ, মাক দেউতাকৰ পৰা ল'ৰা ছোৱালীলৈ আহে, তো সেইটো পৰীক্ষা কৰি থাকিলে আপোনাৰ গম পায়, হেমগ্ল'বিন ইলেক্ট্ৰফৰেচিছ বুলি এটা টেষ্টত গম পায় যে হেমগ্ল'বিন ই ডিজিজ আছে, তেতিয়া আপোনাৰ ফলিক এচিড বুলি এটা দৰৱ দিয়ে, সেই দৰৱটো খাই থাকিলে আপোনাৰ হেমগ্ল'বিনটো ঠিকে থাকে আৰু মাজে মাজে হেমগ্ল'বিন পৰীক্ষা কৰি থাকিব লাগে। সেইকাৰণে আইৰণে যে হেৰি কৰিব, আইৰণে অকল ব্লাড ৰক্তহীনতা কৰিব, আইৰণ ডেফিচিয়েঞ্চি সেই তেনেকুৱা নহয়।
0: সাধাৰণতে আমি দেখোঁ যে আইৰণ আৰু ফলিক এচিড একেলগেই থাকে, এটা পেকেজ হিচাপে পোৱা যায়। যি নহওক, এইবিলাক দৰৱবিলাক ব্যৱহাৰ কৰোঁতেও ডক্টৰৰ পৰামৰ্শ লৈ লোৱা উচিত,
1: কৰিব লাগে।
0: হয়, ডক্টৰ আহমেদ, আপোনাৰ পৰা এইখিনি খুব কম সময়ত আমি কিছু রক্ত

0: আন সম্পৰ্কে বা তেজৰ গুণাগুণ সম্পৰ্কে আমি কিছু সম্ভেদ ললোঁ। আপোনাক আজি ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে পুনৰ আমি তেজৰ এই ৰক্তদান ইমান গুৰুত্বপূৰ্ণ বিষয়টো সম্পৰ্কে নিশ্চয় আকৌ আলোচনা আগবঢ়াই নিম। আজিলৈ নমস্কাৰ জনাইছোঁ, অনুষ্ঠানটি এইখিনিতে সামৰিছোঁ।
1: ধন্যবাদ। ইমানপৰে শ্ৰোতাসকলে ৰক্তদান সম্পৰ্কে ডাক্তৰ শবনম আখতাৰ আহমেদৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। তেখেতৰ সৈতে কথা পাতিলে অশোক ভট্টাচাৰ্যই।
2: স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান শুনিলে।
3: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই অ?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মই এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
6: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
7: এই কাহিনী হল এগৰাকী গৃহিণীৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। বিজুলীৰ বিল, গেলামাল, স্কুলৰ ফিজ সকলো হৈ গল।
8: হৈ গল বাজেট?
7: অঁ, 5,000 বাচি গল।
8: নতুন মেখেলা চাদৰ লৈ লোৱা?
7: নলওঁ, যোৱা মাহত সেইটো লৈছিলোঁ।
8: আৰু এযোৰ?
7: নলওঁ। প্ৰথমে বাজেট বনাওক, তাৰপিছত কম কমকৈ বস্তুধন বেংকত জমা কৰক আৰু পইচা কেনেকৈ বাঢ়িছে চাওক।
8: বৰ জ্ঞানী।
9: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
10: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
9: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
10: অঁ, সঁচাকৈ বৰ ভাল কথা,
9: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
6: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
11: এই কাহিনী হল এগৰাকী নাৰ্ছৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। আহি গল দৰমহা, এতিয়া নতুন কাণ ফুলি? নহয়, প্ৰথমে সঞ্চয়, প্ৰথমে কাণ ফুলি। শুন, প্ৰতি মাহে অলপ বচাও, অলপ বিনিয়োগ কৰ আৰু অলপ ইমাৰজেঞ্চিৰ বাবেও সাঁচ, যাতে হৈ ৰয় টেনচন ফ্ৰী। কিন্তু কাণ ফুলি কি হব? যাবানে ভিডিঅ' ইনজেকশ্যন?
12: আৰবিআইয়ে কয়
11: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
13: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
14: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
13: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
14: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নল'ব।
13: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
14: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
13: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
15: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
6: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
16: Our voice gets you heard everywhere.
6: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
16: 6900453528।
6: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খনিক পাছতেই আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকে আজি 1 জুলাইৰ পৰা অসমত বিকশিত ভাৰত জি ৰামজী আঁচনি ৰূপায়ণত অনুমোদন জনাইছে। এই আঁচনিৰ জৰিয়তে গ্ৰাম্য নিয়োগ নিশ্চিত কৰাৰ লগতে সম্পদ সৃষ্টিত গুৰুত্ব আৰোপ কৰা হ'ব আৰু আঁচনিখন ৰূপায়ণ কৰাৰ বাবে চলিত বৰ্ষত 2000 কোটি টকা ব্যয় কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত পূৰ্বৰ 90 দিনৰ পৰিৱৰ্তে এতিয়া 125 দিনৰ বাবে গাঁৱৰ জনসাধাৰণৰ বাবে নিশ্চিত নিয়োগৰ সুবিধা প্ৰদান কৰা হ'ব। ডঃ শৰ্মাই কয় যে এতিয়াৰে পৰা ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো লোককে আধাৰ কাৰ্ড দিয়া নহয় বুলি মন্ত্ৰীসভাত সিদ্ধান্ত লোৱা হৈছে। ভৱিষ্যতে 18 বছৰ ঊৰ্ধৰ ব্যক্তিক আধাৰ কাৰ্ড প্ৰদান কৰিবলগীয়া হলে জিলা আয়ুক্তই ৰাজ্য চৰকাৰৰ অনুমতি ল'ব লাগিব বুলি তেওঁ প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে চাহ জনজাতি আৰু অনুসূচিত জাতি জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ বাবে 6 মাহৰ বাবে বিশেষ ৰেহাই দি অহা বছৰৰ 27 মাৰ্চ পৰ্যন্ত আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থাটো বাহাল ৰখা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰীসভাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আশে পাশে ছেটেলাইট চিটি নিৰ্মাণৰ উদ্দেশ্যে গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটী মহানগৰৰ বৰ্তমানৰ সীমাৰ ভিতৰতে এই প্ৰকল্প আবদ্ধ থাকিব বুলি তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে। তেওঁ লগতে কয় যে 6 জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 21 দিনতকৈ অধিক সময়ৰ বাবে চলিবলগীয়া এই অধিৱেশনতে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 2026-27 বিত্তীয় বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। ডিব্ৰুগড় জিলা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আৰু অভিযানৰ ৰাজ্যিক কাৰ্যালয়ৰ সহযোগত জিলাখনৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰপথাৰ গাঁৱত 27 বিধ বিলুপ্তপ্ৰায় থলুৱা ধানৰ বীজ পুনৰ উদ্ধাৰৰ বাবে কাৰ্যসূচী লোৱা হৈছে। প্ৰাকৃতিক কৃষি পদ্ধতিৰ জৰিয়তে এই বীজ পুনৰ উদ্ধাৰৰ বাবে বিস্তৃত কৃষি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই উপলক্ষে কালি ডিব্ৰুগড় জিলা গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰকল্প পৰিচালক আনিন্দ্য ভূঞাৰ তদাৰকত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত ৰাষ্ট্ৰসংঘৰ স্বীকৃতিপ্ৰাপ্ত বিশিষ্ট কৃষি উদ্যোগী সমীৰ বৰদলৈ আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰকল্প পৰিচালক অনিৰ্বাণ ৰয় উপস্থিত থাকে। শিলিগুৰি শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ 12 বছৰীয়া সফল কাৰ্যকালৰ বাবে কালি গুৱাহাটীৰ বাজপেয়ী ভৱনত সংবাদগোষ্ঠীৰ সম্পাদকৰ সৈতে হোৱা কথোপকথনত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই কথা প্ৰকাশ কৰে।
2: ডাঙৰ ডাঙৰ কথা আমি যিবিলাক আগত কেতিয়াও কল্পনা কৰিব পৰা নাছিলো, আজি গুৱাহাটী ৰিং ৰোড গোটেই গুৱাহাটীৰ পৰিৱেশটো বদলাই দিব, কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ, শিলচৰ টু শিলিগুৰি, এটা ডাঙৰ কাম মোদী ডাঙৰীয়াই হাতত লৈছে যে শিলিগুৰিৰ পৰা এক্সপ্ৰেছ কৰিডৰ বনাব ষ্ট্ৰেইট টু শিলচৰ, যিটো আমাৰ অসমে শিলচৰৰ পৰা শ্ৰীৰামপুৰ এই গোটেই ডিষ্টেন্সটো আমি বহুত বেছি আমাৰ ড্ৰামাটিকেলি কমি যাব, মেক্সিমাম 6-7 আৱাৰ্ছত শিলচৰ আৰু আমাৰ শ্ৰীৰামপুৰৰ মাজত যাব পাৰিম। দিছ প্ৰজেক্ট উইল বি এনাউন্স চুন, তাৰে এটা পৰ্চন শিলচৰৰ পৰা বৰাপানীলৈকে কাম আৰম্ভ হৈছে, কেইদিনমানৰ ভিতৰতে বৰাপানীৰ পৰা গুৱাহাটী ষ্ট্ৰেংথটো এনাউন্স হ'ব, ফলোড বাই আপ টু শিলিগুৰি।
1: ৰাজ্যত ৰূপায়ণ হ'বলগীয়া উন্নয়নমূলক প্ৰকল্প আৰু পথ যোগাযোগ পৰিকল্পনাৰ বিষয়ে সদৰি কৰি তেওঁ কয় যে গুৱাহাটী তিনিচুকীয়াৰ মাজত এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণ কৰা হ'ব। তেওঁ লগতে বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ শীঘ্ৰে 4টা লেনযুক্ত পথ নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা 12 বছৰত অসমৰ বিকাশৰ বাবে ব্যতিক্ৰমী আৰু আন্তৰিকতাপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। অসমৰ বিকাশৰ বাবে ব্যতিক্ৰমী আৰু আন্তৰিকতাপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী এগৰাকী হিতৈষী ৰূপত অসমক আগুৱাই লৈ গৈছে বুলিও তেওঁ

মন্তব্য কৰে। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত কালি জিলা আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত জিলা পানী আৰু অনাময় মিছনৰ এখন সভা অনুষ্ঠিত হয়। জিলাখনত ৰূপায়ণ হৈ থকা জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে এই পৰ্যালোচনা কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা ৯ বজাত শুনিবলৈ পাব।

সুগম সংগীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ দীনবন্ধু চহৰীয়াৰ কণ্ঠৰ এটি গীত, গীতিকাৰ কীৰ্তিকমল ভূঞা, প্ৰযোজনা অনুপম চৌধুৰীৰ।

দীনবন্ধু চহৰীয়াৰ কণ্ঠত কীৰ্তিকমল ভূঞা ৰচিত আৰু অনুপম চৌধুৰী প্ৰযোজিত গীতটি শুনিলে। এইবাৰ এয়া বৰ্ণালী হাজৰিকা, গীতৰ কথা ৰুমা বৰদলৈৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

0: বৰ্ণালী হাজৰিকাৰ কণ্ঠগীতটি শুনিলে। গীতৰ কথা আছিল ৰুমা বৰদলৈৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
6: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
7: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
0: প্ৰশান্ত ৰাজখোৱাৰ কণ্ঠৰীতি গীত, গীতিকাৰ ডিম্বেশ্বৰ দাস, প্ৰযোজনা জয়ন্ত দাসৰ।

প্ৰশান্ত ৰাজখোৱাৰ কণ্ঠত ডিম্বেশ্বৰ দাস ৰচিত আৰু জয়ন্ত দাস প্ৰযোজিত গীতটি শুনিলে। শ্ৰোতাসকলে গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ এয়া দেৱযানী শৰ্মা, গীতৰ কথা সবিন মেধিৰ, প্ৰযোজনা জীৱেন্দ্ৰ মোহন দেৱশৰ্মাৰ।

0: গীতিমালিকা অনুষ্ঠানত সেয়া আছিল দেৱযানী শৰ্মা, গীতিকাৰ আছিল সবিন মেধি, প্ৰযোজনা জীবেন্দ্ৰ মোহন দেৱশৰ্মাৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। গুৱাহাটীৰ আহোম গাঁৱত থকা এছ কে হাজৰিকা কলেজত BA প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907। গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা এছ কে হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে। এছ কে হাজৰিকা কলেজ, আহোম গাঁও, গুৱাহাটী।
4: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
5: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
4: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
5: হঠাৎ বাঢ়িলে পানী

0: ঠাই লৈ যাব। বেছি পানীত গাড়ী চলাই বিপদ মাতি নলব।
1: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নি পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
0: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ। নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA-ৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা চিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
4: বাই গাৰ্লছ, কোনফালে গৈছা?
3: শুনা নাই?
4: নো শ্বেয়াৰিং।
3: RBI কয় জানি লওক, সতৰ্ক হওক।
5: আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ তৌফিক আহমেদৰ কণ্ঠৰীতি গীত। গীতৰ কথা মুনেশ্বৰ বৰ্মনৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

মুনেশ্বৰ বৰ্মনৰ কথা আৰু বিপুল বৰুৱাৰ প্ৰযোজনাত তৌফিক আহমেদৰ কণ্ঠৰ গীতটি শুনিলে, আৰু এই গীতটিৰে সামৰা হ'ল আজিৰ গীতিমালিকা অনুষ্ঠানটি।

0: ধৰি শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। 16 আগষ্টৰ পৰা গুৱাহাটীৰ পদপথৰ ব্যৱসায়ীসকলৰ সৰ্বাত্মক জৰীপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাহকজনিত ৰোগ সন্দৰ্ভত স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা কাৰ্যসূচী। ইৰাণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত আজি শান্তি চুক্তি সম্পাদনৰ সম্ভাৱনা। আৰু অসম কন্যা ঈশাৰাণী বৰুৱাৰ এছিয়ান গেমছৰ ভাৰতীয় দলত স্থান লাভ। শিলিগুৰি শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ 12 বছৰীয়া সফল কাৰ্যকালৰ বাবে কালি গুৱাহাটীৰ বাজপেয়ী ভৱনত সংবাদগোষ্ঠীৰ সম্পাদকৰ সৈতে হোৱা কথোপকথনত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই কথা প্ৰকাশ কৰে। ৰাজ্যত ৰূপায়ণ হ'বলগীয়া উন্নয়নমূলক প্ৰকল্প আৰু পথ যোগাযোগ পৰিকল্পনাৰ বিষয়ে সদৰি কৰি তেওঁ কয় যে গুৱাহাটী তিনিচুকীয়াৰ মাজত এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণ কৰা হ'ব। তেওঁ লগতে বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ শীঘ্ৰে 4টা লেনযুক্ত পথ নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰে।
1: ডাঙৰ ডাঙৰ কথা আমি যিবিলাক আগত কেতিয়াও কল্পনা কৰিব পৰা নাছিলো, আজি গুৱাহাটী ৰিং ৰোড গোটেই গুৱাহাটীৰ পৰিৱেশটো বদলাই দিব। কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ, শিলচৰ টু শিলিগুৰি, এটা ডাঙৰ কাম মোদী ডাঙৰীয়াই হাতত লৈছে যে শিলিগুৰিৰ পৰা এক্সপ্ৰেছ কৰিডৰ বনাব ষ্ট্ৰেইট টু শিলচৰ, যিটো আমাৰ অসমে শিলচৰৰ পৰা শ্ৰীৰামপুৰ এই গোটেই ডিষ্টেন্সটো আমি বহুত বেছি আমাৰ ড্ৰামাটিকেলি কমি যাব। মেক্সিমাম 6 to 7 hours শিলচৰ আৰু আমাৰ শ্ৰীৰামপুৰৰ মাজত যাব পাৰিম। দিস প্ৰজেক্ট উইল বি এনাউন্স চুন, তাৰে এটা পৰ্চন শিলচৰৰ পৰা বৰাপানীলৈকে কাম আৰম্ভ হৈছে। কেইদিনমানৰ ভিতৰতে বৰাপানীৰ পৰা গুৱাহাটী ষ্ট্ৰেংথটো এনাউন্স হ'ব, ফলোড বাই আপ টু শিলিগুৰি।
0: মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা 12 বছৰত অসমৰ বিকাশৰ বাবে ব্যতিক্ৰমী আৰু আন্তৰিকতাপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী এগৰাকী হিতৈষী ৰূপত অসমক আগুৱাই লৈ গৈছে বুলি তেওঁ মন্তব্য কৰে। অসমে চলিত বৰ্ষত ৰাজহ কৰৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰায় 50,000 কোটি টকা লাভ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পূৰ্বতে কোনো চৰকাৰে ৰাজ্যক এই পৰ্যায়ৰ বিত্তীয় সমৰ্থন দিয়া নাছিল। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা এই সমৰ্থনৰ বাবে অসমৰ মুঠ ঘৰুৱা উৎপাদন যথেষ্ট বৃদ্ধি পাইছে। চলিত বছৰত ৰাজ্যৰ মুঠ জনমূৰি আয় 8,70,000 কোটি টকা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে 2022-23 বিত্তীয় বৰ্ষত ৰাজ্যৰ 80,00,000 লোক দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা মুক্ত হৈছে আৰু ইয়াৰ ফলত এটা নতুন মধ্যবিত্ত শ্ৰেণীৰ জন্ম হোৱা বুলি প্ৰকাশ কৰে। নীতি আয়োগৰ বৈঠকৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে 2020-25 চনৰ ভিতৰত দেশৰ বিকাশৰ হাৰ 29% হোৱাৰ বিপৰীতে বিগত 5 বছৰত অসমৰ বিকাশৰ হাৰ 45% হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি অসম দ্ৰুত বিকাশৰ দিশে গতি কৰা ৰাজ্য হিচাপে পৰিগণিত হৈছে বুলি তেওঁ কয়। বাংলাদেশৰ সীমান্ত সম্পূৰ্ণৰূপে বন্ধ কৰা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কেৱল অসমৰেই নহয় বাংলাদেশৰে সংযুক্ত দেশৰ আন ৰাজ্যৰো সীমান্ত সম্পূৰ্ণৰূপে বন্ধ কৰিলেহে অবৈধ প্ৰব্ৰজনৰ সমস্যাটো সমাধান হ'ব বুলি কয়। অসম মন্ত্ৰীসভাই এতিয়াৰে পৰা ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো লোককে আধাৰ কাৰ্ড দিয়া নহয় বুলি সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত লোৱা হয়। এই অনুসৰি ভৱিষ্যতে 18 বছৰৰ ঊৰ্ধৰ ব্যক্তিক আধাৰ কাৰ্ড প্ৰদান কৰিবলগীয়া হলে জিলা আয়ুক্তই ৰাজ্য চৰকাৰৰ অনুমতি ল'ব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে চাহ জনজাতি আৰু অনুসূচিত জাতি জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ বাবে 6 মাহৰ বাবে বিশেষ ৰেহাই দি অহা বছৰৰ 27 মাৰ্চ পৰ্যন্ত আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থাটো বাহাল ৰখা হ'ব। মন্ত্ৰীসভাই 1 জুলাইৰ পৰা অসমত বিকশিত ভাৰত জিৰামজী আঁচনি ৰূপায়ণতো অনুমোদন জনাইছে। এই আঁচনিৰ জৰিয়তে গ্ৰাম্য নিয়োগ নিশ্চিত কৰাৰ লগতে সম্পদ সৃষ্টিত গুৰুত্ব দিয়া হ'ব আৰু আঁচনিখন ৰূপায়ণ কৰাৰ বাবে চলিত বছৰত 2,000 কোটি টকা ব্যয় কৰা হ'ব। এই আঁচনিৰ অধীনত পূৰ্বৰ 90 দিনৰ পৰিৱৰ্তে এতিয়া 125 দিনৰ বাবে গাঁৱৰ জনসাধাৰণৰ বাবে নিশ্চিত নিয়োগৰ সুবিধা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে মন্ত্ৰীসভাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ আশে পাশে ছেটেলাইট চিটি নিৰ্মাণৰ উদ্দেশ্যে গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ গঠনৰো সিদ্ধান্ত লৈছে। তেওঁ লগতে কয় যে 6 জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। 21 দিনতকৈ অধিক সময়ৰ বাবে চলিবলগীয়া এই অধিৱেশনতে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 2026-27 বিত্তীয় বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। ৰাজ্য চৰকাৰে 16 আগষ্টৰ পৰা গুৱাহাটীত পদপথৰ ব্যৱসায়ীসকলৰ সৰ্বাত্মক জৰীপ চলাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে। গুৱাহাটীৰ বাজপেয়ী ভৱনত কালি সাংবাদিকৰ সৈতে মত বিনিময় অনুষ্ঠানত ডঃ শৰ্মাই কয় যে এই জৰীপৰ সৰু দোকান ক্ষুদ্ৰ প্ৰতিষ্ঠানকে ধৰি পদপথৰ সকলো ব্যৱসায়ীক সামৰি কৰা হ'ব। ইয়াৰ জৰিয়তে গুৱাহাটীত মহানগৰীত

0: কৰ্মসংস্থাপন আৰু আয়ৰ সুযোগ সম্পৰ্কে জানিব পৰা যাব বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে জৰীপৰ জৰিয়তে গুৱাহাটী মহানগৰীত পদপথৰ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ এখন স্পষ্ট ছবি পৰিস্ফুট হ'ব আৰু তেওঁলোক কোন অঞ্চলৰ পৰা মহানগৰীলৈ আহিছে সেয়াও জানিব পৰা যাব। তেওঁ কয় যে এই জৰীপে অসমীয়া যুৱক যুৱতীসকলৰ চকু মুকলি কৰিব আৰু তেওঁলোকক ব্যৱসায় বাণিজ্য আৰু স্বনিয়োজনৰ ক্ষেত্ৰৰ ব্যাপক অৰ্থনৈতিক সুযোগ সম্পৰ্কে বুজাত সহায় কৰিব।
1: আমাৰ গুৱাহাটীত এটা আমি চাৰ্ভে আৰম্ভ কৰিম আগষ্টৰ পৰা, যে আমাৰ ফুটপাথত বহি থকা মানুহবোৰ কোন, এজন এজনকৈ মানুহৰ আমি চেন্সাছ টাইপ ডাটা ল'ম। তেতিয়া আমি বুজি পাম যে আমি কিমান এমপ্লয়মেণ্ট অপৰচুনিটি অসমীয়া মানুহে মিছ কৰি আছে। আগষ্টৰ পৰা চলিব, 16 আগষ্টৰ পৰা দুমাহ প্ৰত্যেকজন ষ্ট্ৰীট ভেণ্ডৰৰ ডেটাটো আমি ল'ম আৰু লৈ আমি ৰিলিজ কৰিম যে কোন মানুহ, ধুবুৰীৰ পৰা কিমান মানুহ আহিছে, গোৱালপাৰাৰ পৰা কিমান মানুহ আহিছে, কামৰূপৰ পৰা, নলবাৰীৰ পৰা, বৰপেটাৰ পৰা কিমান, বা বহুতে কৈ থাকে বিহাৰৰ, বেংগলৰ পৰা কিমান। আমি গোটেই গুৱাহাটীৰ ফুটপাথটো আমি চাৰ্ভে কৰিব খুজিছো, কাৰণ ইয়াতে 1,00,000 দোকান আছে টোটেল গুৱাহাটীত আজিৰ দিনত। সৰু ডাঙৰ দৰ্জীৰ পৰা আৰম্ভ কৰি পাণ তামোলৰ দোকানৰ পৰা চাহৰ দোকানলৈকে টোটেল 1,00,000 বিজনেছ এষ্টাব্লিছমেণ্ট।
0: ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। জুন জুলাই মাহত জাপানী এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই ৰোগৰ পৰা হাত সাৰি থকাৰ বাবে সজাগ হবলৈ স্বাস্থ্য বিভাগে জনসাধাৰণক আহান জনাইছে। বিশেষ সূত্ৰ অনুসৰি ৰাজ্যত জাপানী এনকেফেলাইটিছ আৰু এনেধৰণৰ লক্ষণযুক্ত ৰোগত আক্ৰান্ত হৈ চলিত বছৰত কমেও 8 জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত কামৰূপ আৰু লক্ষীমপুৰত 2 জনকৈ, বৰপেটা, কাছাৰ, যোৰহাট আৰু কামৰূপ মহানগৰত 1 জনকৈ লোকৰ মৃত্যু হৈছে। আনহাতে কামৰূপ মহানগৰ, বাক্সা, বৰপেটা, কাছাৰ, চৰাইদেউ, গোৱালপাৰা, হাইলাকান্দি, যোৰহাট আৰু কামৰূপত জাপানী এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ কেইবাজনো লোক চিকিৎসাধীন হৈ আছে। এনেধৰণৰ ৰোগত 6 শতাধিক লোক আক্ৰান্ত হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে এই ৰোগৰ পৰা হাত সৰাৰ বাবে জনসাধাৰণক মহৰ প্ৰজনন হোৱা স্থানসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ আহান জনাইছে। তদুপৰি তীব্ৰ জ্বৰ, মূৰৰ বিষ, শৰীৰৰ অস্বাভাৱিক কঁপনি, কথা কবলৈ অসুবিধা পোৱা আৰু অচেতন হৈ পৰা লক্ষণ দেখা মাত্ৰে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আহান জনোৱা হৈছে। ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই কালি জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগসমূহৰ কাম কাজ পৰ্যালোচনা কৰে। জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত বৈঠকত মন্ত্ৰীগৰাকীয়ে বিভাগীয় কাম কাজৰ খতিয়ান লয়। তেওঁ নিৰ্ধাৰিত সময়ৰ ভিতৰত চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কোনো হিতাধিকাৰীয়ে যাতে কল্যাণকামী আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈও তেওঁ বিষয়াসকলক আহান জনায়। এই সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
2: কামৰূপ মেট্ৰ'ৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব মাননীয় মুখ্যমন্ত্ৰীয়ে পুনৰ তেখেতে এই দায়িত্ব আমাক অৰ্পণ কৰিলে। আমাৰ 2গৰাকী সন্মানীয় বিধায়ক আছে, গুপ্তা ডাঙৰীয়া আৰু তপন দাস ডাঙৰীয়া, আৰু জিলা আয়ুক্ত, জইণ্ট কমিশনাৰ পুলিচ, DDC, CO, প্ৰতিটো বিভাগৰ বিষয়াসকল উপস্থিত আছে। আমি আঁচনিবিলাকৰ ৰূপায়ণ সম্পৰ্কে, বেলেগ বেলেগ আঁচনি বিস্তৃতভাৱে আমি আলোচনা কৰিছোঁ। অৱশ্যে আজি সকলো বিভাগৰে কথা বতৰাবোৰ, আঁচনিবিলাক সম্পৰ্কে বা যিখিনি কৰিছে সেইখিনি কৰিব নোৱাৰিলোঁ যদিও থুলমূল আভাসখিনি আমি লৈছোঁ। বিশেষকৈ ফ্লাডৰ কথাটো আছে, সেইটো আমি বিশেষভাৱে বেলেগ এখন বৈঠক কৰি পেলাই আমি আলোচনা কৰিম, কাৰণ ইয়াত আৰ্টিফিচিয়েল ফ্লাডো হয়, সেইখিনি কথা আলোচনা কৰিম।
0: আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে আজি এখন শান্তি চুক্তি সম্পাদনৰ সম্ভাৱনা আছে আৰু ইয়াৰ পাছতে কৌশলগত দিশৰ পৰা গুৰুত্বপূৰ্ণ হৰ্মুজ প্ৰণালী সকলোৰে বাবে মুকলি হ'ব বুলি ঘোষণা কৰিছে। শ্ৰীট্ৰাম্পে সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে। তেওঁ কয় যে চুক্তি সম্পাদনত ব্যৰ্থ হলে অন্তিম বিকল্পৰ পথ খোলা থাকিব। তেওঁ লগতে 2015 চনৰ যুটীয়া সৰ্বাত্মক কাৰ্য পৰিকল্পনাৰ সৈতে প্ৰস্তাৱিত শান্তি চুক্তিখনৰ তুলনা কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁৰ প্ৰস্তাৱিত চুক্তিৰ ফলত ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰৰ বিৰুদ্ধে পূৰ্ণ প্ৰতিবন্ধকতা আৰোপ কৰিব পৰা যাব। ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণ কৰিব পৰা গৈছে আৰু অৱশিষ্ট পাৰমাণৱিক সামগ্ৰীসমূহ নষ্ট কৰা হ'ব বুলি তেওঁ দাবী কৰে। ইপিনে ইৰাণৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘেয়ে কয় যে শীঘ্ৰে কোনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা নাই। তেওঁ কয় যে চুক্তি আজি সম্পাদিত নহয় আৰু অনাগত সময়ত হয়তো এয়া সম্ভৱ হ'ব পাৰে। আজি বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হৈছে। ৰক্তদানৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে মানৱতাৰ বাবে এটোপাল ৰক্তদান কৰক, জীৱন ৰক্ষা কৰক। অসমতো আজি বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত বিশ্ব ৰক্তদাতা দিৱসৰ কাৰ্যসূচী লোৱা হৈছে। এই উপলক্ষে ৰক্তদান শিবিৰৰো আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে সংবাদ মাধ্যমযোগে দিয়া এটা বাৰ্তাত জনসাধাৰণৰ সামূহিক স্বাস্থ্য উন্নত কৰাৰ ক্ষেত্ৰত ৰক্তদাতাসকলৰ অপৰিসীম ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে

0: স্বাস্থ্যখণ্ডত প্ৰয়োজন হোৱা পৰিশোধিত ৰক্ত কেৱল স্বেচ্ছামূলক ৰক্তদাতাসকলৰ জৰিয়তে পূৰণ কৰিব পাৰি। এই নিস্বাৰ্থ সেৱাৰ বাবে ৰক্তদাতাসকলৰ ওচৰত চিৰকৃতজ্ঞ বুলিও তেওঁ উল্লেখ কৰে। অসমৰ ঈশাৰাণী বৰুৱাই এছিয়ান গেমছৰ বাবে কালি ঘোষণা কৰা ভাৰতীয় দলটোত স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে 19 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰলৈ জাপানত হ'বলগীয়া প্ৰতিযোগিতাখনত ৰাজ্যৰ একমাত্ৰ খেলুৱৈ হিচাপে স্থান লাভ কৰিছে। দেশৰ আগশাৰীৰ বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু আৰু সত্বিক সাইৰাজ ৰংকী ৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীটোৱে প্ৰতিযোগিতাত ভাৰতীয় দলক নেতৃত্ব দিব। ICC মহিলা টি টুৱেণ্টি ক্ৰিকেট বিশ্বকাপৰ আজি বাৰ্মিংহামৰ এছবেষ্টনত হ'বলগীয়া এখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। মহিলা টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে সদায় উন্নত প্ৰদৰ্শন কৰি অহা ভাৰতে শেহতীয়া 16খন খেলৰ ভিতৰত 13খনতে জয়লাভ কৰিছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা অনুষ্ঠিত গ্ৰুপ চিৰ এখন খেলত স্কটলেণ্ডে হাইটিক 1-0 পৰাস্ত কৰে। ইপিনে কাটাৰ আৰু ছুইজাৰলেণ্ডৰ মাজত ছেন ফ্ৰেন্সিস্কো বে এৰিয়া ষ্টেডিয়ামত হোৱা গ্ৰুপ বিৰ খেলখন 1-1 ড্ৰ হয়। খেলখনত বি এম্বলুৱে দিয়া গলেৰে ছুইজাৰলেণ্ডে অগ্ৰগতি লাভ কৰে যদিও খেলৰ অতিৰিক্ত সময়ত কাটাৰে এম মুহিমৰ গলেৰে সমতা স্থাপন কৰে। ইয়াৰ পূৰ্বে আজি পুৱতি নিশা 3:30 বজাত অনুষ্ঠিত ব্ৰাজিল আৰু মৰক্কোৰ মাজৰ খেলখনো 1-1 ড্ৰ হয়। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: যোৰহাটত কালি ভাৰতীয় বায়ুসেনাৰ বিমান দুৰ্ঘটনাত 5গৰাকী বিষয়া জোৱানৰ বিয়োগৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন বাতৰি কাকতেই বিশেষ গুৰুত্ব প্ৰদান কৰিছে। আমাৰ অসম কাকতে বাতৰিটো যোৰহাটত বায়ুসেনাৰ কাৰ্গো বিমান অগ্নিগুণ্ডত পৰিণত নিহত 5 বিষয়া শিৰোনামেৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতত বাতৰিটোৰ শিৰোনাম অৰুণাচলৰ পৰা আহি অৱতৰণৰ মুহূৰ্ততে প্ৰচণ্ড বিস্ফোৰণ ৰৰৈয়াত বায়ুসেনাৰ ঘাটিত ভয়ংকৰ বিমান দুৰ্ঘটনা। দি আছাম ট্ৰিবিউন কাকতে বাতৰিটোৰ শিৰোনাম দিছে 5 IA পাৰ্চনেল কিল্ড এজ AN-32 ট্ৰান্সপৰ্ট প্লেইন ক্ৰেশ্বেছ ইন যোৰহাট। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সন্দৰ্ভতো আজি কেইবাটাও বাতৰি বিস্তাৰিত ৰূপত প্ৰকাশ কৰা হৈছে। এই সম্পৰ্কীয় দুটাকৈ বাতৰি দৈনিক অসম কাকতে ক্ৰমে আগষ্টৰ পৰা আৰম্ভ হ'ব অৰুণোদয়কে ধৰি ৰাজ্য চৰকাৰৰ সকলো আঁচনিৰ কাম আৰু এতিয়াৰ পৰা ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড শিৰোনামেৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিয়েল কাকতত এটা বাতৰি শীৰ্ষক ষ্টেট কেবিনেট বেন্স ফ্ৰেছ আধাৰ এনৰোলমেণ্ট ফৰ এডাল্টছ। অসমীয়া খবৰ কাকতেও 1 জুলাইৰ পৰা গ্ৰামাঞ্চলত VV ৰামজী শিৰোনামেৰে কেবিনেট সম্পৰ্কীয় এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত মিডিয়া কনক্লেভৰ অংশ লৈ ৰাজ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা বিভিন্ন মন্তব্যক অসমীয়াৰ প্ৰতিদিনকে ধৰি আজি প্ৰায়কেইখন কাকতে অগ্ৰাধিকাৰ দিছে। দৈনিক জনমভূমি কাকতে অন্যান্য বাতৰিসমূহৰ লগতে অৰুণাচলত সংঘটিত বাহন দুৰ্ঘটনাত লখিমপুৰ জিলাৰ নাওবৈচাৰ 5জন যুৱকৰ মৃত্যু হোৱাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে বৰষুণ অহাৰ সম্ভাৱনা আছে বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। শিলিগুৰি শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। 16 আগষ্টৰ পৰা গুৱাহাটীৰ পদপথৰ ব্যৱসায়ীসকলৰ সৰ্বাত্মক জৰীপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাহকজনিত ৰোগ সন্দৰ্ভত স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা কাৰ্যসূচী। ইৰাণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত আজি শান্তি চুক্তি সম্পাদনৰ সম্ভাৱনা আৰু অসম কন্যা ঈশাৰাণী বৰুৱাৰ এছিয়ান গেমছৰ ভাৰতীয় দলত স্থান লাভ।
2: এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। দিনৰ 11 বজাত পৰৱৰ্তী মুখ্য বাতৰি শুনিবলৈ পাব।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ, এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ।

0: হেলথ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
2: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
4: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আগবঢ়াইছো অকণিৰ মেল।

0: নমস্কাৰ কণিহঁত, তোমালোক আটাইলৈ বহুত বহুত মৰম আৰু চেনেহ জনাই মই মামনি বাইদেউ আজিৰ মেল মুকলি কৰিছো।
1: নমস্কাৰ, মোৰ নাম কহিনুৰ অলংকৃত ভৰালী। মই পাব্লিক হেল্থ চাৰিআলি পৰা আহিছো। মই এতিয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এটা কবিতা আবৃত্তি কৰিম। কবিতাৰ শিৰোনাম ভাং ভাং ভাং ভাং। ভাং ভাং ভাং ভাং লোহাৰ শিকলি ভাং, সিং সিং সিং সিং দাসৰ বান্ধোন সিং। খোল খোল খোল খোল কাৰাৰ ফটক খোল, ভাং ভাং দুৱাৰৰ ডাং। শুন হৌৱা শুন শুন ঘুষিছে ৰণবিষান, মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিচান। ৰক্তেৰে ৰঞ্জিত সুৰুজ উদীয়মান, শুন মুকুতিৰ তুজ্জ্বৰ আহ্বান। হালোৱা হজোৱা হেৰৌ মজুৰ কিষাণ, মুক্তিমান মুক্তিমান মুক্তিমান। শোষকৰ দল আজি হব বসান, পেশকৰ সজ কৰ। ধন্যবাদ।
0: তোমাৰ নামটো কোৱা?
2: মোৰ নাম জাস্কৃতি শৰ্মা।
0: তুমি ক'ৰ পৰা আহিছা?
2: মই নুনমাটি।
0: আজি আমাক মেলত কি শুনাবা?
2: মই পাচলি বাগিচা।
0: পাচলিৰ বাগিচা গাবা, গোৱা।
2: পাচলিৰ বাগিচা সৰু বাগিচা, মোৰ সৰু বাগিচা জানো দেখিছা। পাচলিৰ বাগিচা সৰু বাগিচা, মোৰ সৰু বাগিচা জানো দেখিছা। তাত মই ৰুইছোঁ পাচলি ইমান, সৰিয়হ ফুলবোৰ ফুলিছে কিমান। সৰু কোৰেৰে নিজে কোৰ মাৰোঁ, সৰু সৰু খন্তিৰে নিজে চাফ কৰোঁ। আপেলিৰ পাচলি দিওঁ মই পানীত, মটৰৰ কলিবোৰ খাওঁ ছিঙি আনি।
0: বাহ, হৈ গ'ল, খুব সুন্দৰ। এই গীতটো কোনে লিখিছিলে জানানে, গাইছিলে?
2: ভূপেন হাজৰিকা ককাই।
0: ভূপেন হাজৰিকাই কৰিছিলে, খুব সুন্দৰ। এতিয়া আমি কি কৰিম ডাঙৰকৈ? তোমাৰ নামটো কোৱা?
3: নমস্কাৰ, মোৰ নাম শ্ৰী নীতুমণি ৰেখা।
0: নীতুমণি ক'ৰ পৰা আহিছা?
3: নুনমাটি বাপুজী নগৰ।
0: আজি আমাক মেলত কি শুনাবা?
3: মানুহে মানুহৰ বাবে।
0: কাৰ গীত জানানে?
3: ভূপেন
0: হাজৰিকা গীত, গোৱা।
3: মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিলে ভাবিব কোনে নোপোৱা। সমনীয়া মানুহে মানুহৰ বাবে, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক

0: বেশি বহুজি, মানুহে মানুহক কিনিব খুজি, দূৰণি ইতিহাস নুহাৰিলে পাৰজানো নহ'ব কোৱা সমনীয়া, মানুহে মানুহৰ বাবে। ধন্যবাদ।
1: তুমি গীতটো কিছুমান শব্দ ভুলকৈ কৈছা দেই, গতিকে গীত এটা শিকিলে খুব সুন্দৰকৈ শিকিবা, ভালকৈ শুনিবা কি শব্দ কৈছে, কেনেদৰে উচ্চাৰণ কৰিছে, ঠিক আছে? অহাবাৰ মেলত আহিলে ভালকৈ গাবা দেই, ভুলকৈ গালে বেয়া হ'ব নহয় কথাটো, যে আমি নিতুমণি কাৰণে কিয় ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা।
2: মোৰ নমস্কাৰ, মোৰ নাম অক্লান্ত বিজয় শৰ্মা।
1: বা কি ধুনীয়াকৈ কৈছা দেখোন, তুমি ক'ৰ পৰা আহিছা জানা? পাহৰি গৈছা, একো নহয় বাৰু। এতিয়া অক্লান্ত আজি আমাক মেলত কি শুনাব?
2: গান।
1: গান গাবা, গোৱা।
2: এখন দেশত এক ৰজা আছিল, লঘু দুহতে গুৰু দণ্ড দিছিল। এখন দেশত এক ৰজা আছিল।

শীত মিদ এন্ধাৰ নিমাদ ৰাতি নীলা আকাশৰ কুদি তৰা হঠাতে হহি খাবতে ধৰা খীত মিদ এন্ধাৰ নিমাদ ৰাতি এটি এটি ক্ষণ যেন মুকুতাৰে ধন এনে হেৰুৱালে নাহে উভতি কহুৱা বন মোৰ শান্ত মন আল ফুল হাতেৰে লোৱা সাৱতী পুৱতি নিশাৰ সপোন দেখি দেখিও নেদেখিলো সেই সন্ধি পুৱতি নিশাৰ সপোন দেখি দেখিও নেদেখিলো সেই সন্ধি অনন্ত সময়ৰ সাগৰ ধ্বনি অনন্ত সময়ৰ।

0: হৈ গ'ল। বাৰু আমি এতিয়া কৌস্তবৰ কাৰণে খুব ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকণমানি ভণ্টি, কি নাম তোমাৰ?
1: মোৰ নাম উৎকৰ্ষা।
0: উৎকৰ্ষা, ক'ৰ পৰা আহিছা?
1: ৰাংমঞ্জৰি পৰা।
0: আজি আমাক মেলত কি শুনাবা?
1: গান্ধী পুতলা।
0: গীত গাবা, গোৱা।
1: এক দুই তিনি গান্ধী পুতলা পাইছানে চিনি, হে গান্ধী পুতলা পাইছানে চিনি, হে চকু ঢাকি হে কাণ ঢাকি হে মুখৰ হাদি, কি কয় কি কয় শুনা কবানী, কি কয় কি কয় শুনা কবানী, হে গান্ধী পুতলা পাইছানে চিনি, হে গান্ধী পুতলা পাইছানে চিনি, বিয়ানো নুশুনিবা বিয়ানো নাচাবা, বিয়ান কথা নক'বা, কি কয় শুনা কবানী, কি কয় শুনা কবানী, হে গান্ধী পুতলা পাইছানে চিনি, হে গান্ধী পুতলা পাইছানে চিনি।
0: হৈ গ'ল। উৎকৰ্ষা মেল শুনানে?
1: শুনো।
0: শুনা, এতিয়া আমি উৎকৰ্ষাৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম ধনিষ্ঠা এছ বৰুৱা।
0: ধনিষ্ঠা, ক'ৰ পৰা আহিছা?
2: বেলতলা গাৰুকুচি পথ।
0: তুমি আজি মেলত কি শুনাবা?
2: ৰং ৰং নানা ৰং,
0: কোৱা।
2: ৰং

0: ধন্যবাদ।
1: সুন্দৰ ছে, তুমি গীত শিকি আছা, খুব ভাল আছে, আগলৈও শিকি থাকিবা। এতিয়া আমি ধনী ছাৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা।
0: মোৰ নাম কিয়াৰা শৰ্মা।
1: কিয়াৰা ক'ৰ পৰা আহিছা?
0: গুৱাহাটীৰ।
1: গুৱাহাটীৰ পৰা আহিছা, কি শুনাবা যে আমাক মেলত?
0: দিয়া মোক দিয়া।
1: দিয়া মোক দিয়া,

0: হাকিম হৃদয় সুমি দিয়া মুখ দিয়া আকাশৰ দৰে দিয়া।
1: হৈ গ'ল, খুব সুন্দৰ হৈছে। এতিয়া আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকণিহঁত আহা, এইখিনিতে সাধু এটি শুনি লওঁ। আজি মই তোমালোকক এটি সাধু ক'ম, সাধুটিৰ নাম হৈছে শিয়ালৰ বুদ্ধি। অতি পুৰণি কালৰ কথা, এখন হাবিত তীক্ষ্ণবুদ্ধি নামৰ এটা শিয়াল আছিল। সি অতি বুদ্ধিমান বাবেই তাক তীক্ষ্ণবুদ্ধি বুলি সকলোৱে মাতিছিল। আমাৰ সেই তীক্ষ্ণবুদ্ধিয়ে এদিন হাবিৰ মাজত ঘূৰি ফুৰোতে এটা মৰি পৰি থকা হাতী দেখিবলৈ পালে। মৃত হাতীটোক দেখি তাৰ আনন্দৰ সীমা নোহোৱা হ'ল। সি বহুদিন ধৰি একো মাংস খাবলৈ পোৱা নাছিল। আজি পেট ভৰাই হাতীৰ মাংস খাব পাৰিব। এই কথা ভাবি ভাবি তীক্ষ্ণবুদ্ধিয়ে হাতীৰ ছালখন দাঁতেৰে ফালিবলৈ যত্ন কৰিলে, কিন্তু কোনোপধ্যেই সি এই কামটো কৰিব নোৱাৰিলে। তেতিয়া সি ভাবিলে যে এই কামটোৰ বাবে বুদ্ধিৰে সি আন কোনো জন্তুৰ সহায় লোৱাটো উচিত হ'ব। ঠিক সেই সময়তে সেইফালেৰে গহীন গম্ভীৰ খোজেৰে বনৰাজ সিংহ আহি আছিল। শিয়ালটোৱে সিংহটোক দেখিয়ে ভৰিত ধৰি প্ৰণাম কৰি ক'লে, মহাৰাজ, আপোনাৰ বাবে মই এই মৃত হাতীটোক পহৰা দি আছোঁ। আপুনি খোৱা আৰম্ভ কৰিলেই মই কৃতাৰ্থ হ'ম। শিয়ালৰ তেনে ভক্তি দেখি সিংহই বৰ ভাল পালে আৰু ক'লে, পিছে শিয়াল, আমিতো মৃত জন্তু ভক্ষণ নকৰোঁ, তুমি এই কথা জানাই, ইয়াক তুমিয়েই খোৱা। এইবুলি কৈ বনৰাজ সিংহ সেই ঠাইৰ পৰা আঁতৰি গ'ল। তাৰ অলপ পাছতে সেইফালেদি বাঘ এটা আহিল। বাঘক দেখি শিয়ালটোৱে ভাবিলে, ইয়াক কিবা এটা ভয় খুৱাব লাগিব, নহ'লে ই যিমানহে লোভী সিয়েই সকলো খাই পেলাব। ইফালে মৰা হাতীটো দেখি বাঘৰ মুখৰ পৰা জিভাৰ পানী পৰিবলৈ ধৰিলেই সি লগে লগে সেই মৃত হাতীটোৰ ওচৰলৈ আহিল। বাঘটো ওচৰ চাপি অহা দেখিয়ে চতুৰ শিয়ালটোৱে বাঘটোৰ ভৰিত ধৰি প্ৰণাম কৰিলে আৰু ক'লে, মামা, তুমি কিহৰ কাৰণে এই যমৰ ওচৰলৈ আহিছা? এই হাতীটোক মহাৰাজ

0: ভয় মাৰি থৈ গা ধুবলৈ গৈছে আৰু মোক হাতীটোৰ পহৰাদাৰ কৰি থৈ গৈছে। কোনোবা বাঘ এইফালে আহিলেও সিংহৰ কথা ক'বলৈ মানা কৰিছে। সিংহই মোক এবাৰ কৈছিল, এবাৰ বোলে তেওঁ এনেকৈ এটা হাতী মাৰি গা ধুবলৈ যাওঁতে বাঘ এটা আহি হাতীটো খাই পেলাইছিল। তেতিয়াৰে পৰা সেই বনৰজাই প্ৰতিজ্ঞা কৰি থৈছে হাবিৰ সকলো বাঘকে যেতিয়াই সুবিধা পায় তেতিয়াই সিংহই মাৰি পেলাব। গতিকে মামা, তুমি এতিয়া ইয়াৰ পৰা অতি শীঘ্ৰে পলাই যোৱাগৈ। শিয়ালৰ কথা শুনি বাঘে অকণো সময় ব্যয় নকৰি গুচি গ'লগৈ। শিয়ালটোৱে মনে মনে ভাবিলে, বাঘ আৰু সিংহ দুয়োকে খেদিলে, এতিয়া পিছে হাতীৰ এই টান ছালখন কেনেকৈ আঁতৰোৱা যায়, তেতিয়াহে হাতীৰ মাংস খাব পাৰিব। ঠিক তেনে সময়তে এটা চিতাবাঘ সেইফালদি অহা দেখি শিয়ালে ভাবিলে ইয়াৰ চোকাদাঁতৰ বেছ নাম আছে, এওঁৰ দ্বাৰাই কামটো কৰিব পৰা যাব। চিতাবাঘটো শিয়ালৰ কাষ চপাৰ লগে লগে শিয়ালটোৱে ক'লে, কি খবৰ তোমাৰ ভাই, বহুদিনৰ মূৰত দেখিলোঁ যে, কি হ'ল, তোমাৰ গা ভাল নহয় নেকি, বৰ দুৰ্বল যেন লাগিছে। ঠিক আছে, আজি তুমি আমাৰ অতিথি, এটা সিংহই এই হাতীটো মাৰি থৈ গৈছে, সি গা ধুবলৈ গৈছে, অৱশ্যে সি আহি পাওঁতে কিছু সময় লাগিবই, সেইবাবে মোকেই সি পহৰাদাৰৰ দায়িত্ব দি থৈ গৈছে। সি যি কি নহওক, তুমি সিংহ আহি পোৱাৰ আগতে অকণমান মাংস খাই ল'ব পাৰিবা, সিংহ অহাৰ লগে লগে পলাই গ'লেই হ'ল, শিয়ালে পুনৰ ক'লে। তুমি সিংহটোৰ বাবে ইমান ভয় খাব নালাগে, তুমি খোৱা আৰম্ভ কৰা, সিংহ অহা দেখিলেই মই বহু দূৰত তোমাক চিঞৰি সংকেত দিম আৰু তুমি পলাই যাব পাৰিবা। শিয়ালৰ কথা শুনি চিতাবাঘটোৱে নিশ্চিত মনেৰে হাতীৰ ছাল চিঙাত ধৰিলে আৰু যেতিয়াই হাতীৰ ছালখন ফালি গ'ল তেতিয়াই শিয়ালে চিঞৰি সংকেত দিব ধৰিলে।
1: পলোৱা পলোৱা, সিংহই পালেহি,
0: এই চিঞৰ শুনা মাত্ৰি চিতাবাঘে ভয়ত লৰ মাৰিলে। এইবাৰ চতুৰ শিয়ালে অকলশৰে হাতীৰ মাংস মহা আৰামেৰে খাবলৈ ধৰিলে। দেখিছা শিয়ালৰ বুদ্ধি, অকণিহঁত হালতি ভাল লাগিল নিশ্চয়। আহা এতিয়া পুনৰ তোমালোকৰ গীত মাত শুনো, তোমাৰ নামটো কোৱা।
2: মোৰ নামটো হৈছে অৰিয়া সৰকাৰ।
0: অৰিয়া, ক'ৰ পৰা আহিছা?
2: মই গণেশগুৰি মেনশ্যন।
0: আজি আমাক মেলত কি শুনাবা?
2: আজি মই শিকাম যে বন্দে মাতৰম।
0: বন্দে মাতৰম গাবা, গোৱা।

0: অঁ ইয়াৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকণমানি ভণ্টি, কি নাম তোমাৰ?
1: মোৰ নাম লাকিমা শৰ্মা।
0: লাকিমা, ক'ৰ পৰা আহিছা?
1: পিয়লি ফুকন নগৰ।
0: আজি আমাক মেলত কি শুনাবা?
1: অ সখী আহিব পিয়া।
0: গোৱা।
1: অ।

0: ধন্যবাদ।
1: হৈ গ'ল, খুব সুন্দৰ। তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্টি ওজা।
1: কৃষ্টি ক'ৰ পৰা আহিছা?
2: হাজোপতনিৰ পৰা।
1: ইমান দূৰ পাই

0: ধন্যবাদ।
1: আমি কি কৰিম, ডাঙৰকৈ হাত চাপি বজাই। আমাৰ মেলত দুগৰাকী বাইদেউ আৰু ভণ্টি আহিছে, হয়নে? তোমালোক দুজনী বাই ভনী হয়নে? আৰু দুয়োগৰাকী একেলগে গাব। প্ৰথমতে তোমাৰ নামটো কোৱা।
0: মোৰ নাম আকৃতি দত্ত আলাহী।
1: আৰু তোমাৰ নাম?
2: দীপিয়া দুবৰী দত্ত।
1: তোমালোক ক'ৰ পৰা আহিছা?
0: যোৰত তিনিআলি গুৱাহাটী।
1: এতিয়া আমাক কি শুনাবা মেলত?
0: সময় পালে আমাৰ ভালে।
1: একেলগে গাবা নহয়, গোৱা।
3: সময় পালে আমাৰ ভালে, এবাৰ আহি যাবা, এবাৰ আহি যাবা, সহজ ঘৰৰ গাঁৱৰ জীৱন হন্তেক লৈ চাবা, সহজ ঘৰৰ গাঁৱৰ জীৱন হন্তেক লৈ চাবা, এবাৰ আহি যাবা, এবাৰ আহি যাবা। যান বাহনৰ সুযোগ নাই, আহুতীয়া আমাৰ ঠাই, বাট বোলোতে হয়

0: ধন্যবাদ।
1: সুন্দৰ হৈছে। গীতটি কাৰ জানানে, কোনে গাইছিলে?
0: দীপালী বৰঠাকুৰ।
1: দীপালী বৰঠাকুৰে গাইছিলে, খুব সুন্দৰ। এতিয়া আমি ডাঙৰকৈ হাত চাপৰি বজাই দিম। যোগ অভ্যাস সদায় কৰিলে আমাৰ মাংসপেশীৰ শক্তি বৃদ্ধি পায় আৰু বিভিন্ন আসনে শৰীৰটোক অধিক সুস্থ আৰু সবল কৰি তোলে। এতিয়া পিছে আমাৰ মেল সামৰিবৰ সময় হ'ল। আটাইয়ে ভালে থাকা, কুশলে থাকা তাকে কামনা কৰি আজি মেলৰ পৰা মই মামণি বাইদেউ বিদায় লৈছো। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ।

0: O con el melhonile.
1: হ্যালো, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। গুৱাহাটীৰ আহোম গাঁৱত থকা এছ কে হাজৰিকা কলেজত বি এ প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907। গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা এছ কে হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে। এছ কে হাজৰিকা কলেজ, আহোম গাঁও, গুৱাহাটী।
5: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
6: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
5: তাৰ মানে?
6: মানেটো হ'ল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
5: তাত কি হয়?
6: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
5: মানে
6: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
5: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছোঁ পহেলি ছবিৰ দুটিমান গীত। গীতকেইটিৰ কথা গুলজাৰৰ, সংগীত এম এম ক্ৰিমৰ। প্ৰথমে এয়া সোনু নিগম আৰু শ্ৰেয়া ঘোষাল।

0: নমস্কাৰ শ্ৰোতাসকল, সাধক সুন্দৰ অনুষ্ঠানটিলৈ আপোনালোকক আকৌ এবাৰ আদৰণি জনাইছোঁ। মই ইন্দ্ৰজিৎ দাস, আমি কথা পাতি আছোঁ এই অনুষ্ঠানটিত বিশিষ্ট অভিনেত্ৰী জুৰি শৰ্মাৰ সৈতে। তেখেতৰ সৈতে প্ৰথমটো খণ্ডত আমি তেখেতৰ অভিনয় জীৱন, তেখেতৰ ব্যক্তিগত জীৱনৰ কিছু কথা আমি পাতিলোঁ আৰু শ্ৰোতাসকলে এই অনুষ্ঠানটি শুনি আপ্লুত হৈ পৰিছে বুলি বিভিন্ন মাধ্যমেৰে আমাক জনাইছে। বাইদেউ, আকৌ এবাৰ আপোনাৰ সৈতে আমি এই নাট বিভাগৰ ষ্টুডিঅ'টোত বহিছোঁ কথা পাতিবলৈ, আদৰণি জনাইছোঁ।
1: ধন্যবাদ।
0: আৰু শ্ৰোতাসকলে অনুষ্ঠানটি খুব ভাল পাইছে আৰু কোনো কোনো শ্ৰোতাই এনেদৰে লিখিছে যে অনুষ্ঠানটি শুনি আছোঁ যদিও সেই অনুষ্ঠানটি যেন উপভোগ কৰিছোঁ তেনেকুৱা লাগিছে, এনেকুৱা ধৰণেও তেখেতসকলে মন্তব্য আগবঢ়াইছে। নিশ্চয় আপুনিও খবৰ পাইছে, গতিকে আপোনাৰ কেনেকুৱা অনুভৱ হৈছে?
1: ভাল লাগিছে, আৰু ব্যক্তিগতভাৱেও মোক বহুতে ফোন কৰিয়েই জনাইছে যে খুব ভাল লাগিছে। আৰু এটা কথা কৈছে যে বহুতেই কথাবোৰ মুকলিকে নকয়, যে আপোনাৰ শৈশৱৰ, আপোনাৰ ঘৰখনৰ কথা ইমান মুকলিকে কৈছে, সেইকাৰণে আপোনাৰ মানে অনুষ্ঠানটো আমাৰ বেছি ভাল লাগিছে। আৰু মোৰো ভাল লাগিছে যে কিবা এটা কাম কৰিলে যদি শ্ৰোতা বা দৰ্শকে ভাল পায়, সেইখিনিয়ে আমাৰ কৃতিত্ব। কাৰণ আমি শিল্পী, ধনেৰে আমি বহুত দুখীয়া, কিন্তু মৰমেৰে আমি বহুত ধনী। গতিকে সেই মৰমখিনিকে লৈ এতিয়ালৈ কাম কৰি আছোঁ আৰু যেতিয়ালৈ পাৰোঁ কৰি থাকিম।
0: আপোনাৰ অভিনয় জীৱনৰ বহু বছৰে হ'ল বাইদেউ, কিমান বছৰ হ'ল এতিয়ালৈকে?
1: মানে
0: তুমি
1: আৰম্ভণিৰ পৰা চাবলৈ গ'লে, মইতো কৈছোঁ যে মই বহুত সৰুৰ পৰাই অভিনয় কৰিছোঁ। গতিকে ধৰা মোৰ জনা হোৱাৰ মানে 12-13 বছৰ মানৰ পৰা, সেই যে স্কুলত কৰিছিলোঁ তাৰ পিছৰ পৰা কৰিয়ে আছোঁ।
0: প্ৰায় দুকুৰি হ'ল আপোনাৰ?
1: হ'ল, প্ৰায় দুকুৰি হ'ল।
0: হয়, আপোনাৰ অভিনয় জীৱনৰ কথা আপুনি কিছু কথা সেইদিনাখন ক'লে আৰু এটি সংলাপো কৈ শুনাইছিল, সেইটো খুব ভাল লাগিছিল। এটি নহয় দুটি সংলাপে আপুনি শুনাইছে। আজি আমি অনুষ্ঠানটিত সংলাপো শুনিম, কিন্তু ভ্ৰাম্যমনত যে আপুনি খোজ দিলে, আৰম্ভণি কথাখিনি আপুনি ক'লে,
1: ক'লো হয়,
0: এতিয়া সেই ভ্ৰাম্যমনৰ অভিজ্ঞতাৰ পৰাই আমি আজিৰ খণ্ডটি আৰম্ভ কৰোঁ।
1: ভ্ৰাম্যমন বুলি ক'লে মোৰ মানে এনেকুৱা মধুৰ মানুহৰ যে হয় মধুৰ স্মৃতি, মানে যেতিয়াই ভাবোঁ বতৰ বিশেষে মোৰ খুব মনত পৰে সেই মঞ্চখনলৈ। ধৰা পূজাৰ বতৰ যেতিয়া হয়, বতৰবিলাক সলনি হ'লে মনবিলাকো মানুহৰ সলনি হয়, গতিকে পূজাৰ বতৰত মোৰ খুব দুখ লাগে। মই তেতিয়া ভাবোঁ এইখিনি সময়ত মই, আৰু ভ্ৰাম্যমান থিয়েটাৰৰ কিছুমান নিৰ্দিষ্ট পেণ্ডেল আছে যে পূজাত এইখন ঠাইতেই হ'ব বা ৰাসত নলবাৰীত হ'ব, গতিকে তেনেকুৱা ধৰণৰ কথাবোৰ খুব মনত পৰে। আৰু মইতো ক'লোৱেই আগতে যে ইন্দ্ৰধনুত মোক মহাদাৱতে জোৰ কৰি লৈ আহিল, তাৰপিছত নৃত্য বিভাগৰ পৰা মই নাটকত সোমাই গ'লোঁ, যে মই একেবাৰে উশাহ ল'লোঁ আৰু। কিন্তু কি হ'ল, প্ৰযোজকজনৰ কিছু খেলি মেলি হ'ল আচলতে। তেখেতে, মই এনেকুৱা দেখিছোঁ ইন্দ্ৰ, মোৰ ভ্ৰাম্যমানৰ জীৱনত তুমি দ্বিতীয় দৰ্শনীটো যিটো হয় ছেকেণ্ড শ্ব'টো, তেওঁ বস্তাত পইচা ভৰাইছিল। মানুহে বিশ্বাস নকৰিব এতিয়া, এতিয়াতো পইচা মানে কি কমিটিৰ লগত প্ৰযোজকৰ সম্পাদকৰ লাগিয়ে থাকে, কমাই দিওঁ কিবা কৰোঁ, ইমান মানুহ হৈছিল। সেইখিনি সময়তে মই কৈছিলোঁ নহয়, মই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি আহিছিলোঁ, মই ছায়েন্সৰ ছাত্ৰী আছিলোঁ, গতিকে মই মোৰ ৰিজাল্ট ওলাল। ৰিজাল্ট ওলাওঁতেতো মই ভাবিলোঁ যে মই, মোৰ উদ্দেশ্যটো বেলেগ, মই ভাবিছিলোঁ মই ডাক্তৰ হ'ম, গতিকে মই যাব লাগিব। তাৰপিছত এনেকুৱা এটাও চিন্তা আহিছিল, মইতো ক'লোৱেই যে আমাৰ বহুত ল'ৰা ছোৱালী, য'ত নেকি মোৰ সঁচা নামেই নাজানিছিল। তাৰপিছত মই ভাবিলোঁ নহয়, তথাপিও মই যাব লাগিব, মই যিয়েই নহওক মই পঢ়িব লাগিব। তাৰপিছত থিয়েটাৰ তৌফিক ৰহমান, তৌফিক দায়ো ক'লে যে তই ইমান ব্ৰিলিয়েণ্ট ছোৱালী এজনী, তই কিয় ইয়াতে নাটক কৰিব আহিছ, তই যা, তই যা, তই ঘৰলৈ যা। মই প্ৰযোজকক ক'লোঁ যে মই এনেকে, মোৰটো ৰিজাল্ট দিলে মই নাথাকোঁ আৰু। তেতিয়া মানে ইমান নাজানো যে ভ্ৰাম্যমানত সোমালে 9 মাহৰ চুক্তি এটা হ'ব, তাৰ পৰা যে মই ওলাই যাব নোৱাৰোঁ। আৰু ভ্ৰাম্যমান থিয়েটাৰত এটা কথা জানিবা, অসম্ভৱ বুলি একো শব্দ নাই, কিন্তু অভিধানতেই নাই, ভ্ৰাম্যমানৰ অভিধানতেই নাই যে আজি একদম বোলে অমিতাভ বচ্চন আহিছে গুচি গ'ল, থিয়েটাৰ বন্ধ হ'ব, তেনেকুৱা কেতিয়াও নহয়। সেইখিনি সময়ত তেওঁ কি কৰিলে, আমাক য'ত থাকিবলৈ দিয়ে তেওঁ মানে গেটখনত তলা লগাই থৈ দিয়ে,
0: আপুনি গুচি যায়,
1: মই গুচি যাম বুলি। তাৰপিছত আমাৰ মানে নলবাৰী ৰাসৰ আগে আগে শিলপুখুৰীত নে ক'ত এখন পেণ্ডেল হৈছিলে, আৰু তেতিয়া তেওঁৰ ঘৰত আমাক থাকিব দিছিলে। তেওঁৰ ঘৰটো আছিল তোমাৰ নিজৰাপাৰৰ ওপৰত, পাহাৰৰ ওপৰত। তেওঁ, মই ক'লোঁ যে মই কাইলৈ নলবাৰীলৈ যাম, যিহেতু মই ৰাতিপুৱাই ঘৰলৈ গুচি যাম, তাৰ পৰা মই মাৰ লগত নলবাৰীলৈ যাম। আৰু তেতিয়া নলবাৰীত মানে মোৰ মামা থাকে, মোৰ সৰু মামা জেইলাৰ আছিল। আৰু শুনিলে আচৰিত হ'ব,

মোৰ মামা যেতিয়া জেইলৰ আছিল সেইখিনি সময়ত এই থিয়েটাৰখনৰ প্ৰযোজকজন কিবা সৰু কথা এটা জেইলত থাকিব লগা হৈছিল তেওঁ তেওঁ অকণমান মানুহজন এতিয়া ঢুকাল বাৰু এতিয়া মই তেওঁৰ একো বদনাম গাব নোৱাৰোঁ বা সদনামো নাগাওঁ কিন্তু অকণমান বেলেগ ধৰণৰ আছিল তাৰপিছততো ৰাতি দেখিলোঁ ৰাতিপুৱা উঠি মই গা পা ধুই ওলাইছোঁ তেতিয়া আকৌ মই আছিলোঁ হেৰিৰ লগত মণি বৰদলৈ আগতে মণি হাজৰিকা আছিল মইতো কৈছোঁ ইন্দ্ৰতনত তাৰ মণিক ক'লোঁ মণি মই যাওঁ তাই ক'লে ঠিক আছে তুমি সোনকালে যাবা কিন্তু নলবাৰীলৈ মই বোলো ঠিক আছে তেতিয়াতো ৰাসত কেইটাত আৰম্ভ হয় মই নাজানো তাই ক'লে ৰাসততো বহুত সোনকালে আৰম্ভ হ'ব তুমি যাবাগৈ মই বোলো হ'ব তাৰপিছত ওলাই দেখিছোঁ গেটত তলা আৰু মোৰতো সেই মই কৈছোঁৱে নহয় সৰুতে মই মোৰ ছোৱালীৰ স্বভাৱ কমেই আছিল বৰশী বাই মাৰ্বল খেলি থকা একদম ল'ৰাৰ নিচিনা উঠি গ'ল নহয় খংটো ৱাল পাৰ হৈছোঁ কিমান ওখ ৱাল কেনেকৈ পাৰ হৈছোঁ মই নাজানো ৱাল পাৰ হৈ মই গুচি গ'লোঁ ঘৰলৈ চিটি বাছত উঠিলোঁ উঠি ৰঙী মানে আদাবাৰীত বাছত উঠিলোঁ উঠি ৰঙীয়া পালোঁগৈ তাৰপিছত ইফালে প্ৰযোজক যেতিয়া উঠি আহিছে গোটেই ষ্টাফ যাব ৰেডি হৈছে কৈছে জুৰি ক'ত মণিয়ে ক'লে তাই ৰাতিপুৱাই ঘৰলৈ গ'ল নহয় তাইও নাজানে যে গেটখন তলা মৰা আছে তাই ভাবিছে গেট খোলা আছে গুচি গ'ল তাৰপিছত তেওঁলোক গ'ল গৈ মানে প্ৰযোজকে তেওঁ এখন বেলেগ গাড়ীত গৈছিলে তেওঁ আমাৰ ঘৰত সোমাল সোমাই পেলাই মোৰ আপুনি কিয় আহিছে মায়ে কৈছে আপুনি কিয় তলাটো লগাই থৈছে তাইতো নোযোৱাকৈ নাথাকে তাই যাব কিন্তু তাইৰ ঘৰলৈ আহিবলৈ মন গৈছে প্ৰথম গৈছে থিয়েটাৰলৈ ইমান দিন অহা নাই গতিকে তাইৰ বেয়া লাগিছে সেইকাৰণে আহিছে তেওঁ মানে লগতেই নিয়ে মই বোলো আপুনি একদম চিন্তা নকৰিব আমি যামেই মায়ে ক'লে আপুনি যাওক মই লৈ যাম তাৰপিছত গ'লোঁ ঠিকেই চলি আছিলে এই মানে অথেলোখন অথেলো আছিল তেতিয়া নাটক সুৰংগৰ শেষত মানে বেলেগ থিয়েটাৰে সেইবাৰে পইচাই নাপালে জানানে ইমান পইচা পাইছে ইন্দ্ৰধনু থিয়েটাৰে এদিন অথেলোখনৰ চাগে দ্বিতীয় দৰ্শনী শেষ হৈছে তেতিয়া মামাই মানে মোক নিবলৈ আহিছে আৰু ঘৰলৈ লৈ যাব মই ক'লে আৰু মই মামাৰ ঘৰত আছোঁ মইতো ক'লোৱেই শ্ব' কৰিলোঁ মামাৰ ঘৰত আছোঁ মামাটো আহিলে আহি গ্ৰীণ ৰুমত সোমাই দেখিছে কোনো নাই গ্ৰীণ ৰুমত অকল ড্ৰেছ মাষ্টাৰজন আৰু মই ড্ৰেছ মাষ্টাৰে কাপোৰবোৰ মানে জাপি কুচি ভৰাই আছে আৰু মই আছোঁ মামাই ক'লে প্ৰযোজকলৈ গ'ল মই ক'লোঁ তেখেত গ'ল থিয়েটাৰত ছোৱালীবিলাকক মানুহে যদিও ভাবে বেয়া কিন্তু খুব শাসনত ৰখা হয় আৰু তাৰ মাজতো যিবিলাকে বদমাচি কৰোঁ বুলি ভাবে শাসন ভাঙিয়েইটো কৰে তই মই বোলো মই আছোঁ মামা আৰু আমি মামাক ইমান ভয় কৰিছিলোঁ মামাৰ চকুকেইটা বহুত ডাঙৰ ডাঙৰ আছিল আৰু জেইলৰ আছিল গতিকে কথা ক'বলৈ ভয় লাগে আৰু খুব গলগলীয়া মানে মাতেৰে কথা কয় তাৰপাছততো মামাই ক'লে ব'ল গুচি গ'লোঁ ঘৰলৈ তই আৰু থিয়েটাৰলৈ যাব নালাগে সেই যে মানে বজ্ৰপাত এটা আৰু আৰু সেইটো আমি না কৰাৰ কোনো ধৰণৰ সাধ্য নাই আৰু মোৰ মা আছিল মা তিনিজন মামাৰ মাজত এজনী ছোৱালী মায়েও মানে খুব মানে মামাহঁতক যিদিনা মানে ষ্টাফটো তাৰ পৰা গুচি যাব আৰু আমাৰ শেষ হ'ল নাটক শেষ হ'ল শ্ব' শেষ হ'ল গুচি যাব প্ৰযোজক তেওঁ গমেই পাই গ'ল তেওঁ মানে ইমান অনুৰোধ কৰিছে আৰু মই মামাৰ সন্মুখত ওলোৱা নাই মামা আৰু তেওঁ এটা ৰুমত বহিছে মই সেইফালে এটা ৰুমত তাৰপিছত তেওঁ মোক খালি সুধিছে টুটুমণি তই যাবি নেকি মই কৈছোঁ ন মাতটো খুব গলগলীয়া মই সেইটো ৰুমৰ পৰা উত্তৰ দিছোঁ নাযাওঁ মামা তাৰপিছত আৰু সেই মানে চাৰি মাহৰ ব্ৰাহ্মমান যাত্ৰা মোৰ সেইবাৰ শেষ হৈ গ'ল মই মোক মামাই যাব নিদিলে মানে মামাই এইটো কথাত বেয়া পাইছে যে এজনী সৰু ছোৱালী অকলে আছে তুমি কিয় অকণমান মানে ৰৈ নিদিলা তোমালোক তাই যোৱাৰ পিছত তোমালোক যাব পাৰিলাহেঁতেন সেই কথাটো খুব বেয়া পালে মামাই তাৰপিছততো গুচি আহিলোঁ ইতিমধ্যে মোৰ ৰিজাল্টো ওলাল তাৰতো সেইবিলাকতো এণ্ট্ৰেঞ্চ দিয়াই নহ'ল একো বি এছ চি পঢ়িব লাগে ইফালে চব এডমিশ্যন হৈ গ'ল তেতিয়া অলপ ষ্ট্ৰিক্ট আছিলে কলেজবিলাকতো ছায়েন্সৰ বিশেষকৈ কি কৰিম এতিয়া মোক মায়ে ক'লে তই ৰঙীয়া কলেজত এডমিশ্যন ল অসমীয়াত মেজৰ ল মোৰ বাইদেউ অসমীয়াত মেজৰ আছিল গতিকে তাইৰ হেৰিবিলাক পাবি তোৰ সমস্যা নহয় বোলো ঠিক আছে ৰঙীয়া কলেজত এডমিশ্যন ল'লোঁ কলেজ যাবলৈ আৰম্ভ কৰিলোঁ আৰম্ভ কৰাৰ পিছত সেই যে নাটকৰ ভূতটো মানে কিলবিলা আছিলেই নহয় আৰু মানে কি হ'ল ইন্দ্ৰধনুত প্ৰযোজকে মানে আমাক বহুত বদনাম দিলে আৰু আটাইতকৈ মানে হেৰি কথা হ'ল কি ভাল লগা মানে আমোদজনক ঘটনা আমি চাৰিজনী সেইবাৰ হায়াৰ ছেকেণ্ডাৰী দি অহা ছোৱালী আছিলোঁ আৰু চাৰিজনীয়ে বিভিন্ন কাৰণত বেলেগ বেলেগ সময়ত থিয়েটাৰৰ পৰা গুচি গ'ল আৰু তেওঁ মানে সকলোকে এটাই বদনাম দিলে ঘড়ি চুৰ কৰি লৈ গ'ল যিয়ে নহওক বাৰু সেই যাত্ৰাটো সেইখিনি সময়ত তাতে শেষ হ'ল তাৰপিছত মই ঘৰলৈ

0: আহিলোঁ, ক্লাছ কৰি আছোঁ। ক্লাছ কৰি থাকোঁতে মানে এবছৰ গ'ল আৰু, এবছৰ যাওঁ যাওঁ হৈছে। সৰুতে আকৌ মই গানো গাইছিলোঁ দেই। মোৰ মানে আমোদজনক ঘটনা জীৱনত তেনেকুৱা মানে নহ'বলগীয়া ঘটনা বহুত হৈছে সৰুতে। তাত ৰঙিয়া কলেজত মানে কলেজ উইক চবতে জইন কৰিছোঁ আৰু, তেতিয়া পূৰা উদ্যমটো আছে, চবতে জইন কৰিছোঁ, খেলাৰ পৰা গানৰ পৰা অভিনয়ৰ পৰা চবতে। তাৰ নাটকতো বাৰু সেইটো মানে ধৰা বন্ধাৰ নিচিনা আছিল, মই পালোঁৱে। গান গাওঁতে কি হ'ল, মোৰ লগত আছিল নীলিমা খাতুনৰ ভাতৃ তফিক আহমেদ। তফিকে খুব ভাল গান গাইছিল, কিন্তু তেওঁৰো অকালতে বিয়োগ হ'ল। তফিক আছিল মানে আমি তেনেকৈ বহুত আছিল আৰু। সেইবাৰ সেইটো কথালৈ ৰঙিয়া কলেজত বহুত হুলস্থুল গ'ল, মানে কি বিষ্ণুৰাভাৰ গীত, জ্যোতিপ্ৰসাদৰ গীত বা গজল, তেনেকুৱাবিলাকত মানে মই বেছি ভাল গালোঁ। হয়তো মোৰ মাতটোত কিবা মানে ভাল লাগিল। শ্ৰেষ্ঠ সংগীত শিল্পী যেতিয়া ঘোষণা কৰিছে, মোৰ নামটো ঘোষণা কৰিছে, ঘৰত ইমান মোক হাঁহিছে নহয়, তই কেতিয়াৰ পৰা গান, কোনো নাজানেই মই যে গান গাওঁ,
1: এতিয়ালৈকে নাজানো,
0: ঘৰতেই নাজানিছিল মই যে গান গাওঁ। তাৰপিছত ৰঙিয়া কলেজত সেইটো লৈ মানে খুব হুলস্থুল গ'ল। মই বোলো এই এইবোৰ আৰু কলেজ স্কুলৰ কম্পিটিশ্যন, কি ইমান হুলস্থুল কৰিবলগীয়া আছে। মই তাৰ সম্পাদকক ক'লে নালাগে মোক, তেওঁক প্ৰাইজটো দি দিয়ক আপোনালোকে, একো কথা নাই, মোৰ গান গাবলৈ মন গৈছিল। কৈছে সেইটোতো হ'ব নোৱাৰে, সেইটো হ'ব নোৱাৰে, কাৰণ আমি বিচাৰক মাতিছোঁ বাহিৰৰ পৰা, বিচাৰকে সেই নিৰ্ধাৰণ কৰিব কোনে পাব। সেইটো ঘটনা তেনেকৈ গ'ল। তাৰপিছত যিয়ে নহওক, এতিয়া বাৰু তুমি কেতিয়াও গান গাব নক'বা মোক, কাৰণ মোৰ গান গোৱা নলী তেতিয়া মামৰে ধৰিলে।
1: শ্ৰোতাসকল, আমি কথা পাতি আছোঁ বিশিষ্ট অভিনেত্ৰী জুৰি শৰ্মাৰ সৈতে। বাইদেৱে এতিয়া অভিনয়ৰ লগতে গানৰ কথাও ক'লে, আৰু মই ক'ম বুলি ভবাৰ আগতেই তেওঁ কৈ দিলে যে মোক গানৰ কথা এতিয়া নক'বা। ঠিক আছে, গানৰ কথা নকওঁ, কিন্তু আপুনি সংলাপ এটা নিশ্চয় শুনাব পাৰিব।
0: শুনাম,
1: আমি কথা পাতি থাকিম, কিন্তু সংলাপ শুনি লওঁ।
0: মই সংলাপ শুনোৱাৰ আগতে মোৰ তাৰ পিছৰ ভ্ৰাম্যমানৰ প্ৰৱেশটো কওঁ, তেতিয়া সংলাপটো শুনি বেছি ভাল লাগিব। তাৰপিছত আহিল মুকুন্দ থিয়েটাৰ। মুকুন্দ থিয়েটাৰৰ পৰা মোৰ তালে তেওঁলোক আহিল আৰু, যে এনেকে আমাক নায়িকা লাগে, নতুন নায়িকা, গতিকে এজনী আমি নায়িকা বিচাৰি আহিছোঁ, আৰু তেওঁ আছিল কিছুদিন, গতিকে তেওঁ যাব লাগে, ঘৰৰ পৰা নিদিয়ে যাব, পঢ়িব লাগে, এইবোৰ ক'ত থিয়েটাৰ চিয়েটাৰ আৰু নালাগে আৰু যাব। গুচি আহিলোঁ, চাৰি মাহে থাকিলোঁ, মোৰতো নাই মনটো। সেই যে মানে ভ্ৰাম্যমানৰ মঞ্চখন বৰ আকৰ্ষণীয় মঞ্চ, তাৰমানে তোমাৰ এবাৰ যদি কোনোবাই প্ৰেমত পৰে বৰ কষ্ট হয় আঁতৰি আহিবলৈ। তাৰপিছত মই ক'লোঁ, মোক সুধিলে কি কৰিবি, মই বোলো যাওঁ নেকি দাদা, মোৰ ডাঙৰ দাদাক ক'লোঁ যাওঁ নেকি এবাৰ। মায়েও ক'লে তই যদি খুবেই ইচ্ছা কৰিছ যা তেতিয়াহ'লে। সেই তেতিয়া মই 85 চনত মুকুন্দ থিয়েটাৰলৈ আহিলোঁ, আৰু মুকুন্দ থিয়েটাৰত আহিয়ে মই প্ৰথম মানে মোৰ জীৱনৰ এখন স্মৰণীয় নাটক, কিন্তু মই এতিয়া ভাবোঁ দেই, তাৰ যদি 5 বছৰ পিছত মই সেইখন নাটক পালোহেঁতেন, তেতিয়া কিজানি মই আৰু ভালকৈ কৰিব পাৰিলোহেঁতেন। লভিতা, লভিতাখন কৰিলোঁ প্ৰথম ভ্ৰাম্যমানত, আৰু ইমান সুন্দৰকৈ, উগ্ৰমেনা আছিল পৰিচালক, ইমান সুন্দৰকৈ উপস্থাপন কৰিছিল। আৰু কিছুদিন আগতে কিছু লভিতা বিতৰ্ক হৈছে, আমি বাৰু সেইবিলাকত একো নকওঁ, কাৰণ সকলোৰে নিজৰ নিজৰ কিছুমান ষ্টাইল থাকে, কিন্তু মোৰ খুব ভাল লাগিছিল
1: লভিতাখন।
0: তেতিয়া সহশিল্পী আছিল জীৱেশ্বৰ ডেকা, বিনু কলিতা, তাৰপিছত আছিলে হৰেণ শৰ্মা বুলি এজন, আৰু আছিলে, মই এতিয়া বহুত নাম পাহৰি গ'লোঁ, আৰু তাৰ কেইজনমান ঢুকালোঁ, মানে জীৱেশ্বৰ ডেকাওতো ঢুকাল, আৰু এগৰাকী আছিলে, তেওঁ বৰ ভাল কৰিছিল আৰু মানুহজন খুব ৰসিক আছিল, কিন্তু মই নামটো পাহৰিলোঁ, তেওঁও ঢুকালে। সেই লভিতাই মানে মোক এটা নতুন পৰিচয় দিলে। প্ৰথম বছৰেই লভিতাখনে যথেষ্ট সমাদৰ পাইছিল, আৰু মানুহেও মানে খুব মানে আদৰি লৈছিল, ভাল পাইছিল মোক, মানে লভিতা হিচাপে জুৰি শৰ্মাক ভাল পাইছিলে।
1: তেতিয়াহ'লে লভিতা হিচাপে যিগৰাকী জুৰি শৰ্মাই বিশেষ চিনাকি দি লাভ কৰিছিল, আজি অলপ শুনো আমি সংলাপ।
0: ঠিক আছে, মই লভিতাৰে সংলাপ এটি কৈ দিছোঁ,
1: হয় ভাল লাগিব।
0: লভিতাৰ কাহিনীটো মানে জানেই, লভিতাৰ কেনেকৈ আহি ক'ত থাকিবলগীয়া হৈছিল, যেতিয়া জাত পাতৰ কথাবোৰ আহিছিল, আৰু শেষত যেতিয়া গোলাপে তাইক বিচাৰি আহিছিল, তেতিয়াই লভিতাই মানে গোলাপক এটা কথা কৈছিল। তুমি নক'বা আজিৰ দিনৰ ডেকা বুলি, তোমাক নিজকে সেই বুলি ফুহা নিদিবা, যি ডেকাৰ অন্তৰত বিপ্লৱৰ জুই জ্বলা নাই, সি আজিৰ দিনৰ ডেকা হ'বই নোৱাৰে।

0: ৰজাৰ অন্যায়, আইনৰ অন্যায়, দেশৰ অন্যায়, দেশৰ চলি থকা অন্যায়, নিয়ম কাৰণ, মূৰ্খ সমাজৰ সংকীৰ্ণ মনৰ মানুহৰ নিমাখিতৰ ওপৰত অন্যায় অত্যাচাৰৰ বিৰুদ্ধে নিজৰ সুখ সম্পদ আনকি জীৱনকো দি যি ডেকাৰ থিয় হ'বলৈ মনত বল নাই, বুকুত শক্তি নাই, সি আজিৰ দিনৰ ডেকা হ'বই নোৱাৰে। বুঢ়া ককা, মোৰ এই ঠাইত আৰু ঠাই নাই, মই এতিয়া অস্পৃশ্য, মই যাওঁ।
1: গোলাপ ককাইদেউ, তুমি মোৰ বাবে মোৰ ক্ষমাব নালাগে, সমাজৰ চকুৰ কুটা দাঁতৰ শাল হ'ব নালাগে, সমাজৰ বৰমূৰীয়া ধৰ্মধ্বজসকলৰ গৰিহণা সাউ খাবলৈ তুমি যাব নালাগে। তুমি যিয়েই হোৱা, তুমি যিয়েই হোৱা, কিন্তু তুমি আজিৰ দিনৰ ডেকা নোহোৱা। তোমাৰ গাঁৱৰ নিয়ম কাৰণ লৈ, তোমাৰ সমাজ লৈ, জাত লৈ তুমি থাকা, কিন্তু কিন্তু কাৰো আগত নক'বা তুমি আজিৰ দিনৰ ডেকা বুলি। তুমি আজিৰ দিনৰ ডেকা বুলি নক'বা, নক'বা।

0: 35 বছৰ পাছত আকৌ কৈছে আপুনি?
1: আকৌ কৈছো, হয় হয়।
0: সেই তেতিয়া মুকুন্দ থিয়েটাৰত কৈছিল আপুনি?
1: সেই সময়ত অপৰিপক্ক আছিলোঁ, মানে প্ৰাম্যমানত মই কেঁচুৱা আছিলোঁ বুলি ক'ব পাৰি। এতিয়া হ'লে হয়তো মই আৰু সুন্দৰকৈ ক'ব পাৰিলোঁহেঁতেন, মানে ধৰা চৰ্চা থাকিলেহেঁতেন, তেতিয়াতো নতুন গৈছোঁ, গতিকে সিমান চৰ্চাও নাছিল। মোক ক'লে লভিতা কৰিব লাগিব, কৰিলোঁ। সেই তেনেকেই মোৰ ভ্ৰাম্যমানৰ যাত্ৰা আৰম্ভ হ'ল মুকুন্দ থিয়েটাৰৰ। তাৰপিছত বিভিন্ন থিয়েটাৰত থাকিলোঁ, ৰংঘৰত থাকিলোঁ, আবাহনত মই বেছি আছোঁ, আৰু কহিনুৰত থাকিলোঁ। দেৱদাসী বুলি এখন থিয়েটাৰ হৈছিলে, বৰ সুন্দৰ থিয়েটাৰ হৈছিলে। সেই থিয়েটাৰখনো কিন্তু প্ৰযোজকৰ কাৰণেই মানে ধ্বংস হৈ গ'ল, প্ৰযোজকৰ ভুলৰ কাৰণে। আচলতে থিয়েটাৰ বহুত হয়, কিন্তু ঠিক মানে সুচাৰুৰূপে যেতিয়া চলাব নোৱাৰে বহুত প্ৰব্লেম হয়, আৰু ভ্ৰাম্যমান থিয়েটাৰখন চলোৱাটো ইমান সহজ কথাও নহয়। গতিকে এই তেনেকুৱা কাৰণেই বহুত থিয়েটাৰ বন্ধ হৈ গ'ল। এখন থিয়েটাৰ কি, অকল এজন মানুহৰ নহয়তো, তাত 80-100 লোক সংস্থাপিত হৈ থাকে,
0: পৰিয়াল
1: জড়িত হৈ থাকে। আৰু আটাইতকৈ দুখ লগা কথা, মই যিখিনি সময়ত থিয়েটাৰলৈ গৈছোঁ সেইখিনি সময়ত শিক্ষিতৰ হাৰ বহুত কম, নায়িকাৰো মানে শিক্ষা দীক্ষা কম। মোৰ আগত আছিল, আমি যেতিয়া সৰু আছিলোঁ তেতিয়া পুষ্পাদেৱী, পুষ্পা বাইদেউ কিন্তু আছিলে, তেওঁ বি এ পাছ কৰি থিয়েটাৰত সোমাইছিলে। তাৰ পিছৰখিনি কিন্তু বহুত কম, মানে শিক্ষা
0: দীক্ষা,
1: মানে কি, ঘৰখন চলাব লাগে, ঘৰৰ অৱস্থা বেয়া, পোহপাল দিব লাগে, হয়তো কোনোবা যাত্ৰাত আছিল, যাত্ৰাৰ পৰা আকৌ আহি ভ্ৰাম্যমানত সোমাল। সেই তেনেকেই তাৰমানে ভ্ৰাম্যমানৰ লগত জড়িত হৈ এটা সময়ত কিন্তু তেওঁলোকৰ সেই পইচাৰে গোটেই ঘৰখন পোহপাল দিয়ে। সেইটোৱে
0: আমি কথা পাতি আছো, ভ্ৰাম্যমানৰ কথা ওলাইছে যে এতিয়া ভ্ৰাম্যমানৰ বহুতো ভাল লগা কিছুমান অভিজ্ঞতা আছে, হয়তো বেয়া লগা অভিজ্ঞতাও আছে, বেয়া লগাখিনিলৈ আমি নাযাওঁ বাৰু, ভাল লগা অভিজ্ঞতাৰ কথাই পাতো। আমি কেতিয়াবা কেতিয়াবা যেতিয়া ভ্ৰাম্যমানৰ সৈতে জড়িত ব্যক্তিসকলৰ সৈতে কথা পাতো, বিশেষকৈ এবাৰ অভিনেতা তপন দাস, তেখেতৰ সৈতে আমি কথা পাতি থাকোঁতে এটা ভ্ৰাম্যমানৰ খুব ভাল লগা অভিজ্ঞতাৰ কথা কৈছিলে, যিটো ঘটনাৰ সৈতে আপুনিও জড়িত। খুব ভাল লাগিছিলে শুনি, আজি শ্ৰোতাসকলেও শুনি ভাল পাব যদি আপোনাৰ মুখেৰে সেই কথাটো ওলায়, কাৰণ সেই দৰ্শকৰ বাক্যবাণ আপোনালৈ আছিলে। কি হৈছিলে কথাটো, সেই মুহূৰ্ততে কথা কওকচোন।
1: ভ্ৰাম্যমানৰ অভিজ্ঞতা মই সেইটোতো কমেই, তাৰে আগতে আৰু এটা কওঁ, মোৰ খুব ভাল লাগিছিল, মানে এতিয়া ভাবিলে ভাল লাগে, যে আমি আচলতে নাটক পাগল আছিলোঁতো, আমি পইচাৰ পিছত দৌৰা নাছিলোঁ, খালী নাটক কৰিব লাগে, পইচা কিমান দিছে, কি পাইছোঁ সেইটো ডাঙৰ কথা নহয়। মানে ভ্ৰাম্যমানত থাকোঁতে যেতিয়া ছোৱালীখিনিক সাধাৰণতে মানে একেলগে থাকিবলৈ দিয়ে, আৰু এজন তাত মানে অভিভাৱক থাকে, বয়সীয়া মানুহ, আমাৰ লগত আছিল হৰ্থেবাৰী ফালৰ গিৰিধৰ লহকৰ, কিছুমান থিয়েটাৰত আৰু বেলেগ বেলেগ থিয়েটাৰত বেলেগ বেলেগ থাকে, গিৰিধৰ লহকৰ কিন্তু কহিনুৰতেই বেছি আছিল, আৰু আবাহনত আছিল এজন বাপ বৰা বুলি। তাৰপিছত মুকুন্দত অৱশ্যে এটা কাম কৰিছিল, প্ৰযোজকজন এটা ৰুমত থাকে, কাষৰ এটা ডাঙৰ ৰুমত ছোৱালীখিনিক থাকিবলৈ দিয়ে, যেতিয়ালৈ মই ছোৱালী ৰুমত আছিলোঁ। আৰু আবাহন থিয়েটাৰত

0: দেই। তেতিয়া মানে মানুহবিলাকৰ ধাৰণা আছিল ভ্ৰাম্যমানৰ শিল্পী 4 দিনহে থাকিব, এ হ'ব আৰু থাকিব আৰু। কিন্তু সেই 4 দিন 4 দিনেই যে আমাৰ সংসাৰখন। আজি যদি ভাবে যে বেঞ্চতে শুই থাকিব, 4 দিন থাকিলোঁ, পিছৰ কমিটিটোও যদি ভাবে যে তেওঁলোকে 4 দিনহে থাকিব, তাৰমানে আমি কি ভালকে থকাৰ আমাৰ যোগ্যতাই নাই নেকি, তেনেকুৱা হ'ল। তাৰপিছত কি হয়, এবাৰ নিত্যানন্দৰ পৰা মানে ভিতৰত, মই ঠিক ঠাইটুকুৰা নাম পাহৰিলোঁ, আমাক স্কুল ঘৰ এটাত থাকিবলৈ দিছে, আৰু তেতিয়া মানে সেই অস্থায়ী পায়খানা বনাই দিছিলে, ছোৱালী হওক ল'ৰাৰ কাৰণে হওক, ঠিকে আছে, সেইটো ধুনীয়াকৈ বনায়। আমি গৈ পাইছোঁ, গৈ পাই ৰাতি শ্ব'টো কৰিলোঁ, কৰি আহি শুলোঁ। ৰাতিপুৱা যেতিয়া আমি প্ৰাতঃ কৰ্ম কৰিব লাগিব, তেতিয়া মই গ'লোঁ, গৈ মোৰ এতিয়াও ভাবিলে ইমান হাঁহি উঠে, তেওঁলোকে মানে কৰিলে কি, গোটেই কেঁচা কলপাতেৰে ঘেৰি পেলাই বনাই থৈ দিলে, সেইটো তেনেকৈ সাজিলে, আৰু ৰাতিপুৱা গৈ দেখিছোঁ এটা কলপাতো নাই, চব গৰুৱে খাই শেষ কৰি দিলে, মাজত অকল ডাঙৰ গাঁতটো। গতিকে তুমি ভাবা সেই পৰিস্থিতিটো মনত পৰিলে কেনেকুৱা লাগিব। গতিকে সেই পৰিস্থিতিটো থাকি আমি তাৰপিছত যেনিবা কমিটিক খবৰ দিয়া হ'ল, তেওঁলোকে আহি আকৌ নতুনকৈ ব্যৱস্থা কৰি দিলে। গতিকে সেইটো এটা অভিজ্ঞতা। আৰু তুমি যিটো কৈছা, সেইবাৰ আমি কহিনুৰ থিয়েটাৰত আছিলোঁ, আমাৰ নাটক আছিল আনাৰকলি, তাৰপিছত হেমলেট, আৰু আছিল এখন মহেন্দ্ৰ বৰঠাকুৰৰ দাদা ৰাতিৰ জুই বুলি এখন আছিলে। সেইবাৰ মঞ্চত তেতিয়া তপন দা মানে প্ৰথম ভ্ৰাম্যমানত প্ৰৱেশ কৰিছে, আৰু তপন দা আৰু পূৰৱী বাইদেউ, যোধা আকবৰৰ এটা দৃশ্য চলি আছে আৰু ঠাইখন হ'ল বৰপেটা, আৰু যিসকলে ভ্ৰাম্যমানত মানে আছে আৰু তেওঁলোকে জানে দৰ্শকৰ কিছুমান বৈশিষ্ট্য আছে, গতিকে তেওঁলোকে সেই কথাটো ভালকেই জানে। তাৰপিছত নাটক চলি আছে, আমাৰ তেতিয়া সেই কষ্টিউমবিলাক কৰিছিল গৰিমা বাইদেউ, গৰিমা বাইদেউ বৰ সুন্দৰ কৰিছিলে। এটা দৃশ্যত মই আৰু তপন দা থাকোঁ, আৰু মোৰ ব্লাউজটো মানে গৰিমা বাইদেউৱে পিছফালটো বৰ ধুনীয়াকৈ চিলাইছিলে, আৰু হয়তো মই মানুহগৰাকী ওখ ডাঙৰ দীঘল বহল, মানে তেনেকৈ ঠিক খুব মানে ছিৰিয়াছ চিন এটা আৰু তপন দা আৰু মোৰ। হঠাৎটো মানে গেলেৰীৰ পৰা এটা মানে মাত ফাঁহি আহিল, গোটেইখন নিঃশব্দ, তাৰ মাজৰ পৰা এটা মাত বহুত ডাঙৰকৈ ফাঁহি আহিছে, অ' বাপ্পা ঐ কি কাউণ্টাৰ ৰান পিঠিয়ে। তাৰ পিছৰ দৃশ্যটো চাবলৈ ভাল হৈছিলে,
1: তপন দা কেনেকুৱা অৱস্থা হৈছিলে,
0: তপন দা মানে ভবাই নাই তপন দাই এনেকুৱা ধৰণৰো যে কোনোবাই কথা ক'ব পাৰে নাটক এখন চলি থাকোঁতে। আমিতো মানে মোৰ তেতিয়া হৈছে আৰু 3-4 বছৰমান হৈছে থিয়েটাৰত, গতিকে মই গম পাওঁ, মই তপন দাৰ চকুলৈ চাইছোঁ, তপন দাই একো মতা নাই। তাৰপিছত মই আকৌ মানে নাটকখন কণ্টিনিউ কৰিবলৈ কিবা এটা কৈছোঁ আৰু তপন দাক, সংলাপৰ মাজেৰে কৈছোঁ, কিন্তু দেই সংলাপৰ মাজেৰে কৈ দিছোঁ, তেতিয়া আকৌ তপন দাই তেওঁৰ সংলাপ আৰম্ভ কৰিছে। গতিকে সেই তেনেধৰণৰ আমোদজনক ঘটনাবিলাকে এতিয়া মনত পৰিলে ভাল লাগে।
1: এনেকুৱা হয়তো আৰু ঘটনা থাকিব আপোনালোকৰ,
0: বহুত ঘটনা আছে, বহুত ঘটনা আছে। কেতিয়াবা মঞ্চত হয় জানা, তোমাৰ মানে এনেকুৱা হয় সেই সময়খিনিত কি কৰিম কি নকৰিম এনেকুৱা লাগে। মুকুন্দ থিয়েটাৰত থাকোঁতে মই এখন নাটক কৰিছিলোঁ, নাটকখনৰ মৃত্যুলগ্ন নামটো মোৰ মনত আছে, মৃত্যুলগ্ন। তাত মানে দুগৰাকী নায়িকা আছিল, কৃষ্ণা আৰু কাবেৰী। কাবেৰীজনী খুব শান্ত, আৰু কৃষ্ণা মানে যদিও মানে তেওঁ ঠিক অন্যায়টো সহ্য নকৰে বা কোনোবা বিপদত পৰিলে বচাই তেনেকুৱা। সেই নায়িকাজনীক মানে এজনে, মোৰ গোটেই ঘটনাটো ইমান মনত নাই, বন্দী কৰি থ'লে, বন্দী কৰি থৈ দুমহলীয়া ঘৰ এটাত তেওঁক থৈ দিছে। কৃষ্ণাই কিবাকে গম পালে কথাটো, তাৰপিছত তাইটো উদ্ধাৰ কৰিব লাগিব, তাই এজনী সন্ন্যাসীৰ বেশেৰে সেই ঘৰটোলৈ গৈছে, হাতত ধুনীয়া পূজাৰ থালি, চাকি জ্বলি আছে, ফুল চুল আছে। সোমালোঁ, সোমাওঁতে তেওঁলোকে মানুহবিলাকে আহি মানে ঘৰৰ মানুহে আহি কৈছে কাক বিচাৰিছে, কৈছে মই এনেকৈ আহিছোঁ, তোমালোকৰ কিন্তু এটা বিপদ আহি আছে, বুদ্ধি কৰি কৈ আছে। এনেকৈ আমি মই পূজাৰ থালখন থৈ মই এইফালে সংলাপ কৈছোঁ, সেইফালে সেই যে থালত ৰঙা কাপোৰ এখন আছিল, কাপোৰখনত জুই লাগি গ'ল। মানে নাটকৰ মাজত তাৰপিছত হঠাৎ মোৰ যিজন সহশিল্পী আছিল তেওঁ মোক চকুৰে মানে ইংগিত এটা দিলে যে তুমি থালখন চোৱা। মই লগে লগে ঘূৰি চাই দেখিলোঁ কাপোৰখনতো

বহুত জুই লাগি গ'ল, এতিয়া কি কৰা যাব? লগে লগে মই মানে আহি মই সেইখিনি সময়ত মোৰ হাতখন জ্বলিব নে কি হ'ব মই চোৱা নাই, মই কাপোৰখন লৈ মঞ্চত এনেকৈ দি হাতেৰে থপৰিয়াই জুইখিনি নুমাই, মোৰ হাতখন পুৰিলে অকণমান, নুমাই দিলোঁ। নুমাই দিলেতো নহ'ব, সেইটো নাটকৰটো দৃশ্য নহয়। গতিকে মানে কি দৰ্শককতো আমি পতিয়ন নিয়াব লাগিব যে এইটো নাটকৰে দৃশ্য। মই তেতিয়া এটা মানে মই সেইখিনি হয়তো ভগৱানে কিবা এটা উপস্থিত বুদ্ধি দিলে, মই বোলো দেখিলা এই যে পূজাৰ থালত যে জুই লাগিল এইটো কিন্তু এটা অমংগলৰ চিন।

0: ঘটনা ঘটিছে, তোমাৰ এনেকুৱা হৈছে, আমাৰ খুব বৰষুণ বতৰ, পথাৰৰ মাজত ফিল্ডখন, তুমি খোপনি পুতিব নোৱাৰা, কিন্তু আচৰিত হবা এনেকুৱা ঠাইত মানে আমি নাটক কৰোঁ, দৰ্শক গুচি নাযায়, আচৰিত কথা, ছাতি লৈ আহে, ছাতি লৈ লৈ থিয় হৈ থাকে, চকী লৈ লৈ থিয় হৈ থাকে, দৰ্শকে কেতিয়াও নাটক চাব, আমাৰ তেনেকে সেই খুপি খুপি মানে নামোতে নামোতে ইফালে দেৰি হৈ যায়, এইফালে নাটক আৰম্ভ কৰিব লাগিব, বা লঘোণীয়া পেটেৰে আমি বহুত দিন নাটক কৰিছোঁ, ধৰা ইখন ঠাইৰ পৰা সিখন ঠাইলৈ যাওঁতে দূৰ, বহুত দূৰ হয় কেতিয়াবা, সাধাৰণতে তেওঁলোকে ৰাস্তাবোৰ মিলায়, কিন্তু কেতিয়াবা নিমিলে কাৰণে ইয়াৰ পৰা ধৰ বহুত দূৰত যাবলগীয়া হয়, ধৰ বৰপেটাৰ পৰা নগাঁৱলৈ এটা দূৰত্ব থাকে, আৰু যোৱাৰ দিনাটো মানুহে আৰু ইমান সোনকালে নুঠে, বস্তু সামৰিব, সামৰি সুতৰি ওলাওঁতে মেলোঁতে বহুত দেৰি হৈ যায়, সেই তেনেকৈ মানে লঘোণীয়া পেটেৰেও গৈ পেলাই আমি নাটক কৰিছোঁ। ইন্দ্ৰধনুতে মোৰ তেনেকুৱা এটা ঘটনা ঘটিছিলে, আমি ক'ৰ পৰা আহিছিলোঁ মোৰ মনত নাই, কিন্তু আমাৰ মানে পেণ্ডেলখন আছিল হাজোত, আৰু আহি পাওঁতে পাওঁতে আমাৰ প্ৰায় 7টা বাজিলে ৰাতি, হাউচ ফুল, মানে হুলস্থুল আৰম্ভ হৈ গৈছে, এতিয়া মানে যিটো অৰ্কেষ্ট্ৰা বাজে সেইটোও বজাব নোৱাৰে, কাৰণ মানুহে মেকআপে কৰা নাই, ইফালে কাৰেণ্ট নাই, থিয়েটাৰৰ জেনেৰেটৰ বেয়া, তাৰপিছত সেইখিনি সময়ত মানে কোনোবাই আনি থালত এই দাইল ভাত মিক্স কৰি বনাই চবকে দিছে আৰু খাবলৈ, তাত তফিক দা আছিলে, টফিক দাটো খুব খং উঠি গ'ল যে ইমান কষ্ট কৰি মানুহবোৰ আহিছে, গতিকে তোমালোকে মানে অকণমানটো খাদ্যটো ভালকৈ দিব পাৰা, তেওঁলোকে এতিয়া নাটক কৰিব, যিয়ে নহওক সেইটো বাৰু আচল কথা নহয়, আচল কথা হ'ল কাৰেণ্ট নাই, মেকআপ কেনেকৈ কৰিম, শেষত মানে আমি কি কৰিছোঁ, চবকে মম জ্বলাই দিছে, মানে এডাল এডাল মমৰ পোহৰত আমি মেকআপ কৰি আমি নাটক কৰিছোঁ, গতিকে তেনেকুৱা অভিজ্ঞতাও গৈছে বহুত, আৰু ভাল লগা বেয়া লগাৰ মাজেৰে এইটো জীৱনটো আগবাঢ়ে, তেনেকেই ভ্ৰাম্যমানত মই বহুত বছৰ কটালোঁ, বহুত নাট্যকাৰ লগ পালোঁ, মই নাট্যকাৰখিনিৰ কথা ক'বই লাগিব, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ, তাৰপিছত মহেন্দ্ৰ বৰঠাকুৰ, হেমন্ত দত্ত, সেৱব্ৰত বৰুৱা, ভৱেন বৰুৱা, অৱতাৰ সিং, আৰু আছিল এগৰাকী সুশীল গোস্বামী, তেখেতে খুব মানে আমাৰ যিটো কয় আৰ্ট ড্ৰামা, আৰ্ট ড্ৰামা লিখে, তেখেতৰ এখন নাটক কৰোঁতে মোৰ এটা ঘটনা মনত আছে, চাৰিআলিত বাইহাটা চাৰিআলিত আমি নাটক কৰিছিলোঁ, আৰু বাইহাটা চাৰিআলিৰ দৰ্শকসকল আৰু বেলেগ ধৰণৰ, মানে যিবিলাকে কৰে জানে, তেওঁলোকে মানে তোমাৰ সংলাপটো নুশুনে, মানে এতিয়া যদি বেলেগ কিবা হৈছে নাজানো আমি থাকোঁতে, মানে আগৰ পৰাই হুলস্থুল এটা আৰম্ভ কৰি দিয়ে, আৰু নাটক আছিল সুশীল গোস্বামীৰ, ভাবিছিল যে মঞ্চটো আমি ছবিৰ নিচিনা কৰিলে হ'ব, এতিয়া ছবিত তুমি মই কথা পাতিছোঁ, কেমেৰা এবাৰ মোক ল'ব পাৰিব, এবাৰ তোমাক ল'ব পাৰিব, কিন্তু মঞ্চততো আমি এনেকৈ কথা ক'লে নহ'ব, মইতো দৰ্শকক মুখখন দেখুৱাবই লাগিব, বা তোমাৰ মুখখন দেখুৱাব লাগিব, বা সংলাপ শুনিব লাগিব, বা আংগিক কিছুমান অলপ বেছি হয়, যে এতিয়া মই ধৰা ইয়াত কথাটোহে কৈছোঁ, বা মই ছবিত কৰিলে নালাগে বুলি ক'লেই হ'ব, কিন্তু মই মঞ্চত মূৰটো জোকাৰি দিব লাগিব, নালাগে নালাগে, সেই তেনেকুৱা ধৰণৰ হয় নাটকখনো আছিল তেনেকুৱা, তুমি বিশ্বাস কৰি বা ইন্দ্ৰ ইমান চপৰা দলিয়াইছে, শেষত মানে আৰ কাপোৰ পেলাই দিবলগীয়া হ'ল সেই নাটকখনৰ, আৰু তাৰপিছতেই কহিনুৰ, ৰতনদাই অলপ বেলেগ বেলেগ পৰীক্ষা কৰি কৰিব খোজে, বেলেগ বেলেগ ধৰণৰ নাটকবোৰ লয় নহয়, যেনেকৈ সৰাগুৰি চাপৰি কৰিছিল ঠিক তেনেকৈ, গতিকে সেইবাৰ কিন্তু সেই নাটকখন তাতেই বন্ধ কৰি দিলে, আমি আকৌ বাহিৰত বেলেগ এখন নাটক ৰিহাৰ্চেল কৰি সেইখন কৰিলোঁ।
1: চাওঁতে চাওঁতে দ্বিতীয় খণ্ড সামৰিবৰ সময় হৈ আহিল, আমি আকৌ পাতিম, ভ্ৰাম্যমানৰ কথাও পাতিম, অনাতাঁৰ নাটক কথাও পাতিব লাগিব, চিনেমাৰ কথা পাতিব লাগিব, কিন্তু আজি আমি দ্বিতীয়টি খণ্ড সামৰোঁ, অহা খণ্ডত আকৌ আপোনাৰ সৈতে কথা পাতিম, আপুনি ভালে কুশলে থাকক।
0: নিশ্চয়।
2: সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী জুৰি শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
3: ইয়াৰ আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া আগবঢ়াইছো চেমনীয়াৰ চোৰা।

চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰোঁ তোমালোক আটাই কুশলে আছা। ভাইটি ভণ্টিহঁত, চোৰাৰ প্ৰথমেই আগবঢ়াইছোঁ জানো আহা হিতান্তী।

জানো আহা শিতানত আজি পুনৰ তোমালোকক অসমৰ এবিধ থলুৱা চৰাইৰ বিষয়ে ক'বলৈ লৈছোঁ। বৰবগ, এই চৰাইটো তোমালোকে দেখিছানে? বৰবগৰ বৈজ্ঞানিক নাম হৈছে আৰ্ডিয়া এলবা, ইংৰাজী নাম গ্ৰেট ইগ্ৰেট। বৰবগ হৈছে অসমৰ জলাশয় আৰু সেমেকা ঠাইসমূহত সচৰাচৰ দেখা পোৱা এবিধ থলুৱা ডাঙৰ আকাৰৰ বগলীৰ প্ৰজাতি। ইয়াৰ সমগ্ৰ দেহটো ঢকঢকীয়া বগা, উচ্চতা প্ৰায় 1 মিটাৰ আৰু দৈৰ্ঘ্য প্ৰায় 80 পৰা 104 চেণ্টিমিটাৰ। ইয়াৰ দেহৰ ওজন 700 পৰা 1500 গ্ৰাম পৰ্যন্ত হ'ব পাৰে। দেখাত একেধৰণৰ বগলীৰ আনবোৰ প্ৰজাতিৰ পৰা ইয়াক ইয়াৰ হালধীয়া ঠোঁট, ক'লা ঠেং আদিৰ দ্বাৰা পৃথক কৰিব পৰা যায়। মতা মাইকী উভয়ৰে বাহ্যিক গঠন প্ৰায় একেই হয়। উৰন্ত অৱস্থাত ইয়াৰ দীঘল ডিঙিটো কোচ খুৱাই থয়। ই সাধাৰণতে নিমাতে থাকে, কেতিয়াবাহে কুক কুক বুলি মতা শুনা যায়। বৰবগে সাধাৰণতে অগভীৰ পানীত খাদ্যৰ সন্ধান কৰে। ই প্ৰধানকৈ মাছ, ভেকুলী, সৰু মেৰুদণ্ডী প্ৰাণী, সৰীসৃপ, পোক পতংগ আদি খাই জীয়াই থাকে। ই চিকাৰৰ সময়ত বহু সময় লৰচৰ নকৰাকৈ চুপ লৈ থাকি অৱশেষত চিকাৰক ইয়াৰ দীঘল ঠোঁটেৰে টান মাৰি উঠাই আনে। বৰবগ আংশিকভাৱে পৰিভ্ৰমণকাৰী চৰাই। ই শীতকালত উত্তৰ গোলাৰ্ধৰ পৰা দক্ষিণলৈ প্ৰব্ৰজন কৰে বুলি জনা যায়। ই সাধাৰণতে বৃহৎ গোটত বাস কৰে। বৰবগে বাঁহ সাজিবৰ বাবে জলাশয়ৰ পাৰৰ ওখ গছৰ ডাল বাছি লয়। গছৰ ডালত গছৰ পাত, ঠাল, ঠেঙুলি আদিৰে বাঁহ সাজে। ভাইটি ভণ্টিহঁত, জানো আহা শিতানত আজি তোমালোকে অসমৰ এবিধ থলুৱা চৰাই বৰবগৰ বিষয়ে কিছু কথা জানিলা। আজিৰ জানো আহা ইমানেই।

এইবাৰ আগবঢ়াইছো গুৱাহাটী গণেশগুৰি চাৰিআলি নয়নপুৰত অৱস্থিত সাধনা সংগীত কলা নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এটি বিচিত্ৰানুষ্ঠান। তেওঁলোকে প্ৰথমেই পৰিৱেশন কৰিবলৈ লৈছে এটি সৰস্বতী বন্দনা। আহাচোন শুনো।

সমবেত সংগীতটি শুনিলা। চেমনীয়া ভাইটি ভণ্টিহঁত, চোৰাত তোমালোকে সাধনা সংগীত কলা নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত বিচিত্ৰানুষ্ঠান শুনি আছা। অনুষ্ঠানত এইবাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচিত এটি গীত শুনাবলৈ লৈছে ৰায়ান আলমে।

0: শ্রেয়া বৰাৰ কণ্ঠৰ গীতটি শুনিলা। এইবাৰ আগবঢ়াইছো এটি কবিতা, আবৃত্তি কৰিছে জনশ্ৰুতি তামুলীয়ে।
1: কুমপুৰ সপোন ভূত পোৱালি, কবিৰ ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা। মা, মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি, আৰু দুজনী নাক জিলিকা, চকু তেলেকা, তিলিকা তিলিকা, পিলিকা পিলিকা জখিনী ছোৱালী। এটা ক'লা, এটা বগা, নাঙত বিঙত ভূত কথা পাতে তাকুত তাকুত কুত। এটাই ক'লে পুত পুত পুত, ইটোৱে মা নাক জোকাৰি ক'লে ধুত ধুত। মা, দেখিবলৈ এনে ভাল ভূত পোৱালীৰ নাচ, কিবা কিবি গান গাই ফুচ ফুচ ফাচ, মনে মনে কাম কৰে খোচ খাচ খাচ, এংকৰ বেংকৰ কৰি যায় লৰি লৰি, জখিনীহঁতক নচুৱাই চুলিত ধৰি ধৰি, জখিনীহঁতে নেপেলালে একেলগে ফুৰি, চৰ খোৱা জখিনীয়ে নাচে কঁকাল ভাঙি, কুটুক কুটুক খুটুক কৰি ভূত পোৱালি জাপ মাৰি, ভেঙুৰা ভেঙুৰিকৈ নাচে ঠেংটো ভাঙি ভাঙি। মা, তই যে ক ভূতে বোলে ল'ৰা ধৰি খায়, পুখুৰীলৈ নি ভৰিকিটা ওপৰ কৰি, গুজি গুজি মূৰটো হেনো এহাত বোকাত সোমায়, কতা মা, মোক দেখোন সিহঁত দুটাই একোকে কৰা নাই, কতা মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপকে হাঁহেই কৰা নাই, ভয় কৰা ল'ৰাকে মা ভূতে ধৰি গিলাই। মা, মোৰ হ'লে ভূতলৈ ভয় নাই, জখিনীৰে হাতত ধৰি সিহঁত আছিল ঘূৰি, দুয়োটাৰে কাণ দুখন দিলো মুচৰি, দীঘল কাণত মুচৰি মা লাগে বৰ ভাল, সিহঁত দুটাই চিঞৰ সদায় লগাই তাল ফাল, বিচাৰি ফুৰা ভূত পোৱালি মা যেতিয়া পালো এৰাই নাই, পুতলা থকা আলমাৰিত আনি থলো সোমাই, তাৰপিছত তই মাততে উঠিলো সাৰ পাই। মা, মোৰ হ'লে ভূতলৈ অকণমানো ভয় নাই, ধন্যবাদ।
0: জনশ্ৰুতি তামুলীৰ কণ্ঠত ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত কবিতাটি শুনিলা। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো এটি কামৰূপী লোকগীত, পৰিৱেশন কৰিবলৈ লৈছে দৰ্শিত মজুমদাৰে।

দৰ্শিত মজুমদাৰৰ কণ্ঠৰ কামৰূপী লোকগীতটি শুনিলা। অনুষ্ঠানৰ শেষত এয়া কাব্যজ্যোতি বৰুৱাৰ তবলাবাদন, তাল তিনতাল।

ইমান পৰে তোমালোকে যতীন বৰাৰ তত্বাৱধানত সাধনা সংগীত কলা নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান শুনিলা। অনুষ্ঠানত সৰস্বতী বন্দনা আৰু সমবেত সংগীতত ভাগ ললে ক্ৰমে ৰায়ান আলম, দৰ্শিত মজুমদাৰ, জ্ঞানভিক শৰ্মা, দৃশাল গৌতম, অভ্ৰনীল শৰ্মা, ধন্যতা তামুলী আৰু শ্ৰেয়া বৰাই। বাদ্যযন্ত্ৰত সহযোগ কৰিলে ক্ৰমে তবলাত কাব্যজ্যোতি বৰুৱা, গীটাৰ ৰক্তিম নয়ন দাস আৰু হাৰমনিয়াম যতীন বৰা। ভাইটি ভণ্টিহঁত, আমাৰ আজিৰ চোৰা সামৰিবৰ সময়ো হৈ আহিল। তোমালোক আটাইলৈ পুনৰ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা সামৰি বিদায় লৈছোঁ।

নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দিনৰ 11 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। অসম মন্ত্ৰীসভাই এতিয়াৰে পৰা ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো লোককে আধাৰ কাৰ্ড দিয়া নহয় বুলি সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিলিগুৰি শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে 16 আগষ্টৰ পৰা গুৱাহাটীত পদপথৰ ব্যৱসায়ীসকলৰ সৰ্বাম্মক জৰীপ চলাব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সদৰি কৰিছে। ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই কালি জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও 38জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হৈছে। ৰক্তদানৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে আজি এখন শান্তি চুক্তি সম্পাদনৰ সম্ভাৱনা আছে বুলি ঘোষণা কৰিছে। অসমৰ ইশাৰাণী বৰুৱাই এছিয়ান গেমছৰ বাবে কালি ঘোষণা কৰা ভাৰতীয় দলটোত স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা অনুষ্ঠিত গ্ৰুপ চিৰ এখন খেলত স্কটলেণ্ডে হাইটিক 1-0 গ'লত পৰাস্ত কৰে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই।

আকাশবাণী গুৱাহাটী আজিৰ নাট্যানুষ্ঠানৰ নিবেদন কমলা। নাটক ৰচনা ঋতুপৰ্ণা মোহন বৰুৱাৰ, পৰিচালনা কৃষ্ণ ভূঞাৰ, নাটখনি পৰিৱেশন কৰিছে বিহপুৰীয়াৰ ৰংগভূমিৰ শিল্পীসকলে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক কমলা।

হেল্ল' মই সাংবাদিক মণীন্দ্ৰ নাথে ক'লোঁ। কাচিকতা গ্ৰাণ্ট নামৰ সেই ভিতৰুৱা ঠাইখনত কিছু সময় আগতে এটা নৃশংস ঘটনা সংঘটিত হৈছে। খবৰটো আপোনাক জনালোঁ। যিমান পাৰে সোনকালে থানাৰ মানুহ তাত উপস্থিত হ'লে ভাল হয়, নহ'লে ঘটনাই অন্য মোৰ

প্ৰাণবাসী, আমি ঠিকমতে চাহি চালামত জীয়াই থাকিবলৈ দেৱী মাৰ আশীৰ্বাদ লাগিবই। আজি দুটা বছৰ আমি গ্ৰামবাসীয়ে বহু মুস্কিল সামনা কৰিব লগা হ'ল, হয় কি নহয় ৰাইজ? আমাৰ গৰু ছাগলী মৰিল, পথাৰ উদং হৈ পৰিল, খোৱা লোৱাৰ কাৰণে জামালা বাঢ়িল, চাৰি পাঁচটা ল'ৰা ছোৱালীয়ে সেইখন জংঘলৰ গছত খুৰচা লগাই মৰিল। মৰিল কি নাই মৰা? সেই হাবিখনত মাজে মাজে যে এটা বাঘ ওলাই মই তহঁতক কৈছিলো নে? সেয়া সেই বাঘ পঠাই দেৱী মায়ে আমিবোৰে যিমান পাপ কৰিছোঁ চব খবৰ পাই থাকে। দেৱী মাৰ খং উঠিছে আমাৰ ওপৰত, তামাম খং। দেৱী মাৰ খঙত চাৰা গানস্থলী জ্বলি যাব, চব মৰি সাষ্টাং হৈ গ'লোহেঁতেন। কিন্তু আজি এই ঘটনাৰ পৰা মই ভাবিছোঁ দেৱী মাৰ খং ধীৰে ধীৰে কমিব। মনত ৰাখিব ৰাইজ,

0: দেৱী মায়ে বিচাৰিলে আমাক সবকে মাৰিও নিব আৰু কৃপা কৰিলে আমাক বচাইও দিব। জয় দেৱী মাৰ।
1: জয়।
0: পুলিচ আহিছে, পুলিচ আহিছে, চব মনে মনে থাকিবি, তহঁতক যা তা সুধি দম দিব, ভয় খুৱাই মাৰিবলৈ দাণ্ডা উঠাব, কিন্তু সাৱধান, কোনেও মুখ নুখুলিবি, আৰু কোনোবাই যদি এটা শব্দও ক মই চাবুল মাৰি মাথা ফালি দিম, বুজিলি নে নাই? ঠিক আছে, পুলিচক যি ক'ব লাগে মই ক'ম। আহক ছাৰ, আহক আহক, মই মুনু ছাৰ, মুনু, আপোনাক খবৰটো দিম বুলি ভাবিছিলোৱে, কিন্তু আপুনি আগতে খবৰটো পাই গ'ল।
2: আচ্ছা, মোক টাউনৰ সাংবাদিক মুনীন্দ্ৰনাথে ফোন কৰিলে, তেখেতে হয়তো কোনোবা চ'ৰ্চৰ পৰাই খবৰটো পালে। বাৰু ঘটনাটো কি? গোটেই গাঁৱৰ মানুহ দেখোন জুম বান্ধি আছে।
0: হয় ছাৰ, সেই বহুত ডাঙৰ ঘটনা, ওচৰলৈ গ'লে আপোনালোকে নিজেই দেখিব।
2: আচ্ছা, এইটো কাৰ ঘৰ?
0: কমলাহঁতৰ ঘৰ ছাৰ। আহক আহক ছাৰ, আহক। ঐ গুচ, তহঁতে চালা গোটেই চোতালটো ঘেৰি পেলাইছ, ছাৰ আহিছে দেখা নাই, এই কমচে কম ছাৰক যাবলৈ ৰাস্তাটো উলিয়াই দে। গুচ গুচ, ঐ ফাগুনি, বাৰাণ্ডাৰ পৰা কাঠৰ মুৱাটো লৈ আহ, ছাৰক বহিব দে।
2: এক মিনিট এক মিনিট,
0: আহক ছাৰ, আহক, বক বক ছাৰ, বক বক।
2: ইছ ৰাম, এইটো কি হৈছে? এইটো মাৰ্ডাৰ নে অন্য কিবা?
0: বলি ছাৰ, বলি দিয়া গ'ল।
2: হোৱাট ননচেন্স, কি ভালটো কথা কৈছা?
0: হয় ছাৰ, ঐ এই মুৱাটো এইখিনিতে দে ছাৰ, বক বক ছাৰ, বক বক।
2: হ'ব হ'ব
3: ছাৰ, ছাৰ পালেহি।
2: অ' নাথ ডাঙৰীয়া, আপুনি আহিলে?
3: হয় হয়, আপোনাক খবৰটো দিয়েই মই বাইক ষ্টাৰ্ট দি দিলোঁ, টাউনৰ পৰা ইয়াত পাওঁতে কিছু সময় লাগিল।
2: আৰু খবৰটো পোৱাৰ লগে লগে মই কনিষ্টেবল দুজনকে লৈ গাড়ী ষ্টাৰ্ট দিলোঁ। চাওকচোন বাৰু, কি যে এটা সাংঘাতিক ঘটনা,
3: ৰিয়েলি বৰ জঘন্য, কিমান নৃশংস ঘটনা।
2: বাচ্চাটো চাই পাঁচ ছয় মাহৰ বেছি হ'ব যেন নালাগে।
0: একেবাৰে দেৱীবালম্বী আছে গাত,
2: কি ঘটনা ঘটে সেইটো মই চাম। এই তোমালোক তোমালোক সকলো টাইৰ্ছৰ পৰা আঁতৰি যোৱাচোন, যোৱা।
0: কিন্তু
2: মনে মনে থাকা, হে মনে মনে থাকা। আৰু আপোনালোকে আপোনালোকে এইবিলাক কি কৰি ৰাখিছে হা? দেখিছে নে নাথ, মাকজনীক দেৱী লম্ভাৰ নামত বাৰাণ্ডাৰ খুঁটাত মেৰিয়াই বান্ধিটো ৰাখিছেই, আনকি মুখেৰে মাতিব নোৱাৰাকৈ মুখখনো বান্ধি থৈছে।
3: মানুহবোৰৰ বলিয়ালিয়ে সীমা চেৰাই গৈছে। অ' ভাইটি, তোমাৰ নাম কি আছিল?
0: মুনু, মুনু, মুনু।
3: যোৱাচোন, তুমি খুলি দিয়াকৈ যোৱা।
0: ঐ ৰামলাল, খুলি দে, কিন্তু হাত দুখন ভালকৈ ধৰি ৰাখিবি যাতে কেনিও যাব নোৱাৰে। আৰে চাওক না ছাৰ, তাৰ মুখখন গাটো তেজেৰে ৰঙা হৈ আছে, বাচ্চাটো বলি দি ছাৰে টেষ্ট টাই পি খাই দিছে, পুৰা দেৱী মাৰ কামেই আছা।
2: মনে মনে থাক, আৰু বেছি কথা ক'লে তোৰ মূৰত লম্ভা দেৱী মাৰ ভূত ইয়াতেই মই গুচাই দিম। এই যাওকচোন যাওক, তাইক আপুনি মোৰ ওচৰলৈ লৈ আনক। এই গগৈ, আপোনালোক দুজনো যাওকচোন, লৈ আহক।
4: ঐ মোক এৰি দে, এৰি দে বুলিছো, মোক মোৰ ল'ৰাটোৰ ওচৰত যাবলৈ দে, এৰি দে, এৰি দে।
2: ৰ'ব ৰ'ব ৰ'ব, আপুনি অকণমান শান্ত হওকচোন, আমি পুলিচ পালোহি যেতিয়া আপোনাৰ একো অসুবিধা নহয়।
4: হুজুৰ, মোক মোৰ কেঁচুৱাটো আনি দিয়ক, তেতিয়াৰে পৰা মই তাক গাখীৰ খুৱাব পৰা নাই, আহ মোৰ বুকুখন বৰকৈ বিষাইছে হুজুৰ, মোক মোৰ কেঁচুৱাটো আনি দিয়ক হুজুৰ, মোৰ কেঁচুৱাটো আনি দিয়ক।
3: চাওকচোন বৰুৱা, পৰিৱেশটো লাহে লাহে বেছি পিনিক হ'বলৈ ধৰিছে, মাছ চোতালত বস্তাটোৰ ওপৰত গড়ডাল, কাষতে তেজ লাগি থকা কোঠাৰখন, আৰু ঘৰডালৰ চাৰিওকাষে তেজত বৈ গৈ থকা কেঁচুৱাটিৰ দিখন দিত দেহ, এফালে কান্ধৰ পৰা ভৰিলৈকে আৰু আনফালে অকণমানকৈ জিভাখন বাহিৰলৈ ওলাই থকা মূৰটো পৰি আছে, আৰু তাৰ চাৰিওফালে ভয়াত্ত চাউনিৰে উদ্বিগ্ন মন লৈ থুপ খাই থকা সেই মানুহখিনি, মোৰ বাবে পৰিৱেশটো কিবা অসহনীয় হ'বলৈ ধৰিছে।
2: এৰা, কোঠাৰৰ ঘাপত মূৰটো এহাতমান আঁতৰত ছিটিকিয়ে পৰিছেগৈ, তেজৰ লোৰটো তিনি হাতমান দূৰত ডুঙা বান্ধিছে, নিজকে এখন বলিশালৰ সন্মুখত থিয় দি থকা যেন লাগিছে হে।
3: আৰু এক হাতী মানুহে গুহাৰ পৰা ওলাই আহি পৈশাচিকভাৱে নৰৰ ৰক্ত পান কৰা চাবলৈ এই মানুহখিনিয়ে জুম বান্ধিছেহি।
2: এৰানাথ বাইদেউ, আমি বেছি দেৰি কৰাটো উচিত নহ'ব, আপুনি আপোনাৰ নিজৰ বাবে প্ৰয়োজনীয় ভিজুৱেলখিনি

0: ময়ো মোৰ কামখিনি আগবঢ়াওঁ।
1: ঠিক আছে।
0: আচ্ছা, একেতৰ ঘৰৰ মানুহ ইয়াত কোন কোন আছে?
2: ৰান্ধন আছে, এই মাইকীটোৰ গিৰিয়েকটো, এই পিয়ালিতে জোপোকা মাৰি বহি আছে, আৰু এজনী ছোৱালী আছে, সেয়া ছাৰ, সেই দুৱাৰ মুখৰ বেৰত যে আজি আছে, তাই ছাৰ।
0: আচ্ছা ঠিক আছে বাৰু গগৈ, বডিটো আপুনি বস্তাত ভৰোৱাৰ ব্যৱস্থা কৰক, আৰু চাব সন্দেহজনক যাতে একো বস্তু থাকি নাযায়, গড় কোঠাৰ বস্তা এইবিলাক সকলো লৈ লওক। ছোৱালীজনীক বাৰু বৰ্তমান নালাগে, প্ৰয়োজন হ'লে তাইক আমি পিছত মাতিম। এতিয়া মাকৰ লগতে দেউতাককো উঠাই লওক।
3: শুনক, আপোনালোক সকলো ঘৰা ঘৰি যাওকচোন, ইয়াত জুম্বানি নাথাকিব। আৰু শুনক, এই কেছটোৰ বাবে প্ৰয়োজনত আপোনালোকৰ মাজৰ দুই এজনক আমি বিচাৰিম, তেতিয়া কিন্তু আপোনালোক যাব লাগিব, হ'ব? শইকীয়া, আপুনি মাকজনীত গাড়ী উঠাওকচোন, আৰু ৰামধন আপুনিও তেখেতক ধৰি দিয়ক। গগৈ বোলা।
4: মোক কেঁচুৱাটো দিয়ক, মোৰ বুকুখন বৰকৈ বিষাইছে অ হুজুৰ, মই মই মৰি যাম এতিয়া।
0: গগৈ গাড়ী

0: হেৰি, সন্ধিয়া লাগিবৰ হ'ল।
1: আপুনি এতিয়াও বাহিৰৰ বাৰান্দাতে বহি আছে। মই দিনৰে পৰা মন কৰিছোঁ কিবা এক গভীৰ চিন্তাই আপোনাক উদ্বিগ্ন কৰি ৰাখিছে।
2: মণি, মোৰ মনটোত দুটা শব্দই আউল টানিছে। তেজৰ আদিম চিনাকি চিনাকি গোন্ধ এটা মোৰ নাকত লাগি আছে। সন্মুখত মই এখন বলিশাল প্ৰদৰ্শন কৰিছোঁ। নাজানো সেইখন কিহৰ বলিশাল, নৈতিকতাৰ বলিশাল, প্ৰগতিৰ বলিশাল নে দৰিদ্ৰতাৰ বলিশাল। ৰক্ত স্নান কৰি এটা নিৰ্দয় শিশু হত্যাক মই তাৰ মৃত্যুৰ বৰ্ণনা কেনেকৈ কৰিম? সেই মৃত্যুৰ বাবে তাৰ মাকক দোষী সাব্যস্ত কৰিব পৰাকৈ মই একো নিলিখোঁ, কিন্তু কি লিখিম? জনবাৰ্তাৰ এজন ষ্টাফ ৰিপৰ্টাৰ হিচাপে সংবাদ বিচাৰি ফুৰা মোৰ অনুসন্ধিৎস মনটো এক জয়াল পেট লোকৰ বিভৎসতাৰ লগত মুখামুখি হৈ এক গভীৰ নিৰাশাত বুৰ গৈ আছে। কেমেৰাৰ এংগুল মিলাই থাকোঁতে মোৰ হাতখন কঁপিছিল। মন ডাঠ কৰি এটা শ্বট ল'লোঁ, তাৰপাছত আকৌ এটা শ্বট, কনফাৰ্মেশ্যন শ্বট। কালিলৈ ফটোখন পেপাৰত ওলাব, দেশখনত আলোড়ন তুলিব। ৰাজনৈতিক ব্যক্তিৰ পৰা ভিক্ষাৰীলৈকে সকলোৱে ক'ব দেশলৈ দুৰ্দিন আহিল, ইয়াৰ প্ৰতিকাৰ লাগে।
1: নিউজ চেনেলবোৰে, পৰ্টেলবোৰে ঘটনাটোত নিজাকৈ ৰহণ সানি এক অনাকাংক্ষিত চমক সৃষ্টি কৰিব। বিৰোধীয়ে চৰকাৰখনলৈ দুখ ঠেলি ৰাজনৈতিক বিশৃংখলতাৰ সৃষ্টি কৰিব। বজাৰে সমাৰে ইজনে সিজনক লগ পালেই এই ঘটনাটোকেই চৰ্চা কৰিব। দুদিনমান এনেকৈ চলিব। হত্যাকাৰী হিচাপে মাকজনীক জেললৈ পঠিয়াব। লাহে লাহে সকলোৱে পাহৰি যাব ঘটনাটো।
2: সময়ৰ লগে লগে ঘটনা এটাক সাধাৰণ ঘটনা হিচাপে চোৱাটো মানুহৰ প্ৰৱণতা হৈ পৰিছে। নহ'বই নে কিয়? পৃথিৱীৰ চুকে কোণে ঘটনা এই ঘটনাবোৰ এতিয়া তেনেই সাধাৰণ। কাৰাগাৰৰ বন্ধ কোঠৰিত যেতিয়া কমলাৰ বুকুত উন্দলি উঠা গাখীৰে টন টনাব, তাৰ বিষত যেতিয়া দুহাতেৰে বুকুখন খামুচি ধৰি যন্ত্ৰণাত গেঙাই গেঙাই মজিয়াত পাগুৰি পৰিব, তেতিয়া তাইৰ মনত এই ঘটনাটোৱে ন ৰূপত ধৰা দিব। যেতিয়া উজাগৰি ৰাতি বা নিসংগ মুহূৰ্তত সেই কেঁচুৱাটোৰ গাৰ কোমল গোন্ধ, তাৰ অপৈণত স্পৰ্শবোৰে তাইৰ গাত কিল বিলাই থাকিব, তেতিয়া তাই এই ঘটনাটো নতুনকৈ আৱিষ্কাৰ কৰিব আৰু মনৰ দহনত হিয়া ডাকুৰি ডাকুৰি কান্দিব। অন্যথা কোনো মানুহেই, কোনোৱেই নিজৰ লগত নঘটা ঘটনা এটাক উপলব্ধি কৰিব নোৱাৰিব। মণি, সন্ধ্যা লাগিল, ঘৰৰ লাইটবোৰ জ্বলাই লোৱা, মই এপাক থানাৰ পৰা আহোঁ।

0: অঁ নাথ ডাঙৰীয়া দেখোন কিয় দুৱাৰ মুখতে ৰ'ল যে আহক আহক সোমাই আহক বহক বহক
1: হ'ব ধন্যবাদ থানাৰ সন্মুখত মানুহৰ ভিৰ এটা দেখিলোঁ

0: নাথ, সেই যে মনু নামৰ ল'ৰাটো, সিয়ে আপোনাৰ কাচিকতা গ্ৰান্তৰ কিছুমান মানুহ লগত লৈ থানাৰ সন্মুখত গোট খাই আছে। গোটেই ঘটনাটোত এটা তান্ত্ৰিক ৰহন সানিবলৈ সি চেষ্টা কৰিছে। সিহঁতৰ মতে কমলাৰ গাত দেৱীমা লম্ভাৰ বাবেই হেনো এই ঘটনাটো ঘটিবলৈ পালে।
1: আজিৰ যুগতো
0: চাওকচোন বাৰু নাথ, আজিৰ যুগ বুলি হয়তো আপুনি আধুনিকতাবাদৰ কথাই কৈছে, কিন্তু আধুনিক যুগৰ এই বৈজ্ঞানিক বিশ্লেষণৰ সন্মুখত থিয় হৈ আমি জানো এই অনাকাংক্ষিত আৰু অপ্ৰয়োজনীয় ধৰ্মীয় কূপটোৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰিছোঁ।
1: হয়, আপোনাৰ কথাখিনি যথেষ্ট যুক্তি আছে। প্ৰগতিৰ পথত এতিয়াও বহু দুৱাৰডলি পৰি আছে, ভিন্ন ৰঙৰ ভিন্ন দুৱাৰ। সেইবোৰ কাৰোবাৰ উদ্দেশ্য প্ৰণোদিতভাৱেই থিয় কৰাই ৰাখে, আৰু তাৰ মাজেৰে একোটা ঘটনা পাৰ হৈ যাওঁতেই ভিন্ন ৰং লাগি ভিন্ন ৰূপী হৈ পৰে, ফলত ঘটনা এটাই আচল ৰূপ ক'ৰবাতে হেৰুৱাই পেলায়।
0: নহ'ব, বুজিছে, কেতিয়াও নহ'ব। যেতিয়ালৈকে আমাৰ চৰিত্ৰ সলনি নহ'ব তেতিয়ালৈকে একোৱেই নহ'ব আমাৰ। চাওকচোন বাৰু, গোটেই ঘটনাটোৰ ইনভেষ্টিগেশ্যন আৰম্ভ হৈছেহে, কেইটামান পৰ্টেলে মিডিয়াত নিউজ বজাই দিলে আৰু তাৰে কেইটামানে এতিয়া প্ৰশাসনকো আজৰিছে। প্ৰশাসনৰ দুখ বুলি কোৱাৰ লগে লগে এইখন থানাৰ অচি হিচাপে মোৰেই ওপৰত প্ৰেচাৰ বাঢ়িছে।
1: মাকজনী মানে কমলাৰ বৰ্তমান অৱস্থা কেনেকুৱা?
0: কেইবা ঘণ্টা ধৰি কেঁচুৱাক গাখীৰ দিব নোৱাৰা হোৱাত তাই প্ৰচণ্ড বুকুৰ বিষত ভুগিছিল। আমি তৎকালে মেডিকেল ছাপৰ্ট ললোঁ। অন্ততঃ মানৱতাৰ খাতিৰত আছামীক কেৱল আছামীৰ দৃষ্টিৰে নাচাই সেয়া আমি কণ্টিনিউ কৰিম যেতিয়ালৈকে আমাৰ কাষ্টডিত ৰাখিম।
1: তেওঁক জেৰা কৰা হৈছে নেকি?
0: অঁ, সুবিধা বুজি আমি সোধপোছ অব্যাহত ৰাখিছোঁ। আৰু সন্তানটোক যে তাই হত্যা কৰিছে সেইটো তাই স্বীকাৰ কৰিছে, তাৰ মানে তাই একো কথাই ক'ব নোখোজে। মাথো কেঁচুৱাটোৰ কথা কৈ কান্দে, মাজে মাজে অস্ফুটভাৱে মুখেৰে কিবা ভুনভুনাই থাকে। কি ক'ব খুজিছে একো বুজিবই নোৱাৰি। আই মিন, ডিপ্ৰেশ্যনত গৈছে যেন অনুমান হয়।
1: আৰু বাপেকজন,
0: তেওঁতো আমাৰ কথাবোৰ একেবাৰে আওকাণ কৰিছে। হয়তো পুলিচৰ আগত মুখ খুলিবলৈ তেওঁ ভয়ো কৰিব পাৰে।
1: অঁ, মই বাৰু এবাৰ তেওঁক লগ পাব পাৰোঁনে, যদিহে আপোনাৰ কোনো আপত্তি নাই?
0: নাই নাই নাই, নিশ্চয় পাৰে, নিশ্চয় পাৰে। তেখেত সৌ কাষৰ কোঠাটোৰ বেঞ্চতে বহি আছে।
1: বাৰু, আহোঁ তেনেহ'লে।
0: হা, যাওক যাওক।
1: ঠিক আছে। আপুনি কমলাৰ গিৰিয়েক ৰামধন? নাই নাই নাই নাই, উঠিব নালাগে, আপুনি বহক বহক বহক। মই কোনো পুলিচৰ মানুহ নহয়, আপোনাৰ দৰেই এজন সাধাৰণ মানুহ। বহক, মই বাৰু আপোনাৰ কাষতেই বহিছোঁ। কিবা অসুবিধা পাব নেকি?
2: নাই নাই, নাপাওঁ, বহক।
1: ঠিক আছে, পানী খাব নেকি?
2: নাই, নহ'লে হ'ব।
1: আৰে, কিয় নাখাব? খাওক, অলপ পানী খালে গাটো ভাল লাগিব। এইয়া এইটো লওক, লওক লওক লওক, মই ঘনাই পানী খাওঁ। সেয়ে মোৰ এই বেগটোত পানীৰ বটল এটা লৈ ফুৰোঁ। খাওক খাওক। এতিয়া গাটো কিছু হ'লেও ভাল লাগিব। নাই নাই, বটলটো মোক ঘূৰাই দিব নালাগে, আপুনি ৰাখি থওক, আপোনাকহে প্ৰয়োজন হ'ব। বাৰু কওকচোন, আপোনাৰ ঘৰৰ মানুহ কেইজন? কওক, একো চিন্তা কৰিব নালাগে, মোৰ লগত কথা পাতিলে আপোনাৰ মনটো অলপ পাতল লাগিব।
2: মানুহ বুলিবলৈ বহুতেই আছিলে, ছোৱালী তিনিজনী, সৰুজনী আমাৰ লগতে থাকে আৰু ডাঙৰ ছোৱালী দুজনী বোজন হোৱাৰে পিছৰে পৰা চহৰৰ দুঘৰ মানুহে কাম কৰিবলৈ বুলি লৈ গ'ল, তেতিয়াৰে পৰা সিহঁত তাতে আছে। যোৱা মেলা অসুবিধাত আমিও খবৰ কৰিবলৈ যাবই পৰা নাই, সিহঁতক লৈ বৰকৈ চিন্তা কৰা নাই। খাবলৈ ববলৈ দুসাজ পাইছে বুলিয়েই মনত শান্তি পাই আছোঁ।
1: আৰু ল'ৰাটো?
2: ডাঙৰ ছোৱালী দুজনীৰ তলৰে সি, সৰুৰে পৰা সি ভালেই আছিল, কিন্তু লাহে লাহে নাজানো কি হ'ল ল'ৰাটোৰ, কাকো মাত বোল নকৰা হ'ল, পুৱাই ঘৰৰ পৰা ওলাই যায় আৰু বহু ৰাতিলৈকে উভতিয়ে নাহে, গছৰ তলে বাঁহৰ তলে জোপোকা মাৰি বহি থাকে। এনেকৈয়ে থাকি থাকি এদিন গাঁৱৰ জাৰণী তৰাত সি চিপ লৈ মৰি থাকিল। আমি একোৱে বুজি নাপালোঁ, কিয় কৰিলে বা সি এনেকুৱা?
1: হেৰা, বৰ দুখ লগা কথা।
2: তাৰ তলৰজনী ছোৱালী ঘৰতে আছে, তাই তলৰে যিবা এটা ল'ৰা কেঁচুৱা আহিছিল ঘৰখনলৈ, তাকো আজি।
1: বুজিছোঁ, মই বুজি পাইছোঁ, আপোনাৰ জীৱনত নিবিচৰাকৈ বহু ঘটনাই ঘটি গ'ল, কি এক মানসিক কষ্টৰ মাজত আপুনি ছটফটাই আছে মই ভালদৰে বুজি পাইছোঁ।
2: মই বৰ বিপদত পৰিছোঁ হুজুৰ, একেবাৰে অসহায় হৈ পৰিছোঁ মই।
1: এই সময়ত আপুনি ভাগি পৰিলে নহ'ব, ধৈৰ্য ধৰিব লাগিব।
2: এতিয়ালৈকেতো ধৈৰ্যই ধৰি আছোঁ,

0: এটা কথা কওকচোন, আপোনাৰ ল'ৰা ছোৱালীকেইটাই পঢ়া শুনা কিমান কৰিছিল?
1: ক'তনো পঢ়া শুনা কৰিব, পঢ়া শুনা কৰিবলৈ গাঁৱত পৰিৱেশ আছে জানো? পইচাৰ অভাৱত অলপ জনা বুজা হ'লেই ল'ৰা ছোৱালীবোৰ পইচাৰ কাৰণে সেই কামলৈ পঠিয়াই দিয়া হয়।
0: টকাৰ অভাৱত আপোনালোকৰ ল'ৰা ছোৱালী ভালকৈ খুৱাব নোৱাৰে, পিন্ধাব নোৱাৰে, সিহঁতক পঢ়াব নোৱাৰে, অথচ আপোনালোকৰ প্ৰায়বোৰ ঘৰতে 4-5টাকৈ ল'ৰা ছোৱালী জন্ম দিয়ে।
1: আমাৰ মানুহে সেয়া ভগৱানৰ দান বুলি বিশ্বাস কৰে।
0: এই ভ্ৰান্ত ধাৰণাবোৰ আপোনালোকৰ মূৰৰ পৰা আঁতৰাবলৈ চৰকাৰীভাৱেতো আপোনালোকৰ তালৈ মানুহ গৈছে,
1: বহুবাৰ গৈছে, বহুতবাৰ বুজাইছেও, কিন্তু যেতিয়াই সেই চৰকাৰী মানুহবোৰ গাঁৱৰ পৰা উভতি আহে, তাৰ পিছতে গাঁৱৰ সকলোৱে বহি মেল পাতে, সকলোৱে আলোচনা কৰিছে, এই সন্তানবোৰ আমাক ভগৱানেই দিছে, তাকে দুনিয়ালৈ আহিবলৈ বন্ধ কৰা মানে এক ডাঙৰ পাপ। সিহঁত ডাঙৰ দীঘল হৈ উপাৰ্জন কৰিব, আমাক খুৱাব, বোৱাব, সুখত ৰাখিব, বাছ লাগি গ'ল সকলোৰে মনত ফূৰ্তি।
0: আপোনালোক এটা ভুল ধাৰণাৰ বশৱৰ্তী হৈছে, এটা কুসংস্কাৰে আপোনালোকৰ মনবোৰ ভিতৰৰ পৰাই পংগু কৰি থৈছে। আজি আপোনাৰ ঘৰত এটা নৃশংস হত্যাকাণ্ড হ'ল, তাৰ কাৰণ কি আপুনি ভাবি চাইছেনে?
1: কি কাৰণ, কি অকাৰণ, এই সময়ত মই একোৱেই ভাবি পোৱা নাই, কিন্তু এটা কথা মোৰ মনলৈ আহিছে।
0: কি?
1: আমাৰ গাঁৱত এখন থান আছে, এটা ঘটনাৰ পাছত থানখন বহুদিন ধৰি বন্ধ হৈ আছিল, তাত এটা নগ্ন দেৱীমাৰ মূৰ্তিও আছিল, দুই এটা ল'ৰা লগ লাগি মনুহতে থানখন পুনৰ খুলিবলৈ বিচাৰিছিল।
0: আজিৰ পৰা 7 বছৰ আগতে সেই থানৰ সন্মুখত এজন অচিনাক্ত মানুহক হত্যা কৰা হৈছিল, যিজন মানুহৰ শৰীৰৰ পৰা মূৰটো কাটি পেলোৱা হৈছিল, আৰু সেই কটা মূৰটো কোনোদিনেই বিচাৰি পোৱা নগ'ল। সন্দেহ কৰা হৈছিল সেয়া দেৱীৰ নামত কোনোবাই বলি দিছিল,
1: কিন্তু তাত হাঁহ পাৰ ছাগলী আগৰে পৰা বলি দিয়াৰ নিয়ম আছিল,
0: আৰু সেই বলিৰ মাংসৰে সুবিধাভাৱী কেইটামানে উদৰ পৰাইছিল, বেপাৰ কৰিছিল তাত। হয়তো সেই মানুহজন কাৰোবাৰ শত্ৰু আছিল, যাক দেৱীৰ নৰবলিৰে তুষ্টি কৰাৰ দোহাই দি হত্যা কৰা হৈছিল। বিভিন্ন কাৰণ চালি জাৰি চাই প্ৰশাসনে থানখন বন্ধ কৰি দিছিল, আৰু এতিয়া তাকে আৰম্ভ কৰিবলৈ মানুহবোৰক উঠি পৰি ৰাখিছে।
1: নাই, মানুহবোৰে সিহঁতৰ কথাত বৰকৈ হয়ভৰ দিব খোজাই নাই, কিন্তু এই ক্ষেত্ৰত কমলা যেন অলপ বেলেগ আছিল। তাই মাজে মাজে থানখনৰ ফালে গৈছিল, কেতিয়াবা মনুহতোক লগ ধৰিছিলগৈ। লাহে লাহে মই দেখিলোঁ তাইৰ কাম কাজবোৰ অলপ সলনি হৈছে।
0: কেনেধৰণৰ সলনি? উন্মাদ, খঙাল, চিঞৰি বাখৰি, গালি শপনি পাৰি থকা?
1: নাই, একেবাৰে শান্ত, শীতল, মুখেৰে কাকো একো নমতাকৈ ঘৰৰ চুকত গছৰ তলত তাই জোপোকা মাৰি বহি থকা হ'ল।
0: ছোৱালীজনী আৰু কেঁচুৱাটো?
1: ছোৱালীজনী ভয় খাইছিল, তাই পৰাপক্ষত আঁতৰি আঁতৰি থাকিব বিচাৰিছিল, কেঁচুৱাটোক মন গ'লে লৈছিল, গাখীৰ খুৱাইছিল, আৰু মন গ'লে নলৈছিল। কানি কাটি নিধাটো খোৱা কণমানিটোক যেতিয়া ছোৱালীজনীয়ে খোৱাবলৈ চেষ্টা কৰিছিল।
0: আপুনি জানিবলৈ চেষ্টা কৰিছিল নে কমলাই কিয় এনে আচৰণ কৰিছে?
1: আজি দুদিনমানৰ আগৰ কথা, সেইদিনা ফেক্টৰীৰ পৰা উভতোতে কিছু দেৰি হৈছিল, ঘৰ পাওঁতে গাঁৱৰ মানুহ সকলো হৈ পৰিছিল, বাৰান্দাতে চাইকেলখন থৈ মই কমলাক মাত দিছিলোঁ।

0: কমলা, ও কমলা, দুয়ার খুল।
1: মুনি, তই দুয়ার খুলিছ যে, মা খুলে নেকি?
2: নাই খোৱা, পিছফালৰ পিয়ালিতে বহি কান্দি আছে। ভিতৰলৈ মাতিলেও নাহে, কিবা সুধিলেও নকয়।
1: কেঁচুৱা খুলে নেকি?
2: মই তাক নিচুকাই নিচুকাই শুৱাই লৈছিলোঁ।
1: দে, দুৱাৰখন মাৰি থওঁ, মই মাৰ ওচৰলৈ যাওঁচোন।
2: মই শুই যাওঁ, নতু ভাইটোৱে আকৌ সাৰ পাই আমনি কৰিব।
1: কমলা,
0: কি হ'ল?
1: এনেকৈ পাছফালৰ পিয়ালিত বহি আছ যে তই, কান্দিবলৈ আকৌ কিটো হ'ল? তোৰ কি হৈছে কচোন মোক। আৰে কমলা, কোনা
3: ভয়, এটা ভয়ে খেদি ফুৰে মোক।
1: কিহৰ ভয়?
3: শুব নোৱাৰো, খাব নোৱাৰো, কেনিও যাব নোৱাৰো, যিয়ে নকৰোঁ তেওঁ মোক খেদি ফুৰে।
1: কিন্তু কোনে খেদি ফুৰে তোক?
3: দেৱীমা, শুবলৈ ল'লে চিলমিল টোপনিৰ সপোনত তেওঁ আহে।

0: মোক কিবা খাবলৈ খোজে। তেওঁৰ বৰ ভোক লাগিছে, বহুদিন একো খাবলৈ নোপোৱাৰ ভোক, পোহৰ মুখখন এন্ধাৰ কৰি পেলোৱাৰ ভোক। বহুত ভোকত তেওঁ মোৰ বুকুৰ কেঁচুৱাটো খাবলৈ বিচাৰে। মই ধৰ ফৰাই সাৰ পাই উঠো, মই কি কৰোঁ?
1: এইবোৰ তোৰ চব মনৰ ভাৱ কমলা, পাহৰি যায় এইবোৰ, এই চব বেয়া কথা।
0: নহয় মনৰ ভাৱ, মুনুহঁতে কৈছে মোক আমাৰ গ্ৰামত দেৱীমাৰ বেয়া দৃষ্টি পৰিছে। তেওঁক বহুদিন এলাগি কৰি ৰখাৰ বাবেই তেওঁৰ আমাৰ ওপৰত প্ৰতিশোধ ল'ব, গোটেই গ্ৰাম ধ্বংস কৰি দিব। আমি কিবা এটা উপায় কৰিব লাগিব, দেৱীমাক সন্তুষ্ট কৰি ৰাখিব লাগিব, নহ'লে বাচি থকাৰ কোনো উপায় নাই।
1: যত চব গণ্ডগোলৰ মূল এই মুনুহত, কি দৰকাৰ আছে সিহঁতৰ ওচৰলৈ যোৱাৰ? এই চব কথা সিহঁতে তোৰ মূৰত ভৰাই দিছে, আৰু তই তাকে ভাবি ভাবি নিজৰ মগজ গৰম কৰি।
0: চুপ! আৰু এটাও কথা নকবি, সিহঁতে যি কৰিছে এই গ্ৰামৰ ভালৰ বাবে কৰিছে। দেৱীমা সন্তুষ্ট থাকিলে গোটেই গ্ৰাম ফূৰ্তিত থাকিব, মানুহ

0: এসব বেয়া কথা
1: নহয় মনৰ ভাব মুনুহতে কৈছে মোক আমাৰ গ্ৰামত দেৱীমাৰ বেয়া দৃষ্টি পৰিছে তেওঁক বহুদিন এলাগি কৰি ৰখাৰ বাবে তেওঁৰ আমাৰ ওপৰত প্ৰতিশোধ ল'ব গোটেই গ্ৰাম ধ্বংস কৰি দিব আমি কিবা এটা উপায় কৰিব লাগিব দেৱীমাক সন্তুষ্ট কৰি ৰাখিব লাগিব নহ'লে বাচি থকাৰ কোনো উপায় নাই
0: যত চব গণ্ডগোলৰ মূল এই মুনুহত কি দৰকাৰ আছে সিহঁতৰ ওচৰলৈ যোৱাৰ এই চব কথা সিহঁতে তোৰ মূৰত ভৰাই দিছে আৰু তই তাকে ভাবি ভাবি নিজৰ মগজ গৰম কৰি
1: আৰু এটাও কথা নকবি সিহঁতে যি কৰিছে এই গ্ৰামৰ ভালৰ বাবে কৰিছে দেৱীমা সন্তুষ্ট থাকিলে গোটেই গ্ৰাম ফূৰ্তিত থাকিব মানুহৰ খোৱা বোৱাৰ যোগাৰ থাকিব বেমাৰ আজাৰ নহ'ব ধন টকা পইচা হ'ব ইয়াৰ পাছত যদি তই মুনুহঁতক বেয়াকৈ ক তোক ডিঙিত কামুৰি ধৰি মই তোৰ তেজ পি খাই দিম
0: শুননা ঐ কমলা নেযাবি কমলা নাই ভিতৰ পালেগৈ

0: মুনি, অ মুনি,
1: কি বাবা?
0: এ শুই উঠিয়ে মা কেনি গলো? এ মই পাছফালৰ বাহৰ তল আগফাল চবতে চালো, ক'তো দেখোন নাই।
1: তই শুই উঠাৰ আগতেই মা ওলাই গ'ল।
0: আৰু কেঁচুৱাটো?
1: মোৰ কাষতে শুই আছিল, তাৰ পৰা উঠাই লৈ গৈছে। মই নিবলৈ নিদিওঁ বুলি ভাবি পিছে পিছে আগফালৰ বাৰাণ্ডা পাওঁ মানে মা দুৱাৰ খুলি দৌৰ মাৰিলে। মই ৰাস্তালৈ গৈ কেইবাবাৰো মাক মাতিলোঁ, তেওঁ ঘূৰিয়েই নাচালে।
0: কি যে বিপদে আহি আমাক লগ ধৰিছেহি, একো বুজি পোৱা নাই মুনি।
1: বাবা, তই পাৰিলে মাক ডাক্তৰৰ ওচৰলৈকে লৈ যা, ডাক্তৰক দেখুৱালে মা ভাল হৈ যাব।
0: তাকে ভাবিছোঁ।
1: কিবা এটা কৰ বাবা, কিবা এটা কৰ, মই বৰ ভয় খাইছোঁ, মাৰ মুখলৈ চাব নোৱাৰি, চকুকেইটা জুই হৈ জ্বলি থাকে। কেঁচুৱা ভাইটোৰ এইকেইদিন যে কিমান কষ্ট হৈছে।
0: ৰমণি, তই চিন্তা নকৰিবি, মই কিবা এটা ব্যৱস্থা কৰিমহে, যা কিবা এটা বনাকৈ যা। মই খাই বৈ ফেক্টৰীলৈ যাওঁ, তাত বহুত কাম পৰি আছে, যা।
1: হ'ব বাবা, পাৰিলে কালিলৈকে মাক ডাক্তৰৰ ওচৰলৈ লৈ যাবি।
0: সেই যে আজি ৰাতিপুৱাই মই খাই বৈ ঘৰৰ পৰা ফেক্টৰীলৈ বুলি ওলাই গ'লোঁ, গৈয়ে চিধাই কামত ধৰিলোঁ। আজি কিন্তু ফেক্টৰীৰ কামত একেবাৰে মন বহা নাছিল, কিবা এটা যেন ভালেই লাগি থকা নাছিল। চেৰেং চেৰেংকৈ মোৰ ছোৱালীজনীলৈ আৰু সেই কেঁচুৱাটোলৈ বৰকৈ মনত পৰিছিল। মই বৰ উচপি চাই আছিলোঁ। প্ৰায় এক ঘণ্টামানৰ পিছত মই খামাল দিবলৈ বুলি বস্তা এটা পিঠিত বুকি লওঁতেই ছোৱালীজনীৰ মাতটো শুনিলোঁ। মই খৰধৰকৈ তাতে বস্তাটো পেলাই ফেক্টৰীৰ দুৱাৰমুখলৈ ওলাই আহিলোঁ। দেখোঁ মুনি উধাটো খাই মোৰ ওচৰলৈ দৌৰি দৌৰি আহিছে। তাইক দেখি মোৰ বুকুখন চেৰেংকৈ গ'ল। খামি যাবি তাই মোৰ ওচৰ পালেহি। মই তাইক সাৱটি ধৰিলোঁ। মই তাইক কি হ'ল বুলি সুধিছিলোঁ, কিন্তু তাই একো কথাই ক'ব পৰা নাই। মই কাষতে থকা ড্ৰামটোৰ পৰা অলপ পানী আনি তাইক খাবলৈ দিলোঁ। ভয়ত যেন তাই কঁপি উঠিছিল, তাইক সাৱটি ধৰিলোঁ। তাই ভয়ে ভয়ে মোক ঘটনাটো ক'লে। মোৰ ভৰিৰ তলৰ পিঠিখন হেৰাই যোৱা যেন লাগিল। এক মুহূৰ্তও নৰৈ মই ছোৱালীজনীক উঠাই তাইৰ সমস্ত শক্তিৰে চাইকেলখন চলাই ঘৰ পালোঁগৈ। তাৰপিছত কি হৈছে আপুনিতো সকলো দেখিয়ে আছে।
2: ঠিক আছে, তুমি কমলাৰ ওচৰলৈ যোৱা, মই তোমাক পাছে পাৰো লগ পাম। তই কন্দা কথা বন্ধ কৰিছ নে নাই? তোক এতিয়া ক'ৰ পৰা আনি দিলো ল'ৰাটো? এতিয়া মৰা ল'ৰাটোৱে আহি তোৰ গাখীৰ খাবহি, ইমান যদি মৰমে আছিল বলি দিছিলি কিয়? হৈ ৰান্ধন, তাত থিয় হৈ কি কৰিছ?

0: এফালে
1: সি মোৰ ওচৰলৈ আহি কি কৰিব? সি মোৰ জীৱনটো ঘূৰাই দিব পাৰিব? এক নম্বৰ হাৰামী হয় এই বস্তিৰ মানুহবোৰ। লেউ লেউ পোকৰ দৰে বাচ্চা জন্ম দিব পাৰে, কিন্তু খোৱা বোৱাৰ যোগাৰ দিব নোৱাৰে। আনি দে মোৰ ল'ৰাটো, আনি দে, মই মৰি যাম এতিয়া।
0: সেইকাৰণে মানুহে আঁঠুৱা চাই ঠেং মেলিব লাগে। নিজৰ সংসাৰখনকে ভালকে টানিব নোৱাৰো, ইফালে হোৱাই নোহোৱাই ল'ৰা ছোৱালী জন্ম দিয়ক, লাগিলে সন্তান এটাই হওক, তাকে ভালকৈ পঢ়াই শুনাই ডাঙৰ দীঘল কৰিব লাগে, তেতিয়াহে মাক দেউতাকে মনত শান্তি পায়।
2: গগৈ
0: ছাৰ,
2: এই মনু নামৰ ল'ৰাটোক ধৰি আনিব লাগিব, তাক ভালদৰে সোধপোছ কৰিলে বহু কথাই ওলাই পৰিব।
3: হয় ছাৰ, মই যি দেখিছোঁ এই মুনু আৰু তাৰ লগৰ কেইটাক ধৰিলেই বহু ঘটনাৰ আচল কাৰণবোৰ ওলাই পৰিব ছাৰ।
2: সিহঁতবোৰ ক'ত থাকে তই জান? সুধিছোঁ মই,
3: মন্দিৰৰ পিছফালে সেই বিথুন নামৰ বুঢ়া এজনৰ ঘৰ, সেই সিহঁতবোৰে সদায় তাতে লগ হয় আৰু বহু ৰাতিলৈকে আড্ডা দি থাকে ছাৰ।
2: ঠিক আছে গগৈ
0: ছাৰ,
2: বলা।
0: হয় ছাৰ, বলক।

0: আমাৰ বৰুৱা ছাৰ দেখোন হঠাতে ওলালেহি যে।
1: পুলিচৰ মানুহ কেতিয়া ক'ত হাজিৰ হৈ যাওঁ নিচেই তত ধৰিব নোৱাৰোঁ।
0: বাৰু যিয়েই নহওক আমাৰ ঘৰলৈ আহিছে যে, আহক আহক বহক।
1: হ'ব দিয়া বহক। আৰু নাথ আপোনাৰ ঘৰৰ পৰিৱেশটো কিন্তু বেছ শান্ত।
0: পৰিৱেশটো শান্তই, পিছে এই পৰিৱেশটোত থকা আমি প্ৰাণী দুটাইহে অশান্ত কৰি থাকোঁ।
1: তেখেত ক'ত?
0: ওচৰৰে বৌৰগৰাকীৰ ঘৰলৈ গৈছে। ৰ'ব মই কল এটা কৰি দিছোঁ।
1: নাই নাই নাই নালাগে নালাগে, মই এনেও বেছি সময় নকৰোঁ। আচলতে মই কাচিকতা গ্ৰান্তলৈ গৈছিলোঁ এটা বিশেষ কামত।
0: হয়,
1: সন্ধ্যা লগাত ঘূৰি আহি বোলো আপোনাৰ ঘৰতে সোমাই দিওঁ।
0: বৰ ভাল কৰিলে। পিছে ঘটনাটো বৰ্তমান সময়ত কি পৰ্যায়ত আছে? আজি এসপ্তাহেই হ'ল নহয়।
1: হয়, পুলিচৰ ইনভেষ্টিগেশ্যনত ঘটনাৰ নতুন নতুন তথ্য কিন্তু পোহৰলৈ আহিছে। আগতে ঘটি যোৱা বহু ঘটনাই আছিল পূৰ্ব পৰিকল্পিত।
0: হয় নেকি?
1: মুনুহঁতৰ গেংটোক এৰেষ্ট কৰি ভালকৈ সোধপোছ কৰাতো সিহঁতে মুখ খুলিছে।
0: আগৰ পৰাই ঘটি যোৱা যিবোৰ ঘটনা মই জানিছিলোঁ, এজন সাংবাদিক হিচাপে মই অনুমান কৰিছিলোঁ যে ঘটনাবোৰ ঘটা নাছিল, এক সুচতুৰ পৰিকল্পনাৰে তাক ঘটোৱা হৈছিল। অনুমান কৰিছিলোঁ এই দেৱীমাৰ থানখন সেই দুষ্ট চক্ৰটোৰ বাবে এক মাধ্যম আছিল।
1: এক্সেক্টলি, ঠিক কথা কৈছে আপুনি নাথ। এই থানখন এই দুষ্ট চক্ৰটোৰ বাবে আলাউদ্দিনৰ চাকি হৈ পৰিছিল।
0: য়েছ,
1: দেৱীৰ আগত বলি দিবলৈ নিয়া হাঁহ ছাগলী পাৰ কুকুৰাৰ বলি দিয়াখিনিৰ পৰা সিহঁতে বহুত মাংস পাইছিল, আৰু বলি নিদি দেৱীমাৰ নামত এৰি দিবলৈ থোৱাখিনি সিহঁতে বহুত দামত বিক্ৰী কৰিছিল। তাৰোপৰি মাননীৰ নামত আগবঢ়োৱা টকা পইচাবোৰ সিহঁতৰ পকেটত সোমাইছিল।
0: কিমান চতুৰ এই মানুহবোৰ!
1: তাকেতো,
0: কিমান ঘৃণনীয় আৰু নিকৃষ্ট কাণ্ড কৰিছিল এই দুষ্ট চক্ৰটোৱে। আৰু হয়তো যেতিয়া এই সৰল দৰিদ্ৰ মানুহখিনিয়ে দেৱীৰ সন্মুখত বলি দিবলৈ, দান দক্ষিণা দিবলৈ লাহে লাহে আওকাণ কৰিবলৈ ধৰে, তেতিয়া হয়তো এই দুষ্ট চক্ৰটোৱে অনাকাংক্ষিত ঘটনা এটা ঘটাই দিয়ে।
1: এক্সেক্টলি,
0: আৰু সহজ সৰল অশিক্ষিত মানুহখিনিৰ মনত দেৱীমাৰ নামত ভয় সঞ্চাৰ কৰিবলৈ অহৰহ কৌশল ৰচনা কৰে, যাতে মানুহখিনি পুনৰ দেৱীৰ চৰণত পৰেগৈ।
1: একেবাৰে সত্য ঘটনাত এই দুষ্ট চক্ৰটোৱে মানুহবোৰৰ ব্ৰেইন ৱাশ্ব কৰে, এক ত্ৰাসৰ সৃষ্টি কৰে। আৰু কি জানে, বহু সন্তান জন্ম দিয়াটো দেৱীৰ মাৰ আশীৰ্বাদ বুলি কোৱা এই চক্ৰটোৱে গাঁওখনৰ বহু ল'ৰা ছোৱালীক বাহিৰত কাম কৰিবলৈ লগায়। সিহঁতে ঠিকাদাৰ হৈ ধন সংগ্ৰহ কৰে। কমলা, হা, সেই দুখীয়া পৰিয়ালটো এই চক্ৰটোৰ পাল্লাত পৰি শেষ হৈ গ'ল। আৰু এই কমলাক দেৱীমাৰ নামত যত চব বিভ্ৰান্তিকৰ কথা মূৰটোত সুমুৱাই দি মদ ভাং খুৱাই এক দীঘলীয়া সময় তাইৰ মনটো ডাইভাৰ্ট কৰি এই হত্যাকাণ্ডটো কৰিলে। কিমান বেয়া এই মানুহবিলাক!
0: বৰ মৰ্মান্তিক ঘটনা।
1: বাৰু নাথ
0: কওক,
1: কালিলৈ আমি কমলাক পুনৰ কাষ্টডিত ল'ম।
0: হয়,
1: হত্যাকাণ্ডটোৰ আমি ৰিক্ৰিয়েশ্যন কৰিম। আপুনি আহিব, এতিয়া ৰাতি হ'ল, ময়ো থানা পাবগৈ লাগে। আহোঁ এতিয়া।
0: ভাল, বাৰু,
1: গুড নাইট।
0: গুড নাইট।

0: ঐ কমলাক লৈ আহিছে নেকি? হয় পুলিচৰ ফালে কমলাক লৈ আহিছে।
1: হেৰি আপোনালোক অলপ মনে মনে থাকক, অলপ মনে মনে থাকক, শুনকচোন মোৰ কথাখিনি শুনক শুনক। আজি কমলাক আমি গাঁৱলৈ এইকাৰণে আনিছোঁ যাতে ঘটনাটোৰ ৰিক্ৰিয়েশ্যন অৰ্থাৎ কেনেকৈ কমলাই এই হত্যাকাণ্ডটো কৰিছিল তাক আমি পুনৰ নিৰীক্ষণ কৰিম। বুজি পাইছে? আৰু সেইকাৰণে আমাৰ মাজত আজি চক্ৰ বিষয়া মহোদয় উপস্থিত আছে, গতিকে আপোনালোকে আমাক সহযোগ কৰিব, অলপ মনে মনে থাকিব। কমলা তই কিবা কবি নেকি?
2: কম ছাৰ, মোৰ কিছু ক'ব লগা আছে। মোৰ গাঁৱৰ ৰাইজ, মই যি ভুল কৰিছোঁ সেই ভুল মই গোটেই জীৱন শুধৰাব নোৱাৰিম। মই গগন ফালি কান্দিলেও মই মোৰ বুকুৰ সোণক ঘূৰাই নাপাম। আজি 6 দিন জেলৰ ভিতৰত মই নিজকে বাৰে বাৰে সুধিছোঁ, মই কিয় এই ঘৃণনীয় কাম কৰিলোঁ, কিয় গাৰ মঙহ দুঘৰ কাটিলোঁ। ৰাইজ, আমি নিজকে নিজে প্ৰশ্ন সুধিবৰ সময় হ'ল। কেৱল এগালমান সন্তান জন্ম দিলেই আমি দেৱীমাক সেৱা কৰা নুবুজায়, এগালমান হাঁহ ছাগলী বলি দিলেই দেৱীমাক সেৱা কৰা নুবুজায়। সন্তান লাগিলে এটা বা দুটাই হওক, তাক আমি মানুহ কৰিব লাগিব, পঢ়াব শুনাব পাৰিব লাগিব, সিহঁতক খুৱাব পিন্ধাব পাৰিব লাগিব। মুনুহঁতৰ দৰে মানুহবোৰক আমি শিক্ষা দিব লাগিব। তাৰ বাবে আমি মাক বাপেকবোৰ ভাল হ'ব লাগিব, আমাৰ পৰিৱেশ আমি ভাল কৰি তুলিব লাগিব। আৰু যদি নোৱাৰোঁ তেতিয়া এই ঘটনাৰ দৰে হাজাৰ ঘটনা আমাৰ মাজত ঘটিব। মই পাবলগীয়া শাস্তি মোৰ পাতি ল'ম, সেই শাস্তিৰ বাবে মোৰ মনত কোনো দুখ নাথাকিব, মাত্ৰ দুখ থাকিব মোৰ বুকুৰ সোণ। মই আহিম ৰাইজ, এটা নতুন জীৱন লৈ মই আপোনালোকৰ মাজলৈ আহিম, এটা নতুন মন লৈ আহিম। আপোনালোক ভালে থাকিব ৰাইজ।

0: হেৰি,
1: ৰাতি বহুত হ'ল, সেই তেতিয়াই কিবা এটা লিখিম বুলি আপুনি টেবুলৰ ওচৰত বহিল, এতিয়ালৈকেচোন বিশেষ একো লিখা নাই।
2: অহ মণি, তুমি শুৱাই নাই নেকি?
1: নাই শুৱা, ইমানকৈ কি ভাবিছেনো?
2: কিনো ভাবিবা, কমলাহঁতৰ কথাবোৰে মনটোৰ ভিতৰত পাক ঘূৰণি খাই ফুৰিছে। ভাবিছো সেই সমাজখনৰ কি হ'বগৈ, ঠিক ঠাক লাগিবনে সেইখন সমাজৰ? না না দুশ্চিন্তা, আকৌ ভাবিছো এই দুশ্চিন্তা বেলি জোন এইবোৰ সপোন জীয়াই থকাতকৈ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। পাঁচটা ল'ৰা ছোৱালীৰ বাপেক ৰামধনৰ বাবে এইবোৰ চিন্তা সম্পূৰ্ণ অমূলক, ভিত্তিহীন। ল'ৰা ছোৱালীকেইটাক খাবলৈ দিব নোৱাৰা ৰামধনে ঘৈণীয়েকৰ এইবোৰ বলিয়ালিক মনৰ দুখ বুলিয়ে ভাবিব, হয়তো ধৰি লৈছে যে এইবোৰ কমলাই মনৰ দুখতে কৰিছে।
1: শুনিছোঁ কমলাই লোকৰ ঘৰত কাম কৰিবলৈ পঠিয়াই দিয়া ছোৱালী দুজনী খবৰ পাই ঘৰলৈ আহিছে, লগত মালিক দুজনো আহিছে। শুনিছোঁ মালিক দুজন ভাল, ছোৱালী দুজনীক পঢ়াই শুনাই ডাঙৰ কৰিছে, কিন্তু কমলাৰ কি হ'ব?
2: এই হত্যাকাণ্ডৰ বাবে আমাৰ দেশৰ আইন ব্যৱস্থাটো যি শাস্তি দিয়ে কমলাৰো সেয়াই হ'ব। হয়তো মহামান্য

কৃষ্ণ আদালতে কমলাৰ সকলো হিষ্ট্ৰি শুনি কিছু নৰম হ'বও পাৰে ভাবিছোঁহে মই। হে ঈশ্বৰ, যীশু বুদ্ধক স্তব্ধ কৰি এটা মানৱ শিশুৱে মৃত্যু খাবতি ল'লে। মই পুনৰ কলম তুলি লিখি গৈছোঁ, এটা মহাজীৱনৰ নৃত্যৰ মৃত্যু ঘটিল, এটা ঐশ্বৰিক সুৰ ছন্দ বন্দী হৈ ৰল অদৃশ্য এক মায়াৰ হাতত। এই হত্যাকাণ্ড এটা যুগৰ অৱতাৰণা, এই যুগৰ আহ্বান ব্যৰ্থ কৰি দিবলৈ পৃথিৱীলৈ আকৌ এবাৰ যীশু বুদ্ধ মহাত্মা আহক, কিন্তু আহিব জানো? যুদ্ধ আমাক নালাগে, কিন্তু কমলাৰ যুদ্ধই সেই যুদ্ধতকৈ ভয়ানক। তাক স্বীকাৰ কৰি লোৱাৰ সাহস আমাৰ কিয় নাই? পৃথিৱীত যুদ্ধ হ'লে পৃথিৱী আৰু বাচি নাথাকে, যুদ্ধৰ ইতিহাস হ'বলৈকো হয়তো আৰু কোনো বাচি নাথাকিব। কিন্তু কমলাৰ যুদ্ধখন এটাৰ জাতিক, এখন দেশক, এখন বুৰঞ্জীক চুই গ'ল।

কমলা ঋতুপর্ণা মোহন বৰুৱা ৰচিত নাটখনি শুনিলে। নাটৰ পৰিচালনা আছিল কৃষ্ণ ভূঞাৰ। বিহপুৰীয়াৰ ৰংগভূমিৰ হৈ নাটখনিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে মুনীন্দ্ৰ, কৃষ্ণ ভূঞা, অ' চি বৰুৱা, ৰঞ্জিত কুমাৰ ফুকন, মুনু, অন্তুল আহন, ৰামধন, দৰ্শন বৰা, গগৈ, হীৰকজ্যোতি বৰুৱা, মণিমালা, প্ৰীতিশা ভূঞা, মুনি, চেং, উপাকৃষ্ণা ভূঞা আৰু নামভূমিকা অৰ্থাৎ কমলাৰ চৰিত্ৰত অভিনয় কৰিলে শাৰদী জোনাক শইকীয়াই। নাটৰ বাণীবন্ধন আৰু সম্পাদনা ধনজিৎ বড়োৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

0: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজনন্দ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে দেশ 2047 চনৰ ভিতৰত বিকশিত ভাৰতবৰ্ষ গঢ়াৰ সপোন বাস্তৱায়িত কৰাৰ দিশত অগ্ৰসৰ হোৱা বুলি কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ ডিব্ৰুগড়ত প্ৰকাশ, কাছাৰ জিলাৰ জিৰিঘাটত প্ৰশাসনৰ উচ্ছেদ অভিযান, আজি বিশ্ব ৰক্তদাতা দিৱস পালন, মুখ্যমন্ত্ৰীৰ অনুজ্ঞাপত্ৰ কেন্দ্ৰ আৰু চৰকাৰী কেন্দ্ৰৰ পৰাহে ৰক্ত গ্ৰহণ কৰিবলৈ আহ্বান, আৰু মহিলাৰ বিশ্বকাপ T20 ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত আৰু পাকিস্তানৰ খেল। দেশ 2047 চনৰ ভিতৰত বিকশিত ভাৰতবৰ্ষ গঢ়াৰ সপোন বাস্তৱায়িত কৰাৰ দিশত অগ্ৰসৰ হোৱা বুলি কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে প্ৰকাশ কৰে। ডিব্ৰুগড়ত কালি প্ৰবুদ্ধ নাগৰিক সন্মিলনত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত বিশদ পৰিকল্পনা যুগুতাই উলিয়াইছে আৰু 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ উদ্দেশ্যে ভালেমান উদ্যম আৰম্ভ কৰিছে। শ্ৰীওৰামে কয় যে দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অভূতপূৰ্ব বিকাশ হৈছে। মোদী চৰকাৰে বিগত 12 বছৰত সুশাসন, আন্তঃগাঁথনি উন্নয়ন, অৰ্থনৈতিক প্ৰগতি আৰু জনকল্যাণত গুৰুত্ব আৰোপ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। কাছাৰ জিলা প্ৰশাসনে আজি জিৰিঘাটত উচ্ছেদ অভিযান চলায়। এই অভিযানৰ জৰিয়তে পদপথত অবৈধভাৱে স্থাপন কৰা দোকান পোহাৰ উচ্ছেদ কৰা হৈছে। প্ৰশাসনে এসপ্তাহ পূৰ্বে সেই স্থানসমূহ খালী কৰাৰ বাবে জাননী জাৰি কৰিছিল।
1: ট্ৰেইনৰ ওপৰত বা ৰাস্তাৰ ওপৰতে কিছুমান ব্যৱসায়ী আহি দোকান আহি কৰি লৈছিলে, যি ফলত

0: আপোনাৰ ৰাইজৰ অসুবিধা হৈ আছিলে, সেই গতিকে আমি আজি এইখিনি উচ্ছেদ অভিযান কৰিলোঁ আৰু পাব্লিকৰ সহযোগিতা আছে, গতিকে একো প্ৰব্লেম হোৱা নাই, তেনেকে পাব্লিকে নিজে বুজি পাইছে যে কিন্তু ৰাস্তাৰ ওপৰত বা ট্ৰেইনৰ ওপৰত এইখিনি ব্যৱসায় কৰিলে মানুহৰ অসুবিধা হ'ব পাৰে, গতিকে ইহঁতে নিজে নিজে কমপ্লাই কৰি আছে। আমি এসপ্তাহৰ পৰা নটিছ বা মাইকিং কৰা আছিলোঁ, নটিছো
1: ৰাজ্য চৰকাৰে 16 আগষ্টৰ পৰা গুৱাহাটীত পদপথৰ ব্যৱসায়ীসকলৰ সৰ্বাত্মক জৰীপ চলাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ বাজপেয়ী ভৱনত কালি সাংবাদিকৰ সৈতে মত বিনিময় অনুষ্ঠানত ডঃ শৰ্মাই কয় যে এই জৰীপত সৰু দোকান, ক্ষুদ্ৰ প্ৰতিষ্ঠানকে ধৰি পদপথৰ সকলো ব্যৱসায়ীক সামৰি লোৱা হ'ব। তেওঁ কয় যে ইয়াৰ জৰিয়তে গুৱাহাটী মহানগৰত কৰ্মসংস্থাপন আৰু আয়ৰ সুযোগ সন্দৰ্ভত জানিব পৰা যাব।
2: আমাৰ গুৱাহাটীত এটা আমি চাৰ্ভে আৰম্ভ কৰিম আগষ্টৰ পৰা, যে আমাৰ ফুটপাথত বহি থকা মানুহবোৰ কোন, এজন এজনকৈ মানুহৰ আমি চেন্সাছ টাইপ ডাটা ল'ম, তেতিয়া আমি বুজি পাম যে আমি কিমান এমপ্লয়মেণ্ট অপৰচুনিটি অসমীয়া মানুহে মিছ কৰি আছে। আগষ্টৰ পৰা চলিব, 16 আগষ্টৰ পৰা দুমাহ প্ৰত্যেকজন ষ্ট্ৰীট ভেণ্ডৰৰ ডেটাটো আমি ল'ম আৰু লৈ আমি ৰিলিজ কৰিম যে কোন মানুহ, ধুবুৰীৰ পৰা কিমান মানুহ আহিছে, গোৱালপাৰাৰ পৰা কিমান মানুহ আহিছে, কামৰূপৰ পৰা, নলবাৰীৰ পৰা, বৰপেটাৰ পৰা কিমান, বা বহুতে কৈ থাকে বিহাৰৰ, বেংগলৰ পৰা কিমান। আমি গোটেই গুৱাহাটীৰ ফুটপাথটো আমি চাৰ্ভে কৰিব খুজিছোঁ, কাৰণ ইয়াতে 1,00,000 দোকান আছে টোটেল গুৱাহাটীত আজিৰ দিনত, সৰু ডাঙৰ দৰ্জীৰ পৰা আৰম্ভ কৰি পাণ তামোলৰ দোকানৰ পৰা চাহৰ দোকানলৈকে টোটেল 1,00,000 বিজনেছ এষ্টাব্লিছমেণ্ট।
1: মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জৰীপৰ জৰিয়তে গুৱাহাটী মহানগৰত পদপথৰ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ এখন স্পষ্ট ছবি পৰিস্ফুট হ'ব আৰু তেওঁলোক কোন অঞ্চলৰ পৰা আহিছে সেয়াও জানিব পৰা যাব। তেওঁ কয় যে এই জৰীপে অসমীয়া যুৱক যুৱতীসকলৰ চকু মুকলি কৰিব আৰু তেওঁলোকক ব্যৱসায়, বাণিজ্য আৰু স্বনিয়োজনৰ ক্ষেত্ৰত ব্যাপক অৰ্থনৈতিক সুযোগ সম্বন্ধে বুজাত সহায় কৰিব। দেশৰ পাহাৰীয়া আৰু দুৰ্গম অঞ্চলত ডাকযোগে সামগ্ৰী সৰবৰাহত সুবিধা হোৱাকৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ সেৱাৰ শুভাৰম্ভ কৰিছে। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই হিমাচল প্ৰদেশত এই সেৱাৰ শুভাৰম্ভ কৰে। এই অনুসৰি এতিয়াৰে পৰা ড্ৰোনৰ সহায়ত পাহাৰীয়া আৰু দুৰ্গম অঞ্চললৈ ডাক সামগ্ৰী সৰবৰাহ কৰা হ'ব। এই সেৱা প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ মান্দিৰ মুখ্য ডাকঘৰ আৰু ৰেহৰধৰ শাখা ডাকঘৰৰ মাজত আৰম্ভ কৰা হৈছে। যোগাযোগ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি অহা 2-3 মাহৰ ভিতৰতে অসমৰ প্ৰায় 150টা নিৰ্বাচিত পথতো এই অত্যাধুনিক সেৱা সম্প্ৰসাৰণ কৰা হ'ব। অসমৰ দৰে নদীমাতৃক আৰু চৰ চাপৰি থকা অঞ্চলৰ বাবে এই প্ৰযুক্তি মাইলৰ খুঁটি হিচাপে বিবেচিত হ'ব বুলি আশা কৰা হৈছে। পৰম্পৰাগত পথত 12 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰয়োজন হোৱা প্ৰায় 2 ঘণ্টাৰ অধিক সময়ৰ পৰিৱৰ্তে ড্ৰোনৰ ব্যৱহাৰৰ ফলত এতিয়া মাত্ৰ 7 মিনিটতে অতিক্ৰম কৰিব পৰা যাব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গ্ৰামীণ ডাক সেৱকসকলৰ সৈতে হোৱা আলোচনাৰ সময়ত এই সেৱাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত অৱগত হৈছিল। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আজি বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হৈছে। ৰক্তদানৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে মানৱতাৰ বাবে এটোপাল ৰক্তদান কৰক, জীৱন ৰক্ষা কৰক। অসমতো আজি বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত বিশ্ব ৰক্তদাতা দিৱসৰ কাৰ্যসূচী লোৱা হৈছে। এই উপলক্ষে ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে সংবাদ মাধ্যমযোগে দিয়া এটা বাৰ্তাত জনসাধাৰণৰ সামূহিক স্বাস্থ্য উন্নত কৰাৰ ক্ষেত্ৰত ৰক্তদাতাসকলৰ অপৰিসীম ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে স্বাস্থ্যখণ্ডত প্ৰয়োজন হোৱা পৰিশোধিত ৰক্ত কেৱল স্বেচ্ছামূলক ৰক্তদাতাসকলৰ জৰিয়তে পূৰণ কৰিব পাৰি। এই নিস্বাৰ্থ সেৱাৰ বাবে ৰক্তদাতাসকলৰ ওচৰত চিৰ কৃতজ্ঞ বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে অনুজ্ঞাপত্ৰ প্ৰাপ্ত ৰক্তকেন্দ্ৰ আৰু চৰকাৰী ৰক্তকেন্দ্ৰৰ পৰাহে ৰক্ত গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনায়। ৰক্তদানৰ জৰিয়তে এখন সুস্থ সমাজ গঢ়াৰ বাবেও তেওঁ জনসাধাৰণক আহ্বান জনায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও 38জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। জুন জুলাই মাহত জাপানী এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই ৰোগৰ পৰা হাত সাৰি থকাৰ বাবে সজাগ হ'বলৈ স্বাস্থ্য বিভাগে জনসাধাৰণক আহ্বান জনাইছে। বিশেষ সূত্ৰ অনুসৰি ৰাজ্যত জাপানী এনকেফেলাইটিছ আৰু এনেধৰণৰ লক্ষণযুক্ত ৰোগত আক্ৰান্ত হৈ চলিত বছৰত কমেও 8জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত কামৰূপ আৰু লখিমপুৰত 2জনকৈ, বৰপেটা, কাছাৰ, যোৰহাট আৰু কামৰূপ মহানগৰত 1জনকৈ লোকৰ মৃত্যু হৈছে। আনহাতে কামৰূপ মহানগৰ, বাক্সা, বৰপেটা, কাছাৰ, চৰাইদেউ, গোৱালপাৰা, হাইলাকান্দি, যোৰহাট আৰু কামৰূপত জাপানী এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ কেইবাজনো

চিকিৎসাধীন হৈ আছে। এনেধৰণৰ ৰোগত 600+ লোক আক্ৰান্ত হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে এই ৰোগৰ পৰা হাত সৰাৰ বাবে জনসাধাৰণক মহৰ প্ৰজনন হোৱা স্থানসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ আহ্বান জনাইছে। তদুপৰি তীব্ৰ জ্বৰ, মূৰৰ বিষ, শৰীৰৰ অস্বাভাৱিক কঁপনি, কথা কবলৈ অসুবিধা পোৱা আৰু অচেতন হৈ পৰা লক্ষণ দেখা মাতৃ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণ বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী উপলক্ষে নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হৈছে। গোৱালপাৰা জিলা প্ৰশাসনে কালি প্ৰধানমন্ত্ৰী পথ দুৰ্ঘটনাৰ ভুক্তভোগীক চিকিৎসালয়ত ভৰ্তি আৰু নিশ্চিত চিকিৎসা আঁচনি চমুকৈ PM RAHAT সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰে। জিলা উন্নয়ন আয়ুক্ত পৱন কুমাৰ বৰাই এই উপলক্ষে আয়োজিত বৈঠকত অধ্যক্ষতা কৰে। উল্লেখযোগ্য যে পথ দুৰ্ঘটনাৰ বলি হোৱা লোকৰ বাবে নগদ ধনৰহিত চিকিৎসা সুনিশ্চিত কৰাৰ উদ্দেশ্যে প্ৰণয়ন কৰা আঁচনিখনৰ অধীনত কেন্দ্ৰীয় চৰকাৰে দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনৰ পৰা 7 দিনলৈকে ভুক্তভোগীৰ বাবে 1.5 লাখ টকা চিকিৎসা ব্যয় বহন কৰে। অসমৰ ঈশ্বৰাণী বৰুৱাই এছিয়ান গেমছৰ বাবে কালি ঘোষণা কৰা ভাৰতীয় দলটোত স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে 19 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰলৈ জাপানত হ'বলগীয়া প্ৰতিযোগিতাখনত ৰাজ্যৰ একমাত্ৰ খেলুৱৈ হিচাপে স্থান লাভ কৰিছে। দেশৰ আগশাৰীৰ বেডমিণ্টন খেলুৱৈ PV সিন্ধু আৰু সাত্বিক ছাইৰাজ, ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটিটোৱে প্ৰতিযোগিতাত ভাৰতীয় দলক নেতৃত্ব দিব। ICC মহিলা T20 ক্ৰিকেট বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি বাৰ্মিংহামৰ এছবেষ্টনত হ'বলগীয়া এখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। মহিলা T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে সদায় উন্নত প্ৰদৰ্শন কৰি অহা ভাৰতে শেহতীয়া 16খন খেলৰ ভিতৰত 13খনতে জয়লাভ কৰিছে। ইপিনে বিশ্বকাপৰ গ্ৰুপ বি এখন খেলত কালি স্কটলেণ্ডে আয়াৰলেণ্ডক 40 ৰাণত পৰাস্ত কৰে। স্কটলেণ্ডে মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত খেলখনত প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 161 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত আয়াৰলেণ্ডে 19 অভাৰ আৰু 1টা বলত 8টা উইকেট হেৰুৱাই 121 ৰাণহে কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। দেশ 2047 চনৰ ভিতৰত বিকশিত ভাৰতবৰ্ষ গঢ়াৰ সপোন বাস্তৱায়িত কৰাৰ দিশত অগ্ৰসৰ হোৱা বুলি কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ ডিব্ৰুগড়ত প্ৰকাশ। কাছাৰ জিলাৰ জিৰিঘাটত প্ৰশাসনৰ উচ্ছেদ অভিযান। আজি বিশ্ব ৰক্তদাতা দিৱস পালন। মুখ্যমন্ত্ৰীৰ অনুজ্ঞাপত্ৰ কেন্দ্ৰ আৰু চৰকাৰী কেন্দ্ৰৰ পৰাহে ৰক্ত গ্ৰহণ কৰিবলৈ আহ্বান। আৰু মহিলাৰ বিশ্বকাপ T20 ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত আৰু পাকিস্তানৰ খেল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন 1:40 শুনিবলৈ পাব।

0: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নল'ব।
0: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিবলৈ লৈছো শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। প্ৰথমে শুনাবলৈ লৈছো জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত। গীতটি শুনাবৰ বাবে আমালৈ অনুৰোধ প্ৰেৰণ কৰি লিখিছে নগাঁৱৰ পৰা চিন্ময়, চিৰঞ্জীৱ, ৰাজ আৰু প্ৰিয়মে।

তেজপুৰৰ পৰা ৰিংকিমণি, সেউজপ্ৰিয়া, স্নেহা আৰু স্নেহাৰ অনুৰোধত এইবাৰ শুনাবলৈ লৈছোঁ অনিমা চৌধুৰীৰ কণ্ঠৰ এটি গীত।

হাউলিপাৰাৰ পৰা ৰীতা, ৰিংকু আৰু ৰিমৰ অনুৰোধত কল্পতৰু অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

শ্রোতার অনুরোধৰ গীতৰ অনুষ্ঠান কল্পতৰু শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো আইডিঅ'ৰ বুলনী।

আইদেউসকললৈ প্ৰীতি আৰু সম্ভাষণ জনাই এয়া দেওবৰীয়া বুলনি মুকলি কৰিছোঁ। আজি বুলনিৰ আৰম্ভণিতে আপোনালোকক শুনাবলৈ লৈছোঁ এখনি চুটি নাটক, কথাটো এইটোহে। নাটকখনিৰ ৰচনা ফুলবৰাৰ, প্ৰযোজনা নীলোফাৰ বেগমৰ, অভিনয়ত অংশগ্ৰহণ কৰিছে উপকূল বৰদলৈ, মণি বৰদলৈ আৰু পদ্ম তালুকদাৰে। এয়া শুনকচোন, কথাটো এইটোহে।

0: তোৰ নেদেখিলোঁ।
1: বাইদেউ আহিলে নেকি?
0: কেতিয়াবাই আহিল ছাৰ, শুই আছে হ'বলা।
1: কিয়, গা চা বেয়া নেকি?
0: ক'ব পৰা নাই ছাৰ, জানো কি হৈছে।
1: হেৰৌ, চোতালখনত পাত সোপা পৰি থকা দেখা নাই? খুটিয়াই থাকিব লাগে, মনে জানি কামটো কৰিব নোৱাৰ, যা সাৰি পেলাগে যা। হেৰা, কি কৰিছানো দুৱাৰ ঘৰ মাৰি? হেৰা, খোলা নেকি? হেৰা হেৰা, গা চা বেয়া নেকি? টেপুৰ হতে খবৰ এটা নিদিলে কিয়? হেৰা,
2: একো হোৱা নাই, চাওঁ আঁতৰক।
1: একো হোৱা নাই বুজিছোঁ, খেতিৰি ল'লাচোন, কি হৈছেনো? জ্বৰ চৰ নাইচোন, কি হ'লনো হঠাতে? হেৰা, উঠাচোন উঠা,
2: চাওঁ আঁতৰক, মোক শুবলৈ দিয়ক।
1: অঁ, হৈছে কি? একেবাৰে সুস্থ মানুহজনী এৰি থৈ গৈছোঁ, কিবা ভূতে পালে নেকি? স্কুল সোনকালে ছুটি দিলে নেকি? কাৰোবাৰ কিবা হ'ল নেকি? হাজৰিকাক পাই আহিছোঁ, একো নক'লেচোন। এই জোতাযোৰতচোন বোকা সোপা লাগি আহিল, দেখাই নাপালোঁ। আই টেপু, টেপু চাই এফলা আছোন, চাই এফলা। ফটা কাপোৰ সোপা ক'ত থৈ জানো, ৰত্ন ভাণ্ডাৰটোহে যেন সামৰি থৈছে, সময়ত বিচাৰি পাবলৈ নাই।
0: ছাৰ মাতিছিল,
1: চাই এফলা। এই জোতাযোৰত বোকা এসোপা লাগি আহিল, নেদেখিলোৱে। শুন ল, জোতাযোৰ বাহিৰলৈ নি মুচি কুচি ৰ'দত দেগে, মোজাযোৰ ধুই দেগৈ, সোনকালে ধুই দিলে শুকাই যাব, যা যা। হেৰা, ভোক লাগি আহিছে, অফিচত লাল চাহ এটোপাহে খাইছোঁ।
2: খোৱাৰ মেজতে টেপুক সকলোখিনি থবলৈ কৈছোঁ, গুৰ চেনি কি লাগে সানি জলপানখিনি খাওকগৈ।
1: আহিচোন সেনৰ এজাত। হেৰা, বেলি লহিয়াবৰ হ'ল, এইদৰে ইমান পৰলৈকে খেতিলিত পৰি থকা দেখা নাইচোন, কি হৈছে হয়নে? উঠাচোন উঠা, চাহ একাপ আনাচোন, ডিঙিটো শুকাই আহিছে। হেৰা, উঠাচোন উঠা,
2: আঁতৰক বুলিছোঁ নহয়, মুখ নুচুব।
1: চকুলৈ চাবকে নোৱাৰিছোন, বাঢ়নি পানী বঢ়া দি চকু পানী সোপা, কি হৈছে কোৱাচোন। হেৰা, কি হৈছে কোৱা, তেহে ডাক্তৰ ছাত্ৰ আনিব পাৰোঁ কোৱাচোন।
2: মোক একো নুসুধিব, সোধাৰ দৰকাৰ নাই, মই জানো সুধিছোঁ কোন ক'লৈ গৈছে।
1: কি হৈছে ক'বই লাগিব, নোকোৱাকৈ থাকিব পাৰিবা, মোক নকৈ ক'বা কাক, কোৱাচোন কোৱা।
2: একো হোৱা নাই, হ'বলৈ কিটো আছে, ইয়ালৈকে মোক বিয়া কৰাই আনিছিল।
1: ৰ'বচোন ৰ'বা, একো হোৱা নাই, অথচ মানুহ যদি কান্দি কাটি আহৰি হৈছা, কি হ'ল কোৱাচোন।
2: কি হ'ব পাৰে নিজে নজনাকৈ থকা নাই, যাওক জলপানখিনি খাওকগৈ, কিবা লাগিলে টেপুকে ক'ব, মোকনো কেলে।
1: কি কথাবোৰ কৈছা, হেৰা তুমি কান্দি কাটি পৰি থাকিবা, মই জলপান সোপা টেটুৰ গুৰিলৈকে খাই উগাৰি থাকিম, নহ'ব, কি হৈছে এই মুহূৰ্ততে ক'ব লাগিব, তাৰপিছত জলপানৰ বাতিটো আনকালে দিয়াৰ দৰে মুখৰ আগত আনি দিব লাগিব। অঁ উঠা,
2: কৈছোঁ নহয়, টেপুক কৈ টেবুলত থৈ দিছোঁ,
1: আনকালে টিপুৱে দিয়ে নে কিবা, ব'লা একেলগে খোৱাৰ মাজত বহোঁগে, তাৰপিছত উৰহি গছৰ ৰৌটো বিচাৰিম, ব'লা ব'লাচোন, মোৰ ভোক লাগি আহিছে, মোক গোসানীজনীৰ কি হৈছে পিছে পৰেও জানিম বাৰু।
2: মোক আমনি নিদিব, শুনিছে, মোক অকণমান শান্তিৰে থাকিবলৈ দিয়ক।
1: অশান্তি মই দিলোঁ নে কিবা, ইমান মৰমেৰে মাতি আছোঁ, এইদৰে মৰমৰ মাত দিবলৈ দ্বিতীয় এজনক পাবানে কিবা, ব'লা মুখখন ধুই লোৱাগৈ। জলপানে চাহটো পাই কি কৰিলে, কি জগৰ লগালে, ঘৰখনত এইবোৰ ভাল কথা নহয়, ব'লা উঠাচোন উঠা।
2: হেৰি, কাবৌ কৰিছোঁ, মোক জোৰ জুলুম নকৰিব, মই নহ'লেও আপোনাৰ কাম হৈ থাকিব, টেপু আছে, আৰু আছে নহয় কোনোবা।
1: কোনোবা কোৱা, কাৰ কথা কৈছা, কি কৈছা, কৈ যোৱা।
2: কৈছোঁ নহয়, এতিয়া আপোনাৰ মোক দৰকাৰ নাই, ইমান দিনে চং দেখুৱাই থাকিলে, একো নাজানো বুলি ভাবিছে, যাওক এতিয়া, মোৰ লগত কোনো সকাম নাই।
1: কিয় নহ'ব, হোমৰ গুৰিত বহি এনেই আঁঠুৰ বিষ তুলিলোনে, লঘোণে ভোকে থাকি কত কষ্টৰ মূৰত গুৰুগোসাঁই চৰণত পৰি শহুৰ দেউতা।

0: টেপু, অই টেপু,
1: শুই আছে চাগে। মানুহ নাথাকিলে তাৰ ৰাম ৰাজ্য। আজি চোৰ চাতুৰীৰ দিনত এইযোৰে ঘৰখন নিমাময় হৈ থাকিব পাইনে?
0: টেপু
2: গৈছো ছাৰ। ছাৰ মাতিছিলে,
1: ক'ত আছিলি? মন মনে ঘূৰি ফুৰিছ হ'বলা, আমি নাই নহয় ভালেই পাইছ।
2: নাই মানে ছাৰ বাইদেউ আছে নহয়, সেই দেখিহে ওলাই গৈছিলোঁ অকণমান। আজি পুৱাৰ পৰা মুৰ্গীটো নাই, বিচাৰি অজয় দাহঁতৰ মেচ পালোঁগৈ।

0: শাহুৱাই আখি ক্ষীৰত লৈ ছোৱালীজনী লৈ আহিলোঁ। এতিয়া মানুহজনী নহ'লে হ'বনে? শ্ৰী বিষ্ণু, এইবোৰ নোহোৱা কথা কাণ্ড হ'ব লাগিলে দোষে চুব। কৃষ্ণ কৃষ্ণ,
1: কথাৰে জগতখন একেবাৰে মুহি আছে।
0: এয়াহে আচল মানুহজনী, হাঁহো হাঁহো মুখখন দেখিলে নকৈছোঁ হিয়াখন সাত পৰি যায়। ব'লা এতিয়া মুখ হাতখন ধুই আহা, ময়ো কাপোৰ কানিখিনি সলাই লওঁ। আহা।

0: টিপু, চোতালখন সাৰিলিনে?
1: হয় ছাৰ, সাৰিলোঁ।
0: চাওঁ ক'ত কি থৈছে, উলিয়াই দে।
1: ৰ'ব ছাৰ, গাখীৰকণ টপতাই দিওঁ।
0: ইমান পৰে কি কৰিছিলনো?
1: ছাৰ, আজি পুৱাৰে পৰা আমাৰ সেই মুগাবৰণীয়া মুৰ্গীটো বিচাৰি পোৱা নাই নহয়, তাকেই বিচাৰি ফুৰিছোঁ। কেতিয়াবা চিকুহঁতৰ গঁৰালত সোমাই থাকেগৈ, এপালমান মুৰ্গী পুহিছে, তাত সোমালে ওলাই আহিবই নোৱাৰি। পিছে আজি তাতো নেদেখিলোঁ ছাৰ। অজিত ককাইদেউহঁতৰ মেচলৈ দুজনমান নতুনকৈ আহিছে, সেইকেইটাই ধৰি থ'ব পাৰি ছাৰ। বাৰী চুকত ৰৈ ক'ৰবাত মাত্ৰ শুন বুলি কাণ উনাই আছিলোঁ।
0: নেদেখাকৈ কিয় লোকক সাঙুৰিছ? গম পালে চৈধ্য ভুৱন দেখুৱাব, জনা নাই, পোহনীয়া যাব, যাব কলৈ, আছে ক'ৰবাত।
1: বৰ তেল হৈছিল ছাৰ, গোটটোও ডাঙৰ হৈছিল, ৰাতিপুৱাই সিহে সংসাৰখনক জগাই দিয়ে। হয় ছাৰ, কোনোবাই তাক ধৰি থৈছে, গম পাব লাগিলে শুদ্ধই নেৰো বাপেকে ছাৰ, একেবাৰে টেটটোত চেপা মাৰি ধৰিম।
0: এই বাইদেউ স্কুললৈ ওলাই গৈ কেতিয়া আহিলোঁ?
1: আপুনি গৈ অফিচ পোৱাগৈয়ে নাই ছাৰ, বাইদেউ আহিলেই নহয়, কটকটকৈ পানী এগিলাচ খাই দুৱাৰ মাৰি সোমাই থাকিলগৈ।
2: অই টিপু, তই কি লেকচাৰ মাৰি আছ? অতবেলি খোৱাকণ মুখৰ আগত দিব পৰা নাই?
0: দিছে দেখোন, মইহে ৰৈছোঁ।
2: হ'ব যা, কাপোৰবোৰ আধা চপাবলৈকে আছে, ভিতৰত সোমোৱাই থৈ তই জাপিব নালাগে, মই সামৰিমগৈ।
0: চাওঁ টিপু, আজি খবৰ কাগজখন দি থৈ যাচোন, ল'ৰা লৰি ক'ৰবাত বোৱাৰ ভাগত চাবই নেপালোঁ। লৈ আহ খবৰ কাগজখন।

0: হেৰা আকৌ তক ধৰিলাচোন। ৰ'বা তেনে, ময়ো চুৰত এটা জ্বলাই লওঁ। আজি চুৰতৰ ধোঁৱা নাকত নেলাগে নহয় জানো? 2 নম্বৰটোও আনি থৈছোঁ। ভাল মকা পাইছোঁ আজি চুৰত সুপিবলৈ। আধা খোৱাতে দলিয়াই দিয়াকেইটা আজি সুদে মোলে বিচাৰি ল'ম, বেয়া নোপোৱা নহয়। হেৰা
1: আৰু খাওক, নাই যদি টেপুৰ হতুৱাই অনাই লওক।
0: তাকে কৰিব লাগিব, সুবৰ্ণ সুযো খটকাই নাহে, মাত বোল নোহোৱাকৈ চুৰত সুপি থকাত আৰাম আছে।
1: চাওঁ ভৰি দুটা চপাই দিয়ক, মই উঠোঁ।
0: ৰ'বা উঠিবা ৰ'বা, কথা এষাৰ কওঁ বুলিছোঁ।
1: মোৰ কথা শুনাৰ ধৈৰ্যও নাই, সকামো নাই, ইমান দিনে বহুত কথা ক'লে, শুনিলোঁ।
0: আও গোসানী, ৰ'বাচোন।
1: কি কওক?
0: হেৰা আজি চিনেমা এখনকে চাই আহোঁ ব'লা, ভাল চিনেমা এখন আছে, ব'লা। ওচৰৰ হলটোতে চলিছে, খোজকাঢ়িয়ে যাম, পলোৱা। শুনিছা, পলোৱা, পলম নকৰিবা।
1: নাযাওঁ মই।
0: কিয়?
1: মই নাযাওঁ, কাৰোবাৰ মন গৈছে গৈ থাকক, চিনেমা চাই চাৰ্কাছ চাই চাই থাকক, হাক দিছোনে কিবা?
0: তুমি নগ'লে মই কিয় যাম? অকলে চিনেমা চোৱা দেখিছা নেকি কেতিয়াবা?
1: কিয়, লগবোৰ কেনি গ'ল?
0: কাৰ লগত যাম? আগতে চাইছিলোঁ লগৰবোৰক লৈ, এতিয়া তুমি থাকোঁতে কিয় আনৰ লগ লওঁ?
1: আই ঐ দেহি, এতিয়া লগেই নোহোৱা হ'ল মানুহটোৰ।
0: নাইতো।
1: কিয়, অফিচত কাম কৰা কিজনী?
0: কোনজনীক লগত নিম?
1: আজি গাড়ীত তুলি অফিচলৈ নিয়াজনীকে নিয়ক, ভাল লাগিব, আজি দেখিলোঁ বুলিহে। সদায় সদায় এনেকৈ যায় নহয়, আজি হাজৰিকানীক লগ লৈ যাওঁতে পলম হ'ল বুলিহে দেখিলোঁ। চিনেমা চাবলৈও সেইজনীকে নিয়ক।
0: হেৰা সেইজনীক চিনেমা চাবলৈ লগত নি মৰোনে? লোকৰ বাগদত্তা, আজি বাদে কাইলৈ লোকৰ ঘৰ শুৱনি কৰিবগৈ, বিয়াৰ পিছত চাকৰি ইস্তফা দিব হেনো।
1: অ' সেই দেখি মৰম বেথা বেছি হৈছে, যাওক লগত লৈ চিনেমা এখন চাই আহকগৈ, আহোঁতে ক'ৰবাত খাই বৈও আহিব, নাহিলেও নাই, ক'ৰবাত ৰাতিটো।
0: কৃষ্ণ কৃষ্ণ, নেপায় নেপায়, মুখত যিহকে আহে তাকে কোৱানে, নেপায়।

0: নহয়, কেতিয়াবা অফিচলৈ যাওঁতে বাটত পাওঁ, গাড়ীখনত তুলি লৈ যাওঁ, আৰু বহুতকে নিওঁ।
1: সেইটো চাকৰি উপৰুৱা।
0: হেৰা, একেটা অফিচতে চাকৰি কৰোঁ, আহোঁতে যাওঁতে লিফ্ট এটা দিলোৱেই যেনিবা, কিনো মহাভাৰতখন অশুদ্ধ হ'ল, হয়নে?
1: একো নহয়, বাগদত্তাজনীক নিনিয়ে নাই, আনবোৰ আছে নহয়। একো নহয়, লগত লৈ গৈ চিনেমাখন চাই আহকগৈ।
0: হেৰা, বাকী কেইজনেও কাৰোবাৰ কাৰোবাৰ চকুৰ মণি হৈ আছে নহয়, পাকতে লগত নি ফুৰাবলৈ মোক কলিকৃষ্ণ পাইছা নেকি?
1: একো নহয় দিয়ক, মতা মানুহবোৰে এইবোৰ গোপনে কৰিয়েই থাকে, জনাই জানে, ৰগৰত জগৰো নালাগে, হাতখন মাফ।
0: নিজৰ জনি থাকোঁতে জ্বলা জুইকুৰাত হাত সুমুৱাই দি মৰোনে? তুমিও ভাল দিয়া, এনে এষাৰ কথা যে গাজত লগাকৈ ক'ব পাৰিলা।
1: চাওঁ, মোক উঠিবলৈ দিয়ক, আমনি নকৰিব, চিনেমা চাই পাৰ্কত বহে যি মন যায় কৰি থাকক, মন ভালে থাকিব, কামতো উৎসাহ বাঢ়িব, কিবা প্ৰমোশ্যন চমোশ্যনো হৈ যাব পাৰে, আমি আৰু মন যোগাব নোৱাৰিলোঁ।
0: ইমানকৈ গালো বালো খোলাকুটিৰ তাল হ'ল, একোকে বুজি নাপালা?
1: অঁ, বুজি নাপাওঁ, আমি কলাও বোবাও, পঢ়া শুনা এনেই কৰিলোঁ।
0: তাকেতো কওঁ বুলিছোঁ, স্কুল কলেজৰ মুখ নেদেখা হ'লেও কথা সুকীয়া আছিল। হেৰা, অলপ ঠাণ্ডা হোৱাচোন, এইবোৰ কিমান ধৰি থাকা আৰু, চিনেমাখনকে চাই আহোঁগে, বোলা বোলা বোলা, ভাল লাগিব।
1: মনালিছা বৰুৱা ঠাণ্ডা মগজুৰে মানুহ, সেইদেখিহে সুবিধাবোৰ লৈ আছে, লোকৰ জীয়ৰী বোৱাৰীলৈ চকু দিছে।
0: কৃষ্ণ কৃষ্ণ, থাকা থাকা বকি জকি, ময়ে ওলাই যাওঁ, চাওঁ। হয় টেপু, টেপু, হয় জোতাযোৰ লৈ আহচোন, ময়ে ওলাই যাওঁ, হলতে সোমাই থাকিবগৈ পাওঁ, ঠিক নাই, মস্কিল।

0: এইয়া ছাৰ জোতা ছাৰ বজাৰ কৰিব লাগিছিল নহয় আলু গুটি দুটামানহে আছে মাছ তাছ অলপ
1: শুন তই বজাৰলৈ যা মাছ আছে কল লৈ আহগৈ ভাল মাছ আনিবি
0: হ'ব ছাৰ কি মাছ আনিম ছাৰ চিতল মাছ বাইদেৱে কিন্তু বৰ ভাল পায়
1: তাকে আনিবি 100 টকামানৰ ভিতৰত আনিবি
0: চিতল মাছৰ বৰ দাম সেইদিনা 200 কৈছিল কেজিত বাইদেৱে নেৰাখিলে
1: হ'ব তাকে আনিবি পইচা মইহে দিম আৰু কি লাগে চাই চিতি আনিবি
0: বিলাহী কেইজোপা ঠন ধৰি উঠিছিলহে চিকুহঁতৰ এপালমান মুৰ্গী নহয় ছাৰ তেনে খুচৰি পেলালে বিলাহী দুটামান আনিব লাগিব
1: আমাৰ মুৰ্গীটো পানিলে নাই
0: ক'ত পাম ছাৰ কোনোবাই ধৰি খালে
1: তই থাকোঁতে ঘৰখনৰ বস্তু হৰণ ভগন কিয় হয়নো মন কাণ নকৰা হৈছে হ'বলা যা এতিয়া পলন নকৰিবি আমিও ওলাই যাওঁ

0: সঁচাই নোযোৱানে? যোৱা যদি ওলোৱা টিকট দুটা ব্লেকতে কাটিব লাগিব। আগতে হোৱা হ'লে মেনেজাৰকে ফোনত ক'লোঁ হয়।
1: মই নাযাওঁ, মন নাই।
0: মোৰ মানে অনুপম চৌধুৰীৰো জেদ আছে দেই, যাব লাগিব, ওলোৱা।
1: কিয় বাধ্য কৰাইছে? মই নাযাওঁ, মন যোৱা নাই।
0: ভাল লাগিব, ওলোৱাচোন।
1: কাইলৈকে গুচি যাম মই।
0: কলৈ?
1: আই বোপাই ঘৰলৈ। স্কুল এখনত সোমাই পেটটো পুহি থাকিব পাৰিম।
0: হয়নে? এনেই বিয়া কৰাই আনিলোঁ, কতই ছোৱালী যাচিছিল, মনেই নেখালে? কপালত এইজনী থাকিব লাগেনে? কোনোবা জনাবত ধাৰ খাই থৈছিলোঁ হ'বলা।
1: হ'ব হ'ব, বহুত ভাল ভাল কথা ক'লে এই এটা বছৰত। এতিয়া পৰকিতি লৰিছে, মোক আভুৱা ভাৰিছে। বিয়া কৰাই আনিলে বুলিয়েই এটা চকু মুদি এখন কাণ বন্ধ কৰি থাকিমনে?
0: হ'ব গোসানী, হ'ব। তুমি খুঁটিতাল বজাই থকা, মই ওলালোঁ।
1: শুনক, মোক ক'বলগীয়াখিনি শুনি যাওক।
0: কোৱা, কি ক'ব খুজিছা?
1: এতিয়াও বুজা নাইনে?
0: অঁ, মাৰা ঘৰলৈ যাব খুজিছা, তাত স্কুল এখনত সোমাই ভাতমুঠি উলিয়াব বুলি কৈছিলা, আৰু আৰু টেপুৰ হতুৱাই দুপেকেটমান চিগাৰেট আনি হুপিবলৈ কৈছিলা, ইমানেই হয়নে?
1: জানিও নজনা ভাও ধৰিলে ক'বলৈ একো নাই, জাগি শোৱাজনক জগাবলৈ আহুকাল।
0: পাগলী ক'ৰবা। হেৰা, অফিচলৈ আহোঁতে যাওঁতে কলিগ এজনীক গাড়ীত তুলি ল'লোৱে যেনিবা, ৰেষ্টুৰেণ্টত বহি চাহ একাপকে খালোঁ যেনিবা, ইমান ডাঙৰ জগৰ লাগেনে?
1: ৰ'ব, মোক ক'বলৈ দিয়ক, এই গোটেই কথাখিনি ওলোটাকৈ ভাবকচোন।

0: ৰাতি বাইক এখনত এজনৰ পিছফালে মই যদি উঠি গৈ থাকোঁ, কেতিয়াবা ক'ৰবাত বহি চাহ একাপ খাই থাকোঁ, কথাৰ মহলা মাৰোঁ, কেনে লাগিব আপোনাৰ ভাবকচোন। বিশ্বাস অবিশ্বাসৰ প্ৰশ্ন নাহিবনে? চৰিত্ৰৰ স্খলনৰ প্ৰশ্নটো নাহিবনে? আনে বুবু বাবা কৰিলে সহি থাকিব পাৰিব আপুনি?
1: কি ক'লা? নাই নাই নাই নাই নাই নাই, মই ভাবিব নোৱাৰোঁ, সঁচাকৈ কৈছোঁ ভাবিব নোৱাৰোঁ। হ'ব, এয়া তোমাৰ মূৰত ধৰি শপত খাইছোঁ, তুমি বেয়া পোৱা কাম নকৰোঁ, নকৰোঁ বুলি কৈছোঁ, তুমি বেয়া পোৱা কাম সঁচাই কৈছোঁ।
0: ব'লক এতিয়া মই যাওঁ চিনেমা চাবলৈ।
1: ব'লা।

কথাটো এইটোহে, ফুল বৰা ৰচিত নাটকখনি শুনিলে, ইয়াত অভিনয় কৰিলে উপকূল বৰদলৈ, মণি বৰদলৈ আৰু পদ্ম তালুকদাৰে।

0: আইদেউসকল, আমি মহিলাসকলে সুন্দৰকৈ সুস্বাদুকৈ ৰান্ধি বাঢ়ি খুৱাই খাই আনন্দ পাওঁ। গতিকে আহকচোন শিকি থওঁ দুবিধ ৰন্ধন প্ৰণালী। আগ্ৰহী শ্ৰোতা আইদেউসকলে কাগজ কলম গোটাই ল'লে নিশ্চয় সুবিধা হ'ব নহয় জানো? আৰু এই ৰন্ধন প্ৰণালী দুটি আমালৈ বুলি যুগুতাই পঠিয়াইছে চিত্ৰা হাজৰিকাই। প্ৰথমেই কলডিল আৰু পাঠা মাংসৰ এখন ব্যঞ্জনৰ ৰন্ধন প্ৰণালী। ইয়াত 4-5 জ্যেষ্ঠ ব্যক্তিৰ বাবে অটাকৈ খাদ্যদ্ৰব্যৰ পৰিমাণসমূহ দিয়া হৈছে। মানুহ বেছি হ'লে খাদ্যদ্ৰব্যৰ পৰিমাণো তেনেকৈ আপোনালোকে বঢ়াই ল'ব পাৰিব। তাৰ বাবে প্ৰথমে আপোনাক লাগিব 1 মজলীয়া কলডিল, পাঠা মাংস 1/2 কেজি, 3টা ডাঙৰ পিঁয়াজ ল'ব, তাৰে 2টা বটি ল'ব আৰু 1টা মিহিকৈ কুটি ল'ব, 1/2 নহৰু বটা, 0 ধনিয়া, 0 জালুক বটা, 1/3 তেজপাত, 1/4 গৰম মচলা, 1/3 শুকান জলকীয়া, 1/4 কেঁচা জলকীয়া আৰু মিঠাতেল প্ৰয়োজন অনুসৰি। প্ৰথমে কলডিলটোৰ ভিতৰৰ অংশ উলিয়াই মিহিকৈ কুটি কেৰাহীত অলপ পানী দি ভপাই ল'ব। এতিয়া মাংসখিনি সৰু সৰুকৈ কাটি লৈ অলপ সিজাই ল'ব। সিজাওঁতে বটি থোৱা 1/2 নহৰু আৰু তেজপাত দিব। তাৰপাছত কেৰাহীত তেল দি গৰম হ'লে তেজপাত, শুকান জলকীয়া দি ৰঙা হ'লে তাতে কাটি থোৱা পিঁয়াজখিনি দি ভাজি থাকক। অলপ পিছত বটি থোৱা আটাইখিনি মচলা দি কিছু সময় ভাজি প্ৰথমে সিজাই থোৱা মাংসখিনি দি নিমখ আৰু হালধি জোখমতে দি কম জুইত কিছু সময় থওক। কিছু সময় ভজা হ'লে কলডিলখিনিও দি কম তাপতে ভাজি অলপ শুকানকৈ ভজা গুড়ি কৰা গৰম মচলা ছটিয়াই কেঁচা জলকীয়া সৰুকৈ কুটি দিয়ক। এনেদৰে কম জুইত কিন্তু ঘনাই লৰাই থাকিব লাগিব। ব্যঞ্জনখিনি যিহেতু আমি আগতেই অলপ সিজাই লৈছিলোঁ, গতিকে খুব সোনকালে ই সিজি যায় আৰু সিজি যোৱাৰ পিছতেই কেৰাহীৰ পৰা নমাই পচন্দমতে সুন্দৰ পাত্ৰত ওপৰত অলপ কেঁচা ধনিয়া ছটিয়াই বা আপোনাৰ ধৰণেৰে সুন্দৰকৈ সজাই পৰিৱেশন কৰক। আৰু আমাৰ খোৱাৰ শেষত যদি আমি মিঠা নাখাওঁ তেনেহ'লে অসম্পূৰ্ণ হৈ ৰয় বুলি কয় সেই খাদ্য। গতিকে এইবাৰ আগবঢ়াইছোঁ এটি কেঁচা অমিতা আৰু নাৰিকলৰ মিঠা ব্যঞ্জন। উপকৰণ কেঁচা অমিতা 1 লাগিব, চেনি 1 কাপ, নাৰিকল ৰোকা সৰু কাপেৰে 1 কাপ আৰু পাউডাৰ গাখীৰ সৰু কাপেৰে 1/2 কাপ, ইলাচি সৰু 5-6টামান আৰু গৰু ঘিউ ডাঙৰ চামুচেৰে 2 চামুচ আৰু ৰঙৰ বাবে সেউজীয়া ৰং আৰু লগতে কাজু আৰু কিচমিচ। প্ৰথমে অমিতাটো মিহিকৈ ৰুকি লওক। এতিয়া চচপেন এটাত অমিতা আৰু চেনিখিনি দি কিছু সময় লৰাই থাকক। এইদৰে লৰাই থাকোঁতে থাকোঁতে পানীখিনি শুকাই আহিব আৰু তাত ৰুকি থোৱা নাৰিকলখিনি দি কম জুইত ভাজি থাকক আৰু ঘনাই লৰাই থাকক যাতে তলত লাগি নধৰে। এতিয়া পাউডাৰ গাখীৰখিনিও শুকানে ছটিয়াই দি ভাজি থাকক আৰু অলপ ঘোট মাৰিলে নমাই থওক। এইবাৰ তাত সেউজীয়া ৰং কেইটুপালমান দি আকৌ এবাৰ লৰাই দিয়ক আৰু কাজু কিচমিচেৰে সজাই সুন্দৰকৈ পৰিৱেশন কৰক।
1: আজিলৈ আমাৰ সময়ো হৈ আহিল, আজিৰ বুলনি ইমানতে সামৰিছোঁ। আপোনালোকক পুনৰ লগ পাম আমাৰ পৰৱৰ্তী বুলনিত। নমস্কাৰ।

0: इसे कहानी है सुना रही आकाशवाणी, फिर आया एंटरटेनमेंट का रेवोल्यूशन, जब कोने कोने पहुंचा दूरदर्शन। कहानी नहीं बदली, स्टाइल गया है बदल। जो कहानियां हम सुनते आए, देखते आए, अब वही वैसी ही कहानी सुनाएगा डिजिटल।
1: डाउनलोड वेव्स ओटीटी ऐप नाउ एंड वॉच फॉर फ्री।
2: অগ্নি যুগৰ গান।
3: অগ্নি যুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নি যুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
4: বিবিধ ভাৰতী গুৱাহাটীত অগ্নি যুগৰ গান।

0: হে স্বামী, হে দক্ষরাজ, কি দুঃখ করিলে মোর কন্যায়? সহিব নোৱাৰি তোমাৰ অন্যায়, দেহত্যাগ করিলে সতিয়ে। রজা বলি ক্ষমতাত অন্ধ হৈ নিজৰ সন্তানক নিজেই বধিলা। সঁচাকে আছে যদি শক্তি আৰু অজেয় বীরত্ব, আনি দিয়া, আনি দিয়া একেটিকে কন্যাক মোৰ নকৰা বিলম্ব। প্রতিহিংসাত জ্ঞান শূন্য হৈ উন্মাদ হৈ ক্ষণিক শক্তিত নিজৰ দেহত জুই নিজেই জ্বলালা।
1: অনুতাপ নাই মোৰ, নাই মোৰ অলপ আক্ষেপ। শিব মোৰ ঘৃণিত দেৱতা, যদি বসতি মোৰ আপোন দুহিতা, শিৱৰেই পত্নী বুলি হল মোৰ তাই যে ঘৃণিতা। মুক্তি পালে সতীয়া আমাৰ অনাচাৰী দিগম্বৰ ভিখাৰীৰ পৰা।
0: হে দক্ষৰাজ, যদিও তুমি ভাবি আছা সহাগৰা পৃথিৱীত তুমি এই বীৰ বুলি, যদি তুমি ভাবি আছা নিষ্প্ৰাণ পুতলা বুলি সকলো জীৱকে, তেনেহলে ভুল, ভুল হে দক্ষৰাজ। ভুলৰ বাবে পাবা তুমি অতিকে ভীষণ লাজ। ৰাজ্য নহয় চিৰস্থায়ী, ধন জন ক্ষমতা চিৰকাল নাথাকে, নাথাকে। জটাধাৰী সদাশিৱ দৰিদ্ৰ ভিক্ষাৰী,

0: কিন্তু নহে অনাচাৰী। আপোন মহিমা আৰু সৃষ্টিৰ গৰিমাৰে মহেশ্বৰ উঠিছে উদ্ভাসী। বাছাই, মোৰ বাছাই, মোৰ কন্যাই কি দুখ কৰিলে, কি দুখে ত্যাগিলে জীৱন? মহাদেৱৰ পত্নী বুলি পাব লাগে কিয় অপমান? জানাহে স্বামী, দৰিদ্ৰৰো আছে মান, বোধ আছে মৰ্যাদাৰ। দৰিদ্ৰতাই নোৱাৰে কৰিব জীৱন অসাৰ।
1: উত্তেজিত নকৰিবা মোক ৰাণী, সমাগত পূৰ্ণাহুতিৰ যুগ, হৃদয় মই কৰিছো কঠিন। পিতৃৰ হৃদয় বুলি কন্যাক ত্যাগী নাই কৰা, কৰা নাই হওক।
0: হে পুৰোহিতসকল, হে নিমন্ত্ৰিত অতিথিবৃন্দ, চাওক, এবাৰ চাওক, সোৱা পৰি আছে কন্যা মোৰ নিষ্পন্দ নিশ্চল। তথাপিতো সেয়া পিতৃ হৃদয়ত বেথা নাই। যজ্ঞৰ অগণিত পূৰ্ণাহুতি দি পুণ্য লভিবৰ বাবে আছে বাট চাই।
1: অকস্মাতে মেঘৰ গৰ্জন, ধুমুহাই তোলে আলোড়ন, অবাঞ্ছিত কাল ধুমুহাই যজ্ঞ পীঠ নিলৰুৱাই, আকাশত ঘনঘোৰ কুলীয়া ডাৱৰ, বজ্ৰপাত পৰে ঘনে ঘনে, কিবা যেন কিবা যেন অমংগল বিপদ সংকেত ধ্বনি শুনি মনে মনে সেনাধক্ষ।
0: সমৰ সাজেৰে প্ৰকৃতিক নোৱাৰে ৰুধিব হে স্বামী, অহংকাৰে মহাপুণ্য নোৱাৰে আৰ্জিব। অভিশপ্ত হ'ল এই যজ্ঞভূমি, সতীৰ ক্ৰোধনালে ঘটাব বিঘিনি, প্ৰলয়ৰ কোলামেঘে চানিব আকাশ, তাৰ মাজে হ'ব পাৰে যতাধাৰী শিৱৰ এই শক্তিৰ প্ৰকাশ।
1: মহাদেৱৰ বিনাশেই হওক আজি লক্ষ্য, সেনাধক্ষ প্ৰহৰী। কোনো কতো নাই, মেঘৰ গৰ্জন মাথো হয় ঘন ঘন। সেনাধক্ষ সাজু হোৱা সমৰৰ বাবে।
2: বৃথা স্ফলন দক্ষরাজ, গজ্জর হতে খেলা খেলিবর বাবে হলা কিয় হঠাতে ব্যাকুল? কোয়া কোয়া কোত আছে ক্ষতি মোর, কোত মোর প্রাণর প্রেয়সী?
0: চোৱা মহেশ্বৰ, চোৱা মাথো তললে এবার, ধূলিটি ধূসরিত সেয়া রজার তনয়া পড়ি আছে, দেহ অসার।
1: কি সত্য মই প্রত্যক্ষ করছো,
2: অতি দেহ ধূলিত নিত্রিত, পতি পত্নী প্রিয়া সঙ্গী মোর, নাই নাই সকলো যেন অহার নিশ্চল। দক্ষরাজ, শিবৰ তাণ্ডৱ মূৰ্তি দেখা নাই তই? দেখিলি মাথোন ভস্মধূলি ভিখাৰী সঁজুলি, চাতন পিনাকৰ ত্ৰিশূল আৰু হাতৰ ডম্বৰু, চাই ল আজন্ম দৰিদ্ৰ ত্ৰিশূলধাৰীৰ ৰূপৰ অগণি, লুমৈ প্ৰলয় তাণ্ডৱ, তাত হৈ তাত হৈ গজ্জয় কৰিব নিৰোধ
1: মহাভয়ংকৰ। এখন ঘোৰ অমাৱস্যা নিশা, উঠক অগণি জ্বলি স্বদেশ ঘেৰি, শিৱশক্তি মহাতাণ্ডৱী দেখি মহাতাণ্ডৱ, সমগ্ৰ বিশ্ব যদি কপে থৰে থৰে, অবিশ্বলী দক্ষৰাজ নিজৰ স্থিতিত, ভিক্ষাৰী কি নাযাছে হনুমান ৰাজকুলে।
2: ওম ওম ওম দক্ষৰাজ।

0: প্ৰভু, স্বৰ্গৰাজ্য এতিয়াও হোৱা নাই মুক্ত বিপদৰ।
1: আছে কিবা কাৰণ ভয়ৰ?
2: দেৱৰ্ষীয়ে নিশ্চয় আনিছে কিবা নতুন খবৰ।
0: যদিও বা অদ্যাপি পোৱা নাই বিপদ সংকেত, তথাপি
1: তথাপি
0: হে জগদীশ্বৰ, সতীবিহীন মহাদেৱ হ'ল যে বৈৰাগী। শংকা হয় কোনো হিমশিখৰত, কোনো এক নিৰ্জন স্থানত গভীৰ তপস্যাৰে যদি বহে মহেশ্বৰ, বিঘ্নিত হ'ব শান্তি, হ'ব সমগ্ৰ বিশ্বৰ।
2: সেয়ে যদি হয় ক্ষতি কি?
0: প্ৰভু, কওঁতেনে শুনক এবাৰ, মহাদেৱৰ তপস্যা কিয় নহয় কামনা আমাৰ। তাৰক অসুৰ আছে বৰ ভয়ংকৰ, বিচাৰিছে কৰিবলৈ স্বৰ্গৰাজ্য নিজৰ কিংকৰ।

0: মহেন্দ্ৰ বৰঠাকুৰ ৰচিত ধাৰাবাহিক নাটক কামৰূপ কামাখ্যাৰ দ্বিতীয় খণ্ডটি শুনিলে। নাটকৰ বিভিন্ন চৰিত্ৰৰ অভিনয়ত আছিল মহাদেৱ দিলীপ শৰ্মা, দক্ষ নিপন গোস্বামী, নাৰদ বিষ্ণুপ্ৰসাদ বৰুৱা, দক্ষপত্নী বিৰিণী মীৰা দাস, বিষ্ণু বিভুৰঞ্জন চৌধুৰী আৰু ইন্দ্ৰৰ চৰিত্ৰত পংকজ নেওগ। স্তোত্ৰপাঠ বিভুৰঞ্জন চৌধুৰীৰ, গোসানী নাম হিৰণময় গোস্বামী আৰু সংগীসকলৰ। নাটখনি প্ৰযোজনা কৰিলে হেম ভট্টাচাৰ্যই, সহযোগ কৰিলে তৰণী বসুমতাৰীয়ে। এই নাটখনিৰ তৃতীয় খণ্ডটি শুনিবলৈ পাব অহা দেওবাৰে এই একে সময়তে।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বাতৰি।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পংকজনাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছু সময় পাছতে ফ্ৰান্সৰ নাইচত ভাৰত ইনোভেটছ কাৰ্যসূচী মুকলি কৰিব। দেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত 12 বছৰত স্বাস্থ্যখণ্ডত চকুত লগা ধৰণৰ অগ্ৰগতি লাভ কৰা বুলি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰকাশ কৰিছে। বিধি বলবৎকাৰী সঞ্চালকালয়ৰ অভিযোগৰ ভিত্তিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সংস্থা আৰু 6গৰাকী লোকৰ বিৰুদ্ধে ভাৰতত গোচৰ ৰুজু কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে বিশিষ্ট অৰ্থনীতিবিদ অধ্যাপক অলক এম শৰ্মাক শ্ৰম পৰিসংখ্যা বিষয়ক উচ্চস্তৰীয় কাৰিকৰী বিশেষজ্ঞ সমিতিৰ অধ্যক্ষ হিচাপে নিয়োগ কৰিছে। আৰু মহিলাৰ বিশ্বকাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ছদিনীয়া ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইতিমধ্যে ফ্ৰান্সত উপস্থিত হৈছে। তেওঁ কিছু সময়ৰ পাছতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে একেলগে নাইচত ভাৰত ইনোভেটছ উদ্বোধন কৰিব। এই অনুষ্ঠান ভাৰত ফ্ৰান্স উদ্ভাৱন বৰ্ষৰ অধীনত আয়োজন কৰা হৈছে। এই অনুষ্ঠানত 120ৰো অধিক ভাৰতীয় ষ্টাৰ্ট আপ, গোলকীয় বিনিয়োগকাৰী, আগশাৰীৰ প্ৰযুক্তিবিদ, উদ্যমী আদিৰ সমাৱেশ হ'ব। আজি প্ৰধানমন্ত্ৰী মোদী ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰ'ৰ সৈতে দ্বিপাক্ষিক আলোচনাতো মিলিত হ'ব। এই আলোচনাত দুয়োগৰাকী নেতাই ভাৰত ফ্ৰান্স বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব আৰু বিভিন্ন আঞ্চলিক বৈশ্বিক বিষয়ত মত বিনিময় কৰিব। ইয়াৰ পাছতে শ্ৰীমোদী দুদিনীয়া সূচী লৈ শ্লোভাকিয়ালৈ ৰাওনা হ'ব। শ্লোভাকিয়াৰ পৰা তেওঁ পুনৰ ফ্ৰান্সলৈ আহিব আৰু এভিয়েনত হ'বলগীয়া G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী JP নাড্ডাই দেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত 12 বছৰত স্বাস্থ্যখণ্ডত চকুত লগা ধৰণৰ অগ্ৰগতি লাভ কৰা বুলি প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান আৰোগ্য মন্দিৰৰ পৰা বিভিন্ন ডিজিটেল স্বাস্থ্য পৰিচৰ্যা উদ্যমসমূহে জনসাধাৰণৰ বাবে গুণগত স্বাস্থ্যসেৱা সুলভ কৰি তুলিছে। তেওঁ কয় যে দেশত অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান এইমছৰ সংখ্যা 23লৈ বৃদ্ধি হৈছে। ই সঞ্জীৱনী, কোৱিন আৰু ইউ উইনৰ দৰে মঞ্চৰ জৰিয়তে জনসাধাৰণে সহজে স্বাস্থ্যসেৱা লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত দশকত দেশৰ স্বাস্থ্যখণ্ডৰ ব্যাপক ৰূপান্তৰ হোৱা বুলি মন্তব্য কৰিছে। শ্ৰীগাডকাৰীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে আয়ুষ্মান ভাৰত যোজনাৰ অধীনত লাখ লাখ লোকে নগদ ধনৰহিত স্বাস্থ্যসেৱা লাভ কৰিছে আৰু এই সেৱাৰ পৰিসৰ জ্যেষ্ঠ নাগৰিকলৈও সম্প্ৰসাৰিত কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে জন ঔষধি কেন্দ্ৰৰ মাধ্যমেৰে কম মূল্যত গুণগত ঔষধ যোগান ধৰা হৈছে। ই সঞ্জীৱনীৰ দৰে ডিজিটেল মঞ্চ আৰু স্বচ্ছ ভাৰত অভিযানৰ দৰে উদ্যমসমূহে দেশত সৰ্বাত্মক আৰু শক্তিশালী স্বাস্থ্য প্ৰণালী নিৰ্মাণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি শ্ৰীগাডকাৰীয়ে মন্তব্য কৰে। একেদৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ভাৰতে সম্প্ৰতি বিশ্বৰ কেইবাখনো বৃহৎ স্বাস্থ্য

আঁচনি সফলতাৰে ৰূপায়ণ কৰা বুলি দাবী কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে চৰকাৰে বেমাৰৰ ফলত কোনো পৰিয়ালে যাতে অৰ্থনৈতিক বোজা বহন কৰিবলগীয়া নহয় সেয়া নিশ্চিত কৰাৰ বাবে কাম কৰি আহিছে। ভাৰতে যোৱা 12 বছৰত গুণগত স্বাস্থ্যসেৱা অধিক বহনক্ষম আৰু সুলভ কৰি তোলাৰ বাবে কাম কৰি আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে আয়ুষ্মান ভাৰত যোজনাৰ জৰিয়তে দুখীয়া আৰু অভাৱী লোকসকলে গুণগত স্বাস্থ্যসেৱা লাভ কৰিবলৈ সমৰ্থ হৈছে আৰু জনঔষধি কেন্দ্ৰৰ মাধ্যমেৰে বহনক্ষম ঔষধ উপলব্ধ কৰোৱা হৈছে। তেওঁ কয় যে ষ্টেণ্ট আৰু আঁঠু সংৰোপণৰ ব্যয় হ্ৰাস পোৱাৰ ফলত ৰোগীসকল উপকৃত হৈছে। চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ আসন বৃদ্ধি পোৱাৰ ফলত চিকিৎসক হোৱাৰ সপোন পূৰণৰ সুযোগো বাঢ়িছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে চৰকাৰে এখন সুস্থ সবল দেশ গঢ়ি তোলাৰ বাবে কাম কৰি যাব। বিধি বলবৎকাৰী সঞ্চালকালয় ইডিৰ এটা অভিযোগৰ ভিত্তিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সংস্থা আৰু আন ছগৰাকী লোকৰ বিৰুদ্ধে ভাৰতত গোচৰ ৰুজু কৰা হৈছে। ইডিয়ে তেওঁলোকৰ বিৰুদ্ধে বিদেশী ডেবিট কাৰ্ডৰ জৰিয়তে বিদেশী পুঁজিৰ অবৈধ ব্যৱহাৰৰ অভিযোগ দাখিল কৰিছিল। এই পুঁজি দেশৰ বাওঁপন্থী সন্ত্ৰাসবাদী প্ৰভাৱিত অঞ্চলসমূহতো ব্যৱহাৰ হোৱাৰ অভিযোগ উঠিছিল। ইডিৰ এই অভিযোগক ভিত্তি কৰি বেংগালুৰুৰ কোঠানুৰ আৰক্ষীয়ে 11 জুনত ভাৰতীয় ন্যায় সংহিতা আৰু অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰে। ইডিৰ মতে আয়কৰ আইন আৰু বিদেশী বিনিময় ব্যৱস্থাপনা আইনৰ অধীনত 18-19 এপ্ৰিলত তালাচী চলোৱা হৈছিল। এই তালাচীত পোহৰলৈ অহা তথ্য অনুসৰি আমেৰিকাৰ এটা সংস্থাৰ সৈতে সম্পৰ্ক থকা অভিযুক্তকেইজনে আমেৰিকাৰ এটা বেংকৰ ডেবিট কাৰ্ড ব্যৱহাৰ কৰি ভাৰতত পুঁজিৰ ব্যৱহাৰ কৰিছিল। ইডিৰ দাবী অনুসৰি যোৱা বছৰৰ নৱেম্বৰৰ পৰা চলিত বছৰৰ এপ্ৰিল পৰ্যন্ত বিদেশী বিনিময় ব্যৱস্থাপনা আইন আৰু বিদেশী অনুদান নিয়ন্ত্ৰণ আইনৰ ধাৰা উলংঘা কৰি প্ৰায় 92,55,00,000 টকা অবৈধভাৱে ব্যৱহাৰ কৰা হৈছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় চৰকাৰে বিশিষ্ট অৰ্থনীতিবিদ অধ্যাপক অলখ এম শৰ্মাক শ্ৰম পৰিসংখ্যা বিষয়ক উচ্চস্তৰীয় কাৰিকৰী বিশেষজ্ঞ সমিতিৰ অধ্যক্ষ হিচাপে নিয়োগ কৰিছে। সমিতিখনে দেশত কৰ্মসংস্থাপন আৰু শ্ৰম বজাৰৰ সৈতে জড়িত পৰিসংখ্যাৰ মূল্যায়ন কৰিব আৰু সেইসমূহ নিখুঁত, ব্যাপক আৰু সময়মতে উপলব্ধ কৰোৱাৰ উপায় সম্পৰ্কে পৰামৰ্শ আগবঢ়াব। সমিতিখনে দেশৰ পৰিৱৰ্তিত শ্ৰম বজাৰৰো অধ্যয়ন কৰিব। অধ্যাপক শৰ্মা বৰ্তমান মানৱ বিকাশ প্ৰতিষ্ঠানৰ সঞ্চালক হিচাপে কৰ্মৰত। কৰ্মসংস্থাপন, শ্ৰম আৰু দৰিদ্ৰতা, জীৱিকা আৰু উন্নয়নৰ সৈতে জড়িত বিষয়ৰ গৱেষণা আৰু নীতি প্ৰণয়নৰ ক্ষেত্ৰত তেওঁৰ 4 দশকৰো অধিক অভিজ্ঞতা আছে। দেশৰ পাহাৰীয়া আৰু দুৰ্গম অঞ্চলত ডাকযোগে সামগ্ৰী সৰবৰাহত সুবিধা হোৱাকৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ সেৱাৰ শুভাৰম্ভ কৰিছে। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই হিমাচল প্ৰদেশত এই সেৱাৰ শুভাৰম্ভ কৰে। এই অনুসৰি এতিয়াৰে পৰা ড্ৰোনৰ সহায়ত পাহাৰীয়া আৰু দুৰ্গম অঞ্চললৈ ডাক সামগ্ৰী সৰবৰাহ কৰা হ'ব। এই সেৱা প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ মান্দিৰ মুখ্য ডাকঘৰ আৰু ৰেহৰধৰ শাখা ডাকঘৰৰ মাজত আৰম্ভ কৰা হৈছে। যোগাযোগ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি অহা 2-3 মাহৰ ভিতৰতে অসমৰ প্ৰায় 150 নিৰ্বাচিত পথতো এই অত্যাধুনিক সেৱা সম্প্ৰসাৰণ কৰা হ'ব। অসমৰ দৰে নদীমাতৃক আৰু চৰ চাপৰি থকা অঞ্চলৰ বাবে এই প্ৰযুক্তি মাইলৰ খুঁটি হিচাপে বিবেচিত হ'ব বুলি আশা কৰা হৈছে। পৰম্পৰাগত পথত 12 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰয়োজন হোৱা প্ৰায় 2 ঘণ্টাৰ অধিক সময়ৰ পৰিৱৰ্তে ড্ৰোনৰ ব্যৱহাৰৰ ফলত এতিয়া মাত্ৰ 7 মিনিটতে অতিক্ৰম কৰিব পৰা যাব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গ্ৰামীণ ডাক সেৱাসকলৰ সৈতে হোৱা আলোচনাৰ সময়ত এই সেৱাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত অৱগত হৈছিল। শ্ৰীলংকাৰ ৰাজধানী কলম্বোত আজি 5,000ৰো অধিক শিল্পীয়ে একেলগে ভাৰত নাট্যম প্ৰদৰ্শন কৰি গিনিজ বিশ্ব অভিলেখ স্থাপন কৰে। এয়া হৈছে আজি পৰ্যন্ত আটাইতকৈ বেছি সংখ্যক শিল্পীয়ে ভাৰত নাট্যম প্ৰদৰ্শন কৰাৰ অনুষ্ঠান। ভাৰতৰ সংগমম গ্ল'বেল একাডেমী আৰু শ্ৰীলংকাৰ সংগমিজ লিয়াৰ যৌথ উদ্যোগত কলম্বোৰ গালেফেছত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত ভাৰত শ্ৰীলংকাৰ লগতে আন কেইবাখনো দেশৰ নৃত্যশিল্পীয়ে ভাৰতীয় ধ্ৰুপদী নৃত্য আৰু সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰে। অংশগ্ৰহণকাৰীসকলে আকৰ্ষণীয় পৰম্পৰাগত সাজসজ্জাৰে গুৰুৰ নিৰ্দেশনাত নৃত্য প্ৰদৰ্শন কৰে। অনুষ্ঠানৰ পাছতে গিনিজ বিশ্ব অভিলেখৰ প্ৰমাণ পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। শ্ৰীলংকাত থকা ভাৰতৰ উচ্চায়ুক্ত সন্তোষ ঝাই নৃত্য প্ৰদৰ্শনকাৰী আৰু উদ্যোক্তাৰ হৈ বিশ্ব অভিলেখৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰে। উচ্চায়ুক্ত ঝাই নৃত্যশিল্পী আৰু উদ্যোক্তাসকলক এই বিশ্ব স্বীকৃতি লাভ কৰাৰ বাবে অভিনন্দন জনোৱাৰ লগতে কয় যে ভাৰত শ্ৰীলংকাৰ বাসিন্দাসকলৰ মাজত পাৰস্পৰিক যোগাযোগ শক্তিশালী কৰাত সংস্কৃতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ ডিৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই তুৰস্কক 2-0 পৰাস্ত কৰে। অষ্ট্ৰেলিয়াৰ হৈ নেষ্টৰী ইৰণ কুণ্ডা আৰু কনৰ মেটকাফে একোটাকৈ গ'ল দিয়ে। ইয়াৰ পূৰ্বে স্কটলেণ্ডে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউজাৰ্চিত অনুষ্ঠিত প্ৰতিযোগিতাৰ গ্ৰুপ চিৰ এখন খেলত হাইটিক 1-0 পৰাস্ত কৰে। ইয়াৰ লগে লগে স্কটলেণ্ডৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত জয়ৰ 28 বছৰীয়া অপেক্ষাৰ অন্ত পৰে। ইপিনে কাটাৰ আৰু ছুইজাৰলেণ্ডৰ মাজত ছান ফ্ৰান্সিস্কো বে এৰিয়া ষ্টেডিয়ামত হোৱা গ্ৰুপ বিৰ খেল

খন এক এক গলত ড্র হয়। খেলখনত বি এম লৈ দিয়া গলেৰে ছুইজাৰলেণ্ডে অগ্ৰগতি লাভ কৰে যদিও খেলৰ অতিৰিক্ত সময়ত কাটাৰে এম মহিমৰ গলেৰে সমতা স্থাপন কৰে। আই চি চি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি বাৰ্মিংহামৰ এজবেষ্টনত হ'বলগীয়া এখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। মহিলা টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে সদায় উন্নত প্ৰদৰ্শন কৰি অহা ভাৰতে শেহতীয়া 16খন খেলৰ ভিতৰত 13খনতে জয়লাভ কৰিছে। ইপিনে বিশ্বকাপৰ গ্ৰুপ বি এখন খেলত কালি স্কটলেণ্ডে আয়াৰলেণ্ডক 40 ৰাণত পৰাস্ত কৰে। স্কটলেণ্ডে মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত খেলখনত প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 161 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত আয়াৰলেণ্ডে 19 অভাৰ আৰু 1টা বলত 8টা উইকেট হেৰুৱাই 121 ৰাণহে কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছু সময় পাছতে ফ্ৰান্সৰ নাইচত ভাৰত ইনোভেটছ কাৰ্যসূচী মুকলি কৰিব। দেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত 12 বছৰত স্বাস্থ্যকেন্দ্ৰত চকুত লগা ধৰণৰ অগ্ৰগতি লাভ কৰা বুলি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰকাশ কৰিছে। বিধি বলবৎকাৰী সঞ্চালকালয়ৰ অভিযোগৰ ভিত্তিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সংস্থা আৰু 6গৰাকী লোকৰ বিৰুদ্ধে ভাৰতত গোচৰ ৰুজু কৰা হৈছে। আৰু মহিলা বিশ্বকাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো বৃন্দগান। প্ৰথমটি গীতৰ ৰচনা লক্ষ্যহীৰা দাসৰ।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠান শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজনাথ ভট্টাচাৰ্য। আজি বিশ্ব ৰক্তদাতা দিৱস। ৰক্তদানৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে মানৱতাৰ বাবে এটোপাল ৰক্তদান কৰক, জীৱন ৰক্ষা কৰক। অসমতো আজি বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত এই দিৱস পালন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে সংবাদ মাধ্যমযোগে দিয়া এটা বাৰ্তাত জনসাধাৰণৰ সামূহিক স্বাস্থ্য উন্নত কৰাৰ ক্ষেত্ৰত ৰক্তদাতাসকলৰ অপৰিসীম ভূমিকাৰ বিষয়ে উল্লেখ কৰে। অনুজ্ঞাপত্ৰ থকা ৰক্তকেন্দ্ৰ আৰু চৰকাৰী ৰক্তকেন্দ্ৰৰ পৰাহে ৰক্ত গ্ৰহণ কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়। বিশ্ব ৰক্তদাতা দিৱসৰ সৈতে সংগতি ৰাখি আজি ডিফু ক্লাবত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। ডিফু ক্লাব, মাৰোৱাৰী যুৱ মঞ্চ আৰু সামাজিক সংগঠন স্বপ্নলোক সমাজৰ সহযোগত আয়োজিত এই শিবিৰত বিভিন্ন লোকে স্বেচ্ছাই ৰক্তদান কৰে। এই শিবিৰত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৰক্তকেন্দ্ৰৰ চিকিৎসক কৰ্মচাৰীসকলে সহযোগ কৰে। দৰঙতো আজি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৰক্তকেন্দ্ৰৰ উদ্যোগত স্বেচ্ছামূলক ৰক্তদাতা আৰু ৰক্তদান সংস্থাৰ প্ৰতিনিধিক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ লগতে ৰক্তদান সজাগতামূলক শোভাযাত্ৰা, সভা আদিৰ আয়োজনেৰে বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়। আনাৰস প্ৰক্ৰিয়াকৰণৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। আনাৰস খেতিয়কসকলৰ বাবে বজাৰৰ উন্নত সুবিধা নিশ্চিত কৰাৰ লগতে খেতি চপোৱাৰ পিছৰ লোকচান হ্ৰাস কৰাৰ উদ্দেশ্যে প্ৰশাসনে আনাৰস প্ৰক্ৰিয়াকৰণৰ আন্তঃগাঁথনি আৰু শীতলীকৰণৰ সুবিধা সুলভ কৰি তোলাৰ ব্যৱস্থা লৈছে। জিলা আয়ুক্ত কাৰ্যালয়ত হোৱা এই সম্বন্ধীয় বৈঠকত জিলা আয়ুক্ত আয়ুষ গাৰ্গ, জিলা উন্নয়ন আয়ুক্ত ৰাজীৱ ৰায় আৰু অতিৰিক্ত জিলা আয়ুক্ত তথা লক্ষ্মীপুৰৰ সহ জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি পাঠকৰ লগতে মাৰ সম্প্ৰদায়ৰ আনাৰস খেতিয়কসকল উপস্থিত থাকে। সভাত প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণ আৰু যন্ত্ৰপাতি ক্ৰয়ৰ উদ্দেশ্যে নীতি আয়োগৰ পুঁজিৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা হয়। সতেজ আনাৰস দূৰৰ বজাৰলৈ লৈ যোৱাৰ বাবে এখন শীততাপ নিয়ন্ত্ৰিত গাড়ী কিনাৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো সভাত আলোচনা কৰা হয়। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ চাহাপাৰা আৰু ঝালৰছৰ জিৰ' লেণ্ডত পুৱা 5 বজাৰ পৰা 9 গৰাকী বাংলাদেশী আবদ্ধ হৈ আছে। তেওঁলোকৰ মাজত 2 গৰাকী মহিলা আৰু 2টা শিশু আছে। অবৈধ অনুপ্ৰৱেশকাৰী কেইগৰাকী দেখাৰ পাছতে BSF বাংলাদেশ গাৰ্ড বৰ্ডাৰৰ সৈতে যোগাযোগ কৰে। এই ঘটনাক লৈ দিনৰ 11 বজাত দুয়োপক্ষৰ মাজত ফ্লেগ বৈঠক হয় যদিও ইয়াত কোনো সিদ্ধান্ত নোহোৱাত লোককেইজন সীমান্ততে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। BSFৰ সূত্ৰই জনোৱা অনুসৰি কাঁইটীয়া তাঁৰৰ বেৰাৰ সিপাৰে থকা বাংলাদেশী কেইগৰাকীক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ পাছত আজি পুৱা ঘূৰাই পঠিওৱা হৈছিল। ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত 3 নং ভুটীয়াচাং ছাগলীঝাৰত আজি 2খন ই-ৰিক্সাৰ মাজত খুন্দা লগাৰ ফলত এখন ৰিক্সা নিয়ন্ত্ৰণ হেৰুৱাই এটা খালত পৰি যায়। এই দুৰ্ঘটনাত খাচীয়া বড়ো নামৰ 64 বছৰীয়া এজন লোকৰ মৃত্যু হয়। দৰং জিলাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলগাঁৱত আজি হোৱা এটা পথ দুৰ্ঘটনাত 2জন লোক আহত হয়। এখন বলেৰো পিকআপ ভান আৰু এখন স্কুটিৰ মাজত হোৱা মুখামুখি খুন্দাত স্কুটি আৰোহী 2জন আহত হয়। তেওঁলোকক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইপিনে যোৱা নিশা ৰাষ্ট্ৰীয় ঘাইপথটোৰ মঙলদৈৰ বঙলাগড়ত এখন অচিনাক্ত গাড়ীৰ খুন্দাত মঙলদৈৰ মোৱামাৰীৰ ছফিকুল ইছলাম নামৰ এজন যুৱকৰ মৃত্যু হয়। গোলাঘাট জিলাৰ ঘিলাধাৰী থানাৰ অন্তৰ্গত মকৰং চাহ বাগিচাত আজি পুৱা এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হয়। ছাত্ৰজনক ফৰকাটিং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত অধ্যয়নৰত অচিন্ত ৰাজখোৱা বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা অনুসৰি 3 দিন পূৰ্বে হোষ্টেলৰ পৰা ঘৰলৈ অহা ছাত্ৰজন কালিৰে পৰা নিৰুদ্দেশ হৈ আছিল। আজি পুৱা স্থানীয় লোকে মৃতদেহটো দেখি আৰক্ষীক খবৰ দিয়ে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ ডিৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই

খগেন মহন্তৰ কণ্ঠত আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টছ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

चित्रसेन, उपचित्र, सुचारू, चित्राक्ष, नंद और उपनंद मारे गए।

दुर्मुख, दुर्जय, दुष्कर्ण, शत्रुंजय, बिंद।

रानी गांधारी, आपके पुत्रों की संख्या घटते घटते केवल दो रह गई।

এয়া আকাশবাণী তেজপুৰ, আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ আজি 30 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 14 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোৱাৰ্টজ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত। আমাৰ এই অনুষ্ঠানসমূহ আপোনালোকে নিউজ অন এয়াৰ এপৰ জৰিয়তেও শুনিব পাৰিব। আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছিল নিয়ন্ত্ৰণ কক্ষত মৃগাংক শৰ্মা আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই, ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী আৰু ডিউটিৰ মত থকা প্ৰচাৰণ সহযোগী ইমতিয়াজ হুছেইনৰ সৈতে। প্ৰচাৰণ কক্ষত মাইক্ৰফোনৰ সন্মুখত এয়া মই শান্তনু শইকীয়া।

সেইজন মানুহে প্ৰকৃত অৰ্থত মহৎ, যিজন মানুহে মানুহৰ বাহিৰেও আন সকলো প্ৰাণীৰ প্ৰতি কৰুণা অনুভৱ কৰে। এয়া আকাশবাণী তেজপুৰ এতিয়া প্ৰচাৰ কৰিবলৈ লৈছোঁ অৰ্ধ আকাশ অনুষ্ঠানটি। এই অনুষ্ঠানত আজি শুনাবলৈ লৈছোঁ হিন্দী বোলছবি গীত। প্ৰথমে শুনক এয়া অলকা য়াগ্নিকৰ কণ্ঠৰ ক্ৰিমিনেল বোলছবিৰ এই গীতটি।

শ্রোতাই, অর্ডাক অনুষ্ঠানত হিন্দী বোলছবি গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনক অনুষ্ঠানত কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰ 1942 লাভ ষ্টৰীৰ এই গীতটি।

অৰ্ধক অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ এয়া মহাব্বত বুলছবিৰ কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰ এই গীতটি।

শ্রোতাই, অর্ধাকাশ অনুষ্ঠানত হিন্দী বোলছবি গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া 6 বজাত আৰু 6:05 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব।

শ্রোতা শুনক, আজির অনুষ্ঠান পরিস্থিতি। এই অনুষ্ঠান পরিস্থিতির ঘোষণার পিছতেই নিবেদন করা হব গীতালি। এই অনুষ্ঠানত শুনবলে পাব ডলি ঘোষর কণ্ঠর কেটিমান অসমীয়া আধুনিক গীত। ছয় বাজি পঞ্চল্লিশ মিনিটত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, সাত বজাত আৰু সাত বাজি পাঁচ মিনিটত আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি, আৰু তাৰ পাছতেই সাত বাজি দহ মিনিটত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি শুনিবলৈ পাব।

7:20 আজি বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে এটি বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। ৭:50 শুনিবলৈ পাব আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। নিশা 8 বজাত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব।

8:02 পুৰণি গীত আৰু কথা এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব। আঠ বাজি 30 মিনিটত ঋদীপ দত্তৰ কণ্ঠৰ কেইটিমান অসমীয়া আধুনিক গীত শুনিবলৈ পাব।

ছটাইমান পৰে অনুষ্ঠান পৰিস্থিতিৰ ঘোষণা শুনিলে। আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিছোঁ গীতালী এই অনুষ্ঠানত আজি শুনাবলৈ লৈছোঁ দলি ধূসৰ কণ্ঠৰ কেইটিমান অসমীয়া আধুনিক গীত।

শ্রোতাই গীতালী অনুষ্ঠানত ডলি ঘোষৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া 6:45 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: কৈ কৈ ভাগৰি গলো কি হল নতুন কিটবেগ লাগে তেন্তে প্ৰথমে কেপ্টেনক কোৱা নুশুনিলে মেনেজাৰক কোৱা
4: কাৰেক্ট
3: গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে CMS পৰ্টেলত অভিযোগ কৰিবা গতিকে প্ৰথমে বেংক তাৰপিছত CMS পৰ্টেল নহলে অভিযোগ হ'ব নামঞ্জুৰ যাবা চোৱা আহি গ'ল না নতুন কিটবেগ
5: RBI কয়
6: প্ৰথমে আপোনাৰ বেংক তাৰপিছত RBI অম্বুডচমেন

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক লোকভৱনত সৌজন্যমূলক সাক্ষাৎ। ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক। বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ৰক্তদান শিবিৰৰ আয়োজন আৰু টি20 মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত আৰু পাকিস্তান মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়া শুনক বিতং বাতৰি। অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি ফেচবুক লাইভযোগে এই কথা প্ৰকাশ কৰে। তদুপৰি সুলভ মূল্যত চেনী, দাইল আদিও আগষ্টৰ পৰা জনসাধাৰণে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই সন্দৰ্ভত জুলাইত উত্থাপন হ'বলগীয়া পূৰ্ণাংগ বাজেটত সবিশেষ উল্লেখ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
1: আজি মই আপোনালোকক আকৌ এবাৰ ক'ব খুজিছো যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই

0: মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে। সেইধৰণে আমি যিটো কম দামত চেনি বা দাইল দি আছিলো, সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম, সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা, আমি গোটেইবোৰ আঁচনি আগষ্ট মাহৰ পৰা আপোনালোকক দিয়া ব্যৱস্থা কৰিম আৰু তাৰ পিছত সমগ্ৰ সময়ছোৱাত আপোনালোকে এই আঁচনি নিৰৱিচ্ছিন্নভাৱে পাই থাকিব।
1: গুৱাহাটীৰ ৰিং ৰোডৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে আৰু কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ নিৰ্মাণৰ বাবে নিবিদা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। অহা এমাহৰ ভিতৰত নুমলীগড় আৰু গহপুৰৰ মাজৰ 18,000 কোটি টকা ব্যয় সাপেক্ষ সুৰংগ নিৰ্মাণৰ বাবে নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তদুপৰি বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকে পথছোৱা 4টা লেনযুক্ত কৰাৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে আলোচনা কৰিছে বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। এই সাক্ষাৎকালত গুৱাহাটী বিমান বন্দৰৰ পৰা গৰল থাৰাপুৰ চাৰিআলিলৈকে পথছোৱাত এলিভেটেড কৰিডৰ নিৰ্মাণ কৰাৰ বিষয়েও আলোচনা কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে। শিলিগুৰিৰ পৰা শিলচৰ সংযোগী এক্সপ্ৰেছ হাইৱেৰ প্ৰথম পৰ্যায়ত 25,000 কোটি টকা ব্যয় সাপেক্ষে শিলচৰৰ পৰা বৰাপানীলৈ এই পথ নিৰ্মাণৰ আধাৰশিলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰিছিল। দ্বিতীয় পৰ্যায়ত এই আঁচনিৰ বৰাপানীৰ পৰা গুৱাহাটীলৈ, তৃতীয় পৰ্যায়ত গুৱাহাটীৰ পৰা শ্ৰীৰামপুৰলৈ আৰু চতুৰ্থ পৰ্যায়ত শ্ৰীৰামপুৰৰ পৰা শিলিগুৰিলৈ সম্প্ৰসাৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ এটা এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ বিষয়েও চিন্তা চৰ্চা কৰা হৈছে বুলি তেওঁ কয়। উন্নয়নমূলক সকলো কাম কাজ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ সহায় সহযোগিতা কামনা কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক লোকভৱনত সৌজন্যমূলক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালগৰাকীক সকলো ক্ষেত্ৰতে আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ডঃ শৰ্মাই শ্ৰীআচাৰ্যৰ সৈতে ৰাজ্যখনৰ উন্নয়ন, জনকল্যাণকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে লোকভৱনৰ সৈতে সমন্বয় বৰ্তাই ৰাখি আগবাঢ়ি যোৱাৰ বাবে ৰাজ্য চৰকাৰ দৃঢ় প্ৰতিজ্ঞ বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি গুৱাহাটী মহানগৰীৰ বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু প্ৰকল্পৰ স্থান পৰিদৰ্শন কৰি কৰ্ম আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্ৰিক কোষৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত কৃষকসকলৰ সমস্যাৰ বুজ লোৱাৰ লগতে কৃষকৰ চৰকাৰী পঞ্জীয়ন বৃদ্ধি কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়া হয়। তদুপৰি মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি বীজ বিতৰণ, গছপুলি আৰু সাৰ বিতৰণৰ বাবে বিশেষ ব্যৱস্থা কৰিবলৈও শ্ৰীহাজৰিকাই নিৰ্দেশ দিয়ে। তেওঁ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক সঠিক সময়ত কাৰ্যালয়ত উপস্থিত হোৱাৰ লগতে নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। 15 দিনৰ ভিতৰত সকলো জিলা কৃষি বিষয়াই কৃষক উৎপাদক কেন্দ্ৰসমূহলৈ যাব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে কয়। তদুপৰি কৃষকক বীজ দেৰিকৈ দিয়া বিষয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়ে। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষিখণ্ডৰ সৈতে জড়িত প্ৰতিখন জনকল্যাণমূলক আঁচনিৰ সফল ৰূপায়ণৰ জৰিয়তে কৃষকসকলক উচিত মৰ্যাদা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ উল্লেখ কৰে। বৈঠকত কৃষিমন্ত্ৰীগৰাকীয়ে কৃষকৰ উপাৰ্জন দুগুণলৈ বৃদ্ধি কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁ কয় যে ফল মূলৰ খেতি আৰু ৰবি শস্যৰ প্ৰতি কৃষকসকলক আকৰ্ষিত কৰিব লাগিব। এমাহৰ ভিতৰত ৰাজ্যৰ লাখ লাখ খেতিয়কক আনাৰস, বগৰী আৰু কঁঠালৰ পুলি দিয়া হ'ব বুলিও তেওঁ কয়। অনাগত সময়ত কৃষকৰ পঞ্জীয়ন বৃদ্ধি কৰাৰ লগতে কৃষক উৎপাদক সংস্থাৰ সংখ্যাও বৃদ্ধি কৰাৰ পৰিকল্পনা লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। তদুপৰি নতুন প্ৰযুক্তিৰ জৰিয়তে কৃষকক সহায় কৰিব লাগিব বুলিও শ্ৰীহাজৰিকাই উল্লেখ কৰে। অসমৰ কমেও 50% খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কয়।
2: খেতিয়কক যদি আমি সহায় কৰিব নোৱাৰোঁ, খেতিয়কৰ যদি আমি উৎকৰ্ষ সাধন কৰিব নোৱাৰোঁ, খেতিয়কৰ ইনকাম যদি আমি ডাবল বা ট্ৰিপল কৰিব নোৱাৰোঁ, অসম আগুৱাই যাব নোৱাৰে। যোৱা 10 বছৰত কৃষি বিভাগে যথেষ্ট কাম কৰিছে, সেইটো অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু আৰু কাম কৰিবলৈকে নিশ্চয়কৈ যত্ন কৰিব লাগিব। নতুন টেকন'লজি আনিবলৈ চেষ্টা কৰিব লাগিব, বীজ সময়মতে যোগান ধৰিবলৈকে চেষ্টা কৰিব লাগিব, জলসিঞ্চনৰ সুবিধা কৰি দিবলৈকে চেষ্টা কৰিব লাগিব, আৰু হৰ্টিকালচাৰ আৰু ৰবি শস্যক আমি সকলোতকৈ প্ৰায়োৰিটি দিব লাগিব। মানে ধানৰ ক্ষেত্ৰত যদি আমি কওঁ, যিটো খাৰিফ বুলি কয়, আমাৰ সাধাৰণতে খাৰিফত ধান খেতিয়ে কৰে, ধান খেতিত বহুত প্ৰফিট নহয়, কিন্তু যদি আমি ৰবি খেতি কৰোঁ, মানে যদি চব্জিৰ খেতি কৰোঁ, তেতিয়া যথেষ্ট

0: গৰ্বিত হয় কৃষক। যদি আমি অলপ ডিটেইলছত যাওঁ, ধান খেতি কৰিলে এবিঘা মাটিত এগৰাকী কৃষকে 15,000 টকা লাভ পাব পাৰে খুব ভাল ধান হ'লে। কিন্তু যদি আমি যদি ৰবি খেতি কৰোঁ, শাক পাচলিৰ খেতি কৰোঁ, সেই একেজন কৃষকে এবিঘা মাটিত 70-80 হাজাৰৰ পৰা 1,00,000 টকা পৰ্যন্ত লাভ কৰিব পাৰে।
1: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা। বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৰক্তদানৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে মানৱতাৰ বাবে এটোপাল ৰক্তদান কৰক, জীৱন ৰক্ষা কৰক। বিশ্ব ৰক্তদাতা দিৱসৰ সৈতে সংগতি ৰাখি আজি ডিফু ক্লাবত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। ডিফু ক্লাব, মাৰোৱাৰী যুৱ মঞ্চ আৰু সামাজিক সংগঠন স্বপ্নলোক সমাজৰ সহযোগত আয়োজিত এই শিবিৰত বিভিন্ন লোকে স্বেচ্ছাই ৰক্তদান কৰে। এই শিবিৰত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৰক্তকেন্দ্ৰৰ চিকিৎসক কৰ্মচাৰীসকলে সহযোগ কৰে। দৰঙতো আজি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৰক্তকেন্দ্ৰৰ উদ্যোগত স্বেচ্ছামূলক ৰক্তদাতা আৰু ৰক্তদান সংস্থাৰ প্ৰতিনিধিক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ লগতে ৰক্তদান সজাগতামূলক শোভাযাত্ৰা, সভা আদিৰ আয়োজনেৰে বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত অনুষ্ঠিত ৰক্তদান শিবিৰত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ৰূপজ্যোতি কুৰ্মীকে ধৰি বিভিন্নজনে অংশগ্ৰহণ কৰে। শ্ৰী মাৰ্ঘেৰিটাই ৰক্তদান কৰা স্বেচ্ছাসেৱকসকলৰ নিস্বাৰ্থ সেৱাৰ প্ৰশংসা কৰে। এই দিৱসৰ সৈতে সংগতি ৰাখি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰিয়াল আৰু ৰুদ্ৰাক্ষী নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানে 56 বাৰকৈ ৰক্তদান কৰা জিলাখনৰ বসন্ত দত্ত নামৰ লোকজনক বিশেষভাৱে সন্মানিত কৰে। নগাঁও জিলাৰ শ্বহীদ ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়ৰ উদ্যোগত আৰু মাৰোৱাৰী যুৱ মঞ্চ তথা মাৰোৱাৰী সন্মিলনৰ সহযোগত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত পৰৱৰ্তী সময়ত স্নাতক পাঠ্যক্ৰম 4 বছৰীয়া হোৱাৰ পাছত শিক্ষাৰ্থীসকল কোনো অসুবিধাৰ সন্মুখীন নহয় বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। কালি মন্ত্ৰীগৰাকীৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম মহাবিদ্যালয় অধ্যক্ষ পৰিষদৰ এটা দলে এই বিষয়টো সন্দৰ্ভত আলোচনা কৰে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে 4 বছৰীয়া পাঠ্যক্ৰমক লৈ অহেতুক চিন্তাৰ প্ৰয়োজন নাই আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি সুস্থ পৰিকল্পনামতে আৰু শিক্ষাৰ্থীৰ সুবিধা হোৱাকৈ এই পাঠ্যক্ৰম ৰূপায়ণ কৰা হ'ব। এই অনুসৰি 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম কৰা সকলে পোনপটীয়াকৈ গৱেষণাত জড়িত হ'ব পাৰিব, নাইবা স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব। কোনো শিক্ষাৰ্থী ইচ্ছুক নহ'লে চতুৰ্থ বৰ্ষ সম্পূৰ্ণ নকৰাকৈও ডিগ্ৰী লাভ কৰিব পাৰিব বুলি তেওঁ কয়।
2: আমি NEPৰ অধীনত যি 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম আমি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত আৰম্ভ কৰিছিলোঁ, সি এতিয়া চতুৰ্থ বৰ্ষত ভৰি দিছে। আৰু ইয়াক লৈ থকা কিছু কনফিউজনৰ বিষয়ে আমি যোৱাকালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ গোটেই টীম আৰু অসম মহাবিদ্যালয়ৰ অধ্যক্ষ পৰিষদ তেওঁলোকৰ লগত আমি যৌথভাৱে বিষয়টো আলোচনা কৰোঁ। অতি সাধাৰণ কথা যে যিটো 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম, ইয়াত NEPয়ে সুন্দৰভাৱে ব্যাখ্যা কৰিছে, যিসকলে 3 বছৰত 6টা ছেমিষ্টাৰ সম্পূৰ্ণ কৰিব, যাক কেৱল ডিগ্ৰীটো লাগে, গ্ৰেজুৱেশ্যন লাগে, তেওঁলোকৰ গ্ৰেজুৱেশ্যন 3rd year কমপ্লিট হৈ যায়। আৰু 3rd year তেওঁলোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'লে বিশ্ববিদ্যালয়েও তেওঁলোকক গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট দিব। চতুৰ্থ বছৰটো হ'ল ডিগ্ৰী উইথ অনাৰ্ছ বা ডিগ্ৰী উইথ ৰিচাৰ্ছৰ কাৰণে। এতিয়া অনাৰ্ছ ৰিচাৰ্ছৰ কাৰণে কেনেকুৱা ফেকাল্টিৰ অৰ্হতা থাকিব লাগিব, এইটোক লৈ কনফিউজন হৈছিলে। ইয়াত যিটো আণ্ডাৰ গ্ৰেজুৱেট পৰ্যায়ৰ গৱেষণা, সেই গৱেষণা PhD পৰ্যায়ৰ গৱেষণা নহয়। গতিকে UGCয়ে যিটো PhD পৰ্যায়ৰ গৱেষণাত যেনেকুৱা ফেকাল্টিৰ অৰ্হতাৰ কথা কৈছে বা গাইডৰ অৰ্হতাৰ কথা কৈছে, সেই অৰ্হতা ইয়াত প্ৰযোজ্য নহয়। কিন্তু এইটো ইয়াত 4 বছৰীয়া যিটো অনাৰ্ছ বা ৰিচাৰ্চ, এইটো কৰাৰ পাছত যিসকলে মাষ্টাৰ্ছ বিচাৰে তেওঁলোকে আকৌ এবছৰ মাষ্টাৰ্ছ কৰিব পাৰিব।
1: দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ জিৰ'লেণ্ডত বিগত প্ৰায় 14 ঘণ্টা ধৰি 9 বাংলাদেশী নাগৰিক আবদ্ধ হৈ আছে। তেওঁলোকৰ মাজত 2 মহিলা আৰু 2 শিশু আছে বুলি আমাৰ মানকাছৰ সংবাদদাতাই জনাইছে। বাংলাদেশী নাগৰিককেইজন যোৱা 10 জুনত দালালৰ সহযোগত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ পাছতে আৰক্ষীৰ ওচৰত ধৰা পৰে। ইয়াৰ পাছতে আজি পুৱতি নিশা মানকাছৰ চাহাপাৰা BSF শিবিৰৰ এলেকাৰে 3 আৰু চালুৰছৰ সীমান্তৰে 6 বাংলাদেশী নাগৰিকক বিতাৰণ কৰা হয়। এই সন্দৰ্ভত দিনৰ 11 বজাত BSF আৰু BGBৰ মাজত বৈঠক হয়, যদিও ইয়াত কোনো সিদ্ধান্ত নোহোৱাত লোককেইজন সীমান্ততে আবদ্ধ হৈ থাকিবলগীয়া হয়। BGBয়ে সম্প্ৰতি অবৈধ নাগৰিককেইজনক চমজি নোলোৱাত তেওঁলোক সীমান্তৰ জিৰ'লেণ্ডতে আবদ্ধ হৈ আছে। NDA চৰকাৰৰ 12 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজুৰি ৰূপায়িত হৈ থকা বিভিন্ন কাৰ্যসূচীৰ সমান্তৰালভাৱে অসমতো ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হৈছে। ধেমাজি জিলাৰ ঘুগুহা দৌল

0: প্ৰাংগণত বিজেপিৰ মাছখোৱা মণ্ডলৰ উদ্যোগত আজি এই উপলক্ষে স্বচ্ছতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীত শিশিবৰ গাঁৱৰ বিধায়ক জীৱন গগৈ, জিলা বিজেপিৰ সম্পাদক প্ৰণৱ দাসকে ধৰি অন্যান্য কৰ্মীসকল উপস্থিত থাকে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিশ্বাস, উন্নয়ন আৰু জনকল্যাণৰ 12 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে মাজুলী জিলাত বিজেপিৰ কৰ্মকৰ্তাসকলে আজি প্ৰগতি পথ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে। গড়মূৰ তিনিআলিৰ পৰা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ চৌহদলৈ উলিওৱা এই যাত্ৰাত বিজেপিৰ জিলা সভাপতিকে ধৰি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। দেশজোৰা এই অভিযানৰ অংশ হিচাপে শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্যই শিলচৰ বিধানসভা সমষ্টিৰ বিভিন্ন মণ্ডলৰ জ্যেষ্ঠ নাগৰিক, সমাজৰ বিশিষ্ট ব্যক্তি আৰু শুভাকাংক্ষীসকলক সাক্ষাৎ কৰে। যোৰহাট জিলাতো সংখ্যালঘু মৰ্চাৰ উদ্যোগত NDA চৰকাৰৰ 12 বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি স্বচ্ছতা অভিযান চলোৱা হয়।
1: গুৱাহাটীৰ এটা সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সৌজন্যত অহা 5 জুলাইৰ পৰা 12 জুলাইলৈ সদৌ অসম ভিত্তিত 1 বাৰ্ষিক গ্ৰীষ্মকালীন অভিনয়, নৃত্য আৰু সাহিত্য চৰ্চা কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা মৃদুল চুতীয়া, গুণাকৰ দেৱগোস্বামী, সত্যেন শৰ্মা, মৃণাল হালৈ, মনীষা শৰ্মা, ৰাজু ৰয়, হেৰম্ব শৰ্মা আৰু জিন্তু নেৱাৰ প্ৰশিক্ষক হিচাপে থাকিব। কামাখ্যা গেট দুৰ্গা সৰোবৰ বিদ্যাপীঠ প্ৰাংগণত হ'বলগীয়া এই কৰ্মশালা পুৱা 10:30 বজাৰ পৰা আবেলি 4:30 বজালৈ অনুষ্ঠিত হ'ব। প্ৰশিক্ষণ শিবিৰত মঞ্চ, চলচ্চিত্ৰ, নৃত্য আৰু সাহিত্য বিষয়ত প্ৰশিক্ষণ দিয়া হ'ব। স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীসকলৰ বাবে ইণ্টাৰ্ণশ্বিপৰ সুবিধাও আছে। আবেদন পত্ৰ জমা দিয়াৰ শেষ তাৰিখ 3 জুলাই। কৰ্মশালাৰ সামৰণি অনুষ্ঠান উপলক্ষে 2খন নাট মঞ্চস্থ কৰা হ'ব আৰু পঞ্জীয়নভুক্ত প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব। বেংগালুৰুত অনুষ্ঠিত 6ষ্ঠ BCAI ৰাষ্ট্ৰীয় পাঞ্জাব চেম্পিয়নশ্বিপত কস্তুৰী শৰ্মাই 2টা সোণৰ পদক জয়েৰে ইতিহাস ৰচনা কৰিছে। কস্তুৰীয়ে 70 কিলোগ্ৰাম শাখাত বাওঁ আৰু সৌ দুয়োখন হাতৰ পাঞ্জাতে সোণৰ পদক অৰ্জন কৰে। এই জয়ৰ সুবাদত কস্তুৰী একেৰাহে 3য়বাৰৰ বাবে ৰাষ্ট্ৰীয় চেম্পিয়নৰ খিতাপ জয় কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি বাৰ্মিংহামৰ এছবেষ্টনত হ'বলগীয়া এখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। মহিলা T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে উন্নত প্ৰদৰ্শন কৰি অহা ভাৰতে শেহতীয়া 16খন খেলৰ ভিতৰত 13খনতে জয়লাভ কৰিছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ ইৰ এখন খেলত জাৰ্মানী কুৰাচাওৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন আমেৰিকাৰ হিউষ্টনত ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত আৰম্ভ হ'ব। ডালাছত হ'বলগীয়া আন এখন খেলত আজি নিশা 1:30 বজাত নেডাৰলেণ্ডছ আৰু জাপান মুখামুখি হ'ব। ইয়াৰ পূৰ্বে আজি গ্ৰুপ ডিৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই তুৰ্কীক 2-0 গলত পৰাস্ত কৰি বিশ্বকাপত নিজৰ যাত্ৰা আৰম্ভ কৰে। অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক লোকভৱনত সৌজন্যমূলক সাক্ষাৎ। ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক। বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ৰক্তদান শিবিৰৰ আয়োজন আৰু T20 মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত আৰু পাকিস্তান মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।
2: এই কাহিনী হল এগৰাকী গৃহিণীৰ আৰু তেওঁৰ অন্তৰাত্মাৰ।
3: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মে কৰিশ্মা ৰায়। प्रधानमंत्री नरेंद्र मोदी और फ्रांस के राष्ट्रपति इमैनुएल मैक्रों फ्रांस के नीस में इस समय शिष्टमंडल स्तर की वार्ता कर रहे हैं। दोनों पक्षों के बीच विशेष वैश्विक सामरिक भागीदारी बढ़ाने पर खासतौर से चर्चा हो रही है, जिसमें रक्षा, प्रौद्योगिकी और व्यापार शामिल हैं। दोनों नेताओं ने आज वॉक एंड टॉक सत्र के दौरान भी चर्चा की। इससे पहले प्रधानमंत्री नरेंद्र मोदी और फ्रांस के राष्ट्रपति इमैनुएल मैक्रों ने आज नीस में भारत इनोवेट्स कार्यक्रम का संयुक्त रूप से उद्घाटन किया। इसमें भारत में तेजी से बढ़ते नवाचार और स्टार्टअप परितंत्र को दर्शाया गया। 3 दिन के इस आयोजन में भारतीय डीप टेक स्टार्टअप, नव परिवर्तनकारी अनुसंधानकर्ता और वैश्विक निवेशक शामिल होंगे। इनमें 120 असाधारण स्टार्टअप, 20 से ज्यादा उत्कृष्टता केंद्र और 13 महत्वपूर्ण प्रौद्योगिकी स्तंभ शामिल हैं। इस अवसर पर प्रधानमंत्री मोदी ने कहा कि भारत इनोवेट्स भारतीय प्रतिभा और यूरोपीय पूंजी के बीच एक सेतु के रूप में उभर रहा है, जिससे युवा नव परिवर्तनकारियों के लिए वैश्विक विशेषज्ञता से जुड़ने के नए अवसर पैदा हो रहे हैं।

0: नौजवान एक नए माइंडसेट के साथ मानवता के हित में समस्याओं के समाधान ढूंढ रहा है और हमारे नौजवानों के वर्ल्ड क्लास सॉल्यूशंस को ग्लोबल स्टेज पर लाने का माध्यम ही है भारत इनोवेट्स।
1: Addressing the gathering, French President Macron praised India's emergence as a global innovation powerhouse and said the question today is no longer whether India is innovating, but who will innovate with India. Following the inauguration, Prime Minister Modi and President Macron visited the exhibition and interacted with startup founders, researchers and investors participating in the event. Union Minister Dr. Jitendra Singh today said India's space economy is poised to grow from the current $8 to $9 billion to nearly $40 to $45 billion over the next decade. Addressing a press conference in New Delhi, the minister said the growth is driven by policy reforms, growing private participation and a rapidly expanding innovation ecosystem. Dr. Singh said the transformation of India's space sector reflects a larger change taking place across the country, where science and technology have moved beyond laboratories to become part of the national consciousness. He said one of the most significant achievements of recent years has been the growing connect between science and society. The Indian Embassy in Oman has said that the Indian-flagged mechanized sailing vessel Virat 1 suffered an engine failure off the coast of Oman. The vessel was carrying 14 Indians. In a social media post, the embassy said that 11 crew members have been rescued and taken on board another vessel, MV Jabal Ali 9. Efforts are underway to rescue the remaining three crew members. Rebel TMC MPs met BJP leader and Union Minister Bhupendra Yadav in the national capital today amid ongoing tussle in the Trinamool Congress. The TMC leaders include Kakoli Ghosh, Sayoni Ghosh, Mala Roy and Satabdi Roy. They are expected to meet Lok Sabha Speaker Om Birla tomorrow. Meanwhile, TMC MPs Kirti Azad and Sagarika Ghosh met the Lok Sabha Speaker at his residence and submitted a letter to him. Later, talking to media, Mr. Azad said he told the Speaker that the rebel MPs have no legitimacy and the manner in which they are acting is unconstitutional. In ICC Women's T20 World Cup, India were 8-1 in 1.2 overs against arch rivals Pakistan in a Group A match at Edgbaston in Birmingham when reports last came in. Earlier, India won the toss and opted to bat first. In the FIFA World Cup 2026, Germany will take on Curacao in the Group E clash at Houston in United States tonight. The match is scheduled to begin at 10:30 p.m. Indian Standard Time. In another fixture, the Netherlands will face Japan in a Group F encounter at Dallas Stadium. The match will kick off at 1:30 a.m. Indian Standard Time. And that is the end of this news bulletin.
2: एया आकाशवाणी बातरी कोइसु अंकुरज्योति शर्माय एतिया प्रधान बातरी हमु होल प्रधानमंत्री नरेंद्र मोदी आरो फ्रांस राष्ट्रपति इमानुएल मैक्रोय फ्रांसर नाइसत ऐतिहासिक भिला केरिलसत प्रतिनिधि पर्यायर आलोचनात अंक ग्रहण करे केन्द्रीय मंत्री डॉक्टर जितेंद्र सिंहे সমাজ আৰু বিজ্ঞানৰ মাজত সম্পৰ্ক উন্নীত হোৱাটো শেহতীয়া বছৰসমূহত হোৱা আটাইতকৈ উল্লেখযোগ্য অগ্ৰগতি বুলি মন্তব্য কৰে আমেৰিকা আৰু ইজৰাইলৰ সৈতে সংঘাত নিৰ্মূলৰ লক্ষ্যৰে প্ৰস্তাৱিত বুজাবুজিৰ চুক্তি সন্দৰ্ভত ইৰাণে এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই বুলি প্ৰকাশ কৰিছে মহিলাৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ পাকিস্তানৰ বিৰুদ্ধে হোৱা এখন খেলত ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা আমেৰিকাত গ্ৰুপ ইৰ এখন খেলত জাৰ্মানী কুৰাকাওৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব এতিয়া শুনক বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰয় ফ্ৰান্সৰ নাইচত ঐতিহাসিক ভিলা কেৰিলছত প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত অংশগ্ৰহণ কৰে এই আলোচনাত দুয়োখন দেশৰ মাজত বাণিজ্য প্ৰযুক্তি প্ৰতিৰক্ষাকে ধৰি বিশেষ গোলকীয় কৌশলগত মিত্ৰতা সম্প্ৰসাৰিত কৰা সন্দৰ্ভত আলোচনা কৰা হয় ইয়াৰ পূৰ্বে দুয়োগৰাকী নেতাই যুটীয়াভাৱে আজি ফ্ৰান্সৰ নাইচত পালাইছ ডেছ এক্সপজিশ্যনছত ভাৰত ইনোভেটছ কাৰ্যসূচী মুকলি কৰে

0: উল্লেখযোগ্য পদক্ষেপৰ জৰিয়তে ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰ আৰু অন্বেষণ সম্প্ৰসাৰণ কৰাত ভাৰতৰ ক্ষিপ্ৰ অগ্ৰগতি প্ৰতিফলিত হৈছে। ভাৰত ফ্ৰান্স উদ্ভাৱনী বৰ্ষৰ অধীনত আয়োজিত এই ধ্বজাবাহী কাৰ্যসূচীৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ প্ৰতিষ্ঠান, প্ৰযুক্তি আৰু বিনিয়োগ খণ্ডৰ কৰ্ণধাৰ তথা শতাধিক ষ্টাৰ্টআপক একেখন মঞ্চত মত বিনিময় কৰাৰ সুযোগ দিয়া হৈছে। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই কাৰ্যসূচীত 120টা বিশেষ ষ্টাৰ্টআপ তথা আন্তৰ্জাতিক গুৰুত্ব থকা 13টা গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ ক্ষেত্ৰত 20টাতকৈও অধিক উৎকৰ্ষ প্ৰতিষ্ঠান উজ্বলি উঠে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ 350টাতকৈও অধিক শীৰ্ষস্থানৰ বিনিয়োগকাৰী সংস্থাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত জৈৱ প্ৰযুক্তি, স্বচ্ছ শক্তি, মহাকাশ প্ৰযুক্তি, কোৱাণ্টাম প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা, ছেমিকণ্ডাক্টৰ, কম্পিউটাৰ খণ্ডৰ শেহতীয়া অগ্ৰগতিকে ধৰি 13টা খণ্ডৰ বিভিন্ন গুৰুত্বপূৰ্ণ উদ্ভাৱনক আলোকপাত কৰা হৈছে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত ইনোভেটছ কাৰ্যসূচীৰ জৰিয়তে দেশৰ প্ৰতিভা আৰু ইউৰোপীয় মূলধনৰ মাজৰ অন্তৰায় আঁতৰ হৈছে। তদুপৰি এই কাৰ্যসূচীয়ে যুৱ উদ্ভাৱকসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰি তেওঁলোকক আন্তৰ্জাতিক পৰ্যায়ৰ সংস্পৰ্শলৈ অনাৰ সুবিধা দিছে। দেশৰ ষ্টাৰ্টআপ বিপ্লৱৰ ওপৰত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ পৰা আৰম্ভ কৰি মহাকাশ প্ৰযুক্তিলৈ তথা সেউজ শক্তিৰ পৰা আৰম্ভ কৰি নিৰ্মাণ খণ্ডৰ শেহতীয়া অগ্ৰগতিলৈ বিভিন্ন ক্ষেত্ৰৰ অন্তৰায়সমূহ আঁতৰ কৰাৰ বাবে দেশৰ যুৱ শক্তিয়ে প্ৰয়াস অব্যাহত ৰাখিছে। দেশত 200,000+ ষ্টাৰ্টআপ থকাৰ কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মানৱতাৰ বাবে প্ৰযুক্তি ব্যৱহাৰ কৰি মানৱ কেন্দ্ৰিক উদ্ভাৱনৰ আদৰ্শ বিকশাই তোলাত গুৰুত্ব আৰোপ কৰা হৈছে। ভাৰত আৰু ফ্ৰান্সৰ মিত্ৰতা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিভিন্ন দেশৰ মাজত বাণিজ্য আৰু কৌশলগত সহযোগিতা থকাৰ বিপৰীতে অতি কম সংখ্যক দেশৰ মিত্ৰতাহে উমৈহতীয়া স্বাৰ্থ আৰু দৃষ্টিভংগীৰ আদৰ্শেৰে ত্বৰান্বিত হয়। তেওঁ ফ্ৰান্স আৰু ভাৰতৰ মিত্ৰতাকো এনে মিত্ৰতা বুলি অভিহিত কৰি কয় যে এই মিত্ৰতা উমৈহতীয়া বিশ্বাস, প্ৰমূল্য আৰু ভৱিষ্যমুখী দৃষ্টিভংগীৰ জৰিয়তে দৃঢ় হৈ আছে। তেওঁ কয় যে ভৱিষ্যত গঢ়ি তোলাৰ লগতে দেশৰ পৰিৱৰ্তন ত্বৰান্বিত কৰাত উদ্ভাৱন, প্ৰযুক্তিৰ আৰু দেশৰ যুৱচামৰ অভিলাষে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। অনুষ্ঠানত ভাষণ দি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰ'য়ে আন্তঃৰাষ্ট্ৰীয় উদ্ভাৱনী কেন্দ্ৰ হিচাপে ভাৰতৰ অগ্ৰগতিৰ প্ৰশংসা কৰে। তেওঁ ভাৰতৰ অভিযান্ত্ৰিক খণ্ডৰ প্ৰতিভাৰ ওপৰত আলোকপাত কৰি চন্দ্ৰযান অভিযানৰ প্ৰশংসা কৰে। ভাৰত ইনোভেটছ কাৰ্যসূচী, ভাৰতৰ উদ্ভাৱনী পৰিৱেশতন্ত্ৰ আৰু ফ্ৰান্সৰ অগ্ৰগামী প্ৰযুক্তি প্ৰেক্ষাপটৰ মাজৰ সমন্বয় ৰক্ষা কৰা বুলি তেওঁ প্ৰকাশ কৰে। ভাৰতৰ বাহিৰত এই কাৰ্যসূচীৰ প্ৰথম সংস্কৰণ আয়োজন কৰিবলৈ পাই ফ্ৰান্স সন্মানিত হোৱা বুলি তেওঁ মত প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰ, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, মুখ্য বৈজ্ঞানিক উপদেষ্টা অজয় কুমাৰ সুদ, ইনফোসিছৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি কয় যে দেশৰ মহাকাশ অৰ্থনীতি পৰৱৰ্তী দশকত বৰ্তমানৰ 800-900 কোটি আমেৰিকান ডলাৰৰ পৰা 4,000-4,500 কোটি আমেৰিকান ডলাৰলৈ উন্নীত হোৱাৰ বাবে সাজু হৈছে। নতুন দিল্লীত এখন সংবাদমেলত সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে নীতি সংস্কাৰ, বৰ্ধিত ব্যক্তিগত অংশগ্ৰহণ তথা দ্ৰুতভাৱে সম্প্ৰসাৰিত উদ্ভাৱনী পৰিৱেশতন্ত্ৰৰ জৰিয়তে এই অগ্ৰগতি সম্ভৱ হৈ উঠিছে। ডঃ সিঙে কয় যে দেশৰ মহাকাশ খণ্ডৰ এই প্ৰগতিয়ে দেশজুৰি হোৱা বৃহৎ পৰিৱৰ্তন প্ৰতিফলিত কৰে। বিজ্ঞান আৰু প্ৰযুক্তিয়ে গৱেষণাগাৰৰ পৰিধি নেওচি ৰাষ্ট্ৰীয় সচেতনতাৰ অংশ হৈ পৰা বুলিও তেওঁ মন্তব্য কৰে। সমাজ আৰু বিজ্ঞানৰ মাজত সম্পৰ্ক উন্নীত হোৱাটো শেহতীয়া বছৰসমূহত হোৱা আটাইতকৈ উল্লেখযোগ্য অগ্ৰগতি বুলিও তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিগদৰ্শনত বিজ্ঞান আৰু প্ৰযুক্তি খণ্ডত এই পৰিৱৰ্তন সাধিত হোৱা বুলি তেওঁ মন্তব্য কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
1: আজি মই আপোনালোক
0: শ্ৰম আৰু নিয়োগ ৰাজ্যমন্ত্ৰী শোভা কৰণদালাজে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক বিকশিত ভাৰতৰ লক্ষ্যৰ দিশে আগুৱাই নিছে। অন্ধ্ৰপ্ৰদেশৰ তিৰুমালা শ্ৰী ভেংকটেশ্বৰ মন্দিৰত পূজা অৰ্চনা আগবঢ়াই মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালৰ 12 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে তেওঁ এই মন্দিৰ ভ্ৰমণ কৰিছে। ইৰাণে আমেৰিকা আৰু ইজৰাইলৰ সৈতে সংঘাত নিৰ্মূলৰ লক্ষ্যৰে প্ৰস্তাৱিত বুজাবুজিৰ চুক্তি সন্দৰ্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই বুলি প্ৰকাশ কৰিছে। ইৰাণৰ সংবাদ মাধ্যমে জনোৱা মতে প্ৰস্তাৱিত চুক্তিখনৰ ওপৰত ৰাজনৈতিক, আইনী আৰু কাৰিকৰী পৰ্যালোচনা এতিয়াও চলি আছে। ইফালে কাটাৰৰ এটা প্ৰতিনিধি দল ইৰাণৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে ইৰাণ আৰু আমেৰিকাৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ বাবে তেহৰাণত উপস্থিত হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইতিমধ্যে অতি সোনকালে শান্তি চুক্তিত উপনীত হ'ব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে। অৱশ্যে প্ৰস্তাৱিত চুক্তিক লৈ ইৰাণৰ মাজহাটত প্ৰতিবাদৰ খবৰ পোৱা গৈছে। ৰাষ্ট্ৰীয় শিক্ষাৰ্থী লেপটপ 2026ৰ অধীনত বিনামূলীয়া লেপটপ বিতৰণৰ বাবে আবেদন পত্ৰ গ্ৰহণ কৰা বুলি ভুৱা প্ৰচাৰ চলোৱা

0: এটা হোৱাটছএপ বাৰ্তাৰ সত্যতা চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰ' PIB-ৰ সত্যাসত্য নিৰূপণকাৰী গোটে স্পষ্ট কৰি দিয়ে যে চৰকাৰে এনেধৰণৰ কোনো আঁচনি ঘোষণা কৰা নাই। এনেধৰণৰ বাৰ্তাসমূহ সাধাৰণতে ব্যৱহাৰকাৰীৰ বিত্তীয় তথা ব্যক্তিগত তথ্য আহৰণ কৰাৰ উদ্দেশ্যে প্ৰস্তুত কৰা হয়। চৰকাৰে নাগৰিকসকলক এনেধৰণৰ অপৰিচিত লিংকত ক্লিক নকৰিবলৈ পৰামৰ্শ দি এনেধৰণৰ বাৰ্তা আনলৈ পঠিওৱাৰ আগতে চৰকাৰী উৎসৰ পৰা সঠিক তথ্য আহৰণ কৰিবলৈ আহ্বান জনাইছে। INS সাৰদা জাহাজখনে শ্ৰীলংকাৰ কলম্বোলৈ ভ্ৰমণ সফলতাৰে সম্পন্ন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে ইয়াৰ জৰিয়তে ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ সামুদ্ৰিক সহযোগিতা তথা মিত্ৰতা অধিক শক্তিশালী হ'ব। এই ভ্ৰমণৰ সৈতে সংগতি ৰাখি শ্ৰীলংকা নৌবাহিনীৰ সৈতে বৃত্তিমূলক, অনুশীলনমূলক তথা ক্ৰিয়ামূলক আলোচনাও সম্পন্ন হয়। শ্ৰীলংকাৰ নৌবাহিনীৰ পশ্চিম নৌ অঞ্চলৰ কমাণ্ডাৰ ৰাদম জগত কুমাৰাই এই জাহাজখন পৰিদৰ্শন কৰি কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে দেশ দুখনৰ মাজৰ শক্তিশালী সামুদ্ৰিক মিত্ৰতা পুনৰনিশ্চিত কৰে। ICC মহিলা T20 ক্ৰিকেট বিশ্বকাপ প্ৰতিযোগিতাত আজি বাৰ্মিংহামৰ এজবেষ্টনত হোৱা এখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। টছত জিকি ভাৰতীয় দলটোৱে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈছে। মহিলা T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে সদায় উন্নত প্ৰদৰ্শন কৰি অহা ভাৰতে শেহতীয়া 16 খেলৰ ভিতৰত 13 জয়লাভ কৰিছে। ইপিনে বিশ্বকাপৰ গ্ৰুপ বিৰ এখন খেলত কালি স্কটলেণ্ডে আয়াৰলেণ্ডক 40 পৰাস্ত কৰে। স্কটলেণ্ডে মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত এখন খেলত প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 5 উইকেট হেৰুৱাই 161 সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত আয়াৰলেণ্ডে 19 আৰু এটা বলত 28 উইকেট হেৰুৱাই 121 সমৰ্থ হয়। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা আমেৰিকাত গ্ৰুপ ইৰ এখন খেলত জাৰ্মানী কুৰাকৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10:30 অনুষ্ঠিত হ'ব। ইয়াৰ পাছত ডাল্লাছ ষ্টেডিয়ামত গ্ৰুপ এফৰ আন এখন খেলত নেডাৰলেণ্ডছ জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন মাজনিশা 1:30 অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে আজি গ্ৰুপ ডিৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই তুৰস্কক 2-0 পৰাস্ত কৰে। অষ্ট্ৰেলিয়াৰ হৈ নেষ্টৰী ইৰাণ কুণ্ডা আৰু কনৰ মেটকাফে 1 গ'ল দিয়ে। ইয়াৰ পূৰ্বে স্কটলেণ্ডে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউজাৰ্চিত অনুষ্ঠিত প্ৰতিযোগিতাৰ গ্ৰুপ চিৰ এখন খেলত হাইটিক 1-0 পৰাস্ত কৰে। ইয়াৰ লগে লগে স্কটলেণ্ডৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত জয়ৰ 28 অপেক্ষাৰ অন্ত পৰে। তুৰ্কীৰ এণ্টালিয়াত চলি থকা আৰ্চাৰী বিশ্বকাপ তৃতীয় যোগ্যতা নিৰ্ণয়কাৰী প্ৰতিযোগিতাৰ ৰিকাৰ্ভ মিক্স শাখাত আজি ভাৰতৰ ধীৰাজ বোম্মা দেৱাৰা আৰু কুমকুম মহদে সোণৰ পদক লাভ কৰে। প্ৰতিযোগিতাৰ চূড়ান্ত খেলত ভাৰতীয় যুটিটোৱে দক্ষিণ কোৰিয়াৰ অহ ইয়ে জিন আৰু কিম জে ডেকক 5-1 ব্যৱধানত পৰাস্ত কৰে। মিক্স টীম শাখাত সেয়া হৈছে ধীৰাজ আৰু কুমকুমৰ প্ৰথমটো বিশ্বকাপ সোণৰ মেডেল। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰয় ফ্ৰান্সৰ নাইচত ঐতিহাসিক ভিলা কেৰিয়াছত প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে সমাজ আৰু বিজ্ঞানৰ মাজত সম্পৰ্ক উন্নীত হোৱাটো শেহতীয়া বছৰসমূহত হোৱা আটাইতকৈ উল্লেখযোগ্য অগ্ৰগতি বুলি মন্তব্য কৰে। আমেৰিকা আৰু ইছৰাইলৰ সৈতে সংঘাত নিৰ্মূলৰ লক্ষ্যৰে প্ৰস্তাৱিত বুজাবুজিৰ চুক্তি সন্দৰ্ভত ইৰাণে এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই বুলি প্ৰকাশ কৰিছে। মহিলাৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ পাকিস্তানৰ বিৰুদ্ধে হোৱা এখন খেলত ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা আমেৰিকাত গ্ৰুপ ইৰ এখন খেলত জাৰ্মানী কুৰাকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোৱাৰ্ডছ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। আমাৰ এই অনুষ্ঠানসমূহ আপোনালোকে নিউজ অন এয়াৰ এপৰ জৰিয়তেও শুনি আছে। আমাৰ পিছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: এয়া আকাশবাণী তেজপুৰ। সমূহ শ্ৰোতাকে স্বাগতম জনাই এয়া আগবঢ়াইছোঁ আজিৰ বিশেষ অনুষ্ঠানটি। শ্ৰোতাসকল, আজি বিশ্ব ৰক্তদাতা দিৱস। প্ৰতি বছৰে 14 তাৰিখে গোটেই বিশ্বতে পালন কৰা সজাগতামূলক দিৱস। স্বইচ্ছাই ৰক্তদান কৰাৰ মহত্ব আৰু নিৰাপদ ৰক্তৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনসাধাৰণক সজাগ কৰিবলৈ এই দিৱস উদযাপন কৰা হয়। সেই শ্ৰোতাসকল, আজি বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আমাক কিছু কথা অৱগত কৰিব তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ৰোগবিদ্যা বিভাগৰ সহকাৰী অধ্যাপক তথা উক্ত চিকিৎসা মহাবিদ্যালয়খনৰ ৰক্ত ভঁৰালৰ ভাৰপ্ৰাপ্ত বিষয়া ডাক্তৰ আকাশ প্ৰদীপ ভূঞাই। ছাৰ, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ আজিৰ এই বিশেষ অনুষ্ঠানটিত আপোনাক স্বাগতম জনাইছোঁ।
3: ধন্যবাদ বাইদেউ।
2: আমি সকলোৱে জানো ৰক্তদান মহান দান, সেয়ে প্ৰথমেই আপোনাক সুধো, বিশ্ব

0: ৰক্তদাতা দিৱস কিয় পালন কৰা হয়? 14 জুন তাৰিখটোৰ বিশেষ তাৎপৰ্য কি?
1: খুব সুন্দৰ কথা ক'লে আপুনি। ৰক্তদান এটি মহান দান, কাৰণ ৰক্তদান এটি জীৱনদান।
0: হয়,
1: ৰক্তদান আৰু এই বিশ্ব ৰক্তদাতা দিৱস, আমি সকলোৱে জানো যে 14 জুন প্ৰত্যেক বছৰতে বিশ্ব ৰক্তদাতা দিৱস পালন হৈ আহিছে। ইয়াৰ আৰম্ভণি হৈছিলে 2004 চনত প্ৰথমতে, যেতিয়া বিশ্ব
0: ৱৰ্ল্ড বেংকে
1: বা আপোনাৰ WHO কনচেপ্টটো লৈ আহিছিলে। আৰু 14 জুন তাৰিখটো কৰা হৈছিলে কাৰণ 14 জুনত এজন মহান ছাইণ্টিষ্ট যাৰ নাম হৈছিলে কাৰ্ল লেনষ্টাইনাৰ, যাৰ অৱদান ব্লাড ট্ৰান্সফিউজনৰ জগতত খুব ডাঙৰ। আমাৰ গাত আমি যি তেজ আমাৰ বৈ আছে, এটি নাম দিছিলে কাৰ্ল লেনষ্টাইনাৰে। এই ব্লাড গ্ৰুপৰ গোটেই পদ্ধতিটো, আমি যাক কওঁ ABO ব্লাড গ্ৰুপিং ছিষ্টেম, পদ্ধতিটোৰ আৱিষ্কাৰ কৰিছিলে কাৰ্ল লেনষ্টাইনাৰে। তেখেতৰ জন্মদিন হৈছিলে 14 জুন। হয় হয়, তেখেতৰ এই অৱদানটোক আমি স্বীকৃতি ৰাখি আৰু মানি 14 জুন প্ৰত্যেক বছৰতে বিশ্ব ৰক্তদাতা দিৱস হিচাপে আমি পালন কৰোঁ,
0: উদযাপন কৰি আহিছোঁ।
1: হয় হয়।
0: এজন মানুহৰ শৰীৰত কিমান তেজ থাকে, তাৰে কিমানখিনি দান কৰিব পাৰি?
1: এজন মানুহৰ গাত 4.5 4.5 লিটাৰ তেজ থাকে। হয়, প্ৰতিজন মানুহজনৰ শৰীৰত 4.5 লিটাৰ তেজ থাকে। ক'ব গ'লে খুব কম শতাংশই আমি ডনেট কৰোঁ। এবাৰতে আমি সাধাৰণতে 350-450 ml লৈকেহে আমি ব্লাড ডনেট কৰোঁ, কাৰণ ব্লাড ডনেশ্যন কৰোঁতে আমাৰ বিভিন্ন বেগ আছে, বিভিন্ন চাইজৰ বেগ আছে, বিভিন্ন ধৰণৰ বেগ আছে, যাক আমি ছিংগল বেগ হয়, ডাবল বেগ, ট্ৰিপল বেগ, যাক আমি কম্পনেণ্ট তৈয়াৰ কৰোঁ। চ' সেই কম্পনেণ্ট তৈয়াৰ কৰোঁ বা হোল ব্লাড লওঁ, সেইখিনি চাই পেলাই আমি আইডাৰ 350-450 ml ব্লাড সংগ্ৰহ কৰোঁ।
0: বয়স আৰু ওজনৰ কিবা কথা থাকিব নেকি?
1: হয় হয়, নিশ্চয় আছে। ইয়াতে মই ক'ব বিচাৰিছোঁ
0: স্বাস্থ্যৰো কথা থাকিব।
1: স্বাস্থ্য ডেফিনেটলি হয়, আছে আছে। ইয়াতে আপোনাৰ প্ৰত্যেকজন সুস্বাস্থ্য নাগৰিকে যাৰ বয়স 18-65 বছৰ হৈছে, 65 লৈকে তেওঁলোকে ৰক্তদান কৰিব পাৰে। নিৰোগী হ'ব লাগিব, সুস্থ হ'ব লাগিব, তেওঁৰ গাত একো ধৰণৰ বীজাণু হ'ব নালাগিব, তেওঁলোকে পৌষ্টিক আহাৰ গ্ৰহণ কৰে। তেখেতসকলে যদি ৰক্তদানৰ পূৰ্বে যদি পৌষ্টিক আহাৰ গ্ৰহণ কৰিছে, ভালকৈ তেওঁলোকে শুব পাৰিছে, বা তেওঁলোকে যদি একো চাৰ্জাৰী হোৱা নাই তেওঁলোকৰ,
0: সেই সুস্থ সবল আৰু এজন নিৰোগী মানুহেহে আচলতে তেজ দান কৰিব পাৰে।
1: হয় বাইদেউ,
0: যিহেতু এতিয়া আহিছে সুস্থ সবলৰ কথা, এইখিনিতে আপোনাক সুধো, ডায়েবেটিছ প্ৰেছাৰৰ বেমাৰ থকা মানুহে তেজ দিব পাৰেনে? কি কি বেমাৰ থাকিলে তেজ দিব নোৱাৰে বাৰু?
1: মই ইয়াতে ক'ব বিচাৰিছোঁ যে ডায়েবেটিছ,
0: হাই প্ৰেছাৰ
1: থাকে, উচ্চ ৰক্তচাপ থাকিলেও তেওঁলোকেও ৰক্তদান কৰিব পাৰে।
0: হয় নেকি?
1: হয়, কিন্তু তেওঁলোকৰ ডায়েবেটিছটো কণ্ট্ৰল হ'ব লাগিব, যোনটো আমি ব্লাড চুগাৰ লেভেল বুলি কওঁ, সেইটো নৰ্মেল হ'ব লাগিব। আৰু ঠিক তেনেকৈ হাই ব্লাড প্ৰেছাৰ থকা মানুহজনৰ যদি উচ্চ ৰক্তচাপ সেই সময়ত নাথাকে, তেওঁলোকৰ যদি সেই সময়ত ব্লাড প্ৰেছাৰটো 120/80
0: সময়ত ব্লাড ডনেট কৰি থাকে,
1: আৰু যদি আমি দেখোঁ যে এজন মানুহৰ ব্লাড 150/100 চাপ'জ হাই আছে, তে সেইসকলৰ আমি সাধাৰণতে ব্লাড নলওঁ। আমি তেওঁলোকক কওঁ যে যদি ব্লাড প্ৰেছাৰ নৰ্মেল হয়, তাৰপিছতহে তেওঁলোকে যাতে ব্লাড ডনেট কৰিব আহে।
0: আৰু টেষ্ট দান কৰাৰ আগতে কি কি পৰীক্ষা কৰা হয়, মানে যিজনে দান কৰিব সেই ব্যক্তিজনৰ?
1: টেষ্ট দান কৰা, ৰক্তদান কৰাৰ পূৰ্বে আমাৰ, আপুনি যদি আমাৰ ব্লাড বেংকত আহে, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকত বা যিকোনো অন্যান্য ব্লাড বেংকত আপুনি যায়, আপোনাৰ এখন প্ৰশ্ন কাকত দিয়া, এখন কোৱেশ্যনাৰ দিয়া হয়। বহুতখিনি কথা থাকে, ৰক্তদাতাসকলে নিজৰ তথ্যখিনি লিখিব লাগে। তাতে কিছুমান থাকে, যেনেকৈ আপোনাৰ বয়স কিমান, আপুনি যোৱাবাৰ কেতিয়া ব্লাড দিছিলে। আমি ক'ব পাৰোঁ যে এজন মানুহে, এজন সুস্বাস্থ্য মানুহে প্ৰত্যেক 3 মাহৰ মূৰে মূৰে ৰক্তদান কৰিব পাৰে।
0: 3 মাহৰ মূৰে মূৰে
1: চ' যোনখন মই কোৱেশ্যনৰ কথা কৈছোঁ, তাতে এইখিনি কথা লিখা থাকে। প্লাছ তেখেতৰ হিষ্ট্ৰী যদি কিবা আছে, চাপ'জ তেওঁ কিবা চাৰ্জাৰী হৈছে, মেজৰ চাৰ্জাৰী কিবা হৈছে, তেওঁলোকে ব্লাড দিব নোৱাৰিব। তেওঁলোকে যদি
0: মেজৰ চাৰ্জাৰী কওঁতে কি কি চাৰ্জাৰী, আজিকালিতো সকলোৰে প্ৰায় চাৰ্জাৰী হৈয়ে থাকে দেখোন।
1: হয়, যেনেকৈ আপোনাৰ এপেণ্ডিচাইটিছ হৈ গ'ল, গল ব্লাডাৰ চাৰ্জাৰী হৈ গ'ল, হৃদয়ৰোগৰ চাৰ্জাৰী হৈ গ'ল,
0: হাৰ্টৰ
1: চাৰ্জাৰী হৈ গ'ল, বা যিকোনো মেজৰ য'ত ব্লাড লছ হোৱাৰ সম্ভাৱনা আছে, আমি ব্লাড ডনেট কৰিব আমি নিদিওঁ। কিছুমান আৰু বেমাৰ আছে, যেনেকে ধৰক কিছুমানৰ বেমাৰ নহ'লেও যদি কাৰোবাক কুকুৰে কামুৰিলে আৰু তেওঁলোকে ৰেবিজ ভেকচিন লৈছে, সেই ৰেবিজ ভেকচিন লোৱাসকলেও

0: ব্লাড দিব নোৱাৰিব, কাৰোবাৰ যদি থাইৰয়ডৰ প্ৰব্লেম আছে, থাইৰয়ড হাই থাইৰয়ড বা ল' থাইৰয়ড প্ৰব্লেম আছে, তেওঁলোকেও ব্লাড দিব
1: নোৱাৰিব।
0: আৰু যদি কোনোবাই মেনষ্ট্ৰুৱেশ্যন হৈ আছে ধৰক, তেখেতসকলে সেই 4-5 দিন টেষ্ট দিব
1: নোৱাৰে,
0: সেই পিৰিয়ডত তেওঁলোকে টেষ্ট দিব নোৱাৰিব। তাৰপিছত যদি তেওঁৰ হিমগ্ল'বিন ঠিকে থাকে, তেওঁলোকে নিশ্চয় ব্লাড দিব পাৰিব।
1: আপুনি হিমগ্ল'বিন কওঁতে, এতিয়া যিজনে ব্যক্তিয়ে বা যিজনে টেষ্ট দান কৰিম বুলি ভাবিছে, তেখেতৰ সাধাৰণতে কিমান হিমগ্ল'বিন থাকিব লাগে বাৰু? এতিয়া ধৰক ময়ে ভাবিছো মই ৰক্তদান কৰিম বুলি।
0: খুব ভাল কথা ভাবিছে আপুনি।
1: হয়,
0: প্ৰথমতে মই আপোনাৰ হিমগ্ল'বিনটো চেক কৰিম।
1: হয়,
0: আপুনি আমাৰ ওচৰত আহিলে আমি আপোনাৰ হিমগ্ল'বিন চেক কৰিম। কৰি পেলাই আমি যদি দেখো 12.5 গ্ৰাম/ডেচিলিটাৰ
1: থাকিবই লাগিব,
0: থাকিবই লাগিব। 12.5 গ্ৰাম যদি আছে বা তাৰ ওপৰত আছে, তেনেহলে আপুনি ৰক্তদান কৰিব পাৰে। তাৰ যদি তলত আছে, তেনেহলে আপোনাক আমি ৰক্তদান কৰিব মানা কৰিম। আপোনাক আমি কম যে ভালকৈ খাই আহক।
1: এতিয়া ব্লাডটো আপুনি পৰীক্ষা কৰিলে, কিমান হিমগ্ল'বিন আছে,
0: হিমগ্ল'বিন কৰিলো,
1: তাৰপিছত আৰু থাইৰয়ডটো চাব তেখেতৰ।
0: থাইৰয়ডটো আমি হিষ্ট্ৰি লওঁ, সেই সময়তে আমি থাইৰয়ডৰ পৰীক্ষা নকৰোঁ,
1: সেই সময়তে হিষ্ট্ৰিটো লওঁ,
0: হিষ্ট্ৰি লওঁ, যিহেতু ব্যক্তিজনে জানে যে তেখেতে থাইৰয়ড ঔষধ খাই আছে নেকি বা ডায়েবেটিছ খাই আছে নেকি, ঔষধ হাই প্ৰেছাৰ ঔষধ খাই আছে নেকি, বা যদি তেওঁ কিবা জ্বৰ হৈ আছে সেই সময়ত, চৰ্দি জ্বৰ হৈ আছে, কাঁহ হৈ আছে, তেওঁ কিবা এণ্টিবায়'টিক খাই আছে বা কিবা ষ্টেৰইড খাই আছে, তো সেইসকল যদি ড্ৰাগ হিষ্ট্ৰি আমি লওঁ, সেইসকলে যদি সেইখিনি খাই আছে, কওঁ যে এতিয়া আপুনি দিব নোৱাৰে, কিছুদিনৰ পূৰ্বে আহি পেলাই আপোনাক আপুনি
1: দিব পাৰিব,
0: দিব পাৰিব।
1: ফৰ্মখন ফিল আপ কৰিলে তাৰপিছত আপোনালোকে তেওঁৰ পৰা,
0: তাৰপিছত আমি ফৰ্মখন ফিল আপ কৰিলোঁ, তাৰপিছত আমি তেখেতৰ ওজনটো চাম, যেনেকৈ আপুনি ক'লে যে 45 কেজি মিনিমাম ওজন হ'ব লাগিব,
1: 45 কেজি, ইফালে আকৌ হিমগ্ল'বিন
0: 12.5 গ্ৰাম/ডেচিলিটাৰ,
1: এই দুটা থাকিবই লাগিব,
0: দুটা থাকিবই লাগিব। সেইটো মই আপোনাক ক'লোঁ, ইয়াতে যেনেকৈ মই আপোনাক ক'লোঁ, প্ৰথমতে 350 ml/450 ml, যদি আমি 350 ml ব্লাড বেগত ব্লাড লৈ আছোঁ, তেনেহ'লে তেখেতৰ যোনটো ৱেইট হয় 45 কিলোগ্ৰাম, আৰু যদি আমি 450 ml ব্লাড বেগত লওঁ, তেনেহ'লে আমি সাধাৰণতে কওঁ যে আপোনাৰ ৱেইটটো 50 কেজিৰ ওপৰত হ'ব লাগিব।
1: তাৰপিছতহে আপোনালোকে প্ৰক্ৰিয়াটো আৰম্ভ
0: কৰিব, তাৰপিছতহে আমি প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰোঁ। ইয়াতে এটা কথা মই ক'ব বিচাৰিছোঁ, যিহেতু নৱপ্ৰজন্ম হয় আৰু তেখেতসকলে খুব টেটুৰ
1: আজিকালি সকলোৱে কৰাই, টেটুটো
0: কৰাই, চ' এইটো মই ক'ম যে যদি টেটু কৰাইছে 6 মাহৰলৈকে, টেটু কৰাৰ 6 মাহলৈকে তেওঁলোকে ব্লাড ডনেট কৰিব নোৱাৰিব। যদি পুৰণা হৈছে, কাৰণ টেটু কৰিলে কি হয়, তাৰ নানান ধৰণৰ ইনফেকশ্যন হোৱাৰ চান্স থাকে, সেইকাৰণে আমি এই হিষ্ট্ৰিটো খুব জোৰ ভালকে লওঁ। যদি কাৰোবাৰ টেটু আছে বা যদি কাৰোবাৰ ক'ৰবাত কাটমাৰ্ক আছে, তো সেইকাৰণে যদি ফ্ৰেছ টেটু কোনোবাই কৰিছে, দুদিন হৈছে, 4 দিন হৈছে, আমি তেওঁলোকক সাধাৰণতে
1: তেওঁলোকৰ পৰা নলয়, তাৰমানে
0: আমি কওঁ যে আপুনি 6 মাহৰ পিছত আহি পেলাই টেষ্ট দি পেলাই,
1: তাৰমানে 6 মাহ হ'ব লাগিব টেটু কৰা।
0: আৰু কিছুমান ৰোগ যেনেকে ধৰক জণ্ডিচ ৰোগ হৈছে,
1: জণ্ডিচ
0: হৈ আছে বা কাৰোবাৰ দাঁতৰ ইনফেকশ্যন আছে, দাঁত সৰাইছিলে, তেওঁলোককো আমি কওঁ যে আপুনি 6 মাহৰ পিছতহে আহি পেলাই ৰক্তদান কৰিব পাৰেনে, আমি আকৌ,
1: মানে ব্যক্তিজন সম্পূৰ্ণভাৱে সুস্থ সবল
0: হ'ব লাগিব,
1: তেতিয়াহে তেওঁ ইচ্ছা কৰিব পাৰে তাৰমানে ৰক্তদান কৰিবলৈ।
0: নিশ্চয় নিশ্চয়। আৰু তেওঁ যদি নিশ্চয় যদি কিবা তেওঁৰ ইচ্ছা থাকে ৰক্তদান কৰিব, তেওঁ নিজকে সুস্থ সবল
1: কৰি ল'ব লাগিব,
0: কৰি তুলিবই।
1: দান কৰা তেজৰ পৰা HIV হেপাটাইটিছৰ দৰে বেমাৰ বিয়পাৰ কিবা ভয় থাকে নেকি বাৰু?
0: চাওক, প্ৰত্যেকটো ইউনিট আমি যোনটো আমি সংগ্ৰহ কৰোঁ, এই 4-5টা বেমাৰ আমি ৰিপৰ্ট কৰোঁ, HIV, হেপাটাইটিছ বি, হেপাটাইটিছ চি, চিফিলিছ আৰু মেলেৰিয়া। এই 5টা ৰোগৰ আমি পৰীক্ষা কৰাৰ পিছতহে আমি টেষ্টটো কাৰোবাক আমি দিওঁ। চ' সেইকাৰণে আজিকালি আমি আধুনিকভাৱে আমি টেষ্টিংখিনি কৰোঁ, যে ৰক্ত দিয়াৰ বা ৰক্ত লোৱাৰ প্ৰক্ৰিয়াটোত এই সংক্ৰমণটো খুব কম হৈ পৰিছে এতিয়া, বহুত কম হৈ পৰিছে এতিয়া।
1: তাৰমানে টেষ্টটো লোৱাৰ পিছত আপোনালোকে সেই ব্লাডখিনি
0: আমি আকৌ পৰীক্ষা কৰোঁ,
1: আকৌ
0: যদি কাৰোবাৰ পজিটিভ পাই যাওঁ, আমি সেই ব্লাডটো আকৌ ডিছকাৰ্ড কৰি দিওঁ, সেই ব্লাডটো আমি
1: লোৱাৰ পিছত ডিছকাৰ্ড কৰি দিয়ে,
0: লোৱাৰ পিছত আকৌ ডিছকাৰ্ড কৰি দিওঁ।
1: তাৰমানে আগতেতো সোধা হয়ে, তথাপিতো গম পোৱা নাযায়,
0: কিছুমানে ধৰক গম নোপোৱাকে,
1: যদি ব্লাডত আছে
0: বীজাণুটো আছে, তেখেতে গম পোৱা নাই,
1: সেইটো
0: এটা লাভৰ এটা লাভ হয় ব্যক্তিগত, যদি তেওঁলোকৰ ধৰক এই বেমাৰখিনি লুকাই আছিলে, HIV বীজাণুটো পজিটিভ আছে, তেওঁলোকে আমি তেতিয়া সেই ব্লাডটো ডিছকাৰ্ড কৰি দিওঁ আৰু তেখেতক আমি

0: ঔষধ দিওঁ যে আপুনি নিজৰ চিকিৎসাটো কৰাৰ লওক আগতে।
1: এজনৰ পৰা আপুনি এক ইউনিট তেজ ল'লে, যে সেই এক ইউনিটটো কিমানজন ৰোগীক আপোনালোকে দিব?
0: এটা ব্লাডৰ পৰা আমি পি আৰ বি চি, যোনটো আমি অকল আৰ বি চি কণিকাই যদি এখিনি আমি যদি চাওঁ, অকল পি আৰ বি চি, তাৰপিছত তাৰ পৰা প্লাজমা ছেপাৰেট কৰি দিওঁ, চ' সেইটো আমি ফ্ৰেছ ফ্ৰ'জেন প্লাজমা বুলি কওঁ। তাৰপিছত আমি সেই ফ্ৰেছ ফ্ৰ'জেন প্লাজমাৰ পৰা আকৌ প্লেটলেট কনচেনট্ৰেট আমি কৰোঁ। তো প্লেটলেট কনচেনট্ৰেট
1: এটা দীঘল প্ৰক্ৰিয়া,
0: দীঘল প্ৰক্ৰিয়া থাকে, হয় হয়। আৰু তাৰপিছতো আমি আৰু এটা ধৰণৰ আমি কম্পনেণ্ট বনাওঁ যাৰ নাম হৈছে ক্ৰায়োপ্ৰেচিপিটেট। চ' ক্ৰায়োপ্ৰেচিপিটেট আৰু এটা একদম কম ভলিউমত আমি ক্ৰায়োপ্ৰেচিপিটেট বনাওঁ, যাক আমি হিম'ফিলিয়া বেমাৰ যাৰ থাকে সেই তেওঁলোকক আমি ক্ৰায়োপ্ৰেচিপিটেটটো আমি দিবলৈ সক্ষম হওঁ। চ' এটা ইউনিটৰ পৰা আমি চাৰিটা কম্পনেণ্ট আমি বনাব
1: পাৰে, তাৰমানে চাৰিজন ৰোগীলৈ দিব,
0: চাৰিজন ৰোগী, হয় হয়। কিন্তু সাধাৰণতে ক্ৰায়োপ্ৰেচিপিটেটটো যিহেতু ইমান খুব দৰকাৰ নপৰে, আমি সেইকাৰণে এটা ইউনিটৰ পৰা এতিয়া বৰ্তমান পি আৰ বি চি, প্লেটলেট আৰু ফ্ৰেছ ফ্ৰ'জেন প্লাজমা, এই তিনিটা আমি কম্পনেণ্ট ৰেগুলাৰ বেচিছত আমি বনাওঁ।
1: এইকেইটা দি আছে আপোনালোকে?
0: আমি দি আছোঁ, আমাৰ মেডিকেল কলেজত যোনটো ব্লাড কম্প

0: প্লাজমাৰ পৰা আকৌ প্লেটলেট কনচেনট্ৰেট আমি কৰোঁ। তো প্লেটলেট কনচেনট্ৰেট
1: এটা দীঘল প্ৰক্ৰিয়া, তাৰ
0: দীঘল প্ৰক্ৰিয়া থাকে, হয় হয়। আৰু তাৰপিছতো আমি আৰু এটা ধৰণৰ আমি কম্পনেণ্ট বনাওঁ যাৰ নাম হৈছে ক্ৰায়োপ্ৰেচিপিটেট। চ' ক্ৰায়োপ্ৰেচিপিটেট আৰু এটা একদম কম ভলিউমত আমি ক্ৰায়োপ্ৰেচিপিটেট বনাওঁ, যাক আমি হিম'ফিলিয়া বেমাৰ যাৰ থাকে সেই তেওঁলোকক আমি ক্ৰায়োপ্ৰেচিপিটেটটো আমি দিবলৈ সক্ষম হওঁ। চ' এটা ইউনিটৰ পৰা আমি চাৰিটা কম্পনেণ্ট আমি বনাব মেডিকেল কলেজত যোনটো ব্লাড কম্পনেণ্ট সেপাৰেশ্যন ইউনিট আছে তাতে আমি এই তিনিটা খুব ৰেগুলাৰলি আমি তৈয়াৰ কৰোঁ।
1: এটা কম্পনেণ্ট আপুনি কৈ আছে, আমাৰ শ্ৰোতাসকলক কম্পনেণ্টৰ বিষয়ে অকণমান কৈ দিয়কচোন।
0: হয়, যিহেতু ব্লাডত আমি জানো যে আমাৰ ব্লাডত চেলছ থাকে, কোষিকাকিন থাকে, প্লাজমা থাকে, যোনটো জুলিয়া যোনটো পদাৰ্থ সেইটো আমি প্লাজমা বুলি কওঁ। চ' যেতিয়া আমি ব্লাড আমি লওঁ, আমি এটা মেচিনেৰে আমি তাক বিভিন্ন কম্পনেণ্ট তৈয়াৰ কৰোঁ। এটা ইউনিট ব্লাডটো আমি ঘূৰাই ঘূৰাই ঘূৰাই পেলাই বিভিন্ন স্পীডত আমি ঘূৰাই ঘূৰাই পেলাই আমি বেলেগ বেলেগ কম্পনেণ্ট প্ৰিপেৰেশ্যন কৰোঁ। যেনেকৈ এটা ব্লাড পৰা আমি হোল ব্লাডৰ পৰা আমি তাৰ অকল আৰবিচি খিনি লওঁ, সেইটোক আমি কওঁ পিআৰবিচি, পেক্ড ৰেড চেল কনচেনট্ৰেট। তাৰপিছত আমি তাৰ পৰা ফ্ৰেছ ফ্ৰ'জেন প্লাজমাটো বনাওঁ, প্লাজমাৰ পৰা আমি আকৌ প্লাজমাটো ঘূৰাওঁ, ঘূৰাই পেলাই আকৌ আমি প্লেটলেট তাৰ পৰা তৈয়াৰ কৰোঁ। তৈয়াৰ কৰি পেলাই আমি বেচ ৱাইজ আমাৰ বেলেগ বেলেগ ৰেফ্ৰিজাৰেশ্যন আছে, ধৰক প্লেটলেটৰ কাৰণে বেলেগ, কম্পনেণ্ট কাৰণে বেলেগ ৰেফ্ৰিজাৰেটৰ আমাৰ আছে। যেনেকে মই আপোনাক কলো ফ্ৰেছ ফ্ৰ'জেন প্লাজমা, যিহেতু এইটো ফ্ৰেছ ফ্ৰ'জেন হয় সেইকাৰণে আমি এইটো -20, -40 বা -80 ডিগ্ৰীলৈকে আমি এইটো থ'ব পাৰোঁ। আমাৰ তাত ফ্ৰিজ আছে। এটা ইউনিট যদি আমি আজি তৈয়াৰ কৰোঁ মই ফ্ৰেছ ফ্ৰ'জেন প্লাজমা, সেইটো মই -20 ডিগ্ৰীত মই এবছৰলৈকে থ'ব পাৰোঁ।
1: ভালে থাকিব নে?
0: ভাল থাকিব, একদম ভাল থাকিব, একদম ভাল থাকে।
1: ইমান দিনলৈ বাৰু ৰাখিব নোৱাৰে, কাৰণ আপোনালোকৰ সদায় প্ৰয়োজন হৈয়ে থাকে।
0: প্ৰয়োজন হৈ থাকে, সাধাৰণতে ৰাইজক দি দিয়া যায় কাৰণ যেতিয়া দৰকাৰ। কাৰণ ফ্ৰেছ ফ্ৰ'জেন প্লাজমাটো এনেকুৱা বস্তু য'ত আপোনাৰ আমি কওঁ ব্লাডৰ ক্লটিং ফেক্টৰখিনি থাকে, ধৰক যাৰ ব্লিডিং হৈ আছে, ব্লিডিং হৈছে, লিভাৰ বেয়া হৈছে। আমি জানো যে ক্লটিং ফেক্টৰ্ছখিনি লিভাৰত, যাৰ লিভাৰ ফেইলৰ হয় তেওঁলোকৰ এনে ধৰণৰ পেচেণ্টক দেখা হৈছে তেওঁলোকৰ ব্লিডিং খুব হয়। সেই ব্লিডিংটো ৰখাবৰ কাৰণে আমি ফ্ৰেছ ফ্ৰ'জেন প্লাজমা আমি তেওঁলোকক দি পেলাই ব্লিডিংটো ৰখাব পাৰোঁ। আৰু যাক এনিমিয়া, যাৰ এনিমিয়া হিমগ্ল'বিন কম আছে, তাক আমি অকল আৰবিচিটো দিওঁ, যিহেতু আমি জানো যে আৰবিচিতহে হিমগ্ল'বিন থাকে। তো কম্পনেণ্টৰ এইটো এটা খুব ভাল কথা যে আমি যাক যি বস্তু লাগে আমি সেইখিনি তেনেকৈ আমি দিব পাৰোঁ।
1: এইটো বৰ ভাল কথা, এইটো নিশ্চয় আগৰ পৰাই আছে,
0: আগৰ পৰা আছিলে, কিন্তু আমি এতিয়া আমাৰ ব্লাড বেংকত আমি সম্পূৰ্ণভাৱে প্ৰত্যেকটো ইউনিটকে আমি প্ৰায় কম্পনেণ্ট ছেপাৰেশ্যন কৰিছোঁ। আৰু মই আপোনাক ক'বলৈ খুব গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ ৰিচেণ্টলি আমাৰ ব্লাড বেংকটো NABH স্বীকৃতি লাভ কৰিছে ব্লাড বেংকিং সাৰ্ভিচেছত।
1: বৰ ভাল খবৰ, তাৰমানে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত তাৰমানে এইখিনি সুবিধা আছে
0: আছে।
1: আৰু আমাৰ যিসকল ৰোগী যাক প্ৰয়োজন হৈছে তেওঁলোকে যোগাযোগ কৰিলে নিশ্চয় পাব।
0: নিশ্চয় নিশ্চয় নিশ্চয়।
1: এজন ব্যক্তিয়ে টেষ্ট দিলে, সেই টেষ্টটো আপোনালোকে কিমান দিনলৈ সুৰক্ষিত কৰি ৰাখিব?
0: খুব ধুনীয়া প্ৰশ্ন সুধিছে বাইদেউ আপুনি। ইয়াতে মই ক'ব বিচাৰোঁ যে আমি যোনটো বেগত সংগ্ৰহ কৰোঁ তাৰ বিভিন্ন ধৰণৰ বেগ থাকে। এটা বেগ থাকে নৰ্মেল বেগ, য'ত আমি CPDA বুলি এটা ড্ৰপ থাকে সেই পাৰ্টিকুলাৰ ব্লাড বেগটোত। আৰু এটা ব্লাড বেগ আছে য'ত CPDA লগতে আমি ছাগেম বুলি এটা আৰু এটা ড্ৰপ থাকে। যদি আমি নৰ্মেল বেগত চাওঁ, আমি 35 দিনলৈকে আমি এটা বেগ সুৰক্ষিতভাৱে আমি ৰাখিব পাৰোঁ আমাৰ, কিন্তু সেইটো আমি 2-6 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত ৰাখিব লাগিব। আৰু যোনটো মই ক'লো ছাগেম ব্লাডটো এটা বিশেষ ধৰণৰ বেগ আছে, বিশেষ ধৰণৰ ড্ৰপ থাকে তাতে, সেই ড্ৰপটোৰ যদি থাকে সেই বেগটোত আমি 42 দিনলৈকে থ'ব পাৰোঁ, 42 ডেজলৈকে আমি সেই বেগটো ৰাখিব পাৰোঁ, বহুত দিনলৈকে ৰাখিব পাৰোঁ। হয়, তাতে আৰু এটা কথা, যোনটো আপুনি আমি কম্পনেণ্টৰ কথা যিহেতু আমি পাতি আছো আৰু মই অলৰেডি ক'লো যে FFP আমি 1 বছৰ ধৰি ৰাখিব পাৰোঁ, আৰু -80টো আমি 5 বছৰ ধৰি পেলাই ৰাখিব পাৰোঁ, 5 বছৰলৈকে আমি ৰাখিব পাৰোঁ। যোনটো প্লেটলেট কথা ক'লো মই, প্লেটলেট হৈছে একদম শ্বৰ্টেষ্ট ফৰ্মটো, প্লেটলেট আমি অকল 5 দিনৰ বাবেহে ৰাখিব পাৰোঁ। আৰু প্লেটলেট যোনটো হয় আমি এইটো ফ্ৰিজিং কৰি ৰাখিব নোৱাৰোঁ, আমি ডিপ ফ্ৰিজৰ থ'ব নোৱাৰোঁ, আমি এইটো ফ্ৰিজৰ ভিতৰত থ'ব নোৱাৰোঁ। তাৰ কাৰণে বিশেষ এটা উপকৰণ আছে যোনটোক যাক আমি এজিটেটৰ বুলি কওঁ, তাতে আমি 22 ডিগ্ৰী চেলচিয়াছৰ পৰা 26 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত আমি প্লেটলেটটো 5 দিনলৈকে থ'ব পাৰোঁ, সেই তেনেকৈ আমি সংগ্ৰহ কৰোঁ।
1: অতি কম

0: সময়ত তাৰমানে সেইটো থাকে প্লেটলেটটো,
1: প্লেটলেটটো 5 দিনৰ বাবেহে। চ' মই আকৌ এবাৰ কৈ দিওঁ, হোল ব্লাড যদি আমি চাওঁ বা পি আৰ বি চি 35 দিনৰ পৰা 42 দিনলৈকে, প্লেটলেট 5 দিনলৈকে, আৰু এফ এফ পি যেনে মই ক'লো এবছৰ।
0: আমাৰ এতিয়া ব্লাড দিয়াৰ বিনিময়ত আপোনালোকে এতিয়া দিব যে আপুনি ৰোগীজনক, তাৰ বিনিময়ত কি ল'ব, আকৌ কিবা তেজ বিচাৰিবনে?
1: যদি আমাৰ ষ্টক থাকে, আমাৰ এতিয়া দেখা গৈছে যে
0: হয়
1: ভলণ্টৰি ব্লাড ডনেশ্যন যোনটো হয়,
0: হয়
1: সেই ভলণ্টৰি ব্লাড ডনেশ্যনৰ আমাৰ এইখিনি অঞ্চলত যোনটো এৱেৰনেছ, সজাগতাটো সেইটো খুব কম। সেইকাৰণে বৰ্তমান আমাৰ সেই আমি যিমান পাৰোঁ আমি দিবলৈ চেষ্টা কৰোঁ, কিন্তু কেতিয়াবা খুব বেছি ডিমাণ্ড হ'লে আমাৰ তেজৰ নাটনি কেতিয়াবা হ'ব পাৰে। সেই তেনে ক্ষেত্ৰত আমি সাধাৰণতে আমি ৰিপ্লেচমেণ্টৰ কথাও কওঁ, কিন্তু আমাৰ প্ৰথম কথাটো হ'ল যে আমি যদি ভলণ্টৰি ব্লাড ডনেশ্যন আমি বঢ়াব পাৰোঁ, আমি নিশ্চয় কাকো আমি তেজৰ কাৰণে আমি ক'ব নালাগে। যোনে নিজে নিজে ভলণ্টৰি ব্লাড ডনেশ্যন কৰিলে, আমি যেনেকে ব্লাড ডনেশ্যন কেম্প কৰোঁ য'ত আপোনাৰ কেইবাজন লোক আহি পেলাই নিজৰ স্বেচ্ছাৰে তেওঁলোকে ৰক্তদান কৰে, আমি তেওঁলোকক খুব খুব নমন কৰিছোঁ আৰু আমি তেওঁলোকৰ এই
0: উৎসাহিত কৰে,
1: উৎসাহিত কৰে, হয় হয় নিশ্চয়।
0: কেম্পৰ জৰিয়তে ব্লাডবোৰ সংগ্ৰহ কৰে নে স্বেচ্ছাই আহি আপোনালোকৰ ব্লাড বেংকত দি যায়?
1: আমাৰ দুইফালে হয়, আমাৰ কিছুমান ডোনাৰ্ছ আছে যোনে ধৰক প্ৰত্যেক 3 মাহৰ মূৰে মূৰে আহি পেলাই স্বেচ্ছাৰে নিজৰ আহি পেলাই ৰক্তদান কৰি যায় আমাৰ ব্লাড চেণ্টাৰত। কিছুমান অৰ্গেনাইজেশ্যন আছে যেনেকৈ আপোনাৰ ইণ্ডিয়ান ৰেড ক্ৰছ ছচাইটি হৈ গ'ল, ডিফেন্সৰ সকলৰ যেনেকৈ ধৰক মিলিটাৰী হস্পিটেলখিনি আছে, তেওঁলোকৰ জোৱান স্বেচ্ছাৰে আহে, স্বেচ্ছাৰে আহে। আমি তেওঁলোকৰ কেম্প কওঁ, আমি খালি কওঁ যে তেজৰ কেম্প, ভলণ্টৰি ব্লাড ডনেশ্যন কেম্প কৰিব লাগে। তেখেতে নিজৰ ইচ্ছাৰে খুব ধুনীয়াভাৱে তেওঁলোকে কেম্প অৰ্গেনাইজ কৰে, আমাৰ আমি যাওঁ কেতিয়াবা অৰ্গেনাইজ কৰিবৰ কাৰণে, কেতিয়াবা তেওঁলোক নিজে আহে আমাৰ ৰক্তদান কৰিবৰ কাৰণে আমাৰ চেণ্টাৰলৈ। আমাৰ ব্লাড বেংকটো ধৰক 24/7 খোলা আছে, কিন্তু আমি সাধাৰণতে 8 বজাৰ আগতে আমি তাৰপৰা ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8টালৈকে আমি তেজ কালেক্ট কৰোঁ, ৰক্তদান আমি কৰোঁ আমাৰ চেণ্টাৰত।
0: আপোনালোকৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা এনে বাহিৰত গৈওটো কৰে, তাৰ কিবা নিয়ম আছে নেকি? আপোনালোকে গৈ পেলাই এখন সজাগতা সভা কৰিলে তাতে যদি ইচ্ছা কৰে?
1: আমাৰ ব্লাড বেংকত এখন মোবাইল ব্লাড কালেকশ্যন ভেন আছে, হয়তো আপুনি এই কথাটো জানে। আমাৰ এটা অসম চৰকাৰে আমাৰ যোনটো নেকো আছে আমাৰ, তেখেতসকলে আমাক বহুত আগতে এখন মোবাইল ব্লাড ডনেশ্যন ভেন দিছিলে, যাৰ জৰিয়তে আমি বা বিভিন্ন অঞ্চলত গৈ পেলাই আমি তেওঁলোকৰ আমি এটা সজাগতা কেম্প আমি কৰোঁ, এৱেৰনেছ কেম্প। আৰু তেওঁলোকে সেই এৱেৰনেছ কেম্পটো কৰাৰ পিছত বহুত আমি দেখিছোঁ যে ভলণ্টৰি ব্লাড ডনেশ্যনৰো বহুতখিনি বৃদ্ধি হৈছে।
0: এইটো বৰ ভাল কথা। এতিয়া আমাৰ যুৱচামৰ ৰক্তদানৰ বাবে এনেকৈতো আমি উৎসাহিত কৰিব লাগিব, হয়নে?
1: হয় নিশ্চয় নিশ্চয়। কাৰণ আমি সাধাৰণতে দেখা যায় যে বহুত বিভিন্ন ধৰণৰ মিথ কিছুমান থাকে যে মই তেজ দিলে মই দুৰ্বল হৈ পৰিম, বা মোৰ তেজ দিলে মোৰ কিবা ক্ষতি
0: হ'ব নেকি,
1: বা মই খুব পৰিশ্ৰম কৰোঁ, মই তেজ দিলে মই আৰু পৰিশ্ৰম কৰিব নোৱাৰিম।
0: চ'
1: সেই তেনেকুৱা মিথখিনি আমি এই সজাগতা কেম্প যিখিনি হয়, এৱেৰনেছ কেম্প হৈ গ'ল, সেই বিভিন্ন অনুষ্ঠানৰ জৰিয়তে আমি সেই সজাগতাটো আনিব আমি চেষ্টা কৰোঁ।
0: এই ক্ষেত্ৰত আচলতে আমাৰ যিবোৰ মহাবিদ্যালয় আছে, ক্লাববোৰ
1: ডেফিনেটলি, মই যেনেকৈ ক'লো আপোনাৰ
0: আপোনালোকক সহায় কৰিব,
1: হয় হয়। আমাৰ তেজপুৰ ইউনিভাৰ্চিটি আছে, তাৰপিছত যেনে মই ক'লো ৰেড ক্ৰছ ছচাইটি আছে তেজপুৰ, বিভিন্ন
0: মহাবিদ্যালয়সমূহ
1: আছে, যেনেকৈ আমাৰ ঢেকেজুলিত আছে, আমি কেম্প কৰিছোঁ, আৰু আজি আমাৰ এটা কেম্প হৈ গৈছে ওদালগুৰিত গৈ পেলাই আমি এটা কেম্প কৰিব।
0: সেই মোবাইল ভেনখনতে আপোনালোকে সংগ্ৰহ কৰি লৈ আহে?
1: আমি মোবাইল ভেন, আমি আনকি আপুনি যদি মই আপোনাক ক'বলৈ খুব ভাল পাওঁ যে আমি সেই কেম্পটোত বা ধৰক কিছুমান এনেকুৱা অঞ্চল যেনেকৈ আমি অৰুণাচলত গৈ পেলাই আমি কেম্প অৰ্গেনাইজ কৰিছোঁ, তাৰ মিলিটাৰী হস্পিটেলৰ থ্ৰুদি আমি কেম্প অৰ্গেনাইজ কৰোঁ, টেঙা হৈ গ'ল, টেঙা ভেলী হৈ গ'ল,
0: তাৰ পৰা
1: সংগ্ৰহ কৰি পেলাই আমি আমাৰ ইয়াতে ষ্ট'ৰ কৰি পেলাই যিখিনি টেষ্ট কৰিব লাগে সেইখিনি কৰি পেলাই আমি ইয়াৰ দিবলৈ
0: সুবিধা হৈছে সকলোৰে কাৰণে।
1: হয় নিশ্চয় নিশ্চয়।
0: ধৰক ইমান দূৰৰ পৰাতো আমাৰ চিকিৎসালয়খনলৈ আহিব নোৱাৰে কিছুমানৰ ইচ্ছা থাকিলেও, এতিয়া গৈ গৈ যেতিয়াতো সংগ্ৰহ কৰিব পৰা হৈছে, তেতিয়াহ'লে যথেষ্টখিনি ব্লাড বেংকত আমাৰ তেজ মজুত থাকিব।
1: হয় হয় নিশ্চয় নিশ্চয়।
0: হয়, যেতিয়াই ৰোগীসকলে বিচাৰে তেতিয়াই পাব।
1: হয় হয়।
0: এতিয়া যিজনে তেজ দিয়ে, দিয়াৰ পিছত কি খাব লাগিব, কি খাব নালাগিব, সেই বিষয়ে খাদ্যৰ বিষয়ে অকণমান কৈ দিয়কচোন।
1: আমি সাধাৰণতে তেজ দিয়াৰ পিছত আমি সকলোকে কওঁ যে খুব বেছি মাত্ৰাত আপুনি পানী খাওক, ফ্লুইডছ খাওক, জুচ খাওক,
0: ফল মূল
1: খাওক, যি ভাল পায় আপুনি, খালি বস্তুটো পৌষ্টিক আহাৰ হ'ব লাগিব। আমি সাধাৰণতে কওঁ যে আপুনি ফল মূল খাওক, ফলৰ ৰস খাওক, শাক পাচলি খাওক, কি খাব নালাগে আমি

0: সেইখিনি কথাও কৈ দিওঁ, জনাটো উচিত
1: কি কি সাৱধানতা অৱলম্বন কৰিব লাগিব।
0: হয় হয়, যদি কোনোবাই ধূম্ৰপান কৰে বা সুৰাপান কৰে তো সেইখিনি তেওঁলোকে কৰিব নালাগে।
1: কিমান দিনলৈ
0: নহয় তেখেতে এটলিষ্ট দিয়াৰ সেই পাঁচ চাৰি পাঁচ ঘণ্টালৈকে তেখেতে কৰিব নালাগে। আৰু ঠিক তেনেকুৱা ব্লাড দিয়াৰ আগতে তেওঁ আগৰাতিটো সুৰাপান কৰাটো সাধাৰণতে আমি মানা কৰোঁ।
1: কিবা লাভ হয় নেকি নিয়মীয়াকৈ টেষ্ট দি থাকিলে? আপুনি কৈছে তিনি মাহৰ মূৰে মূৰে দি থাকে,
0: সো মই ইয়াত লাভটো ক'ব গ'লে বহুত লাভ। তাৰে মই দুটামান কৈ দিওঁ, যে যেতিয়া মানুহ এজনে ৰক্তদান কৰে যিখিনি আৰ বি চিজ থাকে, যিখিনি চেলছখিনি আমাৰ বডিত থাকে, সেইখিনি আকৌ নতুনকে ফৰ্ম হয়, আকৌ নতুনকে
1: তিনি মাহতে ফৰ্ম হৈ যাব,
0: হৈ যায় নতুন নতুন চেলছ বিলাকে খুব ধুনীয়াকে আকৌ ফৰ্ম হৈ যায়। আকৌ ধৰক যদি কাৰোবাৰ হাই ব্লাড প্ৰেছাৰ থাকে, সেই হাই ব্লাড প্ৰেছাৰটো নিয়মিত যদি হৃদৰোগত, সেইকাৰণে হৃদৰোগৰ পেচেণ্ট যদি একো অসুবিধা নহয় তেওঁলোকৰ, তেওঁলোকে তিনি মাহ বা চাৰি মাহৰ মূৰে মূৰে তেওঁলোকে টেষ্ট, যদি তেওঁলোকৰ একো মেজৰ হাৰ্ট ইলনেছ নাথাকে, যদি হাৰ্ট কিবা এলিমেণ্ট থাকে, হাৰ্ট কিবা ডেফিনেটলি আমি এইটো নলওঁ বাৰু, কিন্তু উচ্চ ৰক্তচাপটো কণ্ট্ৰল হয়, তাৰপিছত মনটো খুব ভাল লাগি থাকে, যাৰ এংজাইটি থাকে সেইখিনিৰ পৰা তেওঁলোকে খুব ভাল ৰিজাল্ট পাব, যে এংজাইটি কমি গৈছে, আৰ বি চি নতুন ফৰ্মেশ্যন হৈছে।
1: দুৰ্ঘটনা হ'ল বা ডেলিভাৰীৰ সময়ত হঠাতে তেজৰ প্ৰয়োজন হ'লে কিবা হেল্পলাইন আছে নেকি আপোনালোকৰ যোগাযোগ কৰিবলৈ?
0: নহয়, তেখেতে আমাৰ ব্লাড বেংকত আহিলেই হ'ল, বা আমাৰ হওক বা আমাৰ চিভিল হস্পিটেলৰ ব্লাড বেংক আছে, যদি সবতকৈ ওচৰৰ যোন ব্লাড বেংক থাকে তেওঁলোক গ'লেই হ'ল। আমাৰ এখন ৰিকুৱেশ্যন, সাধাৰণতে ডক্টৰ যোন চিকিৎসা কৰি আছে ধৰক, সেই ডক্টৰে এখন ৰিকুৱেশ্যন লিখি দিয়ে যে অমুকজন ৰোগীৰ ইমান ৰক্ত প্ৰয়োজন হৈছে, ইমান ইউনিট আৰ বি চি লাগে বা ইমান ইউনিট প্লেটলেট লাগে বা কিবা লাগে ধৰক, তো সেইখিনি ডক্টৰৰ লিখি দিয়ে আৰু সেইমতে সেই ৰিকুৱেশ্যন ফৰ্মখন আৰু পেচেণ্টৰ চেম্পল লৈ পেলাই তেওঁ ব্লাড বেংকত আহি পেলাই তেওঁলোকে দিব পাৰে। আৰু যদি আমাৰ ৰক্ত ভঁৰাল থাকে,
1: মজুত থাকিলে
0: তেওঁলোকে দিবলৈ আমি সক্ষম হ'ম।
1: আমাৰ অসমত কোনবিধ তেজৰ গ্ৰুপ আটাইতকৈ বেছিকৈ পোৱা যায়?
0: ইয়াতে আমাৰ খুব কমন ব্লাড গ্ৰুপটো হৈছে অ' পজিটিভ আৰু বি পজিটিভ। অ' পজিটিভ বি পজিটিভ
1: বহুত আছে, তাৰমানে
0: আছে, এ পজিটিভো আছে, আৰু এই তিনিটা গ্ৰুপ প্ৰায় থাকেই, প্ৰায় অ' পজিটিভ, এ পজিটিভ, বি পজিটিভ প্ৰায় থাকেই। মোৰ নিজৰ বি পজিটিভ।
1: তেজৰ বিকল্প নাই এই কথাষাৰৰ অৰ্থ কি? কিয় কৃত্ৰিম তেজ বনাব পৰা নাযায় বাৰু?
0: আমি জানো যে তেজ এনেকুৱা এটা বস্তু য'ত আমি আজি চন্দ্ৰ গৈ পাইছোঁ, আজি আমি বিভিন্ন জেগা গৈ পাইছোঁ, আমি কেঞ্চাৰৰ হয়তো দৰৱ ওলাব পাৰিছোঁ, কিন্তু আজিৰলৈকে কিন্তু আমি ৰক্তকোষিকা বা তেজ আমি বনাব সক্ষম হোৱা নাই। সেইটো এটা এনেকুৱা এটা ভগৱানৰ আমাক
1: দান
0: বুলিয়ে ক'ব পাৰোঁ, এনেকুৱা এটা দান যে আমি সেই বস্তুটো আমি কেতিয়াও মেনুফেকচাৰ এতিয়ালৈকে কৰিব পৰা নাই। চ' সেইটো তেজ আমি কোনোবাই তেজ দিলেহে আমি তেজ কাৰোবাক দিব পাৰোঁ, সেইকাৰণে কোৱা হৈছে যে ৰক্তদান মহান দান, ৰক্তদান জীৱন দান।
1: শেষত আমাৰ শ্ৰোতাসকলক কি ক'ব?
0: চৈধ্য জুন আজি বিশ্ব ৰক্তদাতা দিৱস, আৰু সেই উপলক্ষে মই আমাৰ যোন শ্ৰোতা ৰাইজ আমাৰ শুনি আছে আৰু যোনে খুব ভালকৈ এই স্বেচ্ছাৰে ৰক্তদান কৰি আহিছে, মই সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু মই আশাবাদী যে আজি বিভিন্ন জেগাত যি সজাগতা সভা চলি আছে বা আজি হৈছে, বহুতে এই স্বেচ্ছাৰ ৰক্তদাতাসকলে যিমান যি কৰি আছে সমাজৰ কাৰণে, আমাৰ মানৱ জাতিৰ কাৰণে, সেইটো মই ভাবোঁ সেইটো একদম অতুলনীয়। আৰু এই প্ৰচেষ্টা, এই সেৱা আমি যাতে আগবঢ়াই গৈ থাকিব পাৰোঁ, লৈ যাব পাৰোঁ আমি, সেইটোৱে মই প্ৰত্যেকজন শ্ৰোতাক আহ্বান জনাইছোঁ।
1: তেজ দান কৰি আনৰ জীৱন ৰক্ষা কৰক, হয়নে নহয়?
0: হয়, নিশ্চয়,
1: সেইটো আপুনি আহ্বান কৰে।
0: হয়, নিশ্চয়।
1: শ্ৰোতাসকল, নিশ্চয় আপোনালোকে কথাখিনি শুনিলে আৰু আমিও ভাবোঁ আপুনিও তেজ দান কৰি আনৰ জীৱন এটি ৰক্ষা কৰক। এই মহান কামটি কৰিবলৈ সকলোৱে আগবাঢ়ি আহক। শেষত যিসকলে ৰক্তদান কৰিছে তেখেতসকললৈ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাই আজিৰ এই বিশেষ অনুষ্ঠানটি ইয়াতে সামৰিছোঁ। লগতে ছাৰক অশেষ ধন্যবাদ জনাইছোঁ আজিৰ এই বিশেষ দিনটিত আমাক অকণমান সময় দিয়াৰ বাবে।
0: ধন্যবাদ, আৰু মই খুব আহি ভাল পাইছোঁ। মই প্ৰত্যেকজন শ্ৰোতাক আকৌ বিশ্ব ৰক্তদাতা দিৱসৰ অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। ধন্যবাদ,
1: ধন্যবাদ। শ্ৰোতা, ইমান পৰে আজি বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আগবঢ়োৱা বিশেষ

0: অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত উপস্থিত আছিল তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ৰোগবিদ্যা বিভাগৰ সহকাৰী অধ্যাপক তথা উক্ত চিকিৎসা মহাবিদ্যালয়খনৰ ৰক্ত ভঁৰালৰ ভাৰপ্ৰাপ্ত বিষয়া ডাক্তৰ আকাশ প্ৰদীপ ভূঞাই। অনুষ্ঠানটিৰ সাক্ষাৎ গ্ৰহণ আৰু সম্পাদনা চিত্ৰমণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।
1: আকাশবাণী তেজপুৰ।

0: শ্রোতালে সম্ভাষণ জানাই মই শান্তনু শইকীয়াই আপোনালোকক আজিৰ নিন্ত অনুষ্ঠানলৈ স্বাগতম জানাইছোঁ। আজি 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 14 তাৰিখ। এই অনুষ্ঠানত প্ৰথমে শুনক এয়া আন্তৰ্জাতিক যোগ বিষয়ক এটি কথিকা। স্বৰচিত কথিকাটি পাঠ কৰিছে দৰং মহাবিদ্যালয়ৰ যোগ বিষয়ৰ সহকাৰী অধ্যাপিকা হীৰাৰাণী মহন্তই।
1: নমস্কাৰ শ্ৰোতাসকল, মই হীৰাৰাণী মহন্ত, দৰং মহাবিদ্যালয়ৰ যোগ বিষয়ৰ এগৰাকী সহকাৰী

0: অধ্যাপিকা রূপে মই বর্তমান কর্মরত। আজি মই যোগৰ কৌশল, আসন আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে কিছু কথা কবলৈ লৈছোঁ। যোগ হৈছে ভাৰতৰ এক প্ৰাচীন আৰু অমূল্য ঐতিহ্য। ই কেৱল শাৰীৰিক ব্যায়াম নহয়, বৰঞ্চ শৰীৰ, মন আৰু আত্মাৰ মাজত সমন্বয় স্থাপন কৰাৰ এক বিজ্ঞান। আজিৰ ব্যস্ত জীৱনত মানুহে বিভিন্ন ধৰণৰ মানসিক চাপ, উদ্বেগ আৰু স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হয়। এই সমস্যাবোৰ দূৰ কৰাত যোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যোগৰ কৌশলৰ ভিতৰত প্ৰধানকৈ শ্বাস প্ৰশ্বাস নিয়ন্ত্ৰণ, ধ্যান আৰু বিভিন্ন শাৰীৰিক অনুশীলন অন্তৰ্ভুক্ত। প্ৰাণায়াম হৈছে যোগৰ এক গুৰুত্বপূৰ্ণ কৌশল। ইয়াৰ জৰিয়তে শ্বাস প্ৰশ্বাস সঠিকভাৱে নিয়ন্ত্ৰণ কৰি শৰীৰত অধিক অক্সিজেন যোগান ধৰা হয়। ধ্যান বা মেডিটেশ্যনে মনক শান্ত আৰু একাগ্ৰ কৰে। যোগশাস্ত্ৰত আসন বুলিলে শৰীৰক এক নিৰ্দিষ্ট ভংগীত স্থিৰ আৰু আৰামদায়কভাৱে ৰাখি কৰা অৱস্থানক বুজায়। ই যোগৰ এক গুৰুত্বপূৰ্ণ অংগ, যাৰ জৰিয়তে শৰীৰ সুস্থ, সবল আৰু মন শান্ত হয়। সহজ ভাষাত যদি আমি ক'বলৈ যাওঁ, শৰীৰক সুস্থ আৰু স্থিৰ ৰাখিবলৈ কৰা বিভিন্ন যোগভংগীক আসন বোলা হয়। মহৰ্ষি পতঞ্জলীয়ে কৈছিল যে আসন হৈছে স্থিৰ আৰু সুখদায়ক অৱস্থান, অৰ্থাৎ স্থিৰম সুখম আসনম। যোগৰ বিভিন্ন আসনৰ ভিতৰত তাদাসন, বৃক্ষাসন, ভুজংগাসন, পদ্মাসন আৰু ত্ৰিকোণাসন উল্লেখযোগ্য। তাদাসনে শৰীৰৰ ভাৰসাম্য বৃদ্ধি কৰে, বৃক্ষাসনে একাগ্ৰতা আৰু মানসিক স্থিৰতা বৃদ্ধি কৰে, ভুজংগাসনে মেৰুদণ্ড শক্তিশালী কৰে আৰু পিঠিৰ বিষ কমোৱাত সহায় কৰে, পদ্মাসন ধ্যানৰ বাবে এক উৎকৃষ্ট আসন। নিয়মিতভাৱে এই আসনসমূহ অনুশীলন কৰিলে শৰীৰ নমনীয় আৰু সবল হয়। যোগৰ উপকাৰিতা অসংখ্য। ই শৰীৰক সুস্থ আৰু ৰোগমুক্ত কৰাত সহায় কৰে। নিয়মিত যোগ অভ্যাসে ৰক্ত সঞ্চালন উন্নত কৰে, পাচন শক্তি বৃদ্ধি কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। লগতে মানসিক চাপ, উদ্বেগ আৰু হতাশাও হ্ৰাস কৰে। শিক্ষাৰ্থীসকলৰ বাবে যোগ বিশেষভাৱে উপকাৰী, কাৰণ ই স্মৃতিশক্তি, মনোযোগ আৰু আত্মবিশ্বাস বৃদ্ধি কৰে। বৰ্তমান বিশ্বজুৰি যোগৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। প্ৰতি বছৰে 21 জুন তাৰিখে ইণ্টাৰনেশ্যনেল ডে অৱ য়োগা পালন কৰা হয়, যিয়ে যোগৰ বিশ্বব্যাপী গুৰুত্বৰ স্বীকৃতি দিয়ে। সেয়েহে আমি সকলোৱে দৈনন্দিন জীৱনত যোগক স্থান দিব লাগে। সুস্থ শৰীৰ, শান্ত মন আৰু উন্নত জীৱনৰ বাবে যোগ হৈছে এক উৎকৃষ্ট মাধ্যম। ধন্যবাদ।
1: শ্ৰোতা, ইমান পৰে আন্তৰ্জাতিক যোগ বিষয়ক এটি কথিকা শুনিলে। স্বৰচিত কথিকাটি পাঠ কৰিছিল দৰং মহাবিদ্যালয়ৰ যোগ বিষয়ৰ সহকাৰী অধ্যাপিকা হিৰাণী মহন্তই।

চিকিৎসক রূপে কর্মজীবন আৰম্ভ কৰিছিল যদিও পাছলৈ জোৱান প্ৰেৰণৰ একনায়কত্ববাদৰ বিৰুদ্ধে আন্দোলনত তেখেতে আগভাগ লৈছিল। গুৱেটমালালৈ গৈ 1953 চনত বাওঁপন্থী সংগঠনত তেখেত সহযোগ কৰিছিল। পাছত ফিডেল ক্ৰাষ্ট্ৰোৰ সৈন্যদলত ভৰ্তি হৈছিল। কিউবাৰ মন্ত্ৰীসভাতো গুৰুত্বপূৰ্ণ পদবী গ্ৰহণ কৰিছিল চে গুৱেভাৰাই। লেটিন আমেৰিকাত কমিউনিজম প্ৰচাৰৰ বাবে চেষ্টা কৰিছিল। 1965 চনত বলিভিয়ালৈ গৈ তেখেতে এটা গেৰিলা বাহিনীক প্ৰশিক্ষণ দিছিল। 1967 চনত ছান্তাক্ৰুজৰ ওচৰত গুৱেভাৰাৰ ওচৰত তেখেত ধৰা পৰে আৰু 1967 চনৰ 9 অক্টোবৰত তেখেতক মৃত্যুদণ্ড দিয়া হৈছিল।

1946 চনৰ আজিৰ দিনটোতে টেলিভিশ্যন আৱিষ্কাৰক জন লগি বেয়াৰ্ডৰ মৃত্যু হৈছিল।

1991 চনৰ আজিৰ দিনটোতে প্ৰখ্যাত ব্ৰিটিছ অভিনেত্ৰী ডেম পেগি এষ্টক্ৰফ্টৰ 83 বছৰ বয়সত লণ্ডনত মৃত্যু হৈছিল। সুদীৰ্ঘ 60 বছৰ মঞ্চ আৰু চলচ্চিত্ৰ জগতৰ ছবিত অভিনয় কৰি তেখেতে 1984 চনত অস্কাৰ বঁটা লাভ কৰিছিল।

১৯৯১ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ ঐতিহাসিক চহৰ লেনিন গ্ৰেডৰ নাম সলনি কৰি নতুন নাম ছেণ্ট পিটাৰ্ছবাৰ্গ ৰখা হৈছিল। আজিৰ দিনটো অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। এতিয়া ৮ বজাত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ ৰিং ৰোডৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে আৰু কাজিৰঙাৰ এলিভেটেড কৰিডৰ, নুমলীগড় আৰু গহপুৰাৰ মাজৰ সুৰংগ নিৰ্মাণৰ বাবে নিবিদা প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। ডঃ শৰ্মাই আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক লোকভৱনত সৌজন্যমূলক সাক্ষাৎ কৰি ৰাজ্যখনৰ উন্নয়ন, জনকল্যাণকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰে। ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্ৰিক কোষৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত পৰৱৰ্তী সময়ত স্নাতক পাঠ্যক্ৰম 4 বছৰীয়া হোৱাৰ পাছত শিক্ষাৰ্থীসকল কোনো অসুবিধাৰ সন্মুখীন নহয় বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। বেংগালুৰুত অনুষ্ঠিত 6ষ্ঠ BCAI ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত কস্তুৰী শৰ্মাই 2টাকৈ সোণৰ পদক জয়েৰে ইতিহাস ৰচনা কৰিছে। আমেৰিকাৰ হিউষ্টনত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত গ্ৰুপ ইৰ এখন খেলত জাৰ্মানী কুৰাচাওৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি বাৰ্মিংহামত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমালৈ বাতৰি অহা পৰলৈ ভাৰতে 12 অভাৰত 2টা উইকেট হেৰুৱাই 85 ৰাণ কৰি খেলি আছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই।

0: আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কেলোৱাৰ্ছ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত এয়া আকাশবাণী তেজপুৰ। আমাৰ এই অনুষ্ঠানসমূহ আপোনালোকে নিউজ অন এয়াৰ এপৰ জৰিয়তেও শুনি আছে। আমাৰ পিছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: আকাশবাণী তেজপুৰ নিবেদন কৰিবলৈ লৈছোঁ পুৰণি গীত আৰু কথা অনুষ্ঠানটি। অসমীয়া চলচ্চিত্ৰ জগতৰ ইতিহাসত ইভাসৰ নামটো সন্মান আৰু গৌৰৱৰ সৈতে স্মৰণ কৰা হয়। তেওঁ আছিল অসমৰ চলচ্চিত্ৰ জগতৰ এগৰাকী অগ্ৰণী আৰু জনপ্ৰিয় অভিনেত্ৰী। নিজৰ অভিনয় প্ৰতিভা, সৌন্দৰ্য আৰু ব্যক্তিত্বৰ জৰিয়তে তেওঁ দৰ্শকৰ হৃদয়ত বিশেষ স্থান দখল কৰিছিল। অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত যিসকল শিল্পীয়ে নিজৰ অভিনয় প্ৰতিভাৰে এক স্বৰ্ণালী যুগ গঢ়ি তুলিছিল, তেওঁলোকৰ ভিতৰত ইভাসৰ নাম বিশেষভাৱে উল্লেখযোগ্য।

ইভাছাওৰ জন্ম হৈছিল 1940 চনৰ 10 এপ্ৰিলত শিৱসাগৰ জিলাত। তেওঁৰ পিতৃ আছিল চীনামূলৰ আৰু মাতৃ আছিল অসমীয়া। সাংস্কৃতিক পৰিৱেশত ডাঙৰ দীঘল হোৱা ইভাছাওৱে সৰুৰে পৰাই কলা সংস্কৃতিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল। শিক্ষা জীৱনতো তেওঁ যথেষ্ট কৃতিত্ব দেখুৱাই 1958 চনত শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। ইভাছাওৰ অভিনয় জীৱনৰ আৰম্ভণি হয় 1955 চনত মুক্তি পোৱা ঐতিহাসিক চলচ্চিত্ৰ পিয়লি ফুকনৰ জৰিয়তে। সেই সময়ত অসমীয়া চলচ্চিত্ৰ উদ্যোগ এতিয়াৰ দৰে বিকশিত হোৱা নাছিল। বিশেষকৈ মহিলাসকলৰ বাবে চলচ্চিত্ৰত অভিনয় কৰাটো সহজ কথা নাছিল। সমাজৰ বিভিন্ন বাধা বিপত্তিৰ মাজতো ইভাছাওৱে সাহসেৰে মাত্ৰ 14 বছৰ বয়সতে এই ক্ষেত্ৰত খোজ পেলাইছিল। তেওঁৰ অভিনয় দক্ষতাই প্ৰথম ছবিখনৰ পৰাই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। পিতৃৰ প্ৰবল বাধা সত্ত্বেও একমাত্ৰ নটসূৰ্য ফণী শৰ্মা আৰু ভাতৃ হিল্ট

নাচাওৰ চেষ্টা আৰু নিজৰ প্ৰবল হেঁপাহৰ জোৰতে ইভা চাওৱে পিয়লি ফুকনত অভিনয় কৰিবলৈ কলিকতালৈ ঢাপলি মেলে। পিছত বিশিষ্ট শিল্পী, গীতিকাৰ, সংগীত পৰিচালক আৰু চলচ্চিত্ৰ নিৰ্মাতা ডক্টৰ ভূপেন হাজৰিকাই তেওঁক এৰাবাটৰ সুৰ ছবিত অভিনয়ৰ সুযোগ দিয়ে। এই ছবিখনে ইভা চাওক জনপ্ৰিয়তাৰ শিখৰত উপনীত কৰায়। তেওঁৰ স্বাভাৱিক অভিনয়, মধুৰ অভিব্যক্তিয়ে তেওঁক দৰ্শকৰ অতি প্ৰিয় অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰে। কেৱল অসমতে নহয়, বিদেশৰ তথা বলিউডৰ চলচ্চিত্ৰতো অভিনয়ৰ সুযোগ পাইছিল ইভা চাওৱে। বাংলাদেশৰ প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক এ জে কাৰ্ডাৰৰ অফ হিউমেন হেপিনেছ নামৰ এখন চলচ্চিত্ৰতো অভিনয় কৰিছিল ইভা চাওৱে।

ইভা চাও একেৰাহে বহু উল্লেখযোগ্য চলচ্চিত্ৰত অভিনয় কৰি অসমীয়া চিনেমা জগতত নিজৰ এক সুকীয়া স্থান গঢ়ি তোলে। তেওঁৰ দ্বাৰা অভিনীত উল্লেখযোগ্য চলচ্চিত্ৰসমূহ হ'ল পিয়লি ফুকন, এৰাবাটৰ সুৰ, ভক্ত প্ৰহ্লাদ, কেঁচা সোণ, পৌতিনিশাৰ সপোন, লাচিত বৰফুকন, শকুন্তলা, নৰকাসুৰ, মাটিৰ স্বৰ্গ, মণিৰাম দেৱান, প্ৰতিধ্বনি, ভাইটি, মমতা, পৰিণাম আৰু সন্তান। এই ছবিসমূহত তেওঁ বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰি নিজৰ বহুমুখী প্ৰতিভাৰ পৰিচয় দিছিল।

ইভাহাছাওৰ জীৱনৰ এক উল্লেখযোগ্য অধ্যায় হ'ল 1958 চনত অনুষ্ঠিত হোৱা ফিল্মফেয়াৰৰ সৰ্বভাৰতীয় প্ৰতিভা সন্ধান প্ৰতিযোগিতাত মহিলা শাখাত শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মান লাভ কৰা। এই সফলতাই তেওঁক অসমৰ সীমা অতিক্ৰম কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচয় কৰাই দিয়ে। সেই সময়ৰ বিখ্যাত চলচ্চিত্ৰ পৰিচালক বিমল ৰয়ে তেওঁৰ প্ৰতিভাত মুগ্ধ হৈ তেওঁৰ হিন্দী ছবি সুজাতাত অভিনয়ৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল, কিন্তু পাৰিবাৰিক বাধা আৰু সামাজিক পৰিস্থিতিৰ বাবে তেওঁ সেই সুযোগ গ্ৰহণ নকৰিলে। হয়তো আমি নতুনৰ ঠাইত দেখা পালোহেঁতেন ইভাহাছাওক। এই সিদ্ধান্তই হয়তো ভাৰতীয় চলচ্চিত্ৰ জগতত এগৰাকী ডাঙৰ তাৰকাৰ উত্থানৰ সম্ভাৱনাক সীমাবদ্ধ কৰিছিল।

ইভাছৰ আটাইতকৈ ডাঙৰ অৱদান আছিল অসমীয়া চলচ্চিত্ৰত মহিলাৰ অংশগ্ৰহণক অধিক গ্ৰহণযোগ্য কৰি তোলা। সেই সময়ত সমাজত চলচ্চিত্ৰত অভিনয় কৰাটো মহিলাসকলৰ বাবে সহজ বিষয় নাছিল, কিন্তু ইভাছৰ সফলতাই বহু যুৱতীক এই ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ উৎসাহিত কৰিছিল। তেওঁ অভিনয়ৰ জৰিয়তে অসমীয়া ভাষা, সংস্কৃতি আৰু ঐতিহ্যক দৰ্শকৰ ওচৰত সুন্দৰভাৱে উপস্থাপন কৰিছিল। লাচিত বৰফুকন, প্ৰতিধ্বনি, শকুন্তলা, মণিৰাম দেৱান আদি ছবিত তেওঁ কৰা অভিনয়ে অসমীয়া চলচ্চিত্ৰৰ মান উন্নত কৰাত বিশেষ ভূমিকা পালন কৰিছিল।

0: 1986 চনত মঞ্চ অভিনেতা এফ আৰ ৰাফেলৰ সৈতে ইভা আচাও বিবাহপাশত আবদ্ধ হয়। বিবাহৰ পিছত তেওঁৰ নিজৰ নামটো ৰাণী ৰহিমলৈ সলনি কৰে যদিও তেওঁ নিজকে ইভা আচাও ৰহিম বুলিহে চিনাকি দি ভাল পাইছিল। বিবাহৰ পিছত তেওঁ কিছু সময়ৰ বাবে চলচ্চিত্ৰ জগতৰ পৰা আঁতৰি থাকে আৰু পাৰিবাৰিক জীৱনত মনোনিৱেশ কৰে। এই সময়ছোৱাত তেওঁ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰতো কাম কৰিছিল। যদিও কিছু বছৰ চলচ্চিত্ৰৰ পৰা তেওঁ আঁতৰি আছিল, তথাপিও তেওঁ পুনৰ অভিনয় জগতলৈ ঘূৰি আহে ভাইটি বুল ছবিখনৰ জৰিয়তে, যিখন ছবি আছিল প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ৰঙীন অসমীয়া ছবি। চলচ্চিত্ৰৰ উপৰিও ইভা আচাও নাট্য জগততো সক্ৰিয় আছিল। 1982-83 বৰ্ষত অনিৰ্বাণ থিয়েটাৰত অভিনয় কৰি তেওঁ মঞ্চ অভিনয়তো নিজৰ দক্ষতাৰ পৰিচয় দিয়ে।
1: মই ভয়

0: ভয় নকৰো নকৰো কাকো নিজ হাতে ৰান্ধো খাও ৰূপতে থাকো
1: মই ভয় না

অসমীয়া চলচ্চিত্ৰ জগতৰ এই উজ্জ্বল নক্ষত্ৰগৰাকী 1988 চনৰ 14 জুনত মাত্ৰ 48 বছৰ বয়সতে আমাৰ মাজৰ পৰা হেৰাই গ'ল।

তেওঁৰ মৃত্যুৱে অসমীয়া চলচ্চিত্ৰ জগতত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰে, কিন্তু মৃত্যুৱে তেওঁৰ স্মৃতি আৰু অৱদান মচি পেলাব নোৱাৰিলে। আজিও অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত ইভাসৰ নাম অমৰ হৈ আছে। অসমীয়া চলচ্চিত্ৰ জগতৰ এই অগ্ৰণী অভিনেত্ৰীগৰাকীয়ে যি সাহস, নিষ্ঠা আৰু শিল্পচেতনা প্ৰদৰ্শন কৰিছিল, সেয়া আজিৰ প্ৰজন্মৰ বাবেও এক প্ৰেৰণাৰ উৎস। এইগৰাকীৰ প্ৰতিভাৱান শিল্পীৰ আজিৰ মৃত্যুতিথিত তেওঁক স্মৰণ কৰাৰ লগতে তেওঁলৈ যাচিছোঁ আমাৰ গভীৰ শ্ৰদ্ধাঞ্জলি।

0: পুৰণি গীত আৰু কথা। এই অনুষ্ঠানত আজি শ্ৰোতাসকলে অসমৰ এগৰাকী বিশিষ্ট অভিনেত্ৰী ইভা আচাওৰ জীৱন পৰিক্ৰমাৰ লগতে তেওঁৰ দ্বাৰা অভিনীত কেইখনমান অসমীয়া বোলছবিৰ গীত শুনিলে। গীতকেইটিৰ শিল্পী কেইগৰাকী আছিল সুদক্ষিণা শৰ্মা, আৰতি মুখাৰ্জী, গুণদা দাস, লতা মংগেশকৰ, সুমন কল্যাণপুৰ, লক্ষহীৰে দাস, ইলা বসু আৰু অনামিকা দেৱী। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্ৰাঞ্জল শইকীয়াই, প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।
1: আকাশবাণী তেজপুৰ, এতিয়া শুনাবলৈ লৈছোঁ ঋদ্বীপ দত্তৰ কণ্ঠৰ কেইটিমান অসমীয়া আধুনিক গীত।

শ্ৰোতাই ঋজীৱ দত্তৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। ঘণ্টিক পিছতেই 8:45 আৰু 9:00 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু নিউজ এট 9 শুনিবলৈ পাব।

শ্ৰোতাই আনন্দ ভুলছবিৰ শিল্পীৰ কণ্ঠত গজলটি শুনিলে। এইবাৰ আগবঢ়াইছোঁ কাগজ কে ফুল ভুলছবিৰ শিল্পীৰ কণ্ঠৰ এই গজলটি।

শ্রোতাই, জগজিৎ সিঙৰ কণ্ঠৰ বোলছবিৰ গজল শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ আগবঢ়াইছো এয়া প্যাসা বোলছবিৰ এই গীতটি।

এইবাৰ শুনাবলৈ লৈছোঁ, হাম কিছিছে কাম নেহি বুল ছবিৰ মহম্মদ ৰফি আৰু সুষমা শ্ৰেষ্ঠাৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ এয়া আগবঢ়াইছোঁ পুনম বুলছবি, মহম্মদ ৰফি আৰু চন্দ্ৰাণী মুখাৰ্জীৰ কণ্ঠৰ এই গীতটি।